নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 19 দিন, 1948 শকাব্দৰ আহাৰ মাহৰ 13 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ আজি 4 তাৰিখ। এতিয়া সময় পুৱা 5:33 গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 1.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অনলাইন মোবাইল পেজত শুনিব পাৰে।

প্ৰিয় শ্ৰোতা, এতিয়া ডিউটি ৰুমত আছে প্ৰিয়াংকী দেৱ চৌধুৰী, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, ফটিক চন্দ্ৰ বৰ্মন, হৰমোহন বৰ্মন, এফ এম ট্ৰান্সমিটাৰত বিজয় দাস, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু বিপুল কলিতা, আৰু ষ্টুডিঅ'ত আছো মই মিতালী বৰবৰা। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বন্দনা।

বন্দনা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে বৰ্ণালী দেৱী গ্ৰন্থৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, গুঞ্জলতা শৰ্মা আৰু সংগীসকলৰ কণ্ঠৰ নাম, মহানন্দ দাস আৰু সংগীসকলৰ কণ্ঠৰ ভক্তিমূলক গীত, নিৰুপমা হাজৰিকা আৰু সংগীসকলৰ কণ্ঠৰ চিয়া গীত আৰু দীপাংকৰ ভট্টাচাৰ্যৰ কণ্ঠৰ এটি ভজন শুনিলে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে হিন্দী বাতৰি আৰু 6:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই ফৰহত নাজ।
2: প্ৰাইম মিনিষ্টাৰ উইল অলছো বি ভিজিটিং
3: প্ৰধানমন্ত্ৰী সাংস্কৃতিক আৰু

0: আমাৰ মন লোভ মোহ আদি সাংসাৰিক বিলাস অভিলাষ আদিৰ পৰা মুক্ত ৰাখিব লাগিব। আনপিনে তেনেকৈ শৰীৰক কঠোৰ শাস্তি দি মনটোক বিকাৰৰ পৰা ৰক্ষা কৰিব লাগিব। মানুহে অত্যন্ত কষ্ট অত্যন্ত দুখ অত্যন্ত সুখ নাইবা বিলাসৰ দ্বাৰাই ধৰ্ম আচৰণ কৰিব নোৱাৰে। শৰীৰ আৰু মনৰ সুস্থ অৱস্থাতহে জ্ঞান উপাৰ্জন কৰিব পাৰে। এই নিয়ম পালন কৰিব লাগিলে মানুহে সজ বিলাস সজ উদ্দেশ্য শুদ্ধ বাক্য সৎ কাৰ্য সৎ জীৱিকাৰ উপায় সৎ চেষ্টা সৎ কাৰ্যলৈ মন আৰু সৎ চিন্তা এই আঠ প্ৰকাৰ আচৰণ কৰিব লাগিব। জ্ঞান আৰু চিন্তা শক্তিৰ পূৰ্ণতা আৰু সেই জ্ঞানৰ পৰা উদ্ভৱ হোৱা সকলো কৰ্তব্যৰে পূৰ্ণতা পালে যেই সেই লোকেই বুদ্ধ হ'ব পাৰে। এনেকুৱা লোক একে জন্মতে হোৱা বিৰল। পৰামিত অৰ্থাৎ সৎগুণবোৰৰ পূৰ্ণতা সাধন কৰিবলৈ বহু জন্ম লাগিব পাৰে, কিন্তু এইটো নিশ্চয় যে ই মানুহৰ অসাধ্য নহয় আৰু মানুহৰে লভ্য পদ। এই জগতৰ সকলো প্ৰকাৰ জ্ঞান যেনে বিজ্ঞান মনোবিজ্ঞান আন যত ৰকমৰ জ্ঞান সকলোৰে পক্ষে সম্ভৱ নহ'ব পাৰে, কিন্তু এই জ্ঞানো মানুহৰ অসাধ্য নহয়।
1: মুকুটমালা, আজিৰ মুকুটমালা বুদ্ধদেৱৰ বাণীৰে সজোৱা হ'ল।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন ৰাগ দেশী তৰী।

ইমান পৰে শ্ৰোতাসকলে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ দেশী তৰি ৰাগৰ বাঁহীবাদন শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনাবলৈ লৈছো ভূপেন নাথ আৰু সংগীসকলৰ কণ্ঠৰ দুটি বৰগীত। প্ৰথমে শুনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীত।

ভূপেন্নাথ আৰু সংগীসকলৰ কণ্ঠৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত দুটি বৰগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিস্থিতি।

কাজী নিশাও চাৰিণী বজাত আলাপ অনুৰাগ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী জয়মতী নাৰ্জাৰীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্যনিনীৰ তৃতীয় খণ্ড শুনিবলৈ পাব। অনুষ্ঠানটিৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। দিনৰ 11:30 বজাত কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে যুগুতোৱা বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ চতুৰ্থ খণ্ড, ৰচনা উৎপল বৰাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ আৰু অশোক ভট্টাচাৰ্যৰ। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত যোগাভ্যাস আৰু সুস্বাস্থ্যৰ বিষয়ে যোগ প্ৰশিক্ষক কাকলি মহন্তৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ স্নেহা পাঠকৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

পুৱা 4:30 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে প্ৰস্তুত কৰা এক বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণা দাসৰ। পুৱা 7:30 বজাৰ উপন্যাস পাঠ অনুষ্ঠানত শুনিবলৈ পাবা দিলীপ ফুকন ৰচিত উপন্যাস জল পদুমৰ পাঞ্চুৰ সপ্তম খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণা দাসৰ। 9:45 বজাত অসমীয়া সুষমা অনুষ্ঠানত জীৱনৰ সুৰ আলেখ্যৰ দ্বিতীয় খণ্ড, ৰচনা ৰত্ন ওজাৰ, প্ৰযোজনা নয়ন প্ৰসাদৰ।

পুৱা 6:55 জ্ঞান বিজ্ঞান প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ পুৱা আৰু সন্ধিয়া 7 বজাৰ নিউজ বাতৰি যুগুতাই আগবঢ়াব উৎপল বৰাই 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ পুৱা 8:30 সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকাৰ শিল্পী মিহিৰ বৰদলৈ নিবেদিতা শৰ্মা বৰা জীৱেন্দ্ৰ মোহন দেৱ শৰ্মা ৰবি সিংহ আৰু হেমেন দাস

পুৱা 9:15 জিলাৰ ৰেহৰূপ, 9:20 আৰু 10:00 হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান, দিনৰ 11:05 পৰাগমালা লাইভ, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 ৰিজৱানা চুলতান আহমেদৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব। 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ওস্তাদ আলী আকবৰ খানৰ সৈয়দ বাবন ৰাগ মধুমন্দ সৰাংগ, 1:55 জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ অনুষ্ঠান সুৰৰ জিঞ্জিৰি, 8:00 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:05 জুবিন গাৰ্গৰ কণ্ঠৰ আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:25 অনিমা চৌধুৰীৰ কণ্ঠৰ আধুনিক গীত, 5:45 হিন্দী ভাষা শিক্ষা পাঠৰ ত্ৰয়স্ত্ৰিংশ খণ্ড, পৰিচালনা ডক্টৰ পিঠাৰাণী কৰৰ, অংশগ্ৰহণ কৰিব শ্ৰীবাণী শৰ্মা আৰু মনোৰঞ্জন বৰাই। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত অসমত ৰেচম পলুৰ খাদ্য হিচাপে ব্যৱহৃত উদ্ভিদৰ বিৱৰণ, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব সগেন্দ্ৰনাথ কাকুতি আৰু নিভাৰণী গায়নে, আঁতৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। 6:40 ইন্দ্ৰাণী বৰকটকীৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত, 7:05 মৃণাল কুমাৰ চৌধুৰী আৰু সংগীসকলৰ কণ্ঠৰ বৃন্দগান, 7:20 আৰু 8:30 আধুনিক গীতৰ অনুষ্ঠান, 7:30 ফিফা ৱৰ্ল্ড কাপৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব, 7:35 পূবালীৰ সৌ অনুষ্ঠানত নাৰায়ণ চন্দ্ৰ কাথাৰ আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত, 9:02 দৃষ্টিপাত, 9:00 চিত্ৰগীত, 10:00 অখিল ভাৰতীয় সংগীতানুষ্ঠানত পণ্ডিত অৰ্ণৱ চট্টোপাধ্যায়ৰ কণ্ঠৰ খেয়াল শুনিবলৈ পাব। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ শুদ্ধ কণ্ঠৰ গীত
0: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপনৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোন।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: ভিটামিন ডি। ভিটামিনসমূহ প্ৰাকৃতিকভাৱে পাব পৰা কিছুমান ৰাসায়নিক যৌগ। জীৱৰ স্বাভাৱিক বৃদ্ধিৰ বাবে এইবোৰ অতি কম পৰিমাণে হ'লেও নিতান্ত আৱশ্যক, আৰু প্ৰথমতঃ খাদ্যৰ যোগেদিহে এইবোৰ আমাৰ শৰীৰলৈ আহিব লাগে, কিয়নো শৰীৰে নিজে ইহঁতক সংশ্লেষণ কৰিব নোৱাৰে। ভিটামিনসমূহে নিজে শৰীৰক অতি কম শক্তিহে যোগান ধৰে যদিও বহুতো শক্তিৰ ৰূপান্তৰণ প্ৰক্ৰিয়াত এইবোৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। 1912 চনত হলেণ্ডৰ পেকেলহাৰিং, আমেৰিকাৰ মেককলাম আৰু ইংলেণ্ডৰ হপকিনছে প্ৰমাণ কৰি দেখুৱালে যে কেৱল বিশুদ্ধ প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু চৰ্বিযুক্ত খাদ্য গ্ৰহণৰ ফলত যিবোৰ শাৰীৰিক উপসৰ্গই দেখা দিয়ে সেইবোৰ প্ৰতিৰোধ কৰিবলৈ গাখীৰ, গাখীৰ মথা পানী বা প্ৰটিনবিহীন গাখীৰ সুফলদায়ক। ছাৰ ফ্ৰেডৰিক হপকিনছে গাখীৰৰ ৰোগ প্ৰতিৰোধী উপাদানবোৰৰ নাম দিলে অতিৰিক্ত খাদ্য উপাদান বুলি। সেই একে বছৰতে পোলেণ্ডৰ বিজ্ঞানী কেচিমিৰ ফাংকে চাউলৰ মলৰ পৰা দানাকাৰ পদাৰ্থ এবিধ পৃথক কৰি উলিয়াবলৈ সক্ষম হয়। ই বেৰি বেৰি ৰোগ প্ৰতিৰোধ কৰিব পাৰে বা আৰোগ্য কৰিব পাৰে। ৰাসায়নিকভাৱে ই এমাইন শ্ৰেণীৰ যৌগ, সেয়েহে খাদ্যদ্ৰব্যৰ অতিৰিক্ত খাদ্য উপাদানৰ নাম ৰখা হ'ল ভিটামাইন বুলি। ভিটাৰ অৰ্থ হ'ল প্ৰাণ বা জীৱন। পাছত জীৱৰ স্বাভাৱিক বৃদ্ধিৰ বাবে অত্যাৱশ্যকীয় অন্যান্য অতিৰিক্ত খাদ্য উপাদান আৱিষ্কৃত হ'বলৈ ধৰাত দেখা গ'ল যে ইহঁত আটাইবোৰ এমাইন শ্ৰেণীৰ যৌগ নহয়। সেয়ে ভিটামাইনৰ ই বৰ্ণটো লোপ কৰি এই অত্যাৱশ্যকীয় খাদ্য উপাদানবোৰৰ নাম ৰখা হ'ল ভিটামিন বুলি, যাক আমি খাদ্যৰ প্ৰাণ বুলি কওঁ। আৱিষ্কাৰৰ ক্ৰম বা ধৰ্ম নিৰ্দেশ কৰা শব্দৰ ভিত্তিত ভিটামিনবোৰক এ, বি, চি, ডি, কে আদি বিভিন্ন ইংৰাজী বৰ্ণৰ দ্বাৰা বুজোৱা হয়। বিজ্ঞানী মেককলামে 1922 চনত কট মাছৰ যকৃতৰ তেলত পয়া লগা ৰোগ প্ৰতিৰোধী উপাদান এবিধৰ উপস্থিতি আৱিষ্কাৰ কৰে। ইয়েই ভিটামিন

1931 চনত এংগাছ নামৰ বিজ্ঞানী এজনে ইয়াৰ এটা ৰূপ ভিটামিন টু আৰু 1937 চনত বিজ্ঞানী উইণ্ডাছে আন এটা ৰূপ ভিটামিন থ্ৰী পৃথক কৰিবলৈ সক্ষম হয়। মাছৰ যকৃতৰ তেল ভিটামিন ডিৰ উৎকৃষ্ট উৎস। কণীৰ কুহুম, গাখীৰ, মাখন আদিতো ইয়াক যথেষ্ট পৰিমাণে পোৱা যায়। ষ্টেৰইডৰ যৌগবোৰ ভিটামিন ডিৰ প্ৰভিটামিন। উদ্ভিদত থকা আৰ্গষ্টেৰল সূৰ্যৰ ৰশ্মিত থকা অতি বেঙুনীয়া বিকিৰণৰ প্ৰভাৱত ভিটামিন ডিলৈ ৰূপান্তৰিত হয়। আমাৰ গাৰ ছালত থকা 7D হাইড্ৰক্লৰষ্টৰেল সূৰ্যৰ ৰশ্মিৰ অতি বেগুনীয়া অংশৰ প্ৰভাৱত ভিটামিন ডিলৈ পৰিৱৰ্তিত হয়। অৰ্থাৎ শৰীৰত ভিটামিন ডি প্ৰস্তুতিৰ বাবে সূৰ্যৰ ৰশ্মি অতি প্ৰয়োজন। ভিটামিন ডিৰ অভাৱত হাড়ৰ গঠন বাধাপ্ৰাপ্ত হয়। ল'ৰা ছোৱালীৰ হাড়ৰ বৃদ্ধি খৰতকীয়া হোৱাৰ বাবে সিহঁত প্ৰথমে এই ভিটামিনৰ অভাৱৰ বলি হয় আৰু পয়ালগৰ ৰোগত ভোগে। ইয়াৰ অভাৱত হাড়ৰ গঠন ক্ৰুটিপূৰ্ণ হোৱাৰ বাবে পয়ালগা ৰোগী থিয় হ'ব খুজিলে হাড় ধেনুবৰীয়া হৈ পৰে। এই ৰোগত হাত ভৰিৰ গাঁঠি ফুলি উঠে, কামিহাড় ভাঁজ খাই পৰে, দাঁত গজাত পলম হয় আৰু দাঁতৰ গঠন বিকৃত হ'ব পাৰে। প্ৰাপ্তবয়স্ক লোকৰ হাড়ৰ বৃদ্ধি মন্থৰ হোৱাৰ বাবে আৰু গাৰ ছালে ভিটামিন ডি প্ৰস্তুত কৰি থকা হেতুকে সাধাৰণতে তেওঁলোকৰ ভিটামিন ডিৰ অভাৱ নঘটে। গৰ্ভৱতী মহিলাই উপযুক্ত পৰিমাণে ভিটামিন ডি পালে ই গৰ্ভস্থ সন্তানৰ হাড় গঠনত সহায় কৰাৰ উপৰিও তাৰ যকৃততো জমা হৈ গৈ আৰু জন্মৰ কেইবামাহ পাছলৈ নৱজাতকৰ দেহত ভিটামিন ডিৰ অভাৱ নহয়। উল্লেখযোগ্য যে জাৰ্মানীৰ জৈৱ ৰসায়ন বিজ্ঞানী এডল্ফ উইণ্ডাছে শৰীৰৰ বিভিন্ন বিপাকীয় ৰাসায়নিক প্ৰক্ৰিয়াত ভিটামিন ডি শীৰ্ষক গৱেষণা পত্ৰৰ বাবে তেওঁলৈ 1928 চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছিল।

0: জ্ঞান বিজ্ঞান শুনিলে, যুগুতি আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহা নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া ভ্ৰমণসূচীৰে ৰাজস্থান আৰু গুজৰাটলৈ ৰাওনা হ'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে ৰাজস্থান ভ্ৰমণ কৰিব আৰু তাত তেওঁ জয়পুৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেল ভৱনটো উদ্বোধন কৰিব। প্ৰায় 480 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ভৱনটোৰ জৰিয়তে বছৰি 20 লাখ যাত্ৰী উপকৃত হ'ব। শ্ৰীমোদীয়ে যোধপুৰত উড়ান আঁচনিৰ নতুন ৰূপো মুকলি কৰিব। এই আঁচনিৰ জৰিয়তে বিমান পৰিবহণ ক্ষেত্ৰক বিকশিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই ভ্ৰমণকালতে তেওঁ ৰাজ্যখনৰ বালোত্ৰাত প্ৰায় 1,06,000 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। এই প্ৰকল্পসমূহে পেট্ৰকেমিকেল, নগৰ পৰিবহণ, ৰেলৱে, পথ, পুনৰ নবীকৰণযোগ্য শক্তি, শক্তি ৰূপান্তৰ আদি বিভিন্ন খণ্ডক সামৰি ল'ব। দেশৰ শক্তি আৰু পেট্ৰকেমিকেল খণ্ডৰ বৃহৎ সাফল্য হিচাপে প্ৰধানমন্ত্ৰীয়ে ৱালোত্ৰাৰ পাছবাদ্ৰত নিৰ্মাণ কৰা দেশৰ প্ৰথমটো গ্ৰীণফিল্ড শোধনাগাৰ তথা পেট্ৰকেমিকেল প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। হিন্দুস্তান পেট্ৰলিয়াম নিগম লিমিটেড আৰু ৰাজস্থান চৰকাৰৰ যুটীয়া উদ্যোগত বছৰি 9 মিলিয়ন মেট্ৰিক টন তেল উৎপাদন কৰিব পৰা গ্ৰীণফিল্ড ৰিফাইনাৰী তথা পেট্ৰকেমিকেল চৌহদটো 79,450 কোটিতকৈও অধিক টকা ব্যয় সাপেক্ষে প্ৰতিষ্ঠা কৰা হৈছে। তেওঁ 13,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া জয়পুৰ মেট্ৰ ৰেল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ কামৰো আধাৰশিলা স্থাপন কৰিব। প্ৰহ্লাদপুৰৰ পৰা তৰিমূৰলৈ নিৰ্মাণ কৰিবলগীয়া এই দ্বিতীয় পৰ্যায়ৰ 41 কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰ দক্ষিণ মেট্ৰ কৰিডৰে সীতাপুৰা আৰু বিশ্বকৰ্মা ঔদ্যোগিক অঞ্চলৰ মাজৰ 36টা ষ্টেচনক সংযোগ কৰিব। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে চুৰু সাদুলপুৰ আৰু চুৰু ৰতনগড় দ্বৈত ৰেল প্ৰকল্প আৰু 4-লেনযুক্ত 125 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ তথা যোধপুৰ ৰিং ৰোড ছেকশ্যনটো ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। তেওঁ লগতে 1,000 মেগাৱাট বিকানেৰ সৌৰ শক্তি প্ৰকল্প ৰাইজৰ নামত উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাজস্থান চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি দিবলগীয়া প্ৰায় 54,000 যুৱক যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব। ৰাজস্থান ভ্ৰমণ সামৰি সন্ধিয়া প্ৰধানমন্ত্ৰী গুজৰাটলৈ যাব। গুজৰাটৰ সানন্দত তেওঁ ছেমি কণ্ডাক্টৰ প্ৰকল্প

0: গ্ৰহণ কৰিব। এই প্ৰকল্পক ভাৰতৰ ছেমিকণ্ডাক্টৰ নিৰ্মাণ যাত্ৰাৰ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। ইয়াৰ জৰিয়তে বিশ্বৰ ছেমিকণ্ডাক্টৰ ক্ষেত্ৰত ভাৰতৰ স্থান সুদৃঢ় হ'ব বুলি আশা কৰা হৈছে। এই প্ৰকল্পটো 7,500 কোটিতকৈ অধিক ধন ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে। ভাৰতে চলিত বৰ্ষত $1 ট্ৰিলিয়ন মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। বছৰৰ প্ৰথম 3টা মাহত প্ৰায় 15% বাৰ্ষিক ৰপ্তানি ইতিমধ্যে সম্পন্ন হোৱা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
1: Our aim is to grow in the current year. We were $863 billion last year. We want to grow to $1 trillion export this year. And to reach $1 trillion, our goods export will have to increase from 440 to about 530. $90 billion increase. That is 17% growth in goods. Services will have to grow from 421 to about 470.
0: নতুন দিল্লীত কালি উদ্যোগীসকলৰ সৈতে হোৱা এখন বৈঠকত শ্ৰীগোৱেলে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰপ্তানি ব্যৱস্থা অধিক উন্নত কৰি তুলিছে, য'ত প্ৰতিখন ৰাজ্য, জিলা আৰু উদ্যোগিক গোটক সমান গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। 2025-26 বিত্তীয় বৰ্ষত ভাৰতে 863 বিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানি কৰা বুলি মন্ত্ৰী শ্ৰীগোৱেলে প্ৰকাশ কৰে। তেওঁ কয় যে দেশৰ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ, মজলীয়া আৰু বৃহৎ উদ্যোগসমূহো যাতে দেশৰ ৰপ্তানি ব্যৱস্থাৰ জৰিয়তে লাভান্বিত হয় সেয়া সুনিশ্চিত কৰাৰ বাবে প্ৰয়াস অব্যাহত আছে। দেশৰ প্ৰতিখন জিলাকে ৰপ্তানিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে বুলিও শ্ৰীগোৱেলে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰতিখন জিলাতে স্থানীয় ব্যৱসায়, বিশেষকৈ অতি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগীসকলক উৎসাহ জনোৱাৰ লগতে ৰপ্তানিৰ সুবিধা, নথিপত্ৰ আৰু বজাৰৰ সুবিধা মুকলি কৰি দিয়াৰ উদ্দেশ্যে একোগৰাকীকৈ নোডেল বিষয়া নিয়োগ কৰা হ'ব। তেওঁ কয় যে ৰপ্তানি ব্যৱস্থাটো সহজ কৰি তোলাৰ বাবে চৰকাৰে ব্যৱসায়িক লেনদেনৰ লগতে ব্যৱসায়িক সুচলতা উন্নত কৰাত গুৰুত্ব দিছে। তেওঁ কয় যে ৰপ্তানিক উদগনি যোগোৱা এই ব্যৱস্থাই বিদেশতো ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব। শ্ৰীগোৱেলে লগতে কয় যে 38খন বিকশিত ৰাষ্ট্ৰৰ সৈতে হোৱা মুক্ত বাণিজ্য চুক্তিয়ে ভাৰতীয় ৰপ্তানি ব্যৱস্থাক শক্তিশালী কৰি তোলাৰ লগতে বিশ্ব বজাৰৰ নিজৰ স্থান দখল কৰাৰ ক্ষেত্ৰত ভাৰতৰ ব্যৱসায়ীসকলক নতুন সুযোগ প্ৰদান কৰিব। এইবাৰ ভাৰত চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত এই বৈঠকত অসমৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী বিমল বৰাই অংশগ্ৰহণ কৰে। মন্ত্ৰী শ্ৰীবৰাই অসমত উৎপাদিত আগৰ, বস্ত্ৰসম্ভাৰ, কৃষিজাত সামগ্ৰী আদি ৰপ্তানিৰ জৰিয়তে শক্তিশালী অৰ্থনীতি আৰু বাণিজ্যিক শৃংখল গঢ়ি তোলাৰ দিশত আলোকপাত কৰে।
2: বাণিজ্য ভৱনত বোৰ্ড অফ ট্ৰেডৰ মিটিং হয়। মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ মাননীয় মন্ত্ৰী পীয়ুষ গোৱেল ডাঙৰীয়াৰ অধ্যক্ষতাত আৰু আমাৰ দেশৰ উৎপাদিত বিভিন্ন সা সামগ্ৰী কেনেধৰণে অধিক বিদেশৰ বজাৰ আমি দখল কৰিব পাৰোঁ তাৰ আলোচনা হয়। আমি আমাৰ অসমত উৎপাদিত বিভিন্ন সা সামগ্ৰীসমূহ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ সহযোগিতাৰে আমাৰ এক্সপৰ্ট কোৱান্টিটি আমি কেনেকৈ বঢ়াব পাৰোঁ এই বিষয়ে আমি আলোচনাত মিলিত হওঁ। ভব্য নামৰ এখন আঁচনিৰে ভাৰত চৰকাৰে প্লাগ এণ্ড প্লে ইণ্ডাষ্ট্ৰিয়েল ষ্টেট বনোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে।
0: প্ৰতিদিনে জম্মুলৈ অহা হাজাৰ হাজাৰ তীৰ্থযাত্ৰীয়ে বাৰ্ষিক অমৰনাথ যাত্ৰাক বিশেষ গতি দিছে। তীৰ্থযাত্ৰী, পৰ্যটক আৰু স্থানীয় বাসিন্দাসকলক বিনোদন দিবলৈ জম্মু স্মাৰ্ট চিটি লিমিটেডে তাৱি নদীৰ বুকুত নৌকা বিহাৰৰ ব্যৱস্থা কৰিছে। জম্মু স্মাৰ্ট চিটি লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া তথা জম্মু পৌৰ নিগমৰ আয়ুক্ত ডঃ দেৱাংশ যাদৱে এই নৌকা যাত্ৰা মুকলি কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ যাদৱে কয় যে জম্মু শ্ৰী অমৰনাথ যাত্ৰাৰ বাবে দুৱাৰমুখৰূপে বিবেচিত হৈ অহাৰ লগতে প্ৰতিবছৰে লাখ লাখ তীৰ্থযাত্ৰীক আদৰণি জনায়। তেওঁ কয় যে এই ব্যৱস্থাই যাত্ৰী তথা পৰ্যটকসকলক নিৰাপদ আৰু আনন্দময় নৌকা বিহাৰৰ অভিজ্ঞতা প্ৰদান কৰিব। এই সেৱা প্ৰতিদিনে পুৱা 10 বজাৰ পৰা সন্ধিয়া 7 বজালৈ অব্যাহত থাকিব। ফিফা ফুটবল বিশ্বকাপ প্ৰতিযোগিতাৰ ৰাউণ্ড অব 16 বা অন্তিম 16ৰ প্ৰৱেশৰ দৌৰত আজি কেইবাখনো গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হয়। ইয়াৰে আমেৰিকাৰ মায়ামি গাৰ্ডেন্সত কিছু মুহূৰ্ত পূৰ্বে সামৰণি পৰা এখন খেলত আৰ্জেণ্টিনাই কেপ ভাৰ্ডেক 3-2 গ'লত পৰাস্ত কৰিছে। খেলৰ 29 মিনিটত লিঅ'নেল মেছিয়ে গ'ল কৰি আৰ্জেণ্টিনাক অগ্ৰগতি প্ৰদান কৰে। এই গ'লটোৰ সৈতে মেছিয়ে চলিত প্ৰতিযোগিতাত নিজৰ 7ম গ'লটো কৰাৰ লগতে 6খন বিশ্বকাপত নিজৰ 30 সংখ্যক খেলত 20টা গ'ল অৰ্জন কৰাৰ বিৰল

0: অভিলেখ করে। তীব্র প্রতিদ্বন্দ্বিতাপূর্ণ আজিৰ খেলখনৰ অতিৰিক্ত সময়ৰ 111 মিনিটত কেভাৰ্ডেৰ ডিনি বৰ্গেজৰ আত্মঘাতী গ'ল এটাই আৰ্জেণ্টিনাৰ বিজয়ৰ পথ প্ৰশস্ত কৰে। ইপিনে আৰ্লিংটনত অনুষ্ঠিত আন এখন খেলত অষ্ট্ৰেলিয়াক পেনাল্টি শ্বুটআউটত 4-2 গ'লত পৰাস্ত কৰি ইজিপ্ত ৰাউণ্ড অৱ 16ত প্ৰৱেশ কৰিছে। এই জয়ৰ জৰিয়তে 92 বছৰৰ অন্তত ইজিপ্তে ইতিহাস সৃষ্টি কৰি বিশ্বকাপৰ নকআউট পৰ্যায়ত প্ৰথমবাৰলৈ জয়লাভ কৰিবলৈ সক্ষম হৈছে। ৰাউণ্ড অৱ 32ৰ আজি আন এখন খেলত কানসাস চিটি ষ্টেডিয়ামত কলম্বিয়া ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। উইম্বলডন টেনিছ প্ৰতিযোগিতাত নোভাক জোকোভিচে ইতিহাস সৃষ্টি কৰিছে। চেণ্টাৰ কৰ্টত ফ্ৰান্সৰ আৰ্থাৰ ৰিণ্টাৰক্লাইকক পৰাস্ত কৰি জোকোভিচে প্ৰতিযোগিতাখনৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ লগতে উইম্বলডনৰ ইতিহাসত সৰ্বাধিক 105খন মেচ জয় কৰা ৰজাৰ ফেডৰেৰৰ অভিলেখো স্পৰ্শ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া ভ্ৰমণসূচীৰে ৰাজস্থান আৰু গুজৰাটলৈ ৰাওনা হ'ব। ভাৰতে চলিত বৰ্ষত $1 ট্ৰিলিয়ন মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। ৰপ্তানিৰ জৰিয়তে অসমৰ অৰ্থনীতিক শক্তিশালী আৰু বাণিজ্যিক শৃংখল গঢ়ি তোলাৰ দিশত অৰিহণা আগবঢ়াব বুলি মন্ত্ৰী বিমল বৰাই মন্তব্য কৰিছে। প্ৰতিদিনে জম্মুলৈ অহা হাজাৰ হাজাৰ তীৰ্থযাত্ৰীয়ে বাৰ্ষিক অমৰনাথ যাত্ৰাক বিশেষ গতি দিছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আৰ্জেণ্টিনাই কেভাৰ্ডেক আৰু ইজিপ্তে অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছে। আমাৰ এতিয়া বাতৰি ইমানে। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ। এয়া শুনক আজি পুৱা।

শক্তিশালী হোৱা কিন্তু অহংকাৰী নহবা, দয়ালু হোৱা কিন্তু দুৰ্বল নহবা। কাৰণ অহংকাৰ আৰু দুৰ্বলতাই হ'ল ধ্বংসৰ মূল কাৰণ, কথাষাৰ কৈছিল চাণক্যই।

সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য। 1932 চনত যোৰহাটত জন্মগ্ৰহণ কৰা হীৰেণ ভট্টাচাৰ্য হীৰুদা হিচাপেও সকলোৰে মাজত পৰিচিত। তেখেতৰ পিতৃ তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্নেহলতা ভট্টাচাৰ্য। তেখেতৰ পিতৃ এগৰাকী জেইলাৰ হোৱাৰ সূত্ৰে পৰিয়ালৰ সৈতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল। ডিব্ৰুগড়ত শিক্ষা জীৱন আৰম্ভ হৈছিল হীৰেণ ভট্টাচাৰ্যৰ। পিছে তাত শিক্ষা শেষ নহওঁতেই দেউতাক পুনৰ বদলি হয় তেজপুৰলৈ। ডিব্ৰুগড়, তেজপুৰ, মঙলদৈ, গোলাঘাট, গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইত তেখেতে শিক্ষা গ্ৰহণ কৰিছিল। 1945 চনত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় হীৰেণ ভট্টাচাৰ্য। তাৰ পাছত বিবৰুৱা কলেজত নামভৰ্তি কৰে। হীৰেণ ভট্টাচাৰ্যই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সময়তেই অসমত গণনাট্য সংঘৰ প্ৰভাৱ প্ৰতিফলিত হয়। 1954 চনৰ পৰা তেখেতে গণনাট্য সংঘৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ পৰে। হেমাংগ বিশ্বাস, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, দিলীপ শৰ্মা, সুদক্ষিণা

শর্মা, বেনু মিশ্র আদিৰ দৰে ব্যক্তিৰ প্ৰচেষ্টাত এই অনুষ্ঠানে এক নতুন গতি লাভ কৰিছিল। কিছুদিন শিক্ষক হিচাপেও সেৱা আগবঢ়োৱা হীৰেণ ভট্টাচাৰ্য আছিল ছাত্ৰ ছাত্ৰীসকলৰ মাজত জনপ্ৰিয়। কম বয়সৰ পৰা কবিতা লিখিবলৈ আৰম্ভ কৰা হীৰেণ ভট্টাচাৰ্যৰ প্ৰথম কবিতা প্ৰকাশ হয় 1957 চনত। 1972 চনত তেখেতৰ প্ৰথম কবিতা পুথিৰ সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰকাশ হয়। ইয়াৰ পিছত বিভিন্ন দিনৰ কবিতা, কবিতাৰ ৰোদ, তোমাৰ গান প্ৰকাশ পায়। 1981 চনত হীৰেণ ভট্টাচাৰ্যৰ নিৰ্বাচিত কবিতা সংকলন সুগন্ধি পখিলা প্ৰকাশ পায়। প্ৰকৃতি আৰু মানুহ তেখেতৰ কবিতাৰ প্ৰধান বিষয়বস্তু। তেখেতৰ একমাত্ৰ গীতৰ সংকলন হল তোমাৰ গান। লৰা ধেমালি, আকৌ ধেমালি, ৰৈ ৰৈ ধেমালিৰ জৰিয়তে অসমীয়া শিশু সাহিত্যৰ ভঁৰালো চহকী কৰিছিল হীৰেণ ভট্টাচাৰ্যই। 1976 চনত তেখেতে অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধাৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। 1992 চনত তেখেতে শৈশৱৰ পথাৰ মানুহ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। 2000 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

আছিল এগৰাকী কবিয়ে। 1984 চনত অসম সাহিত্য সভাৰ নগাঁৱত অনুষ্ঠিত কবি সন্মিলনৰ সভাপতি আছিল হীৰেণ ভট্টাচাৰ্য। কবি হীৰেণ ভট্টাচাৰ্যৰ মৃত্যু হয় 2012 চনৰ আজিৰ দিনটোতেই।

ঊনবিংশ শতিকাত ভাৰতত যি ধৰ্মীয় সংস্কাৰ আন্দোলন হৈছিল তাৰ অন্যতম এগৰাকী আশাৰীৰ ব্যক্তি আছিল স্বামী বিবেকানন্দ। তেখেতে দাৰিদ্ৰ্য, অস্পৃশ্যতা, দাসত্ব, জাতিভেদ প্ৰথা, ধৰ্মীয় বিভেদ আদিৰ পৰা ভাৰতক মুক্ত কৰি এখন নতুন সমাজ গঢ়িবলৈ চেষ্টা কৰিছিল। তেখেতৰ দৰ্শনত ধনী দুখীয়া, উচ্চ নীচৰ ভেদাভেদ নাছিল। প্ৰাচীন আৰু আধুনিক জীৱন দৰ্শনৰ মাজেদি তেখেতে নতুন ভাৰত গঢ়িবলৈ অহোপুৰুষাৰ্থ কৰিছিল। আমাৰ দেশৰ আধ্যাত্মিক ঐতিহ্যক বিশ্বৰ প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল স্বামী বিবেকানন্দই। 1863 চনত কলকাতাত জন্ম হৈছিল স্বামী বিবেকানন্দৰ। তেখেতৰ পিতৃ বিশ্বনাথ দত্ত আছিল কলকাতা উচ্চ ন্যায়ালয়ৰ অধিবক্তা। ধৰ্মপৰায়ণ মহিলা আছিল তেখেতৰ মাতৃ ভুৱনেশ্বৰী দেৱী। 5 বছৰ বয়সত বিদ্যালয়ত নাম লগাই দিছিল স্বামী বিবেকানন্দক। জাত পাত তথা ধৰ্মৰ নামত থকা বিভেদ সম্পৰ্কে জানিবলৈ সৰুৰে পৰা কৌতূহল আছিল স্বামী বিবেকানন্দ। তেখেতে প্ৰচাৰ কৰিছিল ধৰ্মতকৈ দেশ আৰু দেশৰ মানুহ বহুগুণেই ডাঙৰ। কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত স্বামী বিবেকানন্দই লণ্ডনত আইনৰ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ মন মেলিছিল, কিন্তু সেই সময়তে পিতৃৰ বিয়োগৰ বাবে তেওঁলোকৰ পৰিয়ালত আৰ্থিক সমস্যাই দেখা দিছিল। পৰিয়ালৰ সমস্ত দায়িত্ব গ্ৰহণ কৰিবলগীয়া হৈছিল স্বামী বিবেকানন্দই। সেই সময়খিনিতেই স্বামী বিবেকানন্দ আধ্যাত্মিক গুৰু ৰামকৃষ্ণ পৰমহংসৰ শৰণাপন্ন হৈছিল। ৰামকৃষ্ণ পৰমহংস আছিল এগৰাকী প্ৰখ্যাত আধ্যাত্মিক নেতা। তেখেতৰ সংস্পৰ্শত প্ৰায় 6 বছৰ সময় অতিবাহিত কৰিছিল স্বামী বিবেকানন্দই। স্বামী বিবেকানন্দই ৰামকৃষ্ণ পৰমহংসৰ বাণী প্ৰচাৰ কৰিছিল। 1886 চনত তেখেতে আধ্যাত্মিক ধ্যান ধাৰণাৰ মাজত নিজকে বিলীন কৰি জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৰে মাজত একতাৰ এনাজৰি কটকটীয়া কৰিবলৈ চেষ্টা কৰিছিল আৰু সেইবাবে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ মানৱ ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল স্বামী বিবেকানন্দই। বসুধৈৱ কুটুম্বকম হল স্বামী বিবেকানন্দৰ প্ৰচাৰিত ধৰ্মৰ মূল উদ্দেশ্য। ইয়াৰ অৰ্থ হৈছে গোটেই বিশ্ব এটা পৰিয়াল, আমি সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে এটা পৰিয়ালৰ সদস্য। স্বামী বিবেকানন্দই প্ৰমাণ কৰিছিল যে প্ৰাচীন বেদান্ত দৰ্শনে বৰ্তমানৰ প্ৰত্যাহ্বানবোৰ সফলতাৰে জয় কৰিব পাৰে আৰু আধুনিক সমস্যাবোৰৰ সমাধান সূত্ৰ উলিয়াব পাৰে। ধৰ্মৰ প্ৰতি থকা স্বামী বিবেকানন্দৰ গভীৰ শ্ৰদ্ধা সকলোৰে বাবে আদৰ্শ। সাৰ্বজনীন ভাতৃত্ববোধৰ বাণী প্ৰচাৰ কৰা আৰু আদৰ্শবাদী শৈলীৰে মানৱতাৰ ব্যাখ্যা আগবঢ়াইছিল দাৰ্শনিক স্বামী বিবেকানন্দই। 1893 চনৰ 11 ছেপ্টেম্বৰ স্বামী বিবেকানন্দই আমেৰিকাৰ চিকাগোত বিশ্বৰ বৃহৎ ধৰ্মীয় আলোচনা সভাত অংশগ্ৰহণ কৰিছিল। এই আলোচনা সভাত তেখেতে হিন্দু ধৰ্ম তথা বিশ্ব ভাতৃত্ববোধ সম্পৰ্কে এটা সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰিছিল। এই ভাষণে উপস্থিত সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল। মাত্ৰ 3 মিনিট সময়ৰ ভিতৰত স্বামী বিবেকানন্দই যি ভাষণ প্ৰদান কৰিছিল সেই ভাষণে সকলোকে আকৰ্ষিত কৰিছিল। এই ভাষণৰ জৰিয়তে তেখেতে ভাৰতীয় আধ্যাত্মিক জ্ঞান, চিন্তা, বিচাৰ আদিক বিশ্ববাসীৰ আগত দাঙি ধৰি ভাৰত দেশ যে মহান সেয়া প্ৰমাণ কৰিছিল। ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰি স্বামী বিবেকানন্দই সমাজৰ বাবে আগবঢ়াইছিল বিশেষ অৱদান। আধ্যাত্মিক গুৰু ৰামকৃষ্ণ পৰমহংসৰ মহান কৰ্মৰাজিক চিৰযুগমীয়া কৰিবলৈ এই প্ৰতিষ্ঠানৰ জৰিয়তে চেষ্টা কৰিছিল স্বামী বিবেকানন্দই। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 39 বছৰ। এই কম সময়ৰ ভিতৰতে তেখেতৰ কৰ্মৰাজি আৰু চিন্তাই আজিও সকলোকে অনুপ্ৰাণিত কৰে। 1902 চনৰ আজিৰ দিনটোতেই মৃত্যু হয় এইগৰাকী মহান সমাজ সংস্কাৰক স্বামী বিবেকানন্দৰ। পদাৰ্থ বিজ্ঞানী তথা ৰসায়নবিদ মেৰী কুৰী, নবেল বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা মেৰী কুৰী মেডাম কুৰী হিচাপেও পৰিচিত। 2 বাৰকৈ নবেল বঁটা লাভ কৰা তেখেত হৈছে একমাত্ৰ মহিলা। বিজ্ঞানৰ 2টা বিষয়ত নবেল বঁটা লাভ কৰা তেখেতেই হৈছে একমাত্ৰ ব্যক্তি। পেৰিছ বিশ্ববিদ্যালয়ৰো প্ৰথমগৰাকী মহিলা অধ্যাপিকা আছিল মেৰী কুৰী। তেজস্ক্ৰিয় সমস্থানিকৰ পৃথকীকৰণ আৰু 2বিধ মৌলক্ৰমে পলনিয়াম আৰু ৰেডিয়ামৰ আৱিষ্কাৰক আছিল মেৰী কুৰী। তেখেতৰ অধীনতেই তেজস্ক্ৰিয় সমস্থানিকৰ প্ৰয়োগেৰে কৰ্কট ৰোগ চিকিৎসাৰ প্ৰথম গৱেষণা কৰা হৈছিল। 1898 চনত তেখেতে আৱিষ্কাৰ কৰা প্ৰথমটো মৌলৰ নাম পোলেণ্ডৰ নামেৰে পলনিয়াম দিছিল। 1867 চনত পোলেণ্ডৰ ৱাৰ্চ' চহৰত জন্ম

0: আছিল মেৰী কুৰীৰ। দহ বছৰ বয়সত মেৰী কুৰী তথা মাৰিয়াই আৱাসিক বিদ্যালয় এখনত আনুষ্ঠানিক শিক্ষাৰ আৰম্ভণি কৰে। 1883 চনত সোণৰ পদক লাভেৰে তেখেতে স্কুলীয়া জীৱন শেষ কৰে। 1891 চনত মেৰী কুৰী পোলেণ্ডৰ পৰা পেৰিছলৈ আহে আৰু তেওঁ পেৰিছ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। 1903 চনত মেৰী কুৰীয়ে ডক্টৰ অৱ ছায়েন্স সন্মান লাভ কৰিবলৈ সক্ষম হয়। 1903 চনত তেখেতে পদাৰ্থ বিজ্ঞান শাখাত নবেল বঁটা লাভ কৰিছিল। স্বামী পিয়েৰ কুৰী আৰু পদাৰ্থবিদ হেনৰী বেকুৰেলৰ লগত যুটীয়াভাৱে লাভ কৰিছিল নবেল বঁটা। 1911 চনত ৰসায়ন বিজ্ঞানৰ নবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল মেৰী কুৰী। 1934 চনৰ আজিৰ দিনটোতে মৃত্যু হয় বিজ্ঞানী মেৰী কুৰীৰ। অসমৰ ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ ৰঞ্জিত বৰপূজাৰী। 1942 চনত শিৱসাগৰত জন্ম হৈছিল ৰঞ্জিত বৰপূজাৰীৰ। ভাষা আন্দোলনৰ সময়ত ৰঞ্জিত বৰপূজাৰী আছিল কটন কলেজৰ ছাত্ৰ। 1960 চনত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন কৰাৰ দাবীত ব্ৰহ্মপুত্ৰ উপত্যকাত জোৰদাৰ আন্দোলন গঢ় লৈ উঠিছিল। এই ভাষা আন্দোলনত ওলাই আহিছিল কটন কলেজৰ ছাত্ৰ সমাজ। 1960 চনৰ 4 জুলাইত আন্দোলনত অংশগ্ৰহণ কৰা কটনিয়ানৰ ওপৰত আৰক্ষীয়ে চলাই গুলী আৰু ছাত্ৰাবাসৰ ভিতৰতেই ৰঞ্জিত বৰপূজাৰী শ্বহীদ হয়। ইয়াৰ পৰৱৰ্তী সময়ত কটন কলেজ কৰ্তৃপক্ষই দ্বিতীয়টো ছাত্ৰাবাস শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ নামেৰে নামকৰণ কৰে। আইৰমুখৰ ভাষা ৰক্ষা কৰিবলৈ কৰা আন্দোলনত 1960 চনৰ আজিৰ দিনটোতে মৃত্যু হয় ৰঞ্জিত বৰপূজাৰীৰ। স্মৃতি দিৱসত তেখেতলৈ জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ পানামা খালৰ খনন কাৰ্য আৰম্ভ হৈছিল 1904 চনৰ আজিৰ দিনটোতেই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ 30 সংখ্যক ৰাষ্ট্ৰপতি কেলভিন কুলিজৰ জন্ম হয় 1872 চনৰ আজিৰ দিনটোতেই। আৰ্জেণ্টিনাৰ ফুটবলাৰ আলফ্ৰেডো ডি ষ্টেফানোৰ জন্ম হৈছিল 1926 চনৰ আজিৰ দিনটোতেই। গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যু হয় 2021 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় স্বাধীনতা সংগ্ৰামী তথা ভাৰতীয় জাতীয় পতাকাৰ আৰ্হি ৰচক পিংলি ভেংগয়াৰ মৃত্যু হয় 1963 চনৰ আজিৰ দিনটোতেই। জ্ঞানদা কাকতি গীত নৃত্য অভিনয়ৰ ক্ষেত্ৰখনত তেখেত আছিল অনন্য। আকাশবাণীলৈ কণ্ঠশিল্পী হোৱাৰ উদ্দেশ্যে অহা জ্ঞানদা কাকতিয়ে কণ্ঠ পৰীক্ষাত সুযোগ পাইছিল ঘোষক হোৱাত। 1948 চনৰ 1 জুলাইত অসমৰ ইতিহাসত অনাতাঁৰ সেৱাৰ সূচনা হৈছিল আৰু সেই আৰম্ভণিৰ গৌৰৱময় ক্ষণৰ সাক্ষী আছিল জ্ঞানদা কাকতি। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সোণালী জয়ন্তীৰ সময়ত আমাৰ ষ্টুডিঅলৈ আহি প্ৰচাৰণ সেৱাৰ কেনেদৰে শুভাৰম্ভ হৈছিল সেয়া উল্লেখ কৰি তেখেতে কয়,
1: সেইদিনাখন মই মানে সাজি পাৰি প্ৰথম ৰেডিঅ'ত এনাউন্স কৰি মানে মই নিজকে নিজে মানে কি বুলি ভাবিছো মই নিজে কওঁ বাৰে বাৰে মানে একেবাৰে মানে কিন্তু মোক কোনো নেদেখে মই নিজকেহে দেখিম। তথাপিও মানে খুব ভাল লাগিছিল যে আজি মই এনাউন্স কৰিম মোৰ ভইচটো চাৰিওফালে উৰি যাব এই ভাৱটো মোৰ মনলৈ খুব আহিছিল।
0: আকাশবাণী শ্বিলং গুৱাহাটী কেন্দ্ৰৰ প্ৰথমগৰাকী ঘোষিকা জ্ঞানদা কাকতিৰ বৰ্ণিল জীৱন পৰিক্ৰমাক লৈ গৌৰৱান্বিত আকাশবাণীৰ পৰিয়াল।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
6: নহব কিয়, হোমিঅ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত কি হয়?
6: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
5: মানে
6: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। দেশত প্ৰথম মাছা চাহৰ বাণিজ্যিক উৎপাদন অসমৰ। ভাৰতীয় চাহ শিল্পৰ ইতিহাসত যুগান্তকাৰী মাইলষ্টোন। এক দশক ধৰি জাপানৰ

চাহ প্ৰস্তুতকৰ্তা কৃষি বিশেষজ্ঞ যন্ত্ৰ সৰবৰাহকাৰীৰ সৈতে গৱেষণালব্ধ কাম কৰি তিনিচুকীয়াৰ ছোটা টিংৰাই চাহ বাগিচাৰ সাফল্য এই নতুন যাত্ৰাই ভাৰত জাপানৰ বন্ধুত্বক অধিক সুদৃঢ় কৰিছে বুলি কলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখনীয়ভাৱে অসমত হ্ৰাস পাইছে শিশুৰ মৃত্যুৰ হাৰ। 2018 চনত অসমত শিশুৰ মৃত্যুৰ হাৰ আছিল 41, 2024 চনত এই হাৰ 29লৈ হ্ৰাস। বাল্যবিবাহ প্ৰতিৰোধ আইনে মাতৃৰ মৃত্যুৰ হাৰো হ্ৰাস কৰিছে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ বাৰ্তা। ভয়ংকৰ খৰাঙৰ কবলত পৰিব 12খন জিলা। ইয়াৰ ভিতৰত অসমৰ 8খন জিলা গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হ'ব বুলি কেন্দ্ৰীয় চৰকাৰৰ সতৰ্কতা জাৰি। নতুন দিল্লীত অনুষ্ঠিত ভাৰত জাপান শীৰ্ষ সন্মিলনত অসমক লৈ স্বাক্ষৰ হৈছে চুক্তি। অসমত বৃহৎ বিনিয়োগ কৰিব জাপানে। খাৰুৱা তেলৰ দাম কমিলেও দেশত এতিয়াই নকমে পেট্ৰল ডিজেলৰ দাম, কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ ঘোষণা। 6 জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন। আজিৰে পৰা বিধানসভাত বিধায়কৰ প্ৰশিক্ষণ। 47গৰাকী নতুন বিধায়কক দিব নীতি প্ৰক্ৰিয়াৰ পাঠ। ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেনেইৰ জানাজাত ইৰাণত উপস্থিত হৈ শ্ৰদ্ধা জ্ঞাপন কৰিলে ভাৰতীয় প্ৰতিনিধিয়ে। খেলৰ পৃষ্ঠাত ক্ৰোৱেছিয়াক হৰুৱাই প্ৰি কোৱাৰ্টাৰত পৰ্তুগাল। ভি এ আৰ প্ৰযুক্তিত বাতিল 4টাকৈ গ'ল। আজিৰে পৰা আৰম্ভ প্ৰি কোৱাৰ্টাৰ ফাইনেল। ফেভাৰিট ফ্ৰান্সৰ সন্মুখত পাৰাগুৱে। পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি জাৰ্মানীৰ প্ৰশিক্ষক নাগেলস্মিনৰ পদত্যাগ। আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজি পুৱা অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জল পদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণা দাসৰ। জল পদুমৰ পাঞ্চুৰ

0: সুশীলাহঁতৰ ঘৰৰ বাৰান্দাত হাৰিকেন লেম্প এটা জ্বলাই থোৱা আছে। তাইক আগতে সি লগ পোৱা নাই, সম্ভৱতঃ তাই সৰু হৈ থাকোঁতেই সি গাঁও এৰিছিল, মাকক চিনি পায়। অক্সুৰে সিহঁত আহি পোৱাৰ সংবাদ গৃহস্থক প্ৰেৰণ কৰিলে। লগে লগে ঘৰৰ ভিতৰৰ পৰা কেইজনমান মতা মানুহ আৰু কেইজনীমান ছোৱালী ওলাই আহিল, যেন এজন অতি সম্ভ্ৰান্ত মানুহকহে আদৰিবলৈ সকলো ৰৈ আছিল। নমস্তে কাকা, মই সুশীলা, সুশীলা চুব্বা, এইবুলি এজনী ছোৱালীয়ে হাতযোৰ কৰি সোণমইনাক সম্ভাষণ জনালে। ছোৱালীজনীৰ মাক ওলাই আহি তাৰ ওচৰত ৰ'ল। তাত থকা সকলোৱে প্ৰায় তাক হেঁচা মাৰি ধৰিলে। শংকৰ ঘাটোৱাৰ, পূৰণ ঘাটোৱাৰ, কেশৱ চাচা, বীৰে, লক্ষ্যদলে, কাৱা কামান আৰু কেইটামান ডেকালোৱাক সি চিনি নাপালে। এজনে ক'লে, ঐ ল'ৰা, আগতে হাত মুখ ধুই ল, বহুত কাম আছে, তোৰ কাৰণে ৰৈ ৰৈ ডিঙি শুকাই গৈছে, কৰ ধৰ কৰ। কোনোবা এজনে কৰা এনে মন্তব্যত ৰস পাই সকলোৱে হাঁহি দিলে। সি হাত মুখ ধুই বাৰান্দাৰ চকীখনতে বহিল। তাক সুশীলাই একাপ চাহ দিব খোজোতেই শংকৰ ঘাটোৱালৈ চিঞৰি উঠিল,
1: ঐ ছোৱালী, চাহ পানী নহয়, কিহৰ চাহ তাহ, ডাইৰেক্ট আপং, লক্ষ্যই কলহটো এনেই আনিছে নেকি?
0: সকলোৱে শংকৰ ঘাটোৱালৰ কথাত সমৰ্থন কৰি ক'লে যে হয়, কিহৰ চাহ পানী খাব লাগে, আলহীয়ে কলহ মুকলি কৰিব লাগে, চকুত কাপোৰ বান্ধি কলহ ভাঙিব লাগে, সমাজৰ নিয়ম। আকৌ সকলোৰে মুখত হাঁহিৰ ঢেক ঢেকনি শুনা গ'ল। সোণমইনা বুলি চিঞৰতা মাৰি এগৰাকী বৃদ্ধা উধাটোখাই আহি সোণমইনাক পোনেই সাৱত মাৰি ধৰিলেহি। বহু পৰ মানুহজনীয়ে তাক এৰি দিয়া নাই, এখোটা চকুলো বোৱাই তাক কৈ গ'ল, কিমান দিন গ'ল তাক দেখা নাই, সৰুতে কিমান বুকুচাত উঠালে, কিমান মৰমেৰে তাক নি ঘৰত কুকুৰা কণী, গাখীৰ, বগৰী, মধুৰি খুৱাইছিল, এতিয়া কিয় সি সিহঁতক পাহৰিলে, ইত্যাদি ইত্যাদি অনেক কথা। মানুহজনীৰ মুখৰ পৰা ৰক্সিৰ গোন্ধ ওলাইছিল। কোনোবা এটা আকৌ চিঞৰ মাৰিলে, চাবি ঐ ল'ৰা, বুঢ়ীয়ে কোমলীয়া আদা পাই ভৰিত মোহাৰি খাব। চাহ জলপানৰ বাবে ভিতৰৰ পৰা নিমন্ত্ৰণ আহিল। ভিতৰৰ জুহালৰ কাষতে মুঢ়া এটাত সোণমইনা আৰু পীৰা এখন পাৰি

0: চুৰে বহিল। জ্বলি থকা চাকিটোৰ ক'লা ধোঁৱাখিনি এডাল বক্ৰৰেখা তৈয়াৰ কৰি ওপৰলৈ উৰি গৈছে। সুশীলা আৰু মাকে জলপানৰ যোগাৰ কৰিছে। সৰু ছোৱালী এজনী মজিয়াত পানী এচলু মাৰি ঠাইখন মোহাৰি দিলে।
1: এওঁ কাৰ ছোৱালী?
2: তিলেশ্বৰ গগৈ।
1: মইনা, কি নাম তোমাৰ?
2: নমস্কাৰ, মোৰ নাম তৰালী গগৈ।
1: কোন ক্লাছত?
2: এইবাৰ ক্লাছ নাইনত।
1: কোনকেইটা বিষয় তোমাৰ বেছি প্ৰিয়?
2: অংক, বিজ্ঞান আৰু সমাজ অধ্যয়ন।
1: অংকত যোৱা পৰীক্ষাত কিমান নম্বৰ পাইছিলা?
2: 69। ছাৰহঁতে কৈছে ভালকৈ টিউচন লৈ পঢ়, লেটাৰ মাৰ্ক ল'বই লাগিব। টিউচনৰ ছাৰ ৰজাবাৰীতহে আছে। দেউতাক কৈছোঁ চাইকেল এখন কিনি দিবলৈ। দেউতাই খালি নিকৰিঘাটত মদ এগাল খাই আহি মাৰহঁতে কাজিয়া কৰিবহে জানে। সদায় কয় কিনিম বুলি, নিকিনে, মোৰ কথা নুশুনেই। সুশীলা বাইদেৱে বাকীবোৰ বিষয় চাই দিয়ে, বাইদেউকো দেউতাই পইচা নিদিয়ে। সদায় খালি দিম দিম বুলি কয়। ভিনদেৱে চাইকেল এখন কিনি দিম বুলি কৈছিল, দেউতাইহে ভিনদেৱে কিনা চাইকেল নালাগে বুলি কৈছে।
1: তোমাৰ ভিনদেৱৰা কোন বাৰু?
2: ই আমাৰ বাক মিচিং ল'ৰা এটাই পলুৱাই লৈ গ'ল নহয়, মিটি পাতিবলৈ আহিছিল। দেউতাই কাজিয়া কৰি বা আৰু ভিনদেউক খেদি দিলে।
1: ভিনদেৱৰাই কি কৰে?
2: শুকান মাছৰ বেপাৰ।
0: কোনো লোকভাগ নোহোৱাকৈ ছোৱালীজনীয়ে কথা কৈ গ'ল। আৰু এজনী ছোৱালী ওচৰতে ৰৈ তাৰ সৈতে চিনাকি হোৱাৰ চল বিচাৰি থকা দেখা গ'ল। সি তাইলৈ চাই সুধিলে,
1: তোমাৰ নাম?
3: জোনালী মৰাং। এইবাৰ ক্লাছ 12ত। ওচৰতে আমাৰ ঘৰ, কালিলৈ আমাৰ ঘৰলৈকো যাব লাগিব। সুশীলা বাইদেৱে আপোনাৰ কথা বহুদিনৰ পৰা কৈ আছিল। অন্যবোৰেও আপোনালোকৰ কথা কয়, আমি দেখাই নাছিলো নহয়।
0: জুতি লগাকৈ ৰন্ধা কুকুৰা মাংস আৰু চেয়াল ৰুটিৰ কাঁহি সিহঁতৰ ফালে আগবঢ়াই সুশীলাহঁত ব্যস্ত হৈ পৰিল। আহাৰ শেষ কৰাৰ লগে লগে চাহ আৰু পিঠা আহিল। ইমান অভাৱৰ মাজতো অতিথি আপ্যায়নৰ এনে ব্যৱস্থা দেখি সি অভিভূত হৈ পৰিল।
4: কাকা, অক্সুৰে দাজুৰ ঘৰত ঠাই নাই। আজি ৰাতিটো আপুনি আমাৰ ইয়াতেই থাকিব। আপোনালোকে পঢ়া শুনা কৰি গাঁৱৰ পৰা ওলাই গ'ল, তথাপি চাওক কিমান আগ্ৰহেৰে মানুহবোৰ আপোনাৰ কাৰণে ৰৈ আছে। ৰাতিটো তেওঁলোকৰ সৈতে এনজয় কৰক, পুৱা আমাৰ বেলেগ প্ৰগ্ৰেম আছে। আপুনি যাওঁগৈ বুলি নক'ব, আমাৰ গাঁৱৰ আমাৰ অঞ্চলৰ বহু কথাই আপোনাৰ পৰা জানিবলৈ আছে। থাকিবনে? প্ৰমিছ কৰক।
1: প্ৰমিজ, থাকিম দিয়া, কিন্তু মাত্ৰ এটা দিন। হ'ব?
4: হ'ব।
1: জোনালী আৰু তৰালী, তোমালোকৰ ঘৰলৈও যাম, কিন্তু সময় তাকৰ, মোৰ অন্য কামো আছে নহয়। তোমালোকক লগ পাবলৈকেতো আহিছো।
0: বাহিৰৰ চোতালত বহাসকলৰ ৰিমঝিম নিচা লাগিছিল। শংকৰ ঘাটোৱালে চিঞৰ মাৰিলে,
5: ঐ ল'ৰা, লগা লগা কিবা এটা গান গা, এই ঝুমুৰ লগা মাদল বাজু বাজু হৈ আছে।
6: বৰ দুখ হয় শংকৰ দাদা, এই ব্ৰহ্মপুত্ৰ ধনশিৰি নৈয়ে গাঁও ভাঙি ধবাং বাং কৰিলে। আগৰ গাঁৱৰ চিন চাবেই নাই, ক'ৰ মানুহ কলৈ গ'ল। গাঁৱৰ পথাৰ, বাঁহনি, কঠানি, এই বিলবোৰৰ চব চিন চাবেই নোহোৱা হ'ল। মানুহবোৰৰ অৱস্থা এয়া, কিহৰ ফূৰ্তিতনো এতিয়া ৰং তামাচা কৰোঁ। বৰ দুখ হয় দাদা।
0: এষাৰ অবাইস্মাত মাতি শংকৰ ঘাটোৱাল গৰগৰাই উঠিল।
5: ধুৰ, মই কামেই সেইটো, মই কাম মইয়ে কৰিব, মানুহৰ কাম মানুহে কৰিব। মই আকৌ পলস পেলাই মাটি উলিয়াই দিব, আকৌ জংঘল ভাঙি খেতি কৰিম। কিহৰ সুখ দুখ চব ফাঁকি, তোৰ ফাঁকি, ইয়াৰ পৰা ঘূৰি গ'লে চব পাহৰিবি। হাঁহি থাকিব লাগে, জন্তু জানোৱাৰে হাঁহিব জানে নেকি, মানুহে হাঁহিব জানে? বাদ দে তোৰ ফাঁকি, আহ আহ, গান লগা, গান লগা, ঝুমুৰ লগাই দে।
0: লক্ষ্যদলে হুলস্থুল লগাই দিলে।
7: নাই নাই নাই, ঝুমুৰ টুমুৰ নচলিব। কিহৰ ঝুমুৰ? কুলি বঙালীৰ গান নচলিব দাদা, কৈ দিলোঁ। কাবন এটা লগাই দে। ঐ নিতমগা, আমি আছো।
5: ঐ কুলি বুলি নক'বি, কুলি বঙালী বুলি নক'বি, কৈ দিছোঁ কিন্তু, আমি কি বঙালী নেকি? এই পুৰণ, এই কেশৱ, কলেজীয়া ল'ৰাকেইটা আমাৰ জাতিৰ নাম কি বুলি কৈছিল?
6: এ ৰ ৰ, ধেত, মনতেই নপৰে। এ ৰ, হেৰি কি আছিল, এ আদিম মানুহ নে এনেকুৱাই কিবা?
0: লক্ষ্যদলে সোঁৱৰাই দিলে।
7: এই হেৰি নেকি, এই প্ৰাক্তন চাহ বনোৱা?
6: নহয় ৰ, ভাল নাম, ধেত, তিৰি।

0: পুৱাৰ বতৰ একেবাৰে ফৰকাল যদিও আকাশত দুই এচপৰা ৰঙা আবিৰখনা মেঘ দেখা গৈছে। ফিৰফিৰকৈ কুৰুৱা বতাহজাক বৈ থকাৰ কাৰণে গাত অকণমান চেঁচা শিৰশিৰণি অনুভূত হৈছে। ব্ৰহ্মপুত্ৰৰ পাৰৰ আকাশত হেলান দি উৰি আছে কেইটামান মৌখাপ, এজাক কুৰুৱা আৰু কেইজনীমান চিলনী।
1: কাকা ৰেডি?
0: সুশীলাই মাত দিলে সোণ মইনাক। লংপেণ্টটোৰ তলফালে ভাঁজ দি দি সি উত্তৰ দিলে চমুকৈ,
2: ৰেডি।
1: বলক, আমি এতিয়া নলখাগৰীৰ মাজে মাজে ব্ৰহ্মপুত্ৰৰ নতুন ঘাটটোলৈ আগবাঢ়ো। শুনিছো ঘাটটো বোলে একেবাৰে তাহানিৰ পুৰণি মৰিয়াহোলা গাঁৱৰ ওচৰত। নৈয়ে নতুনকৈ পতা এই চাপৰিটোৱে আমাৰ গাঁৱৰ ৰাইজক বৰ সকাহ দিছে।

0: ৰাইজৰ উৎসাহ উদ্দীপনা বাঢ়িছে। সকলোৰে আশা নলখাগৰীৰ হাবি কাটি আকৌ খেতি আৰম্ভ কৰিব। আজি নতুন ঘাটটোলৈকে গৈ এই নতুন মাটিখিনিও চাম আৰু ঢেৰ কথা পাতিম। পুৰণি মৰিয়াহোলা গাঁওখন বোলে 1960 চনতেই নিশ্চিহ্ন হৈছিল।
1: অ হয়, গাঁওখন দেখা মোৰ ৰিণিকি ৰিণিকি মনত আছে। ময়ো তেতিয়া নিচেই সৰু গৰখীয়া ল'ৰা এটাহে আছিলো।
0: কাকা, এওঁলোক অভিজিৎ ড্ৰেগন, প্ৰশান্ত গগৈ, বীৰেন্দ্ৰ কুৰ্মী, আটাইকেইটা ডিগ্ৰী ফাইনেল ইয়াৰৰ ছাত্ৰ। প্ৰশান্তহে ছায়েন্সৰ, ইহঁত দুটা আৰ্টছৰ। লগত আমাৰ তৰালী জোনালীও যাব।
2: প্ৰশান্ত, বীৰেন আৰু অভিজিতে সুন্মিনাক হেণ্ডছেক কৰিলে। তৰালী আৰু জোনালী সৰু বেগ এটাত কিবা কিবি ভৰোৱাত ব্যস্ত হৈ পৰিল। নলখাগৰীৰ মাজে মাজে এটা লুংলুঙীয়া নতুন বাট। ফাগুন মাহ, বাটটোত বোকা পানী নাই যদিও দুং খাই অহা খাগৰীৰ পাতবোৰে মাজে মাজে চকুৰ মুখে লাগি আমনি কৰে। সিহঁত সেই বাটেৰেই ব্ৰহ্মপুত্ৰৰ পাৰলৈ আগবাঢ়িছে। সন্মানাই মনত পেলাবলৈ ধৰিলে সেই ঠাইত কাৰ ঘৰ আছিল নাইবা ধাননি পথাৰ আছিল। পুৰণি মানচিত্ৰ মনত পেলাই সি এনেয়ে সিহঁতক শলাগি গ'ল। মানুহৰ খোজৰ শব্দ শুনি এহাল দলমৰা চৰাই কুং কুংকৈ বাটটোৰে সৰকি হাবিত সোমালগৈ। অভিজিত আগবাঢ়ি গৈ চৰাইহালৰ গতি নিৰীক্ষণ কৰিও একো সম্ভেদ উলিয়াব নোৱাৰিলে। সি এনেই এটা বনগীত জুৰিলে। ও জৰাৰ কুমলীয়া পাত, এৰো এৰো বুলিও এৰিব নোৱাৰো তোমাৰ মোৰ বৰষা মাত। সুন্দৰ কণ্ঠস্বৰ। সুন্ময়নাই তাৰ কণ্ঠস্বৰৰ প্ৰশংসা কৰি ধেমালি কৰিলে।
3: কিহে অভিজিত, কাৰোবাৰ প্ৰেমত পৰিছা নেকি?
2: আটাইকেইটাই প্ৰশ্নটো শুনি হুঁহুৱাই হাঁহিবলৈ ধৰিলে। অভিজিতে টপৰাই উত্তৰ দিলে,
4: হয় দাদা, পৰিছো, একেবাৰে তৰালীৰ প্ৰেমত পৰিছো।
2: আকৌ সকলোৰে মুখেৰে হাঁহি ঢল বাগৰি গ'ল। পেনপেনাই উঠিল তৰালী। তাই সুশীলৰ হাতত ধৰি কেনকেনীয়া মাতেৰে ক'লে,
5: চোৱাচোন বা, ই মোক কেনেকৈ জোকাই থাকে।
2: অভিজিতক ধমক দিলে সুশীলাই, তাইৰ মাতত অভিভাৱকত্বৰ চিন।
5: ঐ, কেলৈ জোকাই থাক তাইক, দেখা নাই লগত কোন আছো?
3: অভিজিত, তুমি কাৰ ঘৰৰ ল'ৰাহে? তোমাৰ মুখখন চিনাকি যেন লাগিছে।
2: সুন্ময়নাই অভিজিতক সুধিলে,
4: দাদা, দেউতাক চিনি পাব চাগে আপুনি। দেউতাৰ নাম সুন্ধন শইকীয়া, বিহিয়া গাঁৱৰ। মই অভিজিত ড্ৰেগন। আজিকালি আমাৰ উপাধি বদলি হৈ গৈছে নহয়, মিচিং ভাষা নজনা মিচিং, শ্বিডিউল ট্ৰাইব।
2: বিহিয়া শব্দটো শুনাৰ লগে লগে সুন্ময়না মনত পৰি গ'ল সৰুতে শুনা কোনোবা বিহুৱতীয়ে গোৱা এটা বিহু নামৰ কলি, আয়ে তুলিলে বোপায়ে তুলিলে খালৰ পানী কচু খায়। তাৰ মনত তৎক্ষণাত ভাঙি উঠিল বান আৰু খহনীয়াত পৰি বাৰে বাৰে বিপৰ্যস্ত হোৱা এটা কষ্টসহিষ্ণু জাতিৰ এখন দুখৰীয়া ছবি। কি চৰম দৰিদ্ৰতাত ভুগিছিল সিহঁতৰ ওচৰৰ বিহিয়া গাঁৱৰ সেইসকল লোকে। এমুঠি চাউলৰ বাবে হাহাকাৰ কৰি ঘুলিত পৰা মহুৰ দৰে বোকা পানীত সোমাই কেনেকৈ কোনোবা অভিজিতহঁতৰ মাকে কেইটামান মাছ ধৰি প্ৰখৰ ৰ'দত পিঠিত কেঁচুৱা বান্ধি আনৰ ঘৰে ঘৰে ঘূৰিব লগা হৈছিল। চৰম দৰিদ্ৰতাত ভুগিলেও এই লোকসকলে কোনোদিনে কাৰোবাৰ ওচৰত ভিক্ষা মগা নাছিল। পুৰুষসকলে নাটনিৰ দিনবোৰত দূৰৰ দুৰ্গম হাবিৰ পৰা বেত কাটি আনি কেইকাপমান বেত নাইবা চাপৰিৰ পৰা শৰণ খেৰ কাটি প্ৰয়োজন অনুসাৰে দিবলৈ ওচৰৰ মানুহৰ পৰা আগতীয়াকৈ ধান লৈ গৈছিল। তিৰোতাসকলে নিজৰ বাবে কাটি উলিওৱা এৰি সূতাকে অভাৱত পৰি ধান চাউললৈ সলাই নিছিল। এই কষ্টসহিষ্ণু কৰ্মঠ জাতিটোৰ সৰলতা ফুটি উঠিছিল তেওঁলোকৰ কবিতা কবিতা যেন লগা মাত কথাত। তাহানিৰ আহোম বুৰঞ্জীৰ ভাষাৰ সৈতে সাদৃশ্য থকা তেওঁলোকৰ সেই ভাষাৰ মাধুৰ্য, সেই লয়, সেই ঠাঁচ অভিজিতহঁতৰ মাত কথাত এতিয়া একেবাৰে নাই। অভিজিতহঁতৰ ট্ৰাইবটোক লৈ গৱেষণা কৰাৰ ঠন নাইনে? সুন্ময়নাই এনেই কথাটো ভাবিলে। নল খাগৰি গুগল বনৰ মাজৰ লুংলুঙীয়া বাটটো সাৰি গৈ সিহঁত আটাইকেইটা এখন এৰাবাৰীৰ ওচৰত ৰ'লগৈ। সুশীলাই হাবিখনলৈ দেখুৱাই সুন্ময়নাক সুধিলে,
0: কাকা, এইখন কাৰ বাৰী চিনি পাইছেনে?
2: জোনালী তৰালীহঁতে একেবাৰে নতুন ঠাই আৱিষ্কাৰ কৰাৰ দৰে আনন্দত উল্লসিত হৈ পৰিল। সিহঁতে অভিজিত প্ৰশান্তহঁতক বাৰীৰ গছবোৰলৈ চাই চাই কিবা এটা দেখুৱালে। এজাক ৰাশালিকা গছ এজোপাৰ পৰা জাকি মাৰি উৰি গ'ল। হাবিখনৰ গছ গছনিবোৰৰ ফাঁকে ফাঁকে ৰ'দ সোমাই পোহৰৰ প্ৰতি কিছুমান তৈয়াৰ কৰিছে। ক'ৰবাত এটা হেতুলোকা চৰাই মাতি আছে। চৰাইটোৰ মাতত নিৰ্জন হাবিখন আৰু যেন গহীন হৈ পৰিছে। এনেতে প্ৰশান্তই গছ এজোপাৰ ফালে চাই চিঞৰি ক'লে যে সেই গছজোপাত কপৌফুলে গেৰ মেলিছে। তাৰ কথাত আটাইবোৰে জুমি জুমি গছৰ আগলৈ চাবলৈ ধৰিলে।

0: গছৰ ডালত ওলমি থকা বিভিন্ন প্ৰজাতিৰ অৰ্কিডবোৰলৈ চাই সিহঁতক কৈ গল, কোনজোপা গছত বহাগৰ প্ৰিয়তম ফুল কপৌ, কোনজোপা আমোলা কচু, কোনজোপা গছত গেজেং, কোনবোৰ ভাটৌ ফুল, কোনবোৰ শালিকি ফুল। এয়া ফাগুন মাহ, চ'ত বহাগতহে আটাইবোৰ অৰ্কিডে ৰূপৰ পোহৰ মেলিবগৈ। তোমাৰে খোপাতে তৰালি ঐ কপৌ ফুল গুজি দিম বহাগতৈ, এইবুলি গাই অভিজিতে হাঁহি হাঁহি তৰালিক জোকালে। হাত ভৰি জোকাৰি তৰালিয়ে কেনকেনাই উঠিল। সুশীলাই সিহঁতৰ ধেমালিলৈ কাণষাৰ নিদিয়াৰ ভাও ধৰি সোণমইনাক কলে,
1: কাকা, আমাৰ ঠাইখন জীৱ বৈচিত্ৰৰে ভৰা। ইমান ফুল, ইমান চৰাই চিৰিকটি, ইমানবোৰ উদ্ভিদ, এনে লাগে যেন ইমান চহকী ঠাই আৰু কতো নাই।
2: অকল ইমানেই নে সুশীলা? ইমানবোৰ নৃগোষ্ঠী, উৎসৱ পাৰ্বণ, কৃষ্টি সংস্কৃতি, গীত মাত, বৈচিত্ৰৰ মাজত ঐক্য, তাতে প্ৰকৃতিৰ ইমানবোৰ আয়োজন কাৰ বাবে? কেৱল মানুহৰ বাবেই নহয় জানো। মই কি ভাবোঁ জানা, এই যে বানপানী খহনীয়া, অভাৱ অনাতন, নৈসৰ্গিক শোভা, চৰাইৰ কাকলি, সকলোবোৰেই আমাৰ জীৱন সমৃদ্ধ কৰিছে।

0: অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন রচিত উপন্যাস জল পদুমৰ পানচৈৰ ধাৰাবাহিক পাঠৰ সপ্তম খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে শংকৰ ঘাটোৱাল, ৰাজীৱ লোচন বৰঠাকুৰ, সুশীলা এনিশা উপাধ্যায়, তৰালী ভাস্বতী দেৱী শৰ্মা, জোনালী প্ৰজ্ঞা প্ৰয়াসী শৰণীয়া, অভিজিত আৰু কেশৱ, ত্ৰিদীপ লহকৰ, লক্ষ্যদলে সীমান্ত বাৰ্মা আৰু সোণমৈনাৰ চৰিত্ৰত অভিনয় কৰিলে শ্যামল চমুৱাই। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জল পদুমৰ পানচৈ উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল।
6: হৈ গল বাজেট?
5: পাঁচ হাজাৰ বাচি গল।
6: নতুন মেখেলা চাদৰ লৈ লওঁ?
5: নলওঁ। যোৱা মাহত হেতু লৈছিলো।
6: আৰু এযোৰ?
5: নলওঁ। প্ৰথমে বাজেট বনাওঁ, তাৰপিছত কম কমকৈ বস্তুধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক। বৰ জ্ঞানী। এতিয়া যোৱা।
7: আৰবিআই কয়
5: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
8: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
9: হয়,
8: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
9: পিছে এনে যত্ন ক'ত পালি?
8: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
9: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
8: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
9: সঁচাকৈ বৰ ভাল কথা,
8: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

আজি পুৱা 8:30 বজাৰ গীতিমালিকা অনুষ্ঠানত শুনিবলৈ পাব মিহিৰ বৰদলৈ, নিবেদিতা শৰ্মা বৰা, জীৱেন্দ্ৰ মোহন দেৱ শৰ্মা, ৰবি সিংহ আৰু হেমেন দাসৰ কণ্ঠৰ গীত। নৱ বাজি 15 মিনিটত জিলা ৰেহৰ।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই কুমাৰ দেৱীদাস। অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব। এই উদ্দেশ্যে অন্যান্য জিলাসমূহৰ দৰে যোৰহাট আৰু লখিমপুৰ জিলাতো ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা হ'বলগীয়া কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অনুমোদন নথকা ব্যক্তিৰ প্ৰৱেশ বা প্ৰয়োজনীয় সমাৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনোধৰণৰ বাহন চলাচল বা পাৰ্কিং কৰিব নোৱাৰিব। পৰীক্ষাৰ কৰ্তব্যৰত থকা বিষয়া, আৰক্ষী, এম্বুলেন্স আৰু অগ্নি নিৰীপক বাহিনীৰ দৰে জৰুৰীকালীন বাহনৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ'ব। পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত কোনো কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিয়ে পৰীক্ষাৰ্থীসকলক কোনোধৰণৰ অসৎ উপায়েৰে সহায় কৰিব নোৱাৰিব। পৰীক্ষা কেন্দ্ৰসমূহত 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অস্থায়ী দোকান পোহাৰ খুলিবলৈ দিয়া নহ'ব। এই নিৰ্দেশ উলংঘন কৰা লোকৰ বিৰুদ্ধে আইনগতভাৱে শাস্তি প্ৰদান কৰা হ'ব বুলিও নিৰ্দেশনাত উল্লেখ কৰা হৈছে। জিলা প্ৰশাসনে পৰীক্ষা প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ পৰীক্ষাৰ্থী, অভিভাৱক আৰু সাধাৰণ ৰাইজক সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে। উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই GI-TECH লাভ কৰা গামোচা আৰু আৰনাই বিদেশলৈ ৰপ্তানি কৰাৰ বাবে অসমত ৰপ্তানি সুবিধা কেন্দ্ৰ স্থাপন কৰিবলৈ আহ্বান জনাইছে। মন্ত্ৰীগৰাকীয়ে কালি নতুন দিল্লীত অনুষ্ঠিত বাণিজ্য পৰিষদৰ এখন বৈঠকত অংশগ্ৰহণ কৰি এই আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কণ্টেইনাৰৰ অভাৱত গুৱাহাটীৰ পৰা বিদেশলৈ চাহ পঠিওৱাত অসুবিধা হোৱাৰ বাবে কলকাতাৰ পৰা প্ৰেৰণ কৰিবলগীয়া হোৱাৰ কথা উল্লেখ কৰি কণ্টেইনাৰ বৃদ্ধিৰ বাবেও আহ্বান জনায়। বিদেশত প্ৰভূত চাহিদা থকা অগৰুকাঠৰ ৰপ্তানি সুচল কৰাৰ বাবে DGST অনুজ্ঞাপত্ৰ আৰু অনুমতি ব্যৱস্থা সুচল কৰাৰ বাবেও শ্ৰীবৰাই অনুৰোধ জনায়। তেওঁ লগতে ভৈম্য আঁচনিৰ অধীনত অসমতো প্লাগ এণ্ড প্লে ঔদ্যোগিক পাম্প স্থাপনৰ বাবে অনুমোদন দিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনায়।
2: অসমত উৎপাদিত বিভিন্ন সা সামগ্ৰীসমূহ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ সহযোগিতাৰে আমাৰ এক্সপৰ্ট কোৱান্টিটি আমি কেনেকৈ বঢ়াব পাৰোঁ এই বিষয়ে আমি আলোচনাত মিলিত হওঁ। ভব্য নামৰ এখন আঁচনিৰে ভাৰত চৰকাৰে প্লাগ এণ্ড প্লে ইণ্ডাষ্ট্ৰিয়েল ষ্টেট বনোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমি মাননীয় মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে অসমলৈ ভব্য আঁচনিৰ অধীনত প্লাগ এণ্ড প্লে ইণ্ডাষ্ট্ৰিয়েল ষ্টেট স্থাপন কৰিবৰ কাৰণে আমাক অনুমোদন জনায়।
1: শোণিতপুৰ জিলাত অৱস্থিত নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত বাঘৰ সংখ্যা মাত্ৰ 3 বছৰত 4 গুণলৈ বৃদ্ধি পাইছে। 2022 চনৰ চৰকাৰী জৰীপ অনুসৰি নামেৰিত মাত্ৰ 3টা বাঘ আছিল। 2025 চনৰ শেষৰ ভাগলৈ উদ্যানখনত বাঘৰ সংখ্যা 12টালৈ বৃদ্ধি পাইছে। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত নামেৰি এই অভূতপূৰ্ব সাফল্যক ডাঙৰ মাইলৰ খুঁটি বুলি অভিহিত কৰে। তেওঁ লগতে ৰাষ্ট্ৰীয় উদ্যানখনত বাঘৰ সংখ্যা বৃদ্ধিৰ এই পৰিসংখ্যা ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে বিজ্ঞানসন্মতভাৱে প্ৰমাণ কৰা বুলিও উল্লেখ কৰে। 3 চুকীয়াৰ ছোটা টিংৰাই চাহ বাগিচাই দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে বাণিজ্যিকভাৱে মাচা চাহ উৎপাদন কৰি ইতিহাস ৰচনা কৰিছে। প্ৰথম পৰ্যায়ত উৎপাদিত মাচা চাহৰ কিছু অংশ গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত ইতিমধ্যে 3,000 টকাত বিক্ৰী হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে চাহ বাগিচাখনে দেশত প্ৰথমবাৰৰ বাবে বাণিজ্যিকভাৱে মাচা চাহৰ উৎপাদন কৰি ৰাজ্যৰ চাহ উদ্যোগক নতুন শিখৰলৈ লৈ গৈছে। তেওঁ গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত এই মাচা চাহ প্ৰথমে উৎপাদিত কিছু অংশ 3,000 টকাত বিক্ৰী হোৱাটো অসমৰ উদ্ভাৱনী শক্তি, গুণগত মান আৰু বিশ্বমানৰ সামৰ্থ্যৰ উজ্জ্বল স্বীকৃতি বুলি অভিহিত কৰে। তেওঁ কয় যে জাপানৰ বিশেষজ্ঞ আৰু আধুনিক প্ৰযুক্তিৰ সৈতে দীৰ্ঘদিনীয়া সহযোগিতাৰ ফলস্বৰূপে অসম চাহৰ এই নতুন যাত্ৰাই ভাৰত জাপান বন্ধুত্বকো সুদৃঢ় কৰি তুলিছে। পৰম্পৰা, দক্ষতা আৰু উদ্ভাৱনৰ

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰু কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মোৰ এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: কি হয়
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাইছো জীৱেন্দ্ৰ মোহন দেৱশৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ, প্ৰযোজনা মলয় সূত্ৰধৰৰ।

0: آیات اللہ سید علی خامنئی کو تہران میں سپرد خاک کرنے کے 6 دن کے راجکیہ کارکرم کی تیاریاں چل رہی ہیں. اس میں لاکھوں شوق سنتپت لوگوں کے شامل ہونے کی امید ہے. ایران کے ورشٹھ نیتاؤں, سینیہ کمانڈروں اور ودیشی گنمانیہ ویکتیوں نے تہران کے گرینڈ موسلح میں آیات اللہ علی خامنئی کو شردھانجلی ارپت کی. بھارت کا پرتندتو بہار کے راجیہپال لیفٹیننٹ جنرل سید عطا حسنین اور ودیش راجیہ منتری پبترا مارگریٹا نے کیا. سوشل میڈیا پوسٹ میں شری مارگریٹا نے کہا کہ انہوں نے بھارت سرکار اور جنتا کی اور سے شردھانجلی ارپت کی. انہوں نے حالیہ سنگھرش میں جان گوانے والے لوگوں کے پریواروں کے پرتی سمویدنا بھی ویکت کی. فیفا وشو کپ میں کولمبیا نے امریکہ کے کنساس سٹی سٹیڈیم میں راؤنڈ آف 32 کے انتم میچ میں گھانا کو 1-0 سے ہرا کر اگلے دور میں جگہ پکی کی. راؤنڈ آف 16 میں اب کولمبیا کا مقابلہ سوئٹزرلینڈ سے ہوگا. اس سے پہلے موجودہ چیمپئن ارجنٹینا نے راؤنڈ آف 32 کے رومانچک مقابلے میں کابو ورڈے کو اترکت سمے کے بعد 3-2 سے ہرا کر پری کوارٹر فائنل میں پرویش کیا. بھارت اور انگلینڈ کے بیچ دوسرا T20 کرکٹ میچ آج مینچسٹر میں کھیلا جائے گا. بھارتی سمے کے انوسار یہ میچ شام 7 بجے شروع ہوگا. 5 میچوں کی شرنکھلا کا پہلا میچ چیسٹر لسٹریٹ میں بارش کے کارن رد کر دیا گیا تھا. اس کے ساتھ ہی یہ سماچار بلیٹن سماپت ہوا.
1: আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা. এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ পুঁজি মুকলিৰ ক্ষেত্ৰত অসম মৰ দেশৰ ভিতৰত দ্বিতীয় স্থান, বিধানসভালৈ নিৰ্বাচিত সকলো নতুন বিধায়কৰ বাবে আজিৰে পৰা দুদিনীয়া প্ৰশিক্ষণ শিবিৰ, যশস্বী কবি হীৰেণ ভট্টাচাৰ্যৰ আজি স্মৃতি দিৱস আৰু কলম্বিয়া, আৰ্জেণ্টিনা আৰু ইজিপ্তৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ. অসমে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ পুঁজি মুকলিৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত আছে. মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে যোৱা 10 বছৰত ৰাজ্যৰ 27,700 কোটি টকাৰ বিনিয়োগেৰে লাখ লাখ পৰিয়ালৰ ঘৰৰ সপোন বাস্তৱত পৰিণত হৈছে. প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনৰ ৰাজ্যৰ 22 লাখৰো অধিক পৰিয়াল উপকৃত হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে. এই সাফল্যৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ শলাগ লৈ ডঃ শৰ্মাই ৰাজ্যৰ গ্ৰামাঞ্চলৰ গৃহ নিৰ্মাণ খণ্ডৰ বিকাশ আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ ক্ষেত্ৰত আঁচনিখনৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰে. বিধানসভালৈ নিৰ্বাচিত সকলো নতুন বিধায়কক অধিক সক্ৰিয় কৰাৰ উদ্দেশ্যে আজিৰে পৰা বিধানসভাত দুদিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে. শিবিৰত নৱনিৰ্বাচিত বিধায়কসকলক বিধানসভাৰ কাৰ্যক্ৰমণিকা, প্ৰশ্ন উত্থাপন, বিতৰ্কত অংশগ্ৰহণ আদি সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হ'ব. বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰা মতে, প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰাৰ বাবে প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত 47 গৰাকী বিধায়কক আমন্ত্ৰণ জনোৱা হৈছে. শিবিৰত বিধানসভাৰ কাৰ্যক্ৰমণিকা কেনেদৰে চলে, নিৰ্দিষ্ট বিষয়ত কেনেদৰে বক্তব্য প্ৰকাশ কৰিব লাগে, এই বিষয় লৈ আলোচনা কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে. তেওঁ লগতে বিধানসভাৰ নিয়মাৱলীৰ প্ৰতিটো দফা নৱনিৰ্বাচিত বিধায়কসকলে যাতে আয়ত্ত কৰিব পাৰে তাৰো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে. এই শিবিৰত সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী পীয়ুষ হাজৰিকা, নোমল মমিন, সমুদ্ৰগুপ্ত কাশ্যপ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব. আজি যশস্বী কবি হীৰেণ ভট্টাচাৰ্যৰ স্মৃতি দিৱস. কেইবাখনো কবিতা পুথিৰে অসমীয়া ভাষা সাহিত্যক চহকী কৰা কবি ভট্টাচাৰ্যৰ 2খন কবিতা পুথি বাংলা ভাষালৈ অনুদিত হৈছে. 1992 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত কবি হীৰেণ ভট্টাচাৰ্যৰ সুগন্ধি পখিলা আৰু শৈশৰ পথাৰ মানুহ 2খন উল্লেখযোগ্য কাব্যগ্ৰন্থ. 2000 চনত অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কবি ভট্টাচাৰ্য এগৰাকী প্ৰখ্যাত গীতিকাৰো আছিল. তেওঁৰ ভালেসংখ্যক গীত স্বনামধন্য অনেক শিল্পীয়ে পৰিৱেশন কৰিছে. 1972 চনত তেওঁৰ প্ৰথম কাব্য সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰকাশ পোৱাৰ পাছত ক্ৰমে বিভিন্ন দিনৰ কবিতা, কবিতাৰ ৰোদ, মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বোকামাটি আদি সংকলনসমূহ প্ৰকাশ পায়। তোমাৰ গান তেওঁৰ একমাত্ৰ গীতৰ সংকলন। 2012 চনৰ আজিৰ দিনটোতে মৃত্যু হোৱা কবিগৰাকীৰ স্মৃতি দিৱস ৰাজ্যৰ বিভিন্ন

ঠাইত তেওঁৰ অনুৰাগীসকলে বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে বুলি আমালৈ বাতৰি আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুণ্যতিথি উপলক্ষে সুগন্ধি পখিলাৰ কবি শব্দৰ খনিকৰ হীৰেণ ভট্টাচাৰ্যক শ্ৰদ্ধাৰে সোঁৱৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে সাহিত্যিকগৰাকীৰ সৰল অথচ গভীৰ অনুভূতিৰে ভৰা কবিতাই অসমীয়া সাহিত্যলৈ নতুন সুৰ, নতুন ভাষা আৰু নতুন সংবেদনশীলতা কঢ়িয়াই আনিছিল। ডঃ শৰ্মাই কয় যে শব্দক হৃদয়ৰ স্পন্দনলৈ ৰূপান্তৰ কৰাৰ অপূৰ্ব ক্ষমতাৰে তেওঁ অসমীয়া আধুনিক কবিতাত অনন্য যুগৰ সূচনা কৰিছিল। কবিগৰাকীৰ শব্দ, চিন্তা আৰু সৃষ্টিৰ মাধুৰ্যই প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। বৰণ্য কবিগৰাকীৰ পুণ্যতিথিত শ্ৰদ্ধাঞ্জলি যাচি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে সহজ সৰল শব্দচয়ন অথচ গভীৰ অনুভূতিৰে ঋদ্ধ ভট্টাচাৰ্যদেৱৰ কবিতাই প্ৰেম, মানৱতা, জীৱনবোধ আৰু স্বদেশ প্ৰেমৰ অনন্য ভাৱনাৰে অসমীয়া কাব্য সাহিত্য অচৰ্যশালী কৰি ৰাখিছে। ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ আজি 66 সংখ্যক মৃত্যুতিথি। 1960 চনত তেওঁ অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তনৰ দাবীত গঢ় লৈ উঠা আন্দোলনৰ সময়ত আজিৰ দিনটোতে কটন কলেজৰ ছাত্ৰবাসৰ চৌহদৰ ভিতৰত আৰক্ষীৰ গুলীত ৰঞ্জিত বৰপূজাৰী নিহত হৈছিল আৰু আন কেইবাগৰাকী আৱাসীক গুলীবিদ্ধ হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মৃত্যুবাৰ্ষিকী উপলক্ষে শ্বহীদগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ছাত্ৰ অৱস্থাতে আইৰ মুখৰ ভাষা ৰক্ষাৰ যুঁজত নিজকে সমৰ্পণ কৰি আৰক্ষীৰ বৰ্বৰতাত প্ৰাণাহুতি দিয়া ৰঞ্জিত বৰপূজাৰী আমাৰ বাবে চিৰনমস্য। শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নগাঁও জিলাত উদ্যোগ বিভাগৰ অধীনত বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ অধ্যক্ষতাত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত, চক্ৰ বিষয়া, বস্ত্ৰ আৰু হস্ততাঁত বিভাগ, অসম সমবায় সমিতি, এপেক্স বেংক, নগাঁৱৰ মুখ্য জিলা প্ৰবন্ধক আৰু কেইবাটাও বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। বৈঠকত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি আৰু ইয়াৰ ভূমি পৰ্যায়ৰ সন্দৰ্ভত আলোচনা কৰা হয়। অসমীয়া শিশু সাহিত্যৰ চৰ্চা, সৃষ্টি আৰু উত্তৰণৰ উদ্দেশ্যে স্থাপিত কিৰণ তামুলী শিশু সাহিত্য ন্যাসে চতুৰ্থ বৰ্ষৰ সাহিত্য বঁটাৰ বাবে শিশুগ্ৰন্থ আহ্বান কৰিছে। এই বঁটাৰ বাবে 2021 চনৰ পৰা 2025 চনৰ ভিতৰত প্ৰকাশিত গ্ৰন্থ গ্ৰহণ কৰা হ'ব। ডাঃ কিৰণময়ী তামুলীয়ে চিকিৎসা সেৱাৰ উপৰি শিশুৰ বাবে উপন্যাস, ভ্ৰমণ কাহিনী আৰু স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন কিতাপ ৰচনা কৰিছিল। 2021 চনৰ 9 অক্টোবৰত কোভিড ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লেখিকাগৰাকীৰ স্মৃতিত 2022 চনৰ পৰা কিৰণ তামুলী শিশু সাহিত্য বঁটা প্ৰদান কৰি অহা হৈছে। প্ৰতিযোগিতাত যোগদানৰ বাবে প্ৰতিযোগীসকলে প্ৰকাশিত গ্ৰন্থৰ দুটাকৈ কপি মৌচাক, ডেকাগাঁও, যোৰহাট 78500006 এই ঠিকনাত কিৰণ তামুলী শিশু সাহিত্য বঁটা 2026 বুলি উল্লেখ কৰি চলিত বছৰৰ 30 আগষ্টৰ ভিতৰত পোৱাকৈ পঠিয়াব লাগিব। 2026 চনৰ 10 অক্টোবৰত ফলাফল ঘোষণা কৰা হ'ব। প্ৰতিটো শিতানত 25,000 আৰু মানপত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। 29 নৱেম্বৰৰ দিনা কিৰণ তামুলীৰ জন্মদিৱসৰ লগত সংগতি ৰাখি আয়োজিত সভাত বঁটাসমূহ প্ৰদান কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 আফ্ৰিকান চুৱাইন ফিভাৰ আৰু গাহৰি পালনত ল'বলগীয়া জৈৱ সুৰক্ষা বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পশুপালন আৰু পশু চিকিৎসা বিভাগৰ খানাপাৰাৰ পশু স্বাস্থ্য কেন্দ্ৰৰ উপ সঞ্চালক ডাঃ নয়নজ্যোতি ডেকা আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ গাহৰি পালন শাখাৰ উপ সঞ্চালক ডাঃ অক্ষয় ভট্ট কেশৰীয়ে। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 94354-05222 নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি অনুৰাগীসকলৰ বাবে যোৰহাট জিলাত মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্ক স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে। ফেন পাৰ্কৰ বাবে স্থান চিনাক্ত কৰাৰ উদ্দেশ্যে আজি জিলা আয়ুক্ত জয় শিৱানীয়ে যোৰহাট ষ্টেডিয়াম পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ

0: হৈছে জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিষয়া তথা জিলা ক্ৰীড়া বিষয়াসকলে জিলা আয়ুক্তগৰাকীক সংগ দিয়ে। ফিফা ফুটবল বিশ্বকাপ প্ৰতিযোগিতাৰ ৰাউণ্ড অফ 16 বা অন্তিম ষোল্লৰ প্ৰৱেশৰ দৌৰত আজি কেইবাখনো গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হয়। ৰাউণ্ড অফ 32ৰ আজি কিছু মুহূৰ্ত পূৰ্বে সমাপ্ত হোৱা এখন খেলত কলম্বিয়াই জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। কানচাছ চিটি ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত দলটোৱে ঘানাক 1-0 গলত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আমেৰিকাৰ মায়ামি গাৰ্ডেনছত হোৱা আন এখন খেলত আৰ্জেণ্টিনাই কেপ ভাৰ্ডেক 3-2 গলত পৰাস্ত কৰে। খেলৰ 29 মিনিটত লিঅ'নেল মেছিয়ে গ'ল কৰি আৰ্জেণ্টিনাক অগ্ৰগতি প্ৰদান কৰে। এই গ'লটোৰ সৈতে মেছিয়ে চলিত প্ৰতিযোগিতাত নিজৰ 7ম গলটো কৰাৰ লগতে 6খন বিশ্বকাপত নিজৰ 30 সংখ্যক খেলত 20টা গল অৰ্জন কৰাৰ এক বিৰল অভিলেখ গঢ়ে। তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ আজিৰ খেলখনৰ অতিৰিক্ত সময়ৰ 111 মিনিটত কেপ ভাৰ্ডেৰ ডিনি বাৰ্গেছৰ আত্মঘাতী গল এটাই আৰ্জেণ্টিনাৰ বিজয়ৰ পথ প্ৰশস্ত কৰে। ইপিনে আৰ্লিংটনত অনুষ্ঠিত আন এখন খেলত অষ্ট্ৰেলিয়াক পেনাল্টি শ্বুট আউটত 4-2 গলত পৰাস্ত কৰি ইজিপ্ত ৰাউণ্ড অফ 16 প্ৰৱেশ কৰিছে। নিৰ্ধাৰিত 90 মিনিট আৰু অতিৰিক্ত সময়তো খেলখন 1-1 গলত অমীমাংসিত হৈ ৰোৱাত পেনাল্টিৰ সহায় লবলগীয়া হয়। এই জয়ৰ জৰিয়তে 92 বছৰৰ অন্তত ইজিপ্তে ইতিহাস সৃষ্টি কৰি বিশ্বকাপৰ নক আউট পৰ্যায়ত প্ৰথমবাৰৰ বাবে জয়লাভ কৰিবলৈ সমৰ্থ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ পুঁজি মুকলিৰ ক্ষেত্ৰত অসমৰ দেশৰ ভিতৰতে দ্বিতীয় স্থান। বিধানসভালৈ নিৰ্বাচিত সকলো নতুন বিধায়কৰ বাবে আজিৰে পৰা দুদিনীয়া প্ৰশিক্ষণ শিবিৰ। যশস্বী কবি হীৰেণ ভট্টাচাৰ্যৰ আজি স্মৃতি দিৱস আৰু কলম্বিয়া, আৰ্জেণ্টিনা আৰু ইজিপ্তৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। দুপৰীয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱ

0: নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত শৰীৰ আৰু স্বাস্থ্য শিতানত শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত যোগাভ্যাসৰ ভূমিকা, এই সম্পৰ্কে কিছু কথা শুনোৱা হওক যোগ প্ৰশিক্ষক কাকলি মহন্তৰ পৰা। তেখেতৰ সৈতে কথা পাতিছে স্নেহা পাঠকে।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত শাৰীৰিকভাৱে আৰু মানসিকভাৱে সুস্থ হৈ থকাৰ ক্ষেত্ৰত যোগাসনে আমাক কি ধৰণেনো সহায় কৰে, যোগাসনৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ যোগ প্ৰশিক্ষক কাকলি মহন্তক। আপোনাক অনুষ্ঠানলৈ স্বাগতম।
2: হয়, নমস্কাৰ। প্ৰথমতে ধন্যবাদ জনালোঁ মোক আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনোৱাৰ বাবে।
1: আপুনি যোগ প্ৰশিক্ষণৰ সৈতে জড়িত হৈ আছে নহয় জানো?
2: হয়, মই যোগ প্ৰশিক্ষণৰ সৈতে জড়িত হৈ আছোঁ। লাষ্ট 5-6 ইয়াৰ্ছৰ পৰা মই বহুখিনি মানুহক য়োগা শিকাই আহিছোঁ আৰু মই বৰ্তমান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ৰিচাৰ্চ স্কলাৰ হিচাপে পঢ়ি আছোঁ য়োগাৰ ওপৰতে, য়ৌগিক ছায়েন্স এণ্ড নেচাৰপেথী। আৰু ইয়াৰ লগতে মই মোৰ ঘৰত হৰি ওম য়োগা এণ্ড নেচাৰপেথী চেণ্টাৰ এটা মই খুলি ৰাখিছোঁ, য'ত বহু ধৰণৰ মহিলাই হওক, পুৰুষেই হওক, কিডছেই হওক, সকলো ধৰণৰ আহে মোৰ ঘৰত আৰু তেওঁলোকক মই য়োগা শিকাই আহি আছোঁ। আৰু ইয়াৰ লগতে মই ব্যক্তিগত খণ্ডৰ দুটা য়োগা ইনষ্টিটিউটৰ লগত জড়িত হৈ আছোঁ।
1: আজি আপোনাৰ সৈতে যোগাসন বিষয়ক বিভিন্ন ধৰণৰ কথা আমি পাতিম। আমি জানো যোগাসনৰ এক দীঘলীয়া ইতিহাস আছে ভাৰতত। 2014 বৰ্ষৰ পৰা আন্তৰ্জাতিকভাৱে যোগাসনে স্বীকৃতি লাভ কৰিছে, গতিকে 21 জুনৰ দিনটো প্ৰতি বছৰে আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি অহা হয়। কিন্তু এই যোগাসনৰ হাজাৰ বছৰীয়া ইতিহাস আছে। আমি প্ৰথমতে এই ইতিহাস সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, লগতে যোগাসন বুলিলেনো আমি কি বুজো সহজ ভাষাত জনাবচোন।
2: হয়, য়োগাৰ এটা বহুত দীঘলীয়া যাত্ৰা আছে, আমি একেবাৰে গুৰিৰ পৰা জানিম। প্ৰথমতেই কওঁ যে আমি অসমীয়া যোগ বুলি কওঁ, যোনটো সংস্কৃতত বা হিন্দীত ক'বলৈ গ'লে আমি য়োগ বুলি কওঁ। আৰু সংস্কৃত শব্দ য়ুজৰ পৰা য়োগা বস্তুটো আহিছে। য়ুজ মানে হ'ল যোগ কৰা। আমি কি যোগ কৰিম? শৰীৰ, মন আৰু আত্মাৰ মিলন। চ' এই বস্তুটোৱে হৈছে যোগ। আৰু আমি যেতিয়া য়োগাৰ কথা কওঁ, এই বস্তুটো যদি আমি হিষ্ট্ৰী ৰিলেটেড, মানে হিষ্ট্ৰিকেল অৰিজিন যদি চাওঁ, তেতিয়া মই ক'ব লাগিব যে আমাৰ যোনটো বৈদিক পিৰিয়ড আছিলে, প্ৰি বৈদিক পিৰিয়ড বুলি যদি মই কওঁ, সেইটো 3000ৰ পৰা 1500 BCE, যাক আমি ইণ্ডাছ ভেলি

0: চিভিলাইজেশ্যন বুলিও কওঁ, আৰু সেই চিভিলাইজেশ্যনত যেতিয়া মাটিৰ খণ্ডন চলিছিলে বা এক্সকেভেশ্যন মানুহবিলাকে যেতিয়া কৰিছিলে, তেতিয়া দেখিছিলে মহাদেৱৰ বজ্ৰাসনত বহি থকা এটা মূৰ্তি আৰু লগতে সুখাসন, এনেকুৱা ধৰণৰ মেডিটেশ্যনত বহি থকা মূৰ্তি পোৱা গৈছিলে। গতিকে এইটো এটা প্ৰুফ যে তেতিয়াৰ দিনত, যে 3000 BC-ত প্ৰি ভেদিক পিৰিয়ডত আমি যোগাৰ এটা আভাস পাইছিলোঁ। তাৰপিছত আমি আহিব বৈদিক পিৰিয়ড, বৈদিক পিৰিয়ড 1500-500 BC, আৰু বেদ বুলি যদি আমি কওঁ, আমাৰ প্ৰাচীন ভাৰতত চাৰিখনেই বেদ আছিলে, ঋগ্বেদ, য়জুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। এতিয়া এই বেদসমূহত আমি যোগাৰ বহুতখিনি প্ৰেক্টিছ বা প্ৰক্ৰিয়া আমি দেখিবলৈ পাইছিলোঁ। তাৰ ভিতৰত ঋগ্বেদৰ কথা যদি কওঁ, তাতে প্ৰথমতে আমি যোনটো আজিকালি আমি আগৰ পৰাই যোনটো আমি গায়ত্ৰী মন্ত্ৰ চেণ্টিং কৰোঁ, এইটো এটা বহুত পজিটিভ ভাইব্ৰেশ্যনৰ মন্ত্ৰ হয়, যোনটো আমি লৈছোঁ ঋগ্বেদৰ পৰাই। চ' সেই মন্ত্ৰটো আমি ঋগ্বেদৰ পৰা আনিছোঁ। যোনটো মন্ত্ৰ চেণ্টিং আমি কৰোঁ, এই চেণ্টিঙত আমাৰ বডিত, শৰীৰত বহুত ধৰণৰ পজিটিভিটি আমি দেখিবলৈ পাওঁ, বহুত মেণ্টেল ষ্ট্ৰেছ আমি ৰিলেক্স কৰিব পাৰোঁ। চ' সেইখিনি আমি বেদৰ পৰাই পাইছোঁ। আৰু লগতে যোনবিলাক আমি পূজা কৰোঁ, যজ্ঞ কৰোঁ, সত্যনাৰায়ণ পূজা কৰোঁ, সকাম কৰোঁ, এই গোটেইবিলাক অৰিজিন আমি বেদৰ পৰাই পাইছোঁ। চ' বেদৰ পৰা আমি এই যোগাৰ আভাসটো পাইছোঁ। ইয়াৰ পিছতেই আমি আকৌ ক'ব লাগিব যে উপনিষদ, উপনিষদত বহুতখিনি আমি যোগাৰ বস্তু পাইছোঁ। যেনেকে আমি ওম চেণ্ট কৰোঁ, এই চেণ্টিংটো কিন্তু অৰিজিনেলি চাণ্ডোগ্য উপনিষদৰ পৰাই আমি পাইছোঁ। আৰু লগতে মাণ্ডুক্য উপনিষদ, য'ত ওমৰ চাৰিটা মাত্ৰাৰ কথা বুজোৱা হৈছে, প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ। ওম বুলি ক'লে আমি এটা শব্দ ওম ক'ব পাৰোঁ, কিন্তু ইয়াৰ মাত্ৰা আছে AUM, দেন লাষ্টৰ মাত্ৰাটো চাইলেণ্ট। আৰু তাৰ পিছত, উপনিষদৰ পিছত আহিব আমাৰ ক্লাছিকেল যোগ পিৰিয়ড, যোনটো 2nd century BCE-ৰ পৰা 4th century BCE-লৈকে, য'ত আমাৰ পতঞ্জলীৰ কথা আহি যাব। সেই তেতিয়াৰ পৰাই আমি এতিয়ালৈকে, টিল ডেট, আজিলৈকে আমি যোগা বস্তুটো প্ৰেক্টিচ কৰি আছোঁ। এতিয়া আমি যোনটো 4th state, ক্লাছিকেল ষ্টেটত আমি যোগাৰ বিষয়ে যদি কওঁ, সেইখিনিতে আমি গোটেইখিনি বহুতখিনি কথা সোমাই আছে। এতিয়া সেই ক্লাছিকেল এইজত পতঞ্জলী যোগ সূত্ৰ, যোনটো মহৰ্ষি পতঞ্জলীয়ে লিখিছিলে, এতিয়া এই পতঞ্জলী যোগ সূত্ৰ এখন যোগাৰ বুক বুলিয়ে ক'ম বা কিতাপ হয়, যোনটো মহৰ্ষি পতঞ্জলীয়ে লিখিছিলে। আৰু ইয়াতে চাৰিটা চেপ্টাৰ আছে, যোগ আৰু সূত্ৰ। প্ৰত্যেকটো যোগৰ শ্লোকা এটা এটা সূত্ৰৰ দৰে, মণিৰ দৰে ৰিলেটেড হয়। 195 বা 196, এইটো কণ্ট্ৰভাৰ্চিয়েল হয়, কিছুমানত 196 কয়, কিছুমানত 195 কয়। ইয়াতে চাৰিটা চেপ্টাৰ আছে, সমাধি, সাধনা, বিভূতি আৰু কৈৱল্য। এনেকুৱাকৈ মহৰ্ষি পতঞ্জলীয়ে এই কিতাপখনৰ ভিতৰত যোগাৰ বিষয়ে অষ্টাংগ যোগ, অষ্ট যোগা মানে 8 limbs of yoga, যোগাৰ 8টা ভাগৰ বিষয়ে বহুত ধুনীয়াকৈ ডিটেইলছত বুজাই গৈছে। এতিয়া সেই বিষয়ে আমি ডিছকাছ কৰিম, কিন্তু তাৰ আগত মই ক'বলৈ বিচাৰিম যে পতঞ্জলী কোন আছিলে। যেতিয়া বহুত মানুহবিলাকৰ লগত কানেক্ট কৰিবলৈ যাওঁ, শিকাবলৈ যাওঁ, মই এটা কথা সুধোঁ যে পতঞ্জলী কি হয়, তো মানুহবিলাকে কয় যে পতঞ্জলী এটা প্ৰডাক্ট হয়, ৰামদেৱ বাবাৰ এটা প্ৰডাক্ট হয়, কিন্তু এইটো একচুৱেলি এটা প্ৰডাক্ট নহয়। মহৰ্ষি পতঞ্জলী এগৰাকী এজন মুনি আছিলে, যোনে আমাক আজি টিল ডেট আমি তেওঁৰ পৰাই, এই ক্লাছিকেল এইজৰ পৰা তেওঁ এটা ছিষ্টেমেটিক ৱেত পতঞ্জলী যোগ সূত্ৰখন লিখি দিছে, আমাৰ মানুহৰ মাজলৈ উলিয়াই দিছে। আৰু সেইকাৰণে আমি ছিষ্টেমেটিকেলি যোগা বস্তুটো কৰিবলৈ পাৰিছোঁ। নহ'লে যোগা বুলি ক'লে মানুহে আসনো বুজে, মেডিটেশ্যন বুজে, ধ্যান বুজে, প্ৰাণায়াম বুজে, আৰু লগতে সৎকৰ্মও বুজে, কিন্তু এইবিলাক হয় কি? একচুৱেলি বহুত কিছুমান আছে ইয়াৰ ভিতৰত, আমি ডিটেইলছত বুজিম। প্ৰথমতে অকণমান অষ্টাংগ যোগাৰ বিষয়ে কৈ লওঁ,
1: যোগাসনৰ 8টা ভাগ। সেইটো
0: হয়, যোগাসনৰ 8টা ভাগ। প্ৰথম ভাগটোতে মহৰ্ষি পতঞ্জলীয়ে কৈছে যে য়ামা মানে হ'ল আমাৰ যোনটো ছ'চিয়েল ৰুল, সমাজ এখনত থাকিবৰ কাৰণে আমি কিছুমান ৰুল বান্ধি লওঁ, বা আমি সেইখিনি ৰুলছ মানিলে আমাৰ জীৱনটো প্ৰচিড কৰি যাবলৈ সুবিধা হয়। এতিয়া য়াম বুলি ক'লে তাৰে ভিতৰত পৰিব অহিংসা, সত্য, আস্তিয়া, ব্ৰহ্মচাৰ্য আৰু অপৰিগ্ৰহ। কৈছে যে অহিংসা, আমি সমাজত জীয়াই থাকিবলৈ অহিংসাটো লাগিবই, যোনটো অকল মহৰ্ষি পতঞ্জলীয়ে কোৱা বুলিয়েই নহয়, আমি মহাত্মা গান্ধীয়েও আমাক নন ভাইলেঞ্চ প্ৰেক্টিচ কৰিবলৈ কৈছিলে। চ' হিংসা কৰা মানুহ এটা আমাৰ সকলোৰে কাৰণে ক্ষতিকাৰক। আমি অহিংসা অকল মানুহ বুলিয়েই নহয়, এভৰি লিভিং বিং, কুকুৰেই হওক, প্ৰত্যেকটো জীৱৰ প্ৰতি আমি অহিংসা হ'ব লাগে। দেন সত্য কথা ক'ব লাগে, ট্ৰুথফুলনেছ। তাৰপিছত কৈছে যে আস্তিয়া,

চুৰ কৰিব নালাগে। চুৰ অকল বস্তু বুলিয়েই নহয়, আমি কাৰোবাৰ বুদ্ধিটোও চুৰ কৰিব পাৰোঁ। যেনেকৈ ফেশ্বন ডিজাইনাৰ বোলে বিলাকে কাৰোবাৰ ডিজাইন চুৰ কৰে, মিউজিচিয়ানছবিলাকে কাৰোবাৰ সুৰ চুৰ কৰে। চ' মই জাষ্ট এক্সাম্পল দি বুজাবলৈ বিচাৰিছোঁ। তাৰপিছত কৈছে ব্ৰহ্মচৰ্য। ব্ৰহ্মচৰ্য মানে হ'ল কণ্ট্ৰল অফ আৱাৰ চেন্স। এতিয়া এজ এ ষ্টুডেণ্ট মই কিছুমান বস্তু বা মোৰ চেন্স

0: চুৰ কৰিব নালাগে। চুৰ অকল বস্তু বুলিয়েই নহয়, আমি কাৰোবাৰ বুদ্ধিটোও চুৰ কৰিব পাৰোঁ। যেনেকৈ ফেশ্বন ডিজাইনাৰ বোলে বিলাকে কাৰোবাৰ ডিজাইন চুৰ কৰে, মিউজিচিয়ানছবিলাকে কাৰোবাৰ সুৰ চুৰ কৰে। চ' মই জাষ্ট এক্সাম্পল দি বুজাবলৈ বিচাৰিছোঁ। তাৰপিছত কৈছে ব্ৰহ্মচৰ্য। ব্ৰহ্মচৰ্য মানে হ'ল কণ্ট্ৰল অফ আৱাৰ চেন্স। এতিয়া এজ এ ষ্টুডেণ্ট মই কিছুমান বস্তু বা মোৰ চেন্স অৰ্গেনছবিলাক মই মোৰ কণ্ট্ৰল কৰিব লাগিব কিছুমান বস্তুৰ পৰা। ত' সেইখিনিয়ে আমাক সহায় কৰে জীৱনত আগুৱাই যাবলৈ। ব্ৰহ্মচৰ্য য'ত মোৰ এতিয়া ডিউটি যে এজ এ ষ্টুডেণ্ট মই পঢ়া শুনাতেই নিজক বনাব লাগিব। লাষ্টত কৈছে যে অপৰিগ্ৰহ। অপৰিগ্ৰহ মানে হ'ল যোনটো আমাৰ নহ'লে নহয় বা কণ্টেণ্টমেণ্ট। কিছুমান মানুহ থাকে যে আমি লগাতকৈ বেছি আমাক সদায় লাগে, কিন্তু মই মোৰ মনৰ সন্তুষ্টিটো নাজানো যে মই কিমানত লিমিটেশ্যনছত আছোঁ, মই মোৰ নিজৰ সেই কণ্টেণ্টমেণ্টটো বুজি নাপাওঁ। চ' অপৰিগ্ৰহ প্ৰথম লিমটো আমি বুজিলোঁ য়ামা। ছেকেণ্ড লিমটো হ'ল নিয়ম। নিয়ম মানে হ'ল যোনটো ছেল্ফ। আগৰ নিয়মটো আছিলে ছ'চাইটিৰ নিয়ম, ছেকেণ্ড নিয়মটো হৈছে মোৰ নিজৰ কাৰণে মই কি কি নিয়ম ফ'ল' কৰিলে মই ডেইলি লাইফটো ধুনীয়াকৈ এটা হেল্ডি লাইফ এটা মই ফ'ল' কৰিব পাৰোঁ। তাতে প্ৰথমতে কৈছে স্বচ্ছা। স্বচ্ছা মানে হ'ল ক্লিনলিনেছ। অকল শুদ্ধতা বা ক্লিনলিনেছটো মই শাৰীৰিকভাৱেই নহয়, দৈনন্দিন আমি গা ধোৱাটো, নিজক চাফা কৰি ৰখাটো, ব্ৰাছ কৰাটো, এটা শৰীৰিক আমি বাহিৰৰ ফালে ক্লিন কৰিলোঁ, কিন্তু মানসিক যোনটো আমাৰ মেণ্টেল পিউৰিফিকেশ্যনো বহুত দৰকাৰ। আমি ইমান বেয়া ভাৱ লৈ জীয়াই থাকোঁ বেলেগক লৈ পেলাই, বেলেগৰ ভাল হ'লে মোৰ জেলাচি ভাৱ আহে, তো সেইবিলাক ভাৱটোৱে লেতেৰা বুলি কৈছে। চ' আমি মনটো পিউৰিফাই কৰিব লাগে ইণ্টাৰনেলি আৰু এক্সটাৰ্নেলি। দুই নম্বৰতে কৈছে সন্তোষ, কণ্টেণ্টমেণ্ট। এই মই যোনটো সন্তুষ্টি মই কেতিয়াও নাপাওঁ। আমি মানুহবিলাকে মোৰ ভাল হোৱাটো বা বেলেগৰ ভাল হোৱাত মই কেতিয়াও সন্তুষ্ট নহয়, নিজৰ হোৱাটো নহয়, নিজক এইখিনি হোৱাৰ পিছত মোক আৰু এটা লাগে। চ' সন্তুষ্টি মই কেতিয়া পাম সেইটো মই আমি বুজিয়েই নাপাওঁ মানে। চ' কণ্টেণ্টমেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত কৈছে তপ বা তপস্যা। যিকোনো এটা বস্তু আমি লাইফত তপস্যা কৰিলেহে পোৱা যায়। তপস্যা নকৰি আমি যদি ছাকচেছৰ শ্বৰ্টকাট বিচাৰোঁ সেইটো আমাৰ কাৰণে ভাল নহয়, হয়তো আমাক বিপদতো পেলাব পাৰে। তপহৰ পিছত কৈছে স্বাদ ধ্যায়া। স্বা মানে ছেল্ফ, ধ্যায়া মিনছ অধ্যয়ন কৰা। আমি সদায় এটা বস্তু মন কৰিব লাগে যে আমি নিজক সদায় যাতে আপডেট কৰি ৰাখিব পাৰোঁ জ্ঞানৰ ফালেদি। পৃথিৱীত কি হৈছে বা নেশ্যনেল, আমি যেনেকৈ এতিয়া কাৰেণ্ট এফেয়াৰ্ছ পঢ়োঁ, বা নিজক আমি সদায় সদায় অধ্যয়ন কৰি পেলাই নিজক, কাৰণ লাৰ্ণিং ইজ এ প্ৰচেছ ফ্ৰম উম টু টুম্ব। আমি মৃত্যুৰ আগদিনালৈকে আমি সদায় লাৰ্ণিঙতেই থাকোঁ। গতিকে স্বাধ্যায় সদায় আমি নিজক আপডেট কৰি ৰাখিব লাগে। আৰু লাষ্টত কৈছে ঈশ্বৰ পৰিধানা। আমি যিয়েই কাম কৰোঁ দিনটোৰ শেষত আমি ভগৱানৰ ওচৰ চাৰেণ্ডাৰ হ'ব লাগে। গতিকে ঈশ্বৰ ভগৱানক মানি পেলাই যোনটো এটা পজিটিভ এনাৰ্জি থাকে সেই শক্তিটো মানি আমি আগুৱাই যাব লাগে যাতে আমাক শুদ্ধ পথত আগবাঢ়ি লৈ যায়।
1: এইখিনি নিজৰ কাৰণে থকা নিয়ম।
0: হয়, নিজৰ কাৰণে। অষ্টাংগ য়োগাৰ আমি দুটা পঢ়িলোঁ, য়ামা এণ্ড নিয়ামা। তিন নম্বৰটো কৈছোঁ আসন, যোনটো মহৰ্ষি পতঞ্জলীয়ে কৈছে। এতিয়া আমি দেখিছোঁ আমি চবেই আসন প্ৰেক্টিছ কৰোঁ, কিছুমানে বহুত ডিফিকাল্ট এডভান্স আসনো কৰে, কিছুমানে লুজেনিং কৰে, বহুত ধৰণৰ আসন আছে, ফৰৱাৰ্ড বেণ্ডিং, বেকৱাৰ্ড বেণ্ডিং। কিন্তু আসন বুলি ক'লে মহৰ্ষি পতঞ্জলীয়ে কি কৈছে যে স্থিৰ সুখ আসনম, সেইটোকে আসন বুলি কৈছে। মই যেতিয়া স্থিৰতা অৱলম্বন কৰি সুখত থাকোঁ তাকেই কৈছে আসন। কিছুমানে বহুত টান কৰি বডিটো ধৰি পেলাই ভাইব্ৰেশ্যন বহুত কপি থাকে, সেই বস্তুটো কৰিব বিচাৰিছে পাৰা নাই, কিন্তু মানুহটোৱে বহুত কষ্টত আছে। সেই যদি কষ্টটো ফিল কৰি আছো তেনেহ'লে সেইটো আসন নহয়। ইউ হেভ টু ফিল কমফৰ্টেবল, ইউ হেভ টু ফিল প্লিজাৰ। গতিকে সেইটোক কৈছে আসন। আৰু লগতে কি কৈছে, প্ৰয়ত্ন শৈথিল্যা অনন্ত সমপ্ৰত্যভ্যম। সেই বস্তুটো নোপোৱালৈকে আমি প্ৰয়ত্ন কৰি থাকিব লাগিব, মানে যত্ন। আৰু লগতে শৈথিল্য, শৰীৰৰ শীতলতা মেইনটেইন কৰিব লাগিব। লগতে অনন্তকাললৈকে, টিল ডেট টাইম, যেতিয়ালৈকে মই ছাকচেছ নাপাওঁ, সমপ্ৰত্যভ্যম মানে সমান হৈ যাব, তুমি মাটিৰ লগত সমানে আমি কমফৰ্টেবলি আসনটো ফিল কৰিব পাৰিম। চাৰি নম্বৰতে আমি জানিম প্ৰাণায়াম। এতিয়া প্ৰাণ আৰু আয়াম, ইয়াতে দুটা শব্দ আছে। প্ৰাণ মানে হ'ল ভাইটেল এয়াৰ, আমি যোনটো প্ৰাণ বায়ুৰ থ্ৰুদি উশাহ লৈ আছোঁ। আৰু আয়াম মানে হ'ল ডিউৰেশ্যন, কিমান সময় দীঘল কৰি আমি উশাহ ল'ব পাৰোঁ আৰু এৰিব পাৰোঁ। এতিয়া ইয়াতে এটা সূত্ৰ মহৰ্ষি পতঞ্জলীয়ে কৈছে, তস্মিন সতি শ্বাস প্ৰশ্বাস গতি বিচ্ছেদ প্ৰাণায়াম। যেতিয়া আমাৰ গতিটো বিচ্ছেদ হৈ যায় শ্বাস প্ৰশ্বাসৰ, ইনহেল আৰু এক্সেলেশ্যনৰ মাজত আমি যদি উশাহটো বন্ধ কৰি দিওঁ তাকেই কৈছে প্ৰাণায়াম। এতিয়া কুম্ভাক লগাওঁ বুলি কওঁ, আমি যে কওঁ হোল্ড কৰা, উশাহটো আমি হোল্ড কৰি ধৰোঁ, আপোনালোকে চবেই হয়তো কৰিছে। আমি কোভিডৰ টাইমত চবেই উশাহ লোৱা আৰু এৰাৰ এটা প্ৰেক্টিচ কৰিছিলোঁ, যোনটো আমাৰ লাংছৰ কাৰণে বহুত ভাল। সেইটোকে কৈছে মহৰ্ষি পতঞ্জলীয়ে যে গতি বিচ্ছেদ, যেতিয়া আমি গতিটো বন্ধ কৰি দিওঁ উশাহটো হোল্ড

0: কৰি দিওঁ, তাকেই কৈছে প্ৰাণায়াম। এতিয়া পাঁচ নম্বৰ লিমটো হৈছে প্ৰত্যাহাৰা। প্ৰত্যাহাৰা মানে ধৰি লওক পৰিত্যাগ কৰে, য়ামা নিয়ামা আসন ফিজিকেল আমি বাহিৰৰ বডিখিনি দেখা পাইছোঁ। এতিয়া আমি ভিতৰলৈকে যাম, যোনবিলাক হায়াৰ লেভেল অফ কনচিয়াছনেছ, যোনবিলাক সূক্ষ্ম বস্তুবিলাক যদি আমি মেডিটেশ্যন কৰোঁ, ধ্যান কৰোঁ, আমি দেখা নাপাওঁ কিন্তু ইণ্টাৰনেলি আমি সেই বস্তুবিলাক ফিল কৰোঁ। গতিকে ইণ্টাৰনেল লেভেলটো যোৱাৰ আগত আমি এক্সটাৰ্নেল লেভেলবিলাকৰ পৰা ক্ৰছ অভাৰ কৰি ভিতৰলৈকে সোমাম। গতিকে প্ৰত্যাহাৰ হৈছে এক্সটাৰ্নেল আৰু ইণ্টাৰনেলৰ মাজৰ এখন দলং বা ব্ৰিজ। আমি পৰিত্যাগ কৰি পেলাই এতিয়া আমি ওপৰ লেভেললৈকে যাম। ছিক্স নম্বৰ লিমটো হৈছে ধাৰণা। ধাৰণা মানে হ'ল, আমি অসমীয়াটো কওঁ যে ধৰা বা ধৰি ৰখা বা হ'ল। ধাৰণা মানে হ'ল ধৰা। এতিয়া আমি কি ধৰিম? আমি মনটো ধৰিম। মনটো ইমান আমাৰ চঞ্চল যে আমি ধৰি ৰাখিব নোৱাৰোঁ। চ' আমি প্ৰেক্টিচ কৰিব লাগিব মনটো এটা পইণ্টত বা বিন্দুত কেনেকৈ ধৰি ৰাখিব পাৰোঁ, কাৰণ আমি ইয়াৰ পিছত ধ্যান কৰিম। গতিকে ধ্যান কৰিবলৈ আমি এটা স্থিৰ মনৰ উপযোগিতা প্ৰেক্টিচ কৰিব লাগিব। চ' তাৰ কাৰণে আপুনি ধ্যানত বহাৰ আগতে ধাৰণা কৰিব লাগিব। ধাৰণাত আপুনি নিজৰ মনত এটা দেইটি বা ইষ্ট দেৱতা যোনে যাক মানে তেওঁক সন্মুখত ৰাখি ল'ব পাৰে বা চকুৰ ফ্ৰণ্টত এটা বিন্দুটো আমি ধাৰণা কৰিব পাৰোঁ। গতিকে ধাৰণা এনেকৈ প্ৰেক্টিচ কৰে। ইয়াৰ পিছৰ লিমটো হ'ব ধ্যান, যোনটো আমি ইংলিছত মেডিটেশ্যন বুলি কওঁ। ধ্যানত আমি ধুনীয়াকৈ বহি পেলাই আমাৰ মনটো যেতিয়া স্থিৰতা অৱলম্বন কৰি ল'ব পাৰোঁ, আমি ধৰি ল'ব পাৰোঁ, গতিকে আমি এতিয়া ধ্যান কৰিবলৈ ৰেডি হৈ গ'লোঁ। কিন্তু এইখিনি বস্তু মই আপোনালোকক কৈছোঁহে, এইবিলাক বস্তু বহুত বেছি হায়াৰ লেভেল হয়, যোনটো মই হয়তো নিজেও কৰিব পৰা নাই। এতিয়া আমি যদি কওঁ এনেকুৱা ধৰণৰ গুৰু, বৰ্তমান দিনত আমি যদি কওঁ সদগুৰুৰ কথাই কওঁ, গতিকে তেওঁলোকে বহুত মেডিটেশ্যন কৰি ধাৰণা ধ্যানা কৰি পেলাইহে তেওঁলোকে আমাৰ মাজত আহি পেলাই আমাৰ প্ৰব্লেমছবোৰ ছল্ভ কৰিব পাৰিছে। গতিকে মহৰ্ষি পতঞ্জলীয়ে কৈ গৈছে যে এইবোৰ বহুত আপাৰ লেভেল বস্তু। তেওঁ লিখি থৈ যোৱা বস্তুখিনি আমি জাষ্ট প্ৰেক্টিচ কৰিবলৈহে জাষ্ট ইনিচিয়েল লেভেলতেই আছোঁ। চ' মই জাষ্ট মানুহক বুজাবহে পাৰিছোঁ যে এইখিনি এইখিনি হয়, কিন্তু ময়ো সেই বস্তুটোলৈকে ৰিচ কৰিব পৰা নাই। গতিকে ধাৰণা ধ্যানা লাষ্ট ষ্টেজটো হৈছে সমাধি, যোনটো হৈছে মোক্ষা বা লিবাৰেশ্যন, যোনটো সমাধিত আমাৰ মনটো একদম আমাৰ কসমিক এনাৰ্জিৰ লগত মিলি যাব। তাতে আমাৰ কোনো ধৰণৰ লোভ মোহ মায়া এটাচমেণ্ট এইবিলাক কোনো ধৰণৰ বস্তু নাথাকিব। যেনেকৈ আমি কওঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমাধি পাইছে, তেওঁলোকৰ কেতিয়াও মৃত্যু হোৱা নাই। গতিকে তেনেকুৱা ধৰণৰ এটা ষ্টেজত আমি গুচি যাওঁ য'ত আমাৰ শৰীৰটো আত্মাৰ মিলন হৈ যায়, আৰু তাকেই কৈছে যোগ বুলি। এইকেইটাই হৈছে এইট লিম্বছ অফ য়োগা।
1: গতিকে আমি যেতিয়া যোগাসন কৰিম বা যোগাসন কৰিবলৈ শিকিম, তেতিয়া আমি এই আঠটা পৰ্যায় নিশ্চয় মানি চলিব লাগিব।
0: হয়, এইকেইটা এইট লিম্বছ আমাৰ মহৰ্ষি পতঞ্জলীয়ে কৈ গৈছে।
1: যোগাসনৰ ইতিহাস সম্পৰ্কে আমি জানিলোঁ, লগতে যোগাসনৰ এই আঠটা ভাগৰ কথা খুব সুন্দৰকৈ আপুনি বুজাই ক'লে। আমি জানিব বিচাৰিছোঁ যে যোগাসনৰ সৈতে খাদ্যাভ্যাসৰ কিবা সম্পৰ্ক আছে নেকি?
0: যোগশাস্ত্ৰত আমাৰ আহাৰৰ দৰকাৰটো বহুত বেছি হয়, আৰু আহাৰেই মেইন যোনে আমাৰ শৰীৰত ধুনীয়াকৈ পুষ্টি দিয়ে। আহাৰৰ পৰাই আমি শৰীৰত শক্তি পাওঁ, আমাৰ শৰীৰৰ গ্ৰ'থ হয় এভৰিথিং। গতিকে ডায়েট এণ্ড নিউট্ৰিশ্যন এইটো এটা বহুত দৰকাৰী হয়। যদিও পতঞ্জলী যোগ সূত্ৰত তেনেকুৱা ডায়েটৰ কথা লিখা নাই, বা যোনটো আমি মডাৰ্ণ য়োগাত য'ত আমাৰ হাঠা য়োগাত টেক্স কিছুমান আছে, হাঠা য়োগা য়োগাৰ কিছুমান শাস্ত্ৰ আছে, ঘেৰাণ্ডা সংহিতা, শিৱ সংহিতা, এনেকুৱা ধৰণৰ কিছুমান বুক আছে যোনসমূহ বুকত আমাৰ আহাৰৰ কথা বহুত ধুনীয়াকৈ লিখা আছে। আৰু ভাগৱত গীতা, আমি যোনখন ভাগৱত গীতা আমি চবেই পঢ়োঁ, সেই গীতাত যুক্তাহাৰ চেপ্টাৰ ছিক্সৰ 17 নম্বৰ ৰেফাৰেঞ্চত কৈছে যে যুক্তাহাৰ এনেকুৱা আমি খাদ্য খাব লাগে যোনটো খাদ্য খোৱাৰ ফলত আমাৰ নিদ্ৰা ভাল হয়, আমি ভালকৈ এনাৰ্জি ল'ব পাৰোঁ, বডিত আমি এনাৰ্জি পাওঁ। কাৰণ কিছুমান আহাৰ থাকে আমি খোৱাৰ পিছত আমি লেথাৰ্জি ফিল কৰোঁ, এলেহুৱা ফিল কৰোঁ, তেনেকুৱা ধৰণৰ আহাৰ খাব নালাগে। গতিকে ভাগৱত গীতাত কৈছে যে যুক্তাহাৰেই আমাৰ বা যোগীসমূহৰ কাৰণে উত্তম খাদ্য। আৰু লগতে ভাগৱত গীতাত চেপ্টাৰ 17ৰ 8 নম্বৰ ৰেফাৰেঞ্চত কৈছে যে আয়ু সত্ব বলৰজ্ঞা সুখ প্ৰীতি বিবৰ্ধনাহ ৰস্য স্নিগ্ধ স্থিৰ হৃদয়া আহাৰ সত্বিকা প্ৰিয়হ। মানে কি কৈছে, আয়ু সত্ব, আয়ু মানে হ'ল আমাৰ আয়ুস, যোনটো বস্তু খালে মোৰ আয়ুসটো বাঢ়ে, হেলডি এজিং। এতিয়া আমি পাইছোঁ যে এইবাৰ য়োগাৰ থিমটোৱে হৈছে য়োগা ফৰ হেলডি এজিং। সুস্থ বাৰ্ধক্যতা পাবলৈ আমি কেনেকৈ পাম? আমাৰ আহাৰটো আমি ভাল খাব লাগিব। গতিকে তেনেকুৱা আহাৰ খোৱা যোগ্য যোনটো আমাৰ

0: আয়ুসটো বঢ়ায়, লঞ্জিভিটি বঢ়ায়। কাৰণ এনেকুৱা ধৰণৰ খাদ্য আমি বহুত দেখিছোঁ, যেনেকে মানুহে নাখাবলগীয়া আমি যেনেকে টবেক' খায়, তামোল পাণ, ধূম্ৰপান, এইবিলাক খোৱাৰ ফলত আমি আমাৰ লাইফ স্পেনটো কমি আহে। গতিকে সেনেকুৱা খাব লাগে যোনবিলাক আমাৰ আয়ুসটো বঢ়ায়। লগতে আয়ু সত্বা সাত্বিক ফুড খাব লাগে, যোনবিলাক ফ্ৰেছ হয়, যোনবিলাক জুচি হয়, যোনবিলাক কোনবিলাক খাব নালাগে, যোনবিলাকৰ খুব বেছি নিমখ বস্তু থাকে। আজিকালি দেখিছো আমি ফাষ্টফুড, তাতে বহুত বেছি নিমখৰ পৰিমাণ বেছিকে দিয়া থাকে,
1: বিভিন্ন ধৰণৰ মছলাও থাকে,
0: হয়, বিভিন্ন ধৰণৰ স্পাইচেছ থাকে, আৰু ধৰণৰ যোনবিলাকত অত্যাধিক চুগাৰ থাকে, সেইবিলাক বস্তু আমি এভইড কৰিব লাগে। আৰু লগতে এটা য়োগাত কৈছে যে ৰিহিটেড ফুড, আমি সদায় ফ্ৰেছ ফুড খাব লাগে। যদি মই ঘৰত ভাতেই বনাইছো, খিচিৰি বনাইছো, মই সেইটো পাৰাপক্ষত তেতিয়াই খোৱা ভাল, ডেৰ ঘণ্টাৰ ভিতৰত। কিন্তু সেইটো অলপ সময় যদি 3 hours লেট হৈ যায়, আমি সদায় ৰিহিট কৰি খাওঁ, ফ্ৰিজৰ পৰা উলিয়াই পেলাই ৰিহিট কৰি খাওঁ, এইটো এটা কিন্তু বেয়া অভ্যাস হয়, য'ত কিছুমান বেক্টেৰিয়া ফৰ্ম হয়, সেইটো এটা চাইণ্টিফিকেলি আমি জানো। গতিকে এই কথাসমূহ তেতিয়াই কৈ থৈ গৈছে। আৰু লগতে কৈছে বল আৰোগ্য, বলো পাব লাগিব, মই বস্তুটো খাই উঠি যাতে শৰীৰত মই সেই শক্তি লৈ পেলাই, কাৰণ মই কামবিলাক কৰিব লাগিব। কিন্তু আহাৰটো খোৱাৰ পিছতেই যদি মোৰ নিচা লাগে, টোপনি লাগে, সেই আহাৰটো আমাক পৰিত্যাগ কৰিব দিছে। গতিকে বল আৰু আৰোগ্য, লগতে আহাৰটো খোৱাৰ ফলত মই নিৰোগী হৈও থাকিব লাগিব, বেমাৰী আহাৰ এটা খাবলৈ মানা কৰিছে। তাৰপিছত কৈছে ৰাছিয়া স্নিগ্ধাৰ, লগতে জুচি জুচি ফ্ৰুট, ফ্ৰেছ ফুড, ফল মূল খাওক, এনেকুৱা ধৰণৰ আহাৰখিনি খাই পেলাই আমি নিজকে ধুনীয়াকে এটা হেলদি এজিং আৰু সুস্থ শৰীৰ, লগতে মানসিকভাৱে আমি এক্টিভ হৈ থাকিব পাৰোঁ। যোগ শাস্ত্ৰত আমাৰ শৰীৰ আৰু মনৰ এটা ডাঙৰ কানেকশ্যন আছে। কাৰণ খাদ্যটো আপুনি চাওক এতিয়া নিজে, আমি যদি এটা এলকহল খাই লওঁ, খোৱাৰ পিছত আমাৰ টোপনি টোপনি ভাৱ হয়, নিচা হয়, আৰু আমি বহুত দেখিছোঁ ছ'চাইটিত কিমান ধৰণৰ ক্ৰাইম হৈ আছে। অকল এনেকুৱা ধৰণৰ এলকহলিক ছিটুৱেশ্যন ক্ৰিয়েট হোৱাৰ পিছত ঘৰত গৈ পেলাই বহুতে কাৰোবাক মাৰ্ডাৰ কৰিছে, কিবা কৰিছে, কিমান বেয়া। গতিকে সেইটো আমাৰ মেণ্টেল ষ্টেটটোৱে হেৰুৱাই পেলাই এজন চিম নৰ্মেল মানুহ এজনক ইমান উগ্ৰ অৱস্থালৈকে লৈ যাব পাৰে। গতিকে সেই আমি খোৱাটো যদি নিজকে, আমি যদি সাত্বিক ফুড খাওঁ, আমি যদি খিচিৰি খাওঁ, ঘি খাওঁ, আমাৰ ঘিটো বহুত দৰকাৰ আমাৰ শৰীৰৰ কাৰণে। কিন্তু সকলো বস্তু, আৰু এটা বস্তু কৈছে যে আমি মিতাহাৰা খাদ্য খাব লাগে। মিতাহাৰা মানে এটা পৰিমাণত, আমাৰ পেটটোত যদি আমি এটা ৰাউণ্ড চাৰ্কেল কৰোঁ 100%ৰ, আমাৰ 1/4 পেট ভৰাকৈ খাব লাগে, আৰু 1/4ৰ 50% আমি ছলিড খাব লাগে, মানে গোটা আহাৰ খাব লাগে, আৰু 25% আমি পানী খাব লাগে, আৰু লগতে 25% খালী এৰি দিব লাগে, যাতে সেই আহাৰটো খোৱাৰ পিছত আমি মিক্সিটোত যেনেকৈ ফিক্স কৰি বস্তু ভৰাই দিলে সি নুঘূৰে, তো পেটৰো আমি 25% খালী ৰাখিব লাগে, যাতে আহাৰটো খোৱাৰ পিছত সি কিছুমান ডাইজেশ্যনৰ কামবিলাক ভালকে কৰিব পাৰে।
1: আমাৰ যে কোৱা হয় টেটৰ গুৰিলৈকে খাইছে, সেইটো ভাল কথা নহয়।
0: হয়, সেইটো ভাল কথা নহয়, তেতিয়া ডাইজেশ্যনতো সময় লাগিব, আৰু লগতে আমি ক'বলৈ গ'লে গেৰেলা হৈ পৰি থাকিব লাগিব, চ' উইল ফিল লেজি। চ' লেজিনেছটো নাহিবৰ কাৰণে, এক্টিভ ফিল কৰিবৰ কাৰণে আমি খানা খাবও লাগিব, ধুনীয়াকে এটা মেজাৰমেণ্টতো খাব লাগিব, আৰু আমি চব তেতিয়া খাব পাৰিম। এতিয়া লিমিটেশ্যনছৰ বাহিৰত এক্সেছ, যেতিয়া মই এক্সেছ ছল্ট খাই লওঁ, এক্সেছ চুগাৰ খাই লওঁ, বহুত বেমাৰ আহি যায়। আৰু যোনবিলাক আজিকালি type 1, type 2 ডায়েবেটিছ এটা আমি, এইটো আমি এটা চাব গ'লে নহয়, আমি নিজে বনোৱা বেমাৰহে, আমি খোৱাৰ ফলতেই হয়। যেতিয়া এক্সেছ গ্লুক'জ আমি এনি টাইম খাই থাকোঁ, পেনক্ৰিয়াছে কিমান ইনচুলিন আৰু এৰিব, তো নোৱাৰা হৈ যায় তাৰমানে। তো একেই কথা আমি যেতিয়া ল'ৰাটোক বা ছোৱালীজনীক আমি কৈ থাকোঁ এইটো কৰিবা, নকৰিবা, নকৰিবা, সি যদি কৰি থাকে, এটা সময়ত পেৰেণ্টছৰো মানে অতিষ্ঠ হৈ যায় যে যোৱা, তুমি যি ইচ্ছা তাকেই কৰা। গতিকে আমাৰ পেনক্ৰিয়াছেও ভাবে আৰু, ইমান খাই থাকে মই এৰি দিওঁ আৰু। তো তেনেকৈ ডায়েবেটিছ ফৰ্ম হৈ যায়। আৰু লগতে হাই ব্লাড প্ৰেছাৰ, উগ্ৰ উগ্ৰ খাদ্যসমূহ, আৰু লগতে সদায় আমি সূৰ্য অস্ত যোৱাৰ আগতেই বা সেইটো সময়ত খালে ভাল। লেট নাইট ইটিংটো বহুত বেছি বেয়া, কাৰণ আমাৰ 10টাৰ পিছত আমি যেতিয়া শুবলৈ যাওঁ, আমাৰ ডাইজেষ্টিভ ছিষ্টেমটো তেতিয়া আকৌ কাম কৰিব। মই শুবলৈহে গ'লোঁ, কিন্তু মোৰ বডিৰ ভিতৰত যিমানটা ছিষ্টেম আছে, 11টা ছিষ্টেম আছে, আমাৰ ব্ৰেইনৰ নাৰ্ভাছ ছিষ্টেমৰ পৰা এণ্ডোক্ৰাইন ছিষ্টেমলৈকে প্ৰত্যেকটো ছিষ্টেমে আকৌ কাম কৰিবলৈ সাজু হৈ যাব লাগিব। মই টোপনি গ'লোঁ, কিন্তু মোৰ শৰীৰত থকা প্ৰত্যেকটো ছিষ্টেমে এতিয়া আকৌ ষ্টাৰ্ট কৰিব কাম কৰিবলৈ। ইতিমধ্যে চাইকেল চেঞ্জ হওঁতে হওঁতে মৰ্নিং হৈ যাব, আকৌ ৰাতিপুৱা হ'লে মই খাবলৈ হৈ যাব। গতিকে আমি বডিটোতো ৰেষ্টেই নিদিলোঁ। গতিকে আমি খোৱা লগতে আমি টাইমখিনিও চাব লাগিব। আৰু এটা কথা, আমি যদি ফাষ্টিং কৰিব পাৰোঁ, সেইটো আমাৰ শৰীৰৰ কাৰণে খুব বেছি ভাল হয়। কাৰণ আমি যেনেকৈ মানডে টু ফ্ৰাইডে বা ছেটাৰডে আমি কাম কৰোঁ, ছানডে এটা আমাক ৰেষ্ট টাইম লাগে। কাৰণ ময়ো এটা ৰিফ্ৰেছমেণ্ট বিচাৰোঁ, মনেদিয়ে হওক বা শৰীৰেদিয়ে হওক। গতিকে মোৰ বডিটো প্ৰত্যেকটো ছিষ্টেমত এটা ৰেষ্ট লাগে। গতিকে এদিন আমি সপ্তাহত যদি কোনোবাই ফ্ৰুট ফাষ্টিঙো কৰে, ৱাটাৰ ফাষ্টিঙো কৰে, সেইটো আমাৰ

0: শৰীৰত বহুতখিনি আমি পিউৰিফাই কৰি ল'ব পাৰোঁ, বহুতখিনি ডেড চেলছ গুচি পেলাই নতুনকৈ ৰিজেনেৰেট হয় নিউ চেলছবিলাক।
1: হয়, বিভিন্ন ধৰণৰ অসুখত ভুগি থকা ব্যক্তি আপুনি উল্লেখ কৰিছে, উচ্চ ৰক্তচাপ বা ডায়েবেটিছ বা মধুমেহ ৰোগ, এই ধৰণৰ বেমাৰবোৰতো আজিকালি প্ৰায় সকলোৰে হয়। এনেধৰণৰ অসুখসমূহত ভোগা মানুহে ব্ৰত পালন কৰাটো উচিত নে?
0: হয়, প্ৰথমতে ফাষ্টিং যোনটো কওঁ, ফাষ্টিং আমি সকলোৱে কৰিব পাৰোঁ। এতিয়াতো আমাৰ অম্বুবাচীৰ ছিজনত বহুত মানুহে ফাষ্টিং কৰিয়েই আছে, চ' তাতো দেখা যায় যে বহুত মানুহৰ গাটো বেয়া হৈ যায়, তেওঁলোকে উপায় নাই, ফাষ্টিং কৰিবও বিচাৰে কিন্তু অলৰেডি শৰীৰত বহুত ধৰণৰ বেমাৰ আছে, হাই ব্লাড প্ৰেছাৰ বা লো ডায়েবেটিছৰ কাৰণে ইছ্যুজ হয়। গতিকে ইমান ছিভিয়াৰ ষ্টেজলৈকে যদি থাকে তেতিয়াহ'লে মইতো ভাবোঁ ডক্টৰক কনচাল্ট কৰা ভাল হয়। কিন্তু এই বস্তুটো এদিনত এই বেমাৰটো যে ইমান পৰ্যায়লৈকে পাইছে তাৰ আগতেই কিন্তু আমি য়োগাটো এজ এ প্ৰিভেণ্টিভ মেজাৰ আমি ইউজ কৰিব পাৰোঁ, এইবাৰ ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ মাজতে মই এটা কথা কওঁ, এইবাৰ 21 জুনত য়োগা ডে আমি চেলিব্ৰেট কৰিছোঁ, সেইদিনাখনে আপুনি মন কৰিব, এইমছৰ পৰা এটা পোষ্ট ওলাইছে যে তাই ডক্টৰে কৈছে, ডক্টৰ ছামথিং ৰয়, আমাৰ টাইমছ নিউজত মই নিউজটো পাইছোঁ, যে অলৰেডি পাবমেড যোনটো হয়, পাবমেড এটা ৰিচাৰ্চ এটা ছাইট হয় য'ত মেডিকেল ৰিচাৰ্চবিলাক কৰা হয়, লাষ্ট 2 ডিকেডছৰ পৰা পাবমেড এটা বায়'মেডিকেল ছাৰ্চ ইঞ্জিন হয় য'ত চাইণ্টিফিক ৰিচাৰ্চ য়োগাৰ ওপৰত যোনবিলাক আমি চাইণ্টিফিক ৰিচাৰ্চ কৰি আছোঁ লাষ্ট 2 ডিকেডছৰ পৰা এইমছতো এনেকুৱা ধৰণৰ ৰিচাৰ্চ চলি আহিছে। কাৰ্ডিঅ'ভাস্কুলাৰ ছিষ্টেমৰ ওপৰত যোনটো চলিছে, যোনটো আমি প্ৰাণায়াম বুলি কওঁ, আমাৰ হাৰ্টৰ লাংছৰ লগত ৰিলেটেড, কাৰণ আমি ইয়াতে ডিপ ব্ৰিথ ইন আৰু ব্ৰিথ আউট কৰোঁ। গতিকে য়োগা যদি আমি ৰেগুলাৰ প্ৰেক্টিছ কৰোঁ আমি বেমাৰবিলাকক সঁচাকৈ ৰোধ কৰিবই পাৰোঁ, আৰু লগতে ডায়েট। গতিকে আপোনাৰ ডায়েবেটিছটো আমি ডায়েবেটিছটো যদি আমি ফাষ্টিং কৰোঁ সেইটো খুব বেছি ভালেই হয়, তাক মই বেয়া বুলি নকওঁ। আৰু যদি বহুত বেছি ছিভিয়াৰ কিছুমান কমপ্লিকেশ্যনছ থাকে তেনেহ'লে আপুনি য়োগাৰ সলনি মই ভাবোঁ ডক্টৰৰ লগত কনচাল্ট কৰা বেছি ভাল হ'ব।
1: হয়, গতিকে অসুখবোৰ বেছি বেয়া পৰ্যায়লৈ যোৱাৰ আগতে আমি যদি যোগাসন কৰিবলৈ আৰম্ভ কৰোঁ নিয়মিতভাৱে, তেতিয়াহ'লে হয়তো এনেধৰণৰ বেমাৰসমূহৰ পৰা আমি আঁতৰি থাকিব পাৰোঁ। গতিকে এইবাৰ আমি জানিব বিচাৰিছোঁ যে শাৰীৰিকভাৱে সুস্থ হৈ থকাৰ ক্ষেত্ৰত যোগাসনে আমাক কেনেধৰণে সহায় কৰে। আজিকালি প্ৰায়ে হৈ থকা যিবোৰ অসুখ আছে, উচ্চ ৰক্তচাপ হওক বা মধুমেহ ৰোগ হওক, এই ৰোগসমূহৰ ক্ষেত্ৰত কেনেধৰণৰ যোগাসন আমি কৰিব পাৰোঁ?
0: যোগাসনে সঁচাকৈ আমাক শাৰীৰিকভাৱে সুস্থ হৈ থকাত বহুতখিনি সহায় কৰে। আমি ৰেগুলাৰ যদি আমি ফাৰ্ষ্টতে যোনখিনি আমি লুজেনিং কৰোঁ, আমাৰ জইণ্ট পেইনছ, বহুত মানুহৰ আমাৰ জইণ্ট পেইনছ হোৱা দেখা যায়, সেই আমাৰ যোনবিলাক হেড টু টো যোনখিনি আমি মুভমেণ্ট কৰোঁ, জইণ্ট মুভমেণ্টখিনি, সেইখিনি সদায় কৰিলে আমাৰ এই বিষসমূহৰ পৰা আমি নিজকে হাত সৰিব পাৰোঁ। আৰু লগতে ডায়েবেটিছ যোনটো আছে, এই ডায়েবেটিছৰ কাৰণে এটা আসন আছে, মণ্ডুকাসন। এই আসনটো মণ্ডুকাসন কৰিলে আমাৰ ডায়েবেটিছৰ মেইন অৰ্গেনটো হৈছে পেনক্ৰিয়াছ। আমাৰ পেনক্ৰিয়াছত আমি এটা প্ৰেছাৰ দিওঁ বাহিৰৰ ফালৰ পৰা, আমি ভিতৰৰ ফালে হেঁচা মাৰি ধৰোঁ যাতে ই ইনচুলিন অলপমান ছিক্ৰেট কৰিব পাৰে, কাৰণ ডায়েবেটিছ হোৱা মানুহজনৰ ইনচুলিন ছিক্ৰেশ্যনটো কমি যায়। গতিকে এই আসনটো আমি যদি সদায় প্ৰেক্টিছ কৰোঁ 4-5 বাৰমান আমি এই বেমাৰটোৰ পৰা হাত সাৰিব পৰা দেখা যায়। আৰু লগতে যোনটো হাই ব্লাড প্ৰেছাৰ, হাই ব্লাড প্ৰেছাৰৰ কাৰণে এটা খুব ধুনীয়া প্ৰাণায়াম আছে যে চন্দ্ৰভেদা প্ৰাণায়াম, কাৰণ হাই ব্লাড প্ৰেছাৰ হৈছে উচ্চ ৰক্তচাপ, আমাৰ প্ৰেছাৰটো হাই হৈ যায়। আৰু চন্দ্ৰভেদা প্ৰাণায়াম এনেকুৱা, আমি ৰাইট নষ্ট্ৰিলটো বন্ধ কৰি লেফ্ট নষ্ট্ৰিলছেৰে উশাহ লৈ ৰাইট নষ্ট্ৰিলছেৰে এৰি দিব লাগে, কাৰণ আমাৰ দুডাল নাড়ী আছে, আমাৰ লেফ্ট নষ্ট্ৰিল আছে আৰু ৰাইট নষ্ট্ৰিল আছে। আমাৰ শৰীৰত সোঁফালৰ নাড়ীডাল হৈছে সূৰ্য নাড়ী আৰু বাওঁফালে থকা নাড়ীডাল হৈছে চন্দ্ৰ নাড়ী। সোঁফালে থকাডালক পিংলা নাড়ী বুলি কৈছে আৰু লেফ্ট ছাইডে থকাডালক ইৰা নাড়ী বুলি কৈছে। এই বস্তুটো আমি বেলেঞ্চ কৰি ৰাখিব লাগে। চ' যিসকলৰ হাই ব্লাড প্ৰেছাৰ আছে তেওঁলোকে চন্দ্ৰভেদা প্ৰাণায়াম কৰিব পাৰে, আৰু লগতে অনুলম বিলম এটা খুব ধুনীয়া প্ৰাণায়াম। এই প্ৰাণায়ামটো যদি আমি ৰেগুলাৰ 5-10 মিনিট প্ৰেক্টিছ কৰোঁ আমি খুব সোনকালে প্ৰেছাৰটো বেলেঞ্চ কৰি ৰাখিব পাৰোঁ। আৰু এটা মই লগতে টিপ বুলিয়ে ক'ম, আমি যদি যিকোনো ধৰণৰ ষ্ট্ৰেছ আহি যায়, আমি ক'ৰবাত ধৰি লওক এনেকুৱা ষ্টুডেণ্টৰ ক্ষেত্ৰতেই হওক বা আমাৰ ক্ষেত্ৰতেই হওক, বহুত হৈ যায় ষ্টেজত আমি পাৰফৰ্ম কৰিব গ'লে ষ্টুডেণ্টছবিলাকৰ, যদি আমাৰ PPT প্ৰেজেণ্টেশ্যন থাকে, ৰিচাৰ্চ স্কলাৰসকলৰে হওক বা আমি এখন ছেমিনাৰ এটেণ্ড কৰিব লাগে, আমাৰ মনত এটা নাৰ্ভাছনেছ বাঢ়ি যায়, হাৰ্টবিটটো অলপ হ'লেও বাঢ়ি যায়,
1: পৰীক্ষা
0: দিবলৈ গ'লেও ভয় লাগে,
1: বিভিন্ন ক্ষেত্ৰত যিটো আপুনি নাৰ্ভাছ হোৱাৰ কথা কৈছে, হয়
0: নাৰ্ভাছনেছটো আমাৰ সবৰে আহিবই পাৰে, একেবাৰে সৰু কথা। তো ইনষ্টেণ্ট ৰিলেক্সেশ্যনৰ কাৰণে আমি কি কৰিব লাগে, যোনটো জেগাতেই আছো আপুনি সেইটো জেগাত বহি লওক, বা যদি থিয় হৈ আছে আপুনি থিয় হৈ লওক,

0: চিম্পলি জাষ্ট চকুটো বন্ধ কৰি পেলাই আমি ডিপ ব্ৰিথ ইন কৰিব লাগে আৰু দীঘলকৈ উশাহটো এৰিব লাগে। আৰু মই মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা ক'ম, উশাহটো যদি আমি নাকেৰে লৈ মুখখন অকণমান গেপ কৰি যদি মুখেৰে উশাহটো এৰিবলৈ পাৰোঁ তেতিয়া বেছি মই ৰিলেক্স অনুভৱ কৰোঁ। আৰু এটা ইম্পৰ্টেণ্ট কথা, আমি মাইণ্ড কৰিব লাগে 1:2 ৰেচিঅ'ত যিমান সময় আমি উশাহ লৈছোঁ উশাহ এৰাটো তাতকৈ অলপ হ'লেও বেছিকৈ প্ৰেক্টিচ কৰিব লাগে। আৰু এনেকুৱা কৰিলে আমি ইনষ্টেণ্ট ৰিলেক্সেশ্যন পাওঁ। এই বস্তুটো মই এতিয়া কৈছোঁ, আপোনালোকে যদি এতিয়া প্ৰেক্টিচ কৰে, কোনোবাই যদি গাড়ী চলায়ো আছে, চকু বন্ধ কৰিব নালাগে, তেতিয়া জাষ্ট উশাহ লৈ উশাহ এৰিব। যিমানেই ষ্ট্ৰেছ থাকক, যিমানেই ডিচিশ্যন মেকিং আপুনি কৰিব পৰা নাই, মানিটৰী ইছ্যু, এনি কাইণ্ড অফ প্ৰব্লেম, ইনষ্টেণ্ট ব্ৰিথ ইন এণ্ড ব্ৰিথ আউট কৰিলে আমি বহুতখিনি ৰিলেক্স হ'ব পাৰোঁ আৰু সেই ডিফিকাল্ট ছিটুৱেশ্যনটোৰ পৰা আমি ইনষ্টেণ্ট ৰিকভাৰ হ'ব পাৰোঁ। সেই ডিচিশ্যনটো যদি টাইম লৈ আছে তেতিয়াহ'লে মনত এটা ভাৱ আহিব যে এই বাদ দিওঁ এইটো বস্তু, মই অলপ পিছত ডিপলি ভাবি চাম, শান্ত হৈ ভাবি চাম। গতিকে আমাৰ মাইণ্ডছেটটো চেঞ্জ কৰি দিয়ে। সেই আমাৰ যোনটো নাৰ্ভাছ ছিষ্টেম, চিম্পেথেটিক নাৰ্ভাছ ছিষ্টেম আৰু পেৰাচিম্পেথেটিক নাৰ্ভাছ ছিষ্টেম, সিম্পেথেটিক মানে হ'ল এনি টাইম ফাইট এণ্ড ফ্লাইট মুড, আমাৰ যোনটো এটা বডিত কোৱালিটি আছে। এতিয়া মই ইয়াতে বহি আছোঁ, মোৰ ফ্ৰণ্টত সন্মুখত যদি এটা বাঘ আহি যায় মই পটককৈ ফাইট এণ্ড ফ্লাইট মুডত আহি যাওঁ, মই কেনেকৈ তাৰ পৰা বাচিবলৈ বিচাৰিম, সেইটো মোৰ ছিষ্টেমত আছেই। আমাৰ ছিষ্টেমবিলাক এনেকৈ বনাই ৰাখিছে। এতিয়া মই সেই ছিষ্টেমটো হৈ যোৱাৰ পিছত আকৌ বেলেঞ্চ কৰিবলৈ মোৰ পেৰাচিম্পেথেটিক নাৰ্ভাছ ছিষ্টেম এটাও মোৰ শৰীৰত ব্ৰেইনত আছে, যোনটো ৰেষ্ট এণ্ড শ্লিপ মুড। কাৰণ আমাৰ সেইটো সময়ত আমাৰ হাই প্ৰেছাৰ হাই হৈ গ'ল, চকু ডাঙৰ হৈ গ'ল ভয়তে, হাৰ্ট ৰেটটো বাঢ়ি গ'ল, কিন্তু সেই ষ্টেটৰ পৰা আকৌতো আমি ৰিলেক্স ষ্টেটত আহি যাম। গতিকে এইখিনি বেলেঞ্চ আমাৰ অকল ব্ৰিথ ইন আৰু ব্ৰিথ আউটৰ পৰা আমি ইনষ্টেণ্ট ৰিলেক্সেশ্যন পাব পাৰোঁ।
1: হয়, শাৰীৰিকভাৱে সুস্থ হৈ থকাৰ বাবে আমিনো কেনেধৰণৰ যোগাসন কৰিব পাৰোঁ? বিশেষকৈ আপুনি কেইটামান বেমাৰৰ কথা ক'লে, সেই ক্ষেত্ৰত আমি কেনেধৰণৰ যোগাসন কৰিব পাৰোঁ আপুনি ক'লে। আমি এবাৰ মানসিক স্বাস্থ্যৰ কথা পাতিব বিচাৰিছোঁ। আপুনি নাৰ্ভাছনেছৰ কথা ইতিমধ্যে কৈছেই, কিন্তু আজিকালি প্ৰায়ে সকলো বয়সৰ মানুহৰ মাজতেই দেখা গৈছে যে মানসিক চাপ বৃদ্ধি পাইছে। আমি এংজাইটি বুলি কওঁ বা ডিপ্ৰেশ্যন বুলি কওঁ, মানসিক অৱসাদ বা নিৰাশা হতাশা বাঢ়িছে মানুহৰ মাজত। গতিকে মানুহবোৰক বিভিন্ন ধৰণৰ মানসিক অসুখত ভোগা দেখা যায়। আমি জানিব বিচাৰিছোঁ যে যোগাসনে আমাক এই ক্ষেত্ৰত কেনেধৰণে সহায় কৰিব পাৰে।
0: মানসিক প্ৰব্লেম আজিকালি মেণ্টেল হেল্থটোৱে মেইন হৈছে। তো যোনটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে অলৰেডি এটা হেল্থৰ ডেফিনেশ্যন দিছে যে health is a complete state of physical, mental, social, come spiritual well-being. It's not merely a state of disease. এটো কৈছে যে এজন সুস্থ ব্যক্তি অকল শাৰীৰিক আৰু মানসিকভাৱেই নহয়, তেওঁ লগতে ছ'চিয়েলিও তেওঁ এক্টিভ থাকিব লাগিব, বা স্পিৰিচুৱেলি। কিয় কৈছে? কাৰণ আমি ছ'চাইটিত বহুত মানুহ দেখিছোঁ অকলেই নিজৰ ৰুমটোৰ ভিতৰতে থাকে, কোনো নেইবাৰ্ছৰ লগত কণ্টেক্ট কৰিবলৈ নিবিচাৰে, তো অকলে অকলে ঘূৰি থাকে। তো অকলে থকাটো এটা এজন সুস্থ মানুহ বুলি তেওঁক ধৰা নাই, কাৰণ তেওঁৰ মনৰ ভাৱটো কি হৈছে, হয়তো তেওঁৰ মনত কিছুমান প্ৰব্লেমছ আছে, বা তেওঁ বেলেগকেই নিজকেই বেলেগতকৈ বেলেগ বুলি ভাবে, তো হয়তো হ'ব পাৰে, সেইটো আমি গম নাপাওঁ। যোনটো এটা চাইক'লজি, সেইটো এটা মানুহৰ আমাৰ ভাৱটো, আমি আমাৰ মাইণ্ডটো ইমান ষ্ট্ৰং যে আমি মাইক্ৰ' ছেকেণ্ডত আমি ইমান থটছ আহে আমাৰ মাইণ্ডত, যোনটো আজিলৈকে মানে ছাইণ্টিষ্টেও ডিস্কভাৰ কৰিব পৰা নাই যে মানুহৰ মনটোৰ কি চলি আছে। মানে সৰু বাচ্চা এটা জাষ্ট মেট্ৰিকৰ ৰিজাল্টটো উইথেল হৈ থাকিলে বা ফেইল হৈ গ'লে ছুইচাইড কৰি লয়, যিকোনো বস্তু দেখিছোঁ মানুহ এটা মাৰিবলৈ খুবেই ইজি। তো এনেকুৱা ধৰণৰ ষ্টেট পটককৈ ক্ৰিমিনেল মাইণ্ডত মানুহ এটাৰ মনত কেনেকৈ আহিব পাৰে? কিন্তু তাৰ বিপৰীতে আপুনি চাওক, ৰাস্তাতে আমি কিমান এনেকুৱা মানুহ দেখা পাওঁ, অন্ধ হয়, কলা হয়, দেখা নাপায়, শৰীৰৰ অৱস্থা ইমান বেয়া, কিন্তু তথাপিও সি সৰু এখন দোকান দি পেলাই হ'লেও সি নিজৰ জীৱনটোৰ লগতে তাৰ লগত কিজানি তেওঁৰ বেকত তেওঁৰ পিতৃ মাতৃকো তেওঁ চাই গৈ আছে। গতিকে দুয়োজনৰ মাজত কিমান পাৰ্থক্য! এজনে জীৱনত সকলোখিনি পাইছে, ইমান ধনী মানুহৰ ল'ৰা ছোৱালীয়ে ছুইচাইড কৰি লয়, কিন্তু ইফালে তেওঁ শাৰীৰিকভাৱে অক্ষম হৈও তেওঁ এখন নিজৰ ঘৰৰ সংসাৰ চলি আছে। গতিকে আমি মেণ্টেলিটিটো বুজি নাপাওঁ। আৰু য়োগাত যোনটো কথা কৈছে, আমি মৰেলছ এণ্ড এথিক্স, এই বস্তুখিনি আমাক য়োগাত শিকায়। আমাৰ যোনটো য়মৰ কথা ক'লোঁ, নিয়মৰ কথা ক'লোঁ, আমি ছ'চাইটিত চলিবলৈ এই বস্তুখিনি মানি চলিব লাগিব। সত্যা অস্তিয়া, সত্য কথা ক'ব লাগিব। এতিয়া এটা মিছা কথা কৈ মই নেক্সটটো বেলেঞ্চ কৰিবলৈ আৰু এটা মিছা কথা কৈ দিম। গতিকে এই বস্তুটো আমাক ক'বলগীয়া কিয় হ'ল? হয়তো আমি সৰুতেই আমাৰ সেই এথিক্স এণ্ড মৰেলছ ভেলুটো, আমি হয়তো ৰুটত আমাৰ কিছুমানৰ পেৰেণ্টিঙো বহুত মিষ্টেক থাকে। গতিকে আমি সেই পেৰেণ্টিংটো, যেতিয়া আমাৰ সৰু বাচ্চা এটা জন্ম পোৱাৰ পৰা সি আমাৰ এটা নেক্সট জেনেৰেশ্যন হয়, আমি তাক কেনেকৈ গাইড কৰিম, সেই বাচ্চাটোক আমি শিকাব লাগিব।

0: লাগিব, কোনটো ভাল হয় কোনটো বেয়া হয়, কোনটো কৰিব লাগে নালাগে। কিছুমান পেৰেণ্টিঙত আমি বহুত পটককৈ লাগে বুলি ক'লেই দি দিব, তো সেই বস্তুটো লগাৰ আগতে কিমানখিনি দৰকাৰী, মই বস্তুবিলাক বুজাবলৈ চেষ্টা কৰিছো। জাষ্ট কেনেকে আমাৰ মেণ্টেল হেল্থটো সৰুৰ পৰা গৈ গৈ আমি ওপৰলৈকে আমি চেঞ্জ কৰিব, এটা লেভেলত আহি যাওঁ যে আমি চেঞ্জেই কৰিব নোৱাৰোঁ। কিছুমান মানুহ থাকে, আজিকালিয়ে দেখিছোঁ আইফোন এটা লাগে বুলি ক'লেই লোন লৈ EMI লৈ আমি আইফোনটো ল'বলৈ চেষ্টা কৰিছোঁ, কিন্তু মোৰ সিমানখিনি দৰকাৰ আছিলে নে নাই, কিন্তু মোক ফোনটো কিয় লাগে, মোৰ ফ্ৰেণ্ডে লৈছে, মোৰ লগৰজনীয়ে লৈছে, তো তাৰ কাৰণে মাক দেউতাকে বহুতখিনি লোন লৈও আইফোনটো দিব লগাত বাধ্য হৈ যায়,
1: বস্তুবাদী হৈ গৈছে,
0: হয় হয়, খুব বেছি মেটেৰিয়েলিষ্টিক এটাচ হৈ গৈছোঁ। কিন্তু এই বস্তুখিনি আমাৰ য়োগাত আমি শিকিবলৈ পাইছোঁ, যোনটো চিম্প্লিচিটি, যোনটো সন্তুষ্টি, সন্তুষ্টি কণ্টেণ্টমেণ্টৰ কথা আমাক মহৰ্ষি পতঞ্জলীয়ে শিকাইছে, নিজৰ লিমিটেশ্যনছটো আমি নাজানো, আৰু ছেল্ফ ৰিয়েলাইজেশ্যন, মই নিজক এবাৰ সুধি চাব লাগিব মই কোন হয়, মই কিমান কেপাচিটিৰ মানুহ, মোৰ ক্ষমতা কিমান আছে, মই সেই বস্তুটো পাৰিম নে নোৱাৰিম। যোনটো এটা আমাৰ আছে যে বাওনা হৈ চন্দ্ৰলৈ হাত নেমেলিবা, এতিয়া আমি হোপ দেখিব লাগে, কিন্তু তুমি নিজে কষ্ট কৰা, আনৰ ওপৰত আমি মিছা কথা এটা কৈ পেলাই আনৰ বস্তুটো কাঢ়ি মেলি চুৰ কৰি আনি পেলাই আমি সেই ষ্টেটটোলৈকে যোৱাটো বেয়া। এতিয়া সেই ষ্টেটটো ধৰি লওক মই এচিভ কৰিব নোৱাৰিলোঁ, কাৰণ মোৰ লগৰজনীৰ আইফোন আছে, মই আইফোনটো ল'লোঁ, এতিয়া তাই এখন দামী গাড়ী লৈছে, মই ধৰি লওক ল'ব নোৱাৰিলোঁ, কাৰণ তাইৰ নিজৰ কেপাচিটি আছে, তাই লৈছে, তাই হয়তো নিজে চাকৰি কৰি লৈছে, কিন্তু মই জাষ্ট ষ্টেটাছ মিলাবৰ কাৰণে সেই বস্তুটো ল'বলৈ গৈ আছোঁ। কিন্তু মই যদি ল'বলৈ নোৱাৰিলোঁ, মই এটা আকৌ মানসিক টেনশ্যনত ঘূৰিলোঁ, মোক এতিয়া মানুহে কি বুলি ভাবিব, মোৰ এটা আইফোন নাই, মোৰ দামী গাড়ী এখন নাই, হয়তো এনেকুৱা ধৰণৰ ভাৱ আহিবই পাৰে। এই বস্তুবিলাক আমাৰ বহুত এটাচ হৈ গৈছে সৰুৰ পৰাই, ৰুট কজটো আমি সদায় চাব লাগে। গতিকে এথিক্স এণ্ড মৰেলছ যোনখিনি আমি যোগাত শিকিবলৈ পাইছোঁ, ভাগৱত গীতা, এতিয়া যোগাত আমাৰ যোগ শাস্ত্ৰৰ অকল আসন আৰু মেডিটেশ্যন আহাৰৰ কথাই লিখা নাই, আমি কিছুমান যোগাৰ বেদৰ কথা পঢ়োঁ, উপনিষদৰ বিষয়ে আমি পঢ়িব পাইছোঁ, আৰু ভাগৱত গীতাৰ দৰে আমি কিতাপসমূহ পঢ়িব পাইছোঁ। আৰু এইখিনি বস্তুৱেই মই ভাবোঁ আমি যেনেকৈ গুজৰাটত স্কুলত সৰুতেই আমাৰ ভাগৱত গীতাৰ দুটামান চেপ্টাৰ দি দিয়া হৈছে ল'ৰা ছোৱালীসমূহক, যাতে তেওঁলোকে বুজি পায় এথিক্স কি হয়, আমি গুৰুক কেনেকৈ আমি মানিব লাগে, সেই বস্তুটো খিনি আমি যদি শিকাই দিওঁ, আমি ডাঙৰ হোৱালৈকে সেই কথাখিনিয়ে আমাক এজ এ গাইডেঞ্চ হিচাপে আমাক ৰাইট পাথত আগুৱাই লৈ যায়। তো বিং এ পেৰেণ্ট এইটো বহুত দৰকাৰ যে আমি কেনেকৈ গাইডেঞ্চ দিওঁ, যাতে আমাৰ মেণ্টেল হেল্থটো, আমি ফিজিকেলি বাৰু ফিট মেইণ্টেনেঞ্চখিনি কৰি ল'ম, কিন্তু মানসিক অৱস্থাটো সুস্থ হৈ থকাটো খুবেই বেছি দৰকাৰী। মানসিকভাৱে এক্টিভ হৈ থাকিবলৈ প্ৰথমতেতো আমি খোৱাটো সদায়ে দৰকাৰ, ভাল খাব লাগে, আৰু আসনটো কৰিবই লাগিব। আমি যেনেকৈ ভুজংগাসন কৰোঁ, ভুজংগাসন কৰিলে আমাৰ এণ্ডোক্ৰাইন ছিষ্টেমত প্ৰভাৱ পেলায়, আমাৰ থাইৰয়ড গ্লেণ্ডত প্ৰভাৱ পেলায়, আৰু লগতে যাৰ যাৰ বেকেক আছে বেক পেইনৰ কাৰণে খুব বেছি দৰকাৰ হয়, আৰু লগতে আমি তাৰাসন কৰিব পাৰোঁ। তাৰাসন এনেকুৱা এটা আসন য'ত আমি বেলেঞ্চ কৰিব লাগে, মনটো এটা পইণ্টত ফ'কাছ কৰিব লাগে, গতিকে তাৰাসন কৰিলে যেতিয়া আমি মনটো ফ'কাছ কৰিব লাগে এটা পইণ্টত ধৰি থাকিবলৈ, মাইণ্ডটো যেতিয়া এংগেজ কৰি লওঁ, ই আমাৰ ফ'কাছ পাৱাৰটো বঢ়ায় আৰু লগতে কনচেনট্ৰেশ্যন পাৱাৰটো বঢ়ায়। আৰু যোনবিলাক কিডছ আছে এইবিলাক বেলেঞ্চিং আসন যেনেকৈ ৰাজ কাপুটাসন, বৃক্ষাসন, তাৰাসন, ওৱান লেগ বেলেঞ্চিং, এই আসনসমূহ যদি প্ৰেক্টিছ কৰে তেওঁলোকৰ মাইণ্ডটো বহুত শ্বাৰ্প হৈ যায়, ফ'কাছ লেভেলটো ইনক্ৰিজ হৈ যায়। আৰু প্ৰাণায়াম আমি খুব বেছি কৰিব লাগে। যোনবিলাক কিডছ আছে তেওঁলোকে যদি ভ্ৰামৰী প্ৰাণায়াম প্ৰেক্টিছ কৰে, ভ্ৰামৰী মানে হ'ল ভুমুৰা, ভুমুৰাৰ যোনটো এটা গুণগুণনি হামিং শব্দ, আমি দুয়োখন হাতেৰে দুয়োখন কাণৰ কাণ দুখন বন্ধ কৰি উশাহ লৈ নিজৰ মনৰ ভিতৰতে আমি উশাহ এৰাৰ সময়ত হামিং এটা শব্দ উঠাব লাগে। সেই হামিং শব্দটোৱে আমাৰ ব্ৰেইনৰ নাৰ্ভছবিলাকত কিছুমান এটা ভাইব্ৰেশ্যনৰ মানে এটা ভাইবছ ক্ৰিয়েশ্যন কৰে, আৰু সেই ভাইব্ৰেশ্যনটোৱে আমাৰ স্মৃতি শক্তি পোহৰ কৰে। আৰু এইটো এটা বহুত ধুনীয়া এটা টিপছ হয়, যোনবিলাক ষ্টুডেণ্টছ থাকে স্পেচিয়েলি, আমি এঘণ্টা সময় পঢ়ি লওঁ ঘৰত, এক্সামৰ আগত ডেৰ ঘণ্টা পঢ়িলোঁ, তাৰপিছত বস্তুখিনি মানে মনত নাথাকাৰ নিচিনা হয়, ইটো ৰুমৰ পৰা সিটো ৰুমলৈকে আমি যেতিয়া এবাৰ ঘূৰি আহোঁ, এটা ৰাউণ্ড দিওঁ, অলপ ফ্ৰেছ হৈ যাওঁ। কিন্তু সেইখিনি সময়তে আমি যদি 2 মিনিটৰ কাৰণে ভ্ৰামৰী প্ৰেক্টিচ কৰোঁ, এইটো এটা বহুত ধুনীয়া মানে মনটো আৰু মেমৰিটোত এটা ফ্ৰেছনেছ আনি যায়, তেতিয়া আমি নেক্সট পঢ়াখিনি খুব ধুনীয়াকৈ মনত ৰাখিব পাৰোঁ।
1: গতিকে মানসিকভাৱে সুস্থ হৈ থাকিবলৈ আমি বিভিন্ন ধৰণৰ প্ৰাণায়াম কৰিব পাৰোঁ, আৰু লগতে আমি মহিলাসকলৰ স্বাস্থ্যৰ কথা এইখিনিতে পাতিব বিচাৰিছোঁ। ধৰক গৰ্ভাৱস্থাৰ সময়ত নাৰীসকলে কেনেধৰণৰ যোগাসন কৰিব পাৰে, বা যোগাসন কৰা উচিত নে যোগাসনৰ পৰা বিৰত থাকিব লাগে, লগতে মাহেকীয়াৰ সময়তনো কেনেধৰণৰ যোগাসন কৰিব পাৰে, এই সম্পৰ্কে জানিব বিচাৰিছোঁ।
0: হয়, মহিলাসকলৰ শৰীৰত আমাৰ 40 এজৰ 40 বছৰৰ পিছত কিছুমান আমাৰ হৰ্মনেল চেঞ্জেছ হৈ যায়, আৰু এনেকুৱা ধৰণৰ

হরমোনেল চেঞ্জ হলে আমাৰ বেসিকেলি আমাৰ যোনটো মেনষ্ট্ৰুৱেল চাইকেল তাৰ ওপৰতে আমাৰ প্ৰভাৱটো পৰা দেখা যায়। আৰু আজিকালি কিয় হয় এটা বহুত কমন ডিজিজ যে PCOD আৰু PCOS হয়, এইটো প্ৰথমতেই হৈছে হৰমনেল ইমবেলেঞ্চেছ। আমাৰ শৰীৰত হৰমন ইমবেলেঞ্চ হৈ যায়, আমাৰ যোনটো এষ্ট্ৰজেন লেভেল খুব বেছি হাই হৈ যায় আৰু লগতে প্ৰজেষ্ট্ৰন লেভেলটো কমি যায়, মানে মহিলাৰ হৰমনটো কমি যায় আৰু মেইল হৰমনটো বাঢ়ি যায়। ফলত কি হয়, আমাৰ শৰীৰত বহুত ৱেইট গেইন হোৱা দেখা যায় আৰু কিছুমানৰ প্ৰব্লেম হয় আমাৰ মান্থলি চাইকেলৰ ওপৰত, কিছুমানৰ বহুত বেছি অভাৰফ্ল' হয়, কিছুমানৰ লেট চাইকেলছ হৈ যায়, তো এনেকুৱা ধৰণৰ বহুত ইছ্যুজ হয়। এইটো এই হৰমনেল ইমবেলেঞ্চেছবিলাক হয় মেইনলি আমাৰ ষ্ট্ৰেছৰ কাৰণে, কাৰণ আজিকালি আমি দেখিছোঁ আমাৰ মহিলাসকলৰ পঢ়া শুনা সম্পূৰ্ণ কৰি এটা এষ্টাব্লিছমেণ্ট পাওঁতে মানে 29, 30 বা 31 এজলৈকে আমি গৈ পাই যাওঁগৈ আৰু সেইখিনি সময়লৈকে আমাৰ শৰীৰত বহুতখিনি আমি ষ্ট্ৰেছ হেণ্ডেল কৰিব লগা হয়, বহুতখিনি এক্সাম চেক্সাম দি বহুত আমি ক্ৰছ অভাৰ হৈ যাওঁ। চ' এটা আমি মেণ্টেল ষ্টেটটো চেঞ্জ হৈ যায়, হোৱাৰ ফলত আমাৰ হৰমনেল ইমবেলেঞ্চেছ হৈ যায়। গতিকে সেইখিনিৰ পৰা ৰিকভাৰ হ'বৰ কাৰণে আমাৰ বহুত ধুনীয়া ধুনীয়া য়োগা আছে, যেনেধৰণৰ আমাৰ বাটাৰফ্লাই, যোনটো আমি তলত বহি পেলাই ভৰি দুখন হাতেৰে ধৰি পেলাই খুব মুভমেণ্ট কৰিব লাগে। এইটো কৰিলে আমাৰ যোন দুটা ইউটেৰাছ আছে লেফ্ট এণ্ড ৰাইট অ'ভেৰিজত আমাৰ এটা প্ৰেছাৰ ক্ৰিয়েট হয়, ফলত কি হয় এটা ষ্ট্ৰেচিং পৰে ভিতৰৰ পৰা, কাৰণ ইয়াতে কি হয় আমাৰ এগ ফৰ্মেশ্যনটো ভাল নহয়। গতিকে এগ ফৰ্মেশ্যনটো ভাল নহ'লে আমাৰ পিৰিয়ডছ ইৰেগুলাৰিটি আহি যায় বা কিছুমানৰ লোৱাৰ বেলিত বহুত এটা মানে পেইন ফিল হয়। গতিকে বাটাৰফ্লাইটো খুব ধুনীয়া আসন, কিন্তু সদায় কৰিব লাগে, এই বস্তুটো এদিন কৰিছোঁ দুদিন কৰা নাই সেনেকুৱা নহয়, ৰেগুলাৰ প্ৰেক্টিচ কৰিব লাগিব। বাটাৰফ্লাইৰ পিছত আমি কৰিব পাৰোঁ ভুজংগাসন, ওপৰলৈ আমি চাব লাগে শৰীৰটো, হাত দুখন তলত থৈ শৰীৰটো ওপৰলৈকে চাম, তেতিয়া আমাৰ আকৌ লোৱাৰ বেলিত এটা প্ৰেছাৰ ক্ৰিয়েট কৰে। তাৰ লগতে আমি কৰিব পাৰোঁ ধনুৰাসন, আৰু এটা ধুনীয়া আসন আছে মালাসন, আমি তলত বহিব লাগে। আজিকালি ভাত বনোৱাৰ পৰা কিচেনত চবেই থিয় হৈ থাকোঁ, গতিকে লোৱাৰ বেলিত আমাৰ ইউটেৰাছ ৰিজনত কোনো ধৰণৰ প্ৰেছাৰেই নপৰে, আমি মালাসনত বহিব লাগে আৰু লগতে সেতু বন্ধাসন, এই আসনখিনি কিন্তু সদায় প্ৰেক্টিচ কৰিব লাগিব। আৰু ইয়াতকৈও বেছি ইম্পৰ্টেণ্ট, আমি উই মাষ্ট হেভ টু এভইড ইটিং ফাষ্ট ফুড। এই ফাষ্ট ফুডৰ ইমান বেছি প্ৰভাৱ, ইমান বেয়া এটা প্ৰভাৱ আছে আমাৰ হৰমনেল ইমবেলেঞ্চত, সেইটো আমি মানে বেলেঞ্চ কৰোঁতে কৰোঁতে আমাৰ বহুত সময় গুচি যায়। আৰু PCOD আমি ডক্টৰত দেখালে আমাৰ কিছুমান কণ্ট্ৰাচেপ্টিভ পিলছ এনেকুৱা ধৰণৰ ইউজ কৰিব দিয়ে, কিন্তু সেইটো বেলেঞ্চ কৰিহে থাকে। কিন্তু এটা সময়ত মহিলাগৰাকীয়ে যেতিয়া কনচিভ কৰিবলৈ বিচাৰে তেতিয়া কিন্তু এই বস্তুটো বেলেঞ্চ কৰি অনাটো খুব বেছি দৰকাৰ হয়, কিছুমানেতো চাৰ্জাৰীও কৰি ল'ব লগা হৈ যায়। গতিকে আপুনি যদি মনত ষ্ট্ৰিক্টলি ভাবি লয় যে মই মিঠা বা ফাষ্টফুড বা এক্সেছ চুগাৰ ছল্ট এৰি পেলাই এই আসনখিনি ৰেগুলাৰ কৰোঁ, আৰু লগতে এটা প্ৰাণায়াম নাড়ী শুদ্ধি যদি 15 মিনিটছ আমি প্ৰেক্টিছ কৰোঁ, কাৰণ আমাৰ ষ্ট্ৰেছৰ কাৰণে এই বেমাৰটো হয়, ষ্ট্ৰেছ লেভেলটো আমি একেবাৰে কমাই ল'ব পাৰোঁ। আৰু লগতে মই মোৰ নিজৰ এটা কওঁ যে আপোনালোকে মহিলাসকলে স্পেচিয়েলি এতিয়াই ছাৰ্চ কৰি চাব ইউটিউবত, এটা মন্ত্ৰ আছে কালিকা দেৱী মন্ত্ৰ, যোনটো PCOD PCOS। হয়তো মোৰ কথা শুনি পেলাই ভাবিবও পাৰে যে PCODৰ নিচিনা বেমাৰ এটা মন্ত্ৰ চেণ্টিঙে জানো ভাল কৰিব পাৰে, কিন্তু মই এজ এ য়োগা থেৰাপিষ্ট মই এইটো গেৰেণ্টি দি কৈছোঁ যে আপুনি 6 মান্থছ টাইম লওক বা 3 মান্থছ টাইম লওক, সেই কালিকা দেৱী মন্ত্ৰটো আপুনি জাষ্ট চেণ্টিং কৰক, ইউটিউবত লগাই লওক, তাতে মিলিয়নছ অফ মিলিয়নছ তাতে অলৰেডি শুনিছে, আৰু তাতে আমি মই কমেণ্টছ পঢ়ি দেখিছোঁ যে বহুতে ৰিকভাৰ হৈছে এই বেমাৰটোৰ পৰা। গতিকে নিজৰ মনতো আপুনি এটা ষ্ট্ৰং সাধনা ল'ব লাগিব যে মই এই বস্তুটো ডায়েট উইথ এক্সাৰচাইজ উইথ এই চেণ্টিংটো, গতিকে এইখিনি আপুনি কৰি নিৰাময় হ'ব পাৰে। আৰু গৰ্ভ অৱস্থাত আমি য়োগা কৰিবই পাৰোঁ, কিন্তু কিছুমানৰ যদি কিছুমান কমপ্লিকেশ্যনছ থাকে একেবাৰে এভইড কৰিব। আৰু যোনে এতিয়া আগৰ পৰা য়োগা কৰি আহিছে, মই আজি লাষ্ট 5-6 ইয়াৰ্ছৰ পৰা য়োগা কৰি আহিছোঁ, গতিকে মই মোৰ শৰীৰটোৰ লগত ওতঃপ্ৰোতভাৱে কানেক্টেড হয়, প্ৰত্যেকটো ছিষ্টেম মই বুজি পাইছোঁ, কোনখিনিত ফ্লেক্সিবিলিটি আছে, কোনখিনি কৰিলে মই কোনখিনি লেভেললৈকে মই ষ্ট্ৰেচিং কৰিব পাৰোঁ। এতিয়া পটককৈ নতুন এগৰাকী আহি পেলাই তেওঁলোকে মোৰ ষ্টুডিঅ'টো এনেকুৱাকৈ আহিছে যে মোক প্ৰেগনেঞ্চি য়োগা লাগে, বা ইউটিউব চায়েও বহুতে আহে যে মই এইটো কৰিব পাৰিছে প্ৰেগনেণ্ট উইমেন এগৰাকী, মই এইটো কৰিব পৰা নাই। গতিকে সেইবিলাক বস্তুত যাতে আমি বেছিকৈ মন নিদিওঁ, কাৰণ মোৰ শৰীৰটো মোৰ, আপোনাৰ কেপাচিটি কিমান আপুনি জানিব, কিন্তু তথাপিও মই কেইটামান কৈ দিওঁ যে আপুনি থাৰ্ড ট্ৰাইমিষ্টাৰৰ পৰা কিছুমান আসন, যেনেকৈ আমি বাটাৰফ্লাইটৰ কথা কৈছোঁ, দেন কিছুমান লুজেনিং এক্সাৰচাইজ বহি পেলাই আমি হাত দুখন ঘূৰাব পাৰোঁ, ব্ৰিথিং এক্সাৰচাইজ, প্ৰাণায়ামটোতো কৰিবই পাৰোঁ, কিন্তু কিছুমান প্ৰাণায়াম যেনেকৈ ভস্ত্ৰিকা, কপাল ভাতি, এইবিলাক প্ৰাণায়াম কৰাৰ পৰা বিৰত থাকিব লাগে, কাৰণ প্ৰাণায়ামে অকল আমাৰ বডিটো বেলেঞ্চেই নকৰে, কিন্তু যদি কাৰোবাৰ হাই ব্লাড প্ৰেছাৰ থাকে ভস্ত্ৰিকাৰ নিচিনা প্ৰাণায়াম এটা যদি প্ৰেক্টিছ কৰে তেওঁৰ কিন্তু প্ৰেছাৰ লেভেলটো আৰু বেছি হাই হৈ যাব। গতিকে

0: ৰিজৱানা চুলতানা আহমেদৰ কণ্ঠত নলিনী ৰঞ্জন বৰঠাকুৰ ৰচিত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আধুনিক গীতৰ অনুষ্ঠানত এবাৰ শুনক ৰিজৱানা চুলতানা আহমেদৰ কণ্ঠত নিৰ্মল প্ৰভা বৰদলৈ ৰচিত এটি গীত।

ইমান পৰে ৰিজৱানা চুলতান আহমেদৰ কণ্ঠত নলিনী ৰঞ্জন বৰঠাকুৰ আৰু নিৰ্মল প্ৰভা বৰদলৈ ৰচিত গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক উস্তাদ আলী আকবৰ খাৰ সৰোদ বাদন ৰাগ মধুমত সাৰংগ।

0: স্থান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ যোধপুৰৰ পৰা সংশোধিত উড়ান আঁচনি মুকলি কৰে। গৃহ মন্ত্ৰালয়ে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত 23 জন লোকক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছে। উপৰাষ্ট্ৰপতি চি ৰাধাকৃষ্ণনে আজি ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়াৰ অধীনত গণনা প্ৰপত্ৰ দাখিল কৰে। চৰকাৰে মূল্য সুস্থিৰতা মজুত ভঁৰালৰ বাবে ক্ৰয় কৰা পিঁয়াজৰ মূল্য 13% বৃদ্ধি কৰিছে। আৰু কলম্বিয়া, আৰ্জেণ্টিনা আৰু ইজিপ্ত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানত যোধপুৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে। এই নতুন টাৰ্মিনেল ভৱনটো 480 কোটি টকা ব্যয়েৰে বছৰি 20 লাখ যাত্ৰী অহা যোৱা কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। যাত্ৰীসকলক অসুবিধাৰহিত আৰু আৰামদায়ক যাত্ৰাৰ অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে ভৱনটো অত্যাধুনিক সা সুবিধাৰে সুসজ্জিত কৰি তোলা হৈছে। ভৱনটো উদ্বোধনৰ ফলত অঞ্চলটোত পৰ্যটন, বাণিজ্য আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে যোধপুৰৰ পৰাই সংশোধিত উড়ান আঁচনিৰো শুভাৰম্ভ কৰে। দেশৰ অসামৰিক বিমান পৰিবহণ খণ্ডৰ এই গুৰুত্বপূৰ্ণ পদক্ষেপে উৰে দেশ কা আম নাগৰিক দৃষ্টিভংগী আগুৱাই নিয়াত সহায় কৰিব। আঁচনিখনৰ অধীনত 28,840 কোটি টকা আবণ্টনেৰে 10 বছৰত বিমান পৰিবহণ খণ্ড আধাৰিত বিকাশক নতুন গতি প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। গৃহ মন্ত্ৰালয়ে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত 23 জন লোকক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছে। এই লোককেইজনৰ ভিতৰত 17 জন পাকিস্তানী আৰু 6 জন ভাৰতীয় নাগৰিক আছে। অৱশ্যে জেইচ এ মহম্মদ, লস্কৰে তৈবা আৰু অন্য সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত এই লোককেইজনে বৰ্তমান পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা কাম কাজ চলাই আছে। সন্ত্ৰাসবাদী হিচাপে ঘোষিত এই লোককেইজন সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰা, অস্ত্ৰ সৰবৰাহ, সীমান্তৰে অনুপ্ৰৱেশ, সন্ত্ৰাসবাদী সংগঠনৰ বাবে পুঁজি আহৰণ আৰু নতুন সদস্য ভৰ্তিৰ দৰে ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত হৈ আছে। সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ ফলত ৰাষ্ট্ৰীয় তদন্ত সংস্থা NIA লেখীয়া সংস্থাসমূহে এই লোকসকলৰ পুঁজি আহৰণৰ পথ বন্ধ কৰিব পাৰিব আৰু অস্ত্ৰ বিক্ৰীৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিব পাৰিব। ইয়াৰ উপৰি তদন্ত সংস্থাসমূহে সন্ত্ৰাসবাদী হিচাপে ঘোষিত লোকসকলৰ সম্পত্তি জব্দ কৰিব পাৰিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, দেশ আৰু জনসাধাৰণৰ সুৰক্ষাৰ বাবে প্ৰতিটো সন্ত্ৰাসবাদী সংগঠনক পুলিয়ে পোখাই উৎখাত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। কেন্দ্ৰীয় চৰকাৰৰ সংশোধিত বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত কোনো ব্যক্তিক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ অধিকাৰ অৰ্পণ কৰা হৈছে। আইনখনৰ সংশোধনৰ পাছত চৰকাৰে এতিয়ালৈকে 80 জন লোকক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছে। উপৰাষ্ট্ৰপতি চি ৰাধাকৃষ্ণনে আজি ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ অধীনত গণনা প্ৰপত্ৰ দাখিল কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ লগতে জিলা নিৰ্বাচনী বিষয়া, নিৰ্বাচনী পঞ্জীয়ন বিষয়া আৰু বুথ পৰ্যায়ৰ বিষয়াসকলে উপৰাষ্ট্ৰপতি ভৱনত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ অধীনত গণনা প্ৰক্ৰিয়া সহজ কৰি তুলিছে। শ্ৰীৰাধাকৃষ্ণনে সকলো যোগ্য ভোটদাতাক এই প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে ভাৰতৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে সঠিক আৰু নতুনকৈ উন্নীত কৰা নিৰ্বাচনী তালিকা অতি প্ৰয়োজনীয়।
2: SIR is a big exercise undertaken by our election commission to strengthen the democracy. Every real voter should get registered. This is a good reform and it is a must to strengthen the democracy. Every citizen of our country should coordinate and cooperate with the election commission. That is my humble request to all my brothers and sisters of Mother Bharat.
1: চৰকাৰে মূল্য সুস্থিৰতা মজুত ভঁৰালৰ বাবে ক্ৰয় কৰা পিঁয়াজৰ মূল্য 13% বৃদ্ধি কৰিছে। এই অনুসাৰে এনে পিঁয়াজৰ প্ৰতি কুইণ্টলৰ মূল্য 1,875 টকাৰ পৰা 2,125 টকালৈ বৃদ্ধি পাইছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।

ইমান পৰে উস্তাদ আলী আকবৰ খাৰ সৰোদ বাদন শুনিলে। ৰাগ আছিল মধুমত সাৰং। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহক।

মতে পিঁয়াজৰ এই নতুন সংশোধিত মূল্য আজিৰে পৰা প্ৰযোজ্য হৈছে। মন্ত্ৰালয়ে কৈছে যে সংশোধিত মূল্যই পিঁয়াজৰ খেতিয়কসকলক উপকৃত কৰিব আৰু মজুত ভঁৰালৰ বাবে ক্ৰয় প্ৰক্ৰিয়া সুদৃঢ় কৰাত সহায় কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰত আৰু ইজৰাইলৰ মাজত আজিৰে পৰা দ্বিপাক্ষিক বিনিয়োগ চুক্তি কাৰ্যকৰী হৈছে। বিগত বৰ্ষৰ ছেপ্টেম্বৰত এই চুক্তিখন স্বাক্ষৰ কৰা হৈছিল। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই দ্বিপাক্ষিক বিনিয়োগ চুক্তি হৈছে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰা তথা সুৰক্ষিত আৰু ভৱিষ্যতৰ বিনিয়োগৰ পৰিৱেশ নিশ্চিত কৰাৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। এই চুক্তিখনে বিনিয়োগ আৰু বিনিয়োগকাৰীসকলক সুৰক্ষা প্ৰদান কৰিব। এই চুক্তিয়ে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ আইনৰ আধুনিক সিদ্ধান্ত আৰু বিকশিত ন্যায়শাস্ত্ৰকো প্ৰতিফলিত কৰে। বিত্ত মন্ত্ৰালয়ে এই চুক্তিয়ে সীমান্তৰ ইপাৰৰ বিনিয়োগ কাৰ্যকলাপ বৃদ্ধিত অৰিহণা যোগোৱাৰ লগতে ভাৰত আৰু ইজৰাইলৰ মাজৰ অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামী বিবেকানন্দৰ মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে কয় যে স্বামী বিবেকানন্দ এগৰাকী মহান দেশপ্ৰেমী, দাৰ্শনিক আৰু আধ্যামিক দৰ্শনেৰে পূৰ্ণ ব্যক্তি আছিল। তেওঁ কয় যে স্বামী বিবেকানন্দই ভাৰতৰ সভ্যতাগত চেতনাক পুনৰ জগাই তুলিছিল আৰু ভাৰতৰ শাশ্বত জ্ঞানক বিশ্বৰ আগত চিনাকি কৰাই দিছিল। শ্ৰীৰাধাকৃষ্ণনে লগতে স্বামী বিবেকানন্দৰ আদৰ্শই সকলোকে সমৰ্পণৰ মনোভাৱেৰে সেৱা আগবঢ়োৱাৰ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত নিজৰ প্ৰতিশ্ৰুতিত অটল হৈ থকাৰ বাবে প্ৰেৰণা যোগাব বুলি আশা ব্যক্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামী বিবেকানন্দৰ মৃত্যুবাৰ্ষিকী উপলক্ষে দিয়া এটা বাৰ্তাত কয় যে ভাৰতৰ সংস্কৃতি, আধ্যাত্মিকতা আৰু ৰাষ্ট্ৰীয় চেতনা গোলকীয় পৰ্যায়লৈ লৈ যোৱা তেওঁৰ অৱদান অতুলনীয়। স্বামী বিবেকানন্দৰ বুদ্ধিমত্তা আৰু অনুপ্ৰেৰণাদায়ক বাৰ্তাসমূহে লাখ লাখ যুৱক যুৱতীক অনুপ্ৰাণিত কৰি আহিছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে বিবেকানন্দৰ আধ্যামিক শিক্ষাই ৰাষ্ট্ৰক নতুন শক্তিৰ যোগান ধৰি বিকশিত ভাৰতৰ দৰ্শন প্ৰাপ্তিৰ দিশত দিক নিৰ্দেশনা প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা কেইকো ফুজিমৰিক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে পেৰুৰ সৈতে থকা গভীৰ সম্পৰ্কক মূল্য দি অহাৰ লগতে দেশ দুখনৰ মাজৰ বিভিন্ন ক্ষেত্ৰত থকা দ্বিপাক্ষিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰীমতী ফুজিমৰিয়ে তেওঁৰ কাৰ্যকাল সফলতাৰে সম্পন্ন কৰাৰ লগতে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ভাৰত আৰু পেৰুৰ মাজৰ ভৱিষ্যৎ সম্পৰ্ক আগবঢ়াই নিবলৈ একেলগে কাম কৰি যোৱাৰ ইচ্ছা প্ৰকাশ কৰে। ভেনিজুৱেলাৰ বৈদেশিক মন্ত্ৰী ৱাইভেন গিলে ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে। শেহতীয়াকৈ ভেনিজুৱেলাত সংঘটিত ভূমিকম্পৰ সময়ত ভাৰতে দেশখনলৈ আগবঢ়োৱা সমৰ্থন আৰু সাহায্যৰ বাবে দেশখনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা প্ৰকাশ কৰিছে। মন্ত্ৰী শ্ৰীগিলে আজি ভূমিকম্পৰ সময়ত আহত হোৱা লোকসকলৰ চিকিৎসাৰ বাবে এমিষ্টেড অভিযানৰ অধীনত স্থাপন কৰা ভাৰতীয় সেনাৰ ক্ষেত্ৰ চিকিৎসালয় পৰিদৰ্শন কৰে। এই হাস্পতালৰ জৰিয়তে ভূমিকম্পত আহত হোৱা ভেনিজুৱেলাৰ নাগৰিকসকলক সকলো সময়তে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে। ভেনিজুৱেলাৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে এই হাস্পতালত প্ৰতিদিনে 400তকৈ অধিক লোকক চিকিৎসা প্ৰদান কৰি থকা হৈছে। কলম্বিয়া, আৰ্জেণ্টিনা আৰু ইজিপ্তে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কলম্বিয়াই আজি কানচাছ চিটি ষ্টেডিয়ামত অনুষ্ঠিত নক আউট পৰ্যায়ৰ অন্তিমখন খেলত ঘানাক 1-0 গলত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। জোৱান এৰিয়াছে খেলৰ 14 মিনিটত বিজয়সূচক গলটো দিয়ে। কলম্বিয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে আমেৰিকাৰ মায়ামি গাৰ্ডেনছত হোৱা নক আউট পৰ্যায়ৰ আন এখন খেলত আৰ্জেণ্টিনাই কেপ ভাৰ্ডেক 3-2 গলত পৰাস্ত কৰে। খেলৰ 29 মিনিটত লিঅ'নেল মেছিয়ে গ'ল কৰি আৰ্জেণ্টিনাক অগ্ৰগতি প্ৰদান কৰে। চলিত প্ৰতিযোগিতাত এই সপ্তমটো গ'লেৰে মেছিয়ে 6খন বিশ্বকাপৰ 30খন খেলত অংশ লৈ 20টা গ'ল কৰাৰ বিৰল অভিলেখ গঢ়ে। তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ খেলখনৰ অতিৰিক্ত সময়ৰ 111 মিনিটত কেপ ভাৰ্ডেৰ ডিনি বৰ্গেছৰ আত্মঘাতী গ'ল এটাই আৰ্জেণ্টিনাৰ বিজয়ৰ পথ প্ৰশস্ত কৰে। ইপিনে আৰ্লিংটনত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত অষ্ট্ৰেলিয়াক পেনাল্টি শ্বুট আউটত 4-2 গলত পৰাস্ত কৰি ইজিপ্তে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। খেলখনৰ নিৰ্ধাৰিত অতিৰিক্ত সময়তো 1-1 গলত অমীমাংসিত হৰুৱাত পেনাল্টি শ্বুট আউটৰ সহায় ল'বলগীয়া হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ যোধপুৰৰ পৰা সংশোধিত উড়ান আঁচনি মুকলি কৰে। গৃহ মন্ত্ৰালয়ে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত 23জন লোকক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছে। উপ ৰাষ্ট্ৰপতি শ্ৰী পি ৰাধাকৃষ্ণনে আজি ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়াৰ

0: অধীনত গণনা প্ৰপত্ৰ দাখিল কৰে। চৰকাৰে মূল্য সুস্থিৰতা মজুত ভঁৰালৰ বাবে ক্ৰয় কৰা পিঁয়াজৰ মূল্য 13% বৃদ্ধি কৰিছে আৰু কলম্বিয়া, আৰ্জেণ্টিনা আৰু ইজিপ্ত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। এতিয়া আগবঢ়াইছো জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত গীতৰ অনুষ্ঠান সুৰৰ জিঞ্জিৰি। অনুষ্ঠানত প্ৰথমে শুনক সন্ধ্যা মেননৰ কণ্ঠৰ এটি গীত।

0: মাতৃ শুনিলে।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: সুৰৰ জিঞ্জিৰি অনুষ্ঠানত এবাৰ শুনক অনিমা চৌধুৰীৰ কণ্ঠত জ্যোতিপ্ৰসাদ আগৰৱালৰ ৰচিত এটি গীত।

ইমান পৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত গীতৰ অনুষ্ঠান সুৰৰ জিঞ্জিৰি শুনিলে। অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 2 বজাৰ পৰা মিড ডে নিউজ।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী বাতৰি সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। কামৰূপ জিলাত যোৱা মাহত 17 লোক এই ৰোগত আক্ৰান্ত হৈছে। ইপিনে এই ৰোগত আক্ৰান্ত হৈ জিলাখনৰ ৰঙিয়াত 2 আৰু নগৰপেৰা আৰু ছয়গাঁৱত 1 লোকৰ মৃত্যু হৈছে।

0: জাপানীজ এনকেফেলাইটিছ ৰোগৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা স্বাস্থ্য বিভাগে ঠায়ে ঠায়ে ধোঁৱা দিয়া, ঔষধ মিহলি আঁঠুৱা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা আৰু সজাগতা শিবিৰ আয়োজন কৰি আহিছে। জিলাখনৰ বকো, ছয়গাঁও, গৰৈমাৰী, ৰঙিয়া, বাইহাটা চাৰিআলি আৰু হাজো আদি অঞ্চলত ধোঁৱা দিয়া হৈছে। তদুপৰি গাহৰি থকা অঞ্চলসমূহত গাহৰিৰ তেজ পৰীক্ষা কৰোৱা হৈছে। শিৱসাগৰ জিলাতো 4 জন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। জিলাখনত এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 21লৈ বৃদ্ধি পাইছে। জিলা স্বাস্থ্য বিভাগে জনসাধাৰণক মহৰ কামোৰৰ পৰা বাচি থাকিবলৈ সাৱধানতা অৱলম্বন কৰাৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে আহ্বান জনাইছে। বিভাগে লগতে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ উপৰি সজাগতামূলক কাৰ্যসূচীও চলাই আহিছে। কাইলৈ হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি চলাই আছে। পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষা কেন্দ্ৰ থকা জিলাসমূহত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা হ'বলগীয়া কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনুমতি নোহোৱাকৈ কোনো ব্যক্তিৰ প্ৰৱেশ বা অপ্ৰয়োজনীয় সমাৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনোধৰণৰ বাহন চলাচল বা পাৰ্কিং কৰিব নোৱাৰিব। পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত কোনো কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিয়ে পৰীক্ষাৰ্থীসকলক কোনো ধৰণৰ অসৎ উপায়েৰে সহায় কৰিব নোৱাৰিব। পৰীক্ষা কেন্দ্ৰসমূহত 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অস্থায়ী দোকান পোহাৰ দিয়াৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে। এই নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে আইনগতভাৱে শাস্তি প্ৰদান কৰা হ'ব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। যশস্বী কবি হীৰেণ ভট্টাচাৰ্যৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যবাসীয়ে আজি কবিগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। কেইবাখনো কবিতা পুথিৰে অসমীয়া ভাষা সাহিত্যক চহকী কৰা কবি হীৰেণ ভট্টাচাৰ্যৰ সুগন্ধি পখিলা আৰু শস্যৰ পথাৰ মানুহ দুখন উল্লেখযোগ্য কাব্যগ্ৰন্থ। 1992 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত কবিগৰাকীয়ে 2000 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুণ্যতিথি উপলক্ষে সুগন্ধি পখিলাৰ কবি শব্দৰ খনিকৰ হীৰেণ ভট্টাচাৰ্যক শ্ৰদ্ধাৰে সোঁৱৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে সাহিত্যিকগৰাকীৰ সৰল অথচ গভীৰ অনুভূতিৰে ভৰা কবিতাই অসমীয়া সাহিত্যলৈ নতুন সুৰ, নতুন ভাষা আৰু নতুন সংবেদনশীলতা কঢ়িয়াই আনিছিল। ডঃ শৰ্মাই কয় যে শব্দক হৃদয়ৰ স্পন্দনলৈ ৰূপান্তৰ কৰাৰ অপূৰ্ব ক্ষমতাৰে তেওঁ অসমীয়া আধুনিক কবিতাত অনন্য যুগৰ সূচনা কৰিছিল। অসমীয়া শিশু সাহিত্যৰ চৰ্চা, সৃষ্টি আৰু উত্তৰণৰ উদ্দেশ্যে স্থাপিত কিৰণ তামুলী শিশু সাহিত্য ন্যাসে 4ৰ্থ বৰ্ষৰ সাহিত্য বঁটাৰ বাবে শিশু গ্ৰন্থৰ আহ্বান কৰিছে। এই বঁটাৰ বাবে 2021 চনৰ পৰা 2025 চনৰ ভিতৰত প্ৰকাশিত গ্ৰন্থ গ্ৰহণ কৰা হ'ব। প্ৰতিযোগীসকলে প্ৰকাশিত গ্ৰন্থৰ 2টাকৈ কপি মৌচাক, ডেকাগাঁও, যোৰহাটৰ ঠিকনাত কিৰণ তামুলী শিশু সাহিত্য বঁটা 2026 বুলি উল্লেখ কৰি অহা 30 আগষ্টৰ ভিতৰত পোৱাকৈ পঠিয়াব লাগিব। 2026 চনৰ 10 অক্টোবৰত ফলাফল ঘোষণা কৰা হ'ব। প্ৰতিটো শিতানত 25,000 আৰু মানপত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। 29 নৱেম্বৰৰ দিনা কিৰণ তামুলীৰ জন্মদিৱসৰ লগত সংগতি ৰাখি আয়োজিত সভাত বঁটাসমূহ প্ৰদান কৰা হ'ব। যোৰহাট জিলাৰ পুৰণি মাটি চাহবাগিচা অঞ্চলত বিগত কেইবাদিনো ধৰি আতংকৰ সৃষ্টি কৰি অহা এজনী নাহৰ ফুটুকি আজি বন বিভাগে পিঞ্জৰাত আবদ্ধ কৰে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে অঞ্চলটোত কিছুদিন ধৰি নাহৰ ফুটুকিয়ে অবাধ বিচৰণ কৰাৰ লগতে স্থানীয় লোকৰ পোহনীয়া জীৱ জন্তু আক্ৰমণ কৰি আহিছিল। ইয়াৰ পাছতে বন বিভাগে যোৱা 27 জুনত অঞ্চলটোত এটা পিঞ্জৰা স্থাপন কৰে। বন বিভাগে জনোৱা মতে আজি আবদ্ধ হোৱা বাঘটো স্বাস্থ্য পৰীক্ষাৰ অন্তত নিৰাপদ বনাঞ্চলত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 আফ্ৰিকান ছোৱাইন ফিভাৰ আৰু গাহৰি পালনত ল'বলগীয়া জৈৱ সুৰক্ষা বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পশুপালন আৰু পশু চিকিৎসা বিভাগৰ খানাপাৰাৰ পশু স্বাস্থ্য কেন্দ্ৰৰ উপসঞ্চালক ডাঃ নয়নজ্যোতি ডেকা আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ গাহৰি পালন শাখাৰ উপসঞ্চালক ডাঃ অক্ষয় ভট্ট কেশৰীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক জুবিন গাৰ্গৰ কণ্ঠৰ 2টি গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

ইমান পৰে জুবিন গাৰ্গৰ কণ্ঠৰ গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া শুনক নেপালী অনুষ্ঠান।

কৰ্ডম লাগে আকাশবাণী গুৱাহাটী মহাবাহু বীৰতাৰ যুদ্ধ বীৰতা পঢ়িয়া বাংলিলি মদন সিং ৰংফাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিল্লী কি মি পেন ৱাংচি পাতুমি পেনাং আন আৰ ডি কে দোৱা মাই পাদুপন্ল আকাশে চিফ মিনিষ্টাৰ গুৱাহাটী মেট্ৰপলিটান ডেভেলপমেণ্ট অথৰিটি অফিচাৰ চাতুম পেন কে পাদু অফ্ৰাংচিয়া মায়ে লং গুৱাহাটী আৰু চুপি আফান মডাৰ্ণ লপেন দে প্লেনিং পেন আকিমি আৰ জে কি পি আফান কাম কে ক্লেম আপুথাক চিংকি চিংৱাই পন্ল মায়ালং হুৰু হজাই হাৱাৰ আলং ৱৰ্ল্ড ক্লাছ ইনফ্ৰাষ্ট্ৰাকচাৰ কমিউনিকেশ্যন কেপা চিংথুৰ বাৰ্পি বাৰ্চো কে দৱাৰ চাই লাপেণ্টে কেপালং মি আফান কাম কেপাৰিডেং আলাম চিংৱাই পন্ল মায়ালং একেহাই চিফ মিনিষ্টাৰ গুৱাহাটী আং কাং কেপাঠে আ প্ৰজেক্ট লাপেণ্টে কেপা ইমপ্লিমেণ্ট আফান হুকুম পিল বাংচ ফিয়ালংলি আছাম পাৱাৰ গ্ৰীড কৰ্পৰেশ্যন লিমিটেড অফিচাৰ চাতুম পেন মাই পাদু পঞ্চি হাৱাৰ আলং

0: পাই বিপল
1: বিপল মানে নাপায়কে
0: মঞ্জুরা
1: পায়
0: নাম
1: না

0: sarpo ma.
1: Kalang tipi.
0: Nasi pale po ma ho, sarpo.
1: Bohan lo ke zilo.
0: Maju maja lang ma pi ma, neke ne mega ve ne no ave. Na ho, ta dam tek thelo. Maju maja lang bo.
1: Maju maja kalilo titipi. Nehe masol ke, arong ti voy zilo. Non ke, hem da do bang ave titipi. Nasi da, tiron hem o supido busi. Ke bang.
2: নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব। ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। কামৰূপ জিলাত যোৱা মাহত 17 লোক এই ৰোগত আক্ৰান্ত হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ পুঁজি মুকলিৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত দ্বিতীয় স্থানত আছে। অসমীয়া শিশু সাহিত্যৰ চৰ্চা সৃষ্টি আৰু উত্তৰণৰ উদ্দেশ্যে স্থাপিত কিৰণ তামুলী শিশু সাহিত্য ন্যাসে চতুৰ্থ বৰ্ষৰ সাহিত্য বঁটাৰ বাবে শিশু গ্ৰন্থৰ আহ্বান কৰিছে। যশস্বী কবি হীৰেণ ভট্টাচাৰ্যৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যবাসীয়ে শ্ৰদ্ধা নিবেদন কৰিছে। তিনিচুকীয়াৰ ছোটা টিংৰাই চাহ বাগিচাই দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে বাণিজ্যিকভাৱে মাচ্ছা চাহ উৎপাদন কৰি ইতিহাস ৰচনা কৰিছে। যোৰহাট জিলাৰ পুৰণি মাটি চাহ বাগিচা অঞ্চলত বিগত কেইবাদিনো ধৰি আতংক সৃষ্টি কৰি অহা এজনী নাহৰ ফুটুকি আজি বন বিভাগে পিঞ্জৰাত আবদ্ধ কৰে। বিশেষ সমবায় সপ্তাহ উদযাপনৰ অংশ হিচাপে আজি চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মহিলা সমবায় সমিতিৰ বাবে সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়।

0: ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত কানাডা মৰক্কোৰ সন্মুখীন হ'ব। নিশা 2:30 বজাত দ্বিতীয়খন প্ৰি কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স পাৰাগুৱেৰ সন্মুখীন হ'ব। এই ঘণ্টাৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত শুনিবলৈ পাব।
1: Nàng à tu bèn ghi phù ế gà dơ thái sung ơn Mà dù lê nàng quảng xa mẹ đường dưới bồ bù xì Nè có rô xa rô phơ lòng đường dưới nơi phù lưu
2: Bàng dòng thì kì dù kì nàng bà xì xì bà tì đường dưới bồ ơi
1: Bòm đạp rù mòi xa rô phơ dơ
3: Khơ lô mà tù tì
1: Khơ lô đường dưới nơi ơi khá lê
3: Đăng nô hồ đà mạng
2: Đà

아둔투 알루나람티 룬낭지 아르직스나 이너 페나세앙 데앙롱 지텐트랑 펜키룬 러방서룬

0: ইমান পৰে শ্ৰোতাসকলে বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি।
1: আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱনিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেশ্যন কাৰ্যসূচী আৰম্ভ, ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত, বি টি এৰ পৰিষদীয় চৰকাৰৰ বিষয়াসকলৰ দুৰ্নীতি তদন্তৰ বাবে বি টি চি প্ৰশাসনৰ মুখ্য তদাৰকী গোট কোষ গঠন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথমখন খেলত আজি নিশা কানাডা মৰক্কোৰ মুখামুখি। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱনিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেশ্যন কাৰ্যসূচী আৰম্ভ হৈছে। দিছপুৰৰ অসম বিধানসভাৰ গোপীনাথ ভৱন প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত কাৰ্যসূচীৰ শুভাৰম্ভ কৰি অধ্যক্ষগৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে নৱনিৰ্বাচিত বিধায়কসকলে বিধানসভাৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰি একোগৰাকী পাৰদৰ্শী জনপ্ৰতিনিধি হিচাপে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণত বিশেষ ভূমিকা পালন কৰিব পাৰিব। এই কাৰ্যসূচীত নগৰাকী আমন্ত্ৰিত সমল ব্যক্তিয়ে বিধায়কসকলক বিধানসভাৰ বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰিব। বিশেষকৈ বিধানসভাৰ কাৰ্যপ্ৰণালী, বিতৰ্কত ভাগ লোৱা প্ৰক্ৰিয়া, প্ৰশ্ন উত্থাপনৰ বিভিন্ন প্ৰক্ৰিয়া আদি সন্দৰ্ভত বিস্তৃত প্ৰশিক্ষণ দিয়া হৈছে। শ্ৰীদাসে আজি অহা 6 জুলাইত আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশনৰ প্ৰাক্ষণত এখন সৰ্বদলীয় বৈঠকতো অধ্যক্ষতা কৰে। তেওঁ এই অধিৱেশন সফলভাৱে পৰিচালনা কৰাৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰে।
2: আমি যাতে সকলো পলিটিকেল পাৰ্টিয়ে সুন্দৰ ৰূপত বাজেটৰ যি অধিৱেশন যাতে পাৰ কৰি নিব পাৰোঁ, মানুহে ভবাৰ দৰে মানুহৰ ধাৰণা এটা আছে যে অসম বিধানসভা বুলি নহয়, বিধানসভা মানে কি যে হাই স্পেচিয়েল, গতিকে এই তেনেকুৱা যে বিষয়টো নহয় বা তেনেকুৱা নোহোৱাৰ কাৰণে নিশ্চিত ওপৰত সকলো ৰাজনৈতিক দলৰে ইয়াতে সহমত লাগিব। গতিকে সেইকাৰণে আমি যিহেতু সকলোৱে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে ৰাজনৈতিক দল আমি সকলোৱে খুলিছোঁ। আমি সাধাৰণতে অল পলিটিকেল পাৰ্টি

0: মিটিং হয়। গতিকে অল পলিটিক্যাল পার্টিৰ মিটিং আমি আজি ৰাখিছোঁ, তাত সকলো তাত থাকিব। বাজেট ছেশ্যনটো আমাৰ 6 তাৰিখৰ পৰা হ'বগৈ আৰু 6 তাৰিখৰ পৰা হৈ পেলাই 31 জুলাইলৈ শেষ হ'ব আৰু 21 দিন কৰ্মদিন থাকিব আৰু এই 21 দিনৰ ভিতৰত চৰকাৰে জনোৱা মতে 10 তাৰিখে তেওঁলোকে বাজেট উত্থাপন কৰিব। মই ভাবোঁ যে 31 জুলাইৰ আগে আগে বাজেটৰ সম্পূৰ্ণ কামবোৰ শেষ হৈ পেলাই আগষ্টত আমি সকলোৱে কামে কাজে লাগিব পাৰিম বুলি মই ভাবোঁ।
1: ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। কামৰূপ জিলাত যোৱা মাহত 17 জন লোক এই ৰোগত আক্ৰান্ত হৈছে। ইপিনে এই ৰোগত আক্ৰান্ত হৈ জিলাখনত ৰঙিয়াত 2 জন আৰু নগৰবেৰা আৰু 6 গাঁৱত 1 জনকৈ লোকৰ মৃত্যু হৈছে। জাপানীজ এনকেফেলাইটিছ ৰোগৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা স্বাস্থ্য বিভাগে ঠায়ে ঠায়ে ধোঁৱা দিয়া, ঔষধ মিহলি আঁঠুৱা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা আৰু সজাগতা শিবিৰৰ আয়োজন কৰি আহিছে। শিৱসাগৰ জিলাতো 4 জন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। জিলাখনত এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 21লৈ বৃদ্ধি পাইছে। জিলা স্বাস্থ্য বিভাগে জনসাধাৰণক মহৰ কামোৰৰ পৰা বাচি থাকিবলৈ সাৱধানতা অৱলম্বন কৰাৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে আহ্বান জনাইছে। বিভাগে লগতে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ সজাগতামূলক কাৰ্যসূচী চলাই আহিছে। মৰিগাঁও জিলাৰ 3টা স্বাস্থ্য খণ্ড ক্ৰমে ভূৰবন্ধা, লাহৰীঘাট আৰু ঝাৰগাঁৱৰ কেইবাখনো গাঁৱত জাপানীজ এনকেফেলাইটিছত ৰোগত প্ৰাদুৰ্ভাৱ হোৱা বুলি চৰকাৰী সূত্ৰই জনাইছে। জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডঃ শৈলেন্দ্ৰ বন্ধন বৰাৰ উদ্ধৃতিৰে আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জনোৱা মতে জিলাখনত এই ৰোগত আক্ৰান্ত 10 জন লোকক চিকিৎসা কৰি থকা হৈছে আৰু বিভিন্ন অঞ্চলত স্বাস্থ্য বিভাগে ব্যাপক প্ৰতিৰোধমূলক ব্যৱস্থা হাতত লৈছে। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব। পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষা কেন্দ্ৰ থকা জিলাসমূহত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা হ'বলগীয়া কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনুমতি নোহোৱাকৈ কোনো ব্যক্তিৰ প্ৰৱেশ বা অপ্ৰয়োজনীয় সমাৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ বাহন চলাচল বা পাৰ্কিং কৰিব নোৱাৰিব। পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত কোনো কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিয়ে পৰীক্ষাৰ্থীসকলক কোনো ধৰণৰ অসৎ উপায়েৰে সহায় কৰিব নোৱাৰিব। পৰীক্ষা কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অস্থায়ী দোকান পোহাৰ খুলিবলৈ দিয়া নহ'ব। এই নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে আইনগতভাৱে শাস্তি প্ৰদান কৰা হ'ব বুলিও নিৰ্দেশনাত উল্লেখ কৰা হৈছে। যোৰহাট জিলাৰ আৱৰ্ত ভৱনৰ প্ৰেক্ষাগৃহত আজি পি এম পোষণ আঁচনিৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ প্ৰতিনিধি, টিয়ক আৰু তিতাবৰ সমষ্টিৰ বিধায়কসকলৰ প্ৰতিনিধি, অতিৰিক্ত জিলা আয়ুক্ত, পি এম পোষণ আঁচনিৰ পৰিচালক, বিদ্যালয় পৰিদৰ্শক আৰু যোৰহাট জিলাৰ বিভাগীয় মুৰববীসকল উপস্থিত আছিল। বিটিচি প্ৰশাসনে বিটিআৰৰ পৰিষদীয় চৰকাৰৰ বিষয়াসকলৰ দুৰ্নীতি, আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ লগতে অসাধু উপায় অৱলম্বন সম্পৰ্কীয় ঘটনাৰ তদন্ত কৰাৰ বাবে এটা মুখ্য তদাৰকী কোষ গঠন কৰিছে। বিটিচিৰ মুৰববী হাগ্ৰাম মহিলাৰীৰ অধ্যক্ষতাত বিটিচিৰ সচিবালয়ত আজি অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত দুৰ্নীতি, উৎকোচ গ্ৰহণ, কাৰ্যালয়ত পলমকৈ উপস্থিত হোৱাকে ধৰি বিভিন্ন অনিয়মৰ গোচৰ তদাৰক কৰিবলৈ আলোচনা মৰ্মে তদাৰকী কোষ আৰু নিৰীক্ষণ সমিতি এখন গঠনৰো সিদ্ধান্ত লোৱা হয়। এই সমিতিয়ে বিটিচিৰ উন্নয়নমূলক কাম কাজসমূহ ৰূপায়ণৰ স্বচ্ছতা ৰক্ষা কৰাটো নিশ্চিত কৰিব। এই সন্দৰ্ভত হাগ্ৰাম মমহিলাৰীয়ে কয়,
2: আমাৰ বডোলেণ্ডৰ চিফ জেনেবা চিফৰ নেতৃত্বত এটা ডাঙৰ চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটি গঠন কৰা হ'ব ইমিডিয়েটলি। গোটেই আমাৰ এক্স এম এল এ, বি পি এফ দলৰ এক্স এম এল এ, এক্স ই এম, এক্স এম চি এল এ সকলক, ৱৰ্কছ ডিপাৰ্টমেণ্ট, তাৰমানে যিখিনি বি টি চিত চলি আছে ইয়াৰ ওপৰত চালি জাৰি চাবৰ কাৰণে কেনেকুৱা হৈছে অফিচবিলাক, টাইমলি বা হৈছে না নাই। বহুত কমপ্লেইন পাই আহিছোঁ আমি, কোনোবা ডিষ্ট্ৰিক্ট অফিচত অফিচাৰসকলে সময়মতে নাহে বা কোনোবা ডিপাৰ্টমেণ্টত কাম কৰাত অৱহেলা হৈছে বা কোনোবা ঘোচ খাইছে, এইবিলাক বহুত আমি 4-5টা ডিষ্ট্ৰিক্টত ঘূৰি পেলাই মই কিছুমান কথা গম পাই আহিছোঁ। সেইকাৰণে এই চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটিটো খুব প্ৰয়োজন আছে, ইমিডিয়েটলি আমি সেইটো গঠন কৰিম।
1: আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 আফ্ৰিকান ছুৱাইন ফিভাৰ আৰু গাহৰি পালনত ল'ব লগা জৈৱ সুৰক্ষা বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পশুপালন আৰু পশু চিকিৎসা বিভাগৰ খানাপাৰাৰ পশু স্বাস্থ্য কেন্দ্ৰৰ উপ সঞ্চালক ডাঃ নয়নজ্যোতি ডেকা আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ গাহৰি

পালন শাখাৰ উপ সঞ্চালক ডাঃ অক্ষয়ভট কেশ্ৰীয়ে শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 9435405222 এই নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। অসমীয়া শিশু সাহিত্যৰ চৰ্চা, সৃষ্টি আৰু উত্তৰণৰ উদ্দেশ্যে স্থাপিত কিৰণ তামুলী শিশু সাহিত্য ন্যাসে চতুৰ্থ বৰ্ষৰ সাহিত্য বঁটাৰ বাবে শিশু গ্ৰন্থৰ আহ্বান কৰিছে। এই বঁটাৰ বাবে 2021-2025 ভিতৰত প্ৰকাশিত গ্ৰন্থ গ্ৰহণ কৰা হ'ব। প্ৰতিযোগীসকলে প্ৰকাশিত গ্ৰন্থৰ দুটাকৈ কপি মৌচাক, ডেকাগাঁও, যোৰহাট 78506 ঠিকনাত কিৰণ তামুলী শিশু সাহিত্য বঁটা 2026 বুলি উল্লেখ কৰি অহা 30 আগষ্টৰ ভিতৰত পোৱাকৈ পঠিয়াব লাগিব। 2026 চনৰ 10 অক্টোবৰত ফলাফল ঘোষণা কৰা হ'ব। প্ৰতিটো শিতানত 25,000 আৰু মানপত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। 2026 চনৰ 29 নৱেম্বৰৰ দিনা কিৰণ তামুলীৰ জন্মদিৱসৰ লগত সংগতি ৰাখি আয়োজিত সভাত বঁটাসমূহ প্ৰদান কৰা হ'ব। যোগাভ্যাসৰ উপকাৰিতাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে PM শ্ৰী গাঁৱে গাঁৱে যোগ মহা অভিযানৰ অংশ হিচাপে শিলচৰত অনুষ্ঠিত 11-দিনীয়া সংহত প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। ৰাষ্ট্ৰীয় আয়ুষ অভিযানৰ উদ্যোগত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত 120 জন প্ৰশিক্ষাৰ্থীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। এই কাৰ্যসূচীত ব্যৱহাৰিক যোগাভ্যাস, তাত্বিক পাঠ, সুস্থ জীৱনৰ বাবে যোগাসনৰ বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হয়। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত মনোজ্যোতি কুটুম আৰু ৰাষ্ট্ৰীয় আয়ুষ অভিযান কাছাৰৰ ভাৰপ্ৰাপ্ত নডেল বিষয়া ডঃ সোনম পাণ্ডে উপস্থিত থাকে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথমখন খেলত আজি নিশা কানাডা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টেক্সাছৰ হিউষ্টনত ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত খেলখন আৰম্ভ হ'ব। সহ আয়োজক কানাডাই নকআউট পৰ্যায়ত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে মৰক্কোৱে পেনাল্টি শ্বুটআউটৰ জৰিয়তে নেডাৰলেণ্ডছক পৰাস্ত কৰে। প্ৰতিযোগিতাৰ দ্বিতীয়খন প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 12:30 বজাত ফ্ৰান্স পাৰাগুৱেৰ সন্মুখীন হ'ব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱনিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেচন কাৰ্যসূচী আৰম্ভ। ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত। BTRৰ পৰিষদীয় চৰকাৰৰ বিষয়াসকলৰ দুৰ্নীতি তদন্তৰ বাবে BTC প্ৰশাসনৰ মুখ্য তদাৰকী কোষ গঠন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথমখন খেলত আজি নিশা কানাডা মৰক্কোৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন 6 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 730 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ প্ৰচাৰ হৈ আছে। আমাৰ এতিয়াৰ প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জলি ভট্টাচাৰ্য, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, নিখিল শৰ্মা আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত ধ্ৰুৱজ্যোতি বৰ্মন আৰু মৃগাংক কৃষ্ণাত্ৰেয়, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ষ্টুডিঅ'ত মই শীৰ্ষা ফুকন। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনিমা চৌধুৰীৰ কণ্ঠৰ কেইটিমান আধুনিক গীত। প্ৰথমটি গীতৰ কথা মৃণাল কুমাৰ চৌধুৰীৰ।

অনিমা চৌধুরীর কণ্ঠত সেয়া আছিল বীৰিঞ্চি কুমাৰ মেধিৰ রচনা। এতিয়া শুনক শিল্পীৰ কণ্ঠত এইবাৰ আগবঢ়াইছো কেশৱ মহন্ত ৰচিত এটি গীত।

অনিমা চৌধুরীৰ কণ্ঠত কেইটিমান আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

প্ৰথমে জনাব খুজিছোঁ আমাৰ কেন্দ্ৰৰ মহাবাহু শাখাৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে। আজি সন্ধিয়া 7:30 ফিফা বিশ্বকাপ ফুটবল 2026ৰ বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 8:02 আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ বিশেষ অনুষ্ঠান দৃষ্টিপাত। আজিৰ অনুষ্ঠানত আফ্ৰিকান ছোৱাইন ফিভাৰ আৰু গাহৰি পালনত ল'বলগীয়া জৈৱ সুৰক্ষা বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পশুপালন আৰু পশু চিকিৎসা বিভাগৰ খানাপাৰাৰ পশু স্বাস্থ্য কেন্দ্ৰৰ উপসঞ্চালক ডাক্তৰ নয়নজ্যোতি ডেকা আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ গাহৰি পালন শাখাৰ উপসঞ্চালক ডাক্তৰ অক্ষয় ভাট কেশৰীয়ে। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 9435405222 এই দুটি নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। আজি নিশা 10:00 অখিল ভাৰতীয় সংগীতানুষ্ঠানত পণ্ডিত অৰ্ণৱ চট্টোপাধ্যায়ৰ কণ্ঠৰ খেয়াল দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:30

আলাপ অনুৰাগ। আজিৰ অনুষ্ঠানত শুনিবলৈ পাব বিশিষ্ট কণ্ঠশিল্পী জয়মতী নাৰ্জাৰীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখলানীৰ তৃতীয় খণ্ড। আলেখলানীৰ ৰচনা আৰু অনুষ্ঠানটিৰ প্ৰযোজনা অজয় কুমাৰ বৰাৰ। এতিয়াৰ পৰা কিছু সময়ৰ পাছতে অৰ্থাৎ 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠ যুগুতাই শিক্ষা দিব ডক্টৰ পিঠাৰাণী কৰে। অংশগ্ৰহণ কৰিব শিৱানী শৰ্মা আৰু মনোৰঞ্জন বৰাই। 6:10 কৃষিজগত অনুষ্ঠানত আজি অসমত ৰেচম পলুৰ খাদ্য হিচাপে ব্যৱহৃত উদ্ভিদৰ বিৱৰণ, এই বিষয়ক আলোচনাত ভাগ ল'ব ছগেন কাকতি, নিভাৰাণী গায়ন আৰু কৃতাঞ্জলি বৰ্মনে। প্ৰযোজনা উৎপল বৰাৰ। ছয় বাজি 40 মিনিটত ইন্দ্ৰাণী বৰকটকীৰ কণ্ঠত ৰবীন্দ্ৰ সংগীত, সন্ধিয়া 7:00 নিয়োগ বাতৰি আৰু 7:05 বৃন্দগান, 7:20 বন্দনা শৰ্মাৰ কণ্ঠৰ আধুনিক গীত, পূবালীৰ সুৰ অনুষ্ঠানত আজি নাৰায়ণ কাথাৰ আৰু তেওঁৰ সংগীবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত শুনিবলৈ পাব সন্ধিয়া 7:35। 7:45 আধুনিক গীত অনুষ্ঠানৰ আজিৰ শিল্পী ৰিজোৱানা চুলতানা আহমেদ। অসমীয়া সৰ্বসফুৰা গীতৰ অনুষ্ঠান প্ৰচাৰৰ সময় নিশা 8:30। 9:00 অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। আৰু এই অনুষ্ঠানসূচীৰে অন্ত পৰিব আমাৰ আজিৰ প্ৰচাৰণৰ। কাইলৈ দিনৰ 12:30 আইদৰ বোলনি অনুষ্ঠানৰ স্বাৱলম্বী শিতানত উদ্যোগী মহিলাৰ সাক্ষাৎকাৰ অনুষ্ঠান শুনিবলৈ পাব। আগবঢ়াব ৰুণামণি বৰাই। 5:25 চাহগছৰ মাজে মাজে অনুষ্ঠানত প্ৰিয়াংকুল তাঁতীৰ কবিতাৰ লগতে ৰতন দাস পানিকাৰ গল্প শুনিবলৈ পাব। লগতে ঝুমৈৰ পৰিৱেশন কৰিব লক্ষীনাৰায়ণ দাসে। অনুষ্ঠানটি আগবঢ়াব নিপা গোৱালাই। কাইলৈ নিশা 9:30 জীৱনালীৰ যুগলবন্দী। অতিথি হিচাপে উপস্থিত থাকিব কমল কটকী আৰু আশা শৰ্মা কটকী। অনুষ্ঠানটিৰ আঁত ধৰিব সীমান্ত বাৰ্মা আৰু জিন্তিৰাণী ডেকাই। প্ৰযোজনা সীমান্ত বাৰ্মাৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু হিন্দী ভাষা শিক্ষাৰ পাঠ। পাঠ যুগুতাই শিক্ষা দিছে ডক্টৰ পিঠাৰাণী কৰে, অংশগ্ৰহণ কৰিছে শিৱানী শৰ্মা আৰু মনোৰঞ্জন বৰাই।

0: ये सब स्त्रीलिंग है। हाँ, तो क्या क्या स्त्रीलिंग है? असमिया,
1: असमिया,
0: हिंदी,
1: हिंदी,
0: बांग्ला,
1: बांग्ला,
0: मराठी,
1: मराठी,
0: गुजराती,
1: गुजराती,
0: अंग्रेजी,
1: अंग्रेजी,
0: अफ्रीकी,
1: अफ्रीकी,
0: दोगड़ी,
1: दोगड़ी।
0: अच्छा, तो हमने क्या क्या पढ़ा कि आ छोटी ई बड़ी ई छोटी उ बड़ी उ उकारान जो शब्द है, तो कुछ स्त्रीलिंग है तो कुछ पुल्लिंग है। और तुम लोगों से पहले ही मैंने बताया था कि हिंदी में सिर्फ दो ही लिंग है, इसीलिए वो निर्णय करना बहुत कठिन हो जाता है, ठीक है ना। हाँ, उसमें विवाद रहते हैं। यहाँ एक बात पर ध्यान देना आवश्यक है कि अरबी फारसी के शब्द हिंदी में प्रायः उसी लिंग प्रयुक्त होते हैं जो उनका लिंग मूल भाषा में है। जैसे मानो हिसाब, कबाब, जनाब, जवाब, ये पुलिंग, इंसान, मेजबान, मेहमान आदि पुलिंग, अखबार, दुकानदार पुलिंग, लेकिन हिंदी में दुकान, सरकार, दीवार स्त्रीलिंग। तो मेरे साथ कहना, हिसाब,
1: हिसाब,
0: कबाब,
1: कबाब,
0: जनाब,
1: जनाब,
0: जवाब,
1: जवाब,
0: इंसान,
1: इंसान,
0: मेजबान,
1: मेजबान,
0: मेहमान,
1: मेहमान,
0: अखबार,
1: अखबार,
0: दुकानदार,
1: दुकानदार,
0: ये सब पुलिंग है ना। लेकिन स्त्रीलिंग है जैसे मानो दुकान,
1: दुकान,
0: सरकार,
1: सरकार,
0: दीवार,
1: दीवार,
0: ये सब स्त्रीलिंग है।
2: হিন্দী ভাষা শিক্ষাৰ পাঠ অনুষ্ঠানটি শুনিলে, পাঠ যুগুতাই শিক্ষা দিলে পিঠাৰাণী কৰে, অংশগ্ৰহণ কৰিলে শিৱানী শৰ্মা আৰু মনোৰঞ্জন বৰাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়ৰ বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱনিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেচন কাৰ্যসূচী আৰম্ভ, ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত, নগাঁও জিলাত ছোৱাইন ফ্লুৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ গাহৰিৰ বিক্ৰী আৰু সৰবৰাহত নিষেধাজ্ঞা জাৰি, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথমখন খেলত আজি নিশা কানাডা মৰক্কোৰ মুখামুখি। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱনিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেচন কাৰ্যসূচী আৰম্ভ হৈছে। দিছপুৰৰ অসম বিধানসভাৰ গোপীনাথ ভৱন প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত কাৰ্যসূচীৰ শুভাৰম্ভ কৰি অধ্যক্ষগৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে নৱনিৰ্বাচিত বিধায়কসকলে বিধানসভাৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰি একোগৰাকী পাৰদৰ্শী জনপ্ৰতিনিধি হিচাপে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণত বিশেষ ভূমিকা পালন কৰিব পাৰিব। এই কাৰ্যসূচীত নগৰাকী আমন্ত্ৰিত সমল ব্যক্তিয়ে বিধায়কসকলক বিধানসভাৰ বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰিব। বিশেষকৈ বিধানসভাৰ কাৰ্যপ্ৰণালী, বিতৰ্কত ভাগ লোৱা প্ৰক্ৰিয়া, প্ৰশ্ন উত্থাপনৰ বিভিন্ন প্ৰক্ৰিয়া আদি সন্দৰ্ভত বিস্তৃত প্ৰশিক্ষণ দিয়া হৈছে। শ্ৰীদাসে আজি অহা 6 জুলাইত আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশনৰ প্ৰাক্ষণত এখন সৰ্বদলীয় বৈঠকতো অধ্যক্ষতা কৰে। তেওঁ এই অধিৱেশন সফলভাৱে পৰিচালনা কৰাৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰে। মাজুলী জিলা কৃষি বিভাগৰ অধীনৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ আত্মাৰ উদ্যোগত গড়মূৰ কৃষি চক্ৰৰ অন্তৰ্গত বালিচাপৰি আৰু জেংৰাই কৃষি চক্ৰৰ অন্তৰ্গত ৰতনপুৰ মিৰিত আজিৰে পৰা দুদিনীয়াকৈ কৃষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত কৃষি আৰু আনুষংগিক খণ্ডৰ উন্নত উদ্যান শস্য খেতি, পশুপালন, মৎস্যপালন আদিৰ বিষয় সন্দৰ্ভত শতাধিক কৃষকক প্ৰশিক্ষণ প্ৰদান কৰা হয়। যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডঃ জীৱনজ্যোতি য়েন, ডঃ ভৈৰৱ গগৈ আৰু ডঃ প্ৰভাত বৰুৱাই প্ৰশিক্ষণ প্ৰদান কৰা এই অনুষ্ঠানত জিলা কৃষি বিষয়া নাছেৰ ইকবাল ৰেজ্জা, কৃষি উন্নয়ন বিষয়া আত্মাৰ বিষয়বাবীৰ লগতে বিভাগীয় আন বিষয়া কৰ্মচাৰীসকলো উপস্থিত থাকে। এই প্ৰশিক্ষণ সন্দৰ্ভত জিলা কৃষি বিষয়া নাছেৰ ইকবাল ৰেজ্জাই এইদৰে কয়।
4: আজি মাজুলীত উইদিন ডিষ্ট্ৰিক্ট ট্ৰেইনিং, তাত এতিয়া মই মাজুলী ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত আছো। এইখিনি অঞ্চল বালিচাপৰি অঞ্চল, ইয়াত আমাৰ উইদিন ডিষ্ট্ৰিক্ট ট্ৰেইনিংটো চলি আছে। এই ট্ৰেইনিংটোত আমি ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা, ভেটেনেৰি ডিপাৰ্টমেণ্ট, কৃষি বিভাগৰ হৰ্টিকালচাৰ, যিটো কয় প্লেণ্ট প্ৰপগেশ্যন, তাৰ ওপৰত মানুহখিনিক আমি ট্রেনিং এটা দিছো যাতে তেখেতসকলে নতুন নতুন

0: পদ্ধতিৰে কেনেকৈ এগ্ৰিকালচাৰ বিভাগৰ হওক বা হৰ্টিকালচাৰৰ যিখিনি আৰু ফিচাৰীৰ পৰা আৰম্ভ কৰি ভেটেনেৰি গোটেইখিনি যাতে আগবাঢ়িব পাৰে আৰু সেইখিনি বস্তু ইয়াৰ পৰা ট্ৰেইনিং লৈ নিজৰ ঘৰতে কৰি মেলি তেখেতসকল যাতে মানে সেইটোৰ পৰা উপকৃত হয়।
1: ৰাজ্য জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। কামৰূপ জিলাত জমহত 17 লোক এই ৰোগত আক্ৰান্ত হৈছে। ইপিনে এই ৰোগত আক্ৰান্ত হৈ জিলাখনৰ ৰঙিয়াত 2 আৰু নগৰবেৰা আৰু ছয়গাঁৱত 1 লোকৰ মৃত্যু হৈছে। জাপানীজ এনকেফেলাইটিছ ৰোগৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা স্বাস্থ্য বিভাগে ঠায়ে ঠায়ে ধোঁৱা দিয়া, ঔষধমিহলি আঁঠুৱা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা আৰু সজাগতা শিবিৰৰ আয়োজন কৰি আহিছে। শিৱসাগৰ জিলাতো 4 লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। জিলাখনত এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 21 বৃদ্ধি পাইছে। জিলা স্বাস্থ্য বিভাগে জনসাধাৰণক মহৰ কামোৰৰ পৰা বাচি থাকিবলৈ সাৱধানতা অৱলম্বন কৰাৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে আহ্বান জনাইছে। বিভাগে লগতে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ সজাগতামূলক কাৰ্যসূচীও চলাই আহিছে। মৰিগাঁও জিলাৰ 3 স্বাস্থ্যখণ্ড ক্ৰমে ভূৰবন্ধা, লাহৰীঘাট আৰু ঝাৰগাঁৱৰ কেইবাখনো গাঁৱত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা বুলি চৰকাৰী সূত্ৰই জনাইছে। জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডঃ শৈলেন্দ্ৰ বন্ধন বৰাৰ উদ্ধৃতিৰে আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জনোৱা মতে জিলাখনত এই ৰোগত আক্ৰান্ত 10 লোকক চিকিৎসা কৰি থকা হৈছে আৰু বিভিন্ন অঞ্চলত স্বাস্থ্য বিভাগে ব্যাপক প্ৰতিৰোধমূলক ব্যৱস্থা হাতত লৈছে। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী আৰু বিজ্ঞানসন্মত সমাধানৰ অৰ্থে GIS ভিত্তিক পানী নিষ্কাশন ব্যৱস্থাপনা পৰিকল্পনা আৰু বাহিনী ভৰলু অৱবাহিকাৰ বিশদ প্ৰকল্প প্ৰতিবেদন সন্দৰ্ভত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত গুৱাহাটী বৰষুণৰ পানী নিষ্কাশনৰ ব্যৱস্থা ফলপ্ৰসূভাৱে কাৰ্যক্ষম কৰি তোলা আৰু মহানগৰীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ সমস্যা সমাধানৰ লক্ষ্যৰে প্ৰস্তাৱিত পৰিকল্পনা তথা প্ৰকল্প প্ৰতিবেদন সন্দৰ্ভত আলোচনা কৰা হয়। এই প্ৰস্তাৱিত ব্যৱস্থাসমূহ যাতে বাস্তৱসন্মত আৰু বহনক্ষম হয় এই বিষয়টোত গুৰুত্ব আৰোপ কৰা হয়। শ্ৰীৰায়ে ভৱিষ্যতে যাতে এই ক্ষেত্ৰত কোনো ত্ৰুটি ৰৈ নাযায় তাৰ বাবে প্ৰস্তাৱিত সংশোধনৰ চূড়ান্ত অনুমোদনৰ পূৰ্বে ইয়াক গভীৰভাৱে পৰ্যালোচনা কৰিবলৈ সংশ্লিষ্ট পক্ষক পৰামৰ্শ দিয়ে। তেওঁ গুৱাহাটী মহানগৰীৰ বান ব্যৱস্থাপনাৰ বাবে সমন্বিত আৰু দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নগাঁও জিলাৰ পুৰণি গুদামৰ হালোৱা গাঁৱত ছোৱাইন ফ্লুৰ সংক্ৰমণ ব্যাপক ৰূপত বৃদ্ধি পাইছে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে গাঁওখনৰ এখন গাহৰি পামত প্ৰায় 55 গাহৰিৰ দেহত জিলা পশুপালন বিভাগৰ চিকিৎসকে ছোৱাইন ফ্লুৰ সংক্ৰমণ ধৰা পেলাইছে। ইয়াৰ পাছতে জিলা প্ৰশাসনে অঞ্চলটোত সংক্ৰমিত গাহৰিসমূহ নিধনৰ লগতে ভাৰতীয় নাগৰিক সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই সন্দৰ্ভত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সাংবাদিকৰ আগত এইদৰে কয়।
2: আমি 1 ইএনএসএসৰ অন্তৰ্গত হুকুম জাৰি কৰোঁ আৰু সমান্তৰালভাৱে আমি কালিং য'ত নিৰ্মূলকৰণ বুলি কয় ইলেক্ট্ৰিক শ্বকেৰে যোনটো নিৰ্মূলকৰণ কৰা হয় সেই নিৰ্মূলকৰণৰ হুকুম জাৰি কৰা হয়। এতিয়া সেই হুকুম মৰ্মে আপোনাৰ আজিৰ দিনটোত 47 গাহৰি কালিং কৰা হৈছে। সেই অঞ্চলৰ 1 কিলোমিটাৰ ভিতৰত সম্পূৰ্ণভাৱে সতৰ্ক হৈ থকাৰ বাবে তথা তাত কোনো যদি গাহৰিৰ কিবা তেনেকুৱা ধৰণৰ বেমাৰ হয় তৎপৰতাৰে তাক যাতে নিৰ্মূলকৰণ কৰা হয় আৰু সেই গাহৰিবিলাক 10 ফুটতকৈ বেছি ডাঙৰ গাঁত খান্দি তাত ব্লিচিং পাউডাৰ, চূণ আৰু ছডিয়াম হাইপ'ফছফেট সেইটো দি এই বেমাৰটো যাতে সংক্ৰমণ হ'ব নোৱাৰে সেইটো বাবে ব্যৱস্থা কৰা হৈছে। আৰু সেই অঞ্চলৰ 10 কিলোমিটাৰৰ ভিতৰত যাতে কোনো গাহৰি মাংস বা গাহৰিৰ বেপাৰ বাণিজ্যৰ বাবে সেইটুকুৰা জেগাৰ পৰা নি বা বেলেগ জেগাৰ পৰা গাহৰি আনি সেইটুকুৰা জেগাত বিক্ৰী বাৰ্তা কৰিব নোৱাৰে।
1: আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 আফ্ৰিকান ছোৱাইন ফিভাৰ আৰু গাহৰি পালনত ল'ব লগা জৈৱ সুৰক্ষা বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পশুপালন আৰু পশু চিকিৎসা বিভাগৰ খানাপাৰাৰ পশু স্বাস্থ্য কেন্দ্ৰৰ উপ সঞ্চালক ডাঃ নয়নজ্যোতি ডেকা আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ গাহৰি পালন শাখাৰ উপ সঞ্চালক ডাঃ অক্ষেভট কেশ্ৰীয়ে। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 9435405222 এই নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটি আগবঢ়াব অৰুণিমা গোস্বামীয়ে। অসমীয়া শিশু সাহিত্যৰ চৰ্চা সৃষ্টি আৰু উত্তৰণৰ উদ্দেশ্যে স্থাপিত কিৰণ তামুলী শিশু সাহিত্য ন্যাসে 4th বৰ্ষৰ সাহিত্য বঁটাৰ বাবে শিশু গ্ৰন্থৰ

আহ্বান কৰিছে। এই বঁটাৰ বাবে 2021 চনৰ পৰা 2025 চনৰ ভিতৰত প্ৰকাশিত গ্ৰন্থ গ্ৰহণ কৰা হ'ব। প্ৰতিযোগীসকলে প্ৰকাশিত গ্ৰন্থৰ দুটাকৈ কপি মৌচাক, ডেকাগাঁও, যোৰহাট 78506 ঠিকনাত কিৰণ তামুলী শিশু সাহিত্য বঁটা 2026 বুলি উল্লেখ কৰি অহা 30 আগষ্টৰ ভিতৰত পোৱাকৈ পঠিয়াব লাগিব। 2026 চনৰ 10 অক্টোবৰত ফলাফল ঘোষণা কৰা হ'ব। প্ৰতিটো শিতানত 25,000 আৰু মানপত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। 2026 চনৰ 29 নৱেম্বৰৰ দিনা কিৰণ তামুলীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি আয়োজিত সভাত বঁটাসমূহ প্ৰদান কৰা হ'ব। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব। পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষা কেন্দ্ৰ থকা জিলাসমূহত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা হ'ব লগা কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনুমতি নোহোৱাকৈ কোনো ব্যক্তিৰ প্ৰৱেশ বা অপ্ৰয়োজনীয় সমাৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ বাহন চলাচল বা পাৰ্কিং কৰিব নোৱাৰিব। পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত কোনো কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তিয়ে পৰীক্ষাৰ্থীসকলক কোনো ধৰণৰ অসৎ উপায়েৰে সহায় কৰিব নোৱাৰিব। পৰীক্ষা কেন্দ্ৰসমূহত 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অস্থায়ী দোকান পোহাৰ খুলিবলৈ দিয়া নহ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথমখন খেলত আজি নিশা কানাডা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টেক্সাছৰ হিউষ্টন ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত খেলখন আৰম্ভ হ'ব। সহ আয়োজক কানাডাই নকআউট পৰ্যায়ত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে মৰক্কোৱে পেনাল্টি শ্বুটআউটৰ জৰিয়তে নেডাৰলেণ্ডছক পৰাস্ত কৰে। প্ৰতিযোগিতাৰ দ্বিতীয়খন প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 2:30 বজাত ফ্ৰান্স পাৰাগুৱেৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱনিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেচন কাৰ্যসূচী আৰম্ভ। ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত আৰু নগাঁও জিলাত ছুৱাইন ফ্লুৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ গাহৰি বিক্ৰী আৰু সৰবৰাহত নিষেধাজ্ঞা জাৰি। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত। নমস্কাৰ, আজি আমি কথা পাতিবলৈ লৈছো অসমত ৰেচম পলুৰ খাদ্য হিচাপে যিবোৰ উদ্ভিদ ব্যৱহাৰ হয় সেইসমূহৰ বিষয়ে। এই বিষয়ে কথা পাতিবলৈ আজি আমি আমন্ত্ৰণ কৰি আনিছো গুৱাহাটীৰ ভাৰতীয় হস্ততাঁত প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তা শ্ৰীমতী নিভাৰাণী গায়ন আৰু অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ অধীক্ষক শ্ৰী ছগেন কাকতিক। আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। নমস্কাৰ।
1: নমস্কাৰ।
0: মই প্ৰথমে আপোনালোকৰ পৰা জানিব বিচাৰিছো ৰেচম শিল্পৰ বিষয়ে দুআষাৰমান। বাইদেউ আপুনি
1: হয়, আপুনি যিহেতু ৰেচম শিল্পৰ বিষয়ে সুধিছে, মই আচলতে হস্ততাঁতৰ বস্ত্ৰ বিভাগৰ পৰা হয়, তথাপি ৰেচমটো আৰু বস্ত্ৰশিল্পটো ওতঃপ্ৰোতভাৱে জড়িত।
0: হয়,
1: কাৰণ প্ৰথমে যিটো আমাৰ ৰেচমৰ যিটো আঁহ উৎপাদন হয়, তাৰ পিছতহে আমি বস্ত্ৰ তৈয়াৰ কৰিব পাৰোঁ সেই আঁহটোৰ পৰা। গতিকে আমি এতিয়া আমাৰ আই অসমৰ যিটো অৰ্থনীতি, আমাৰ যিটো ঐতিহ্য আৰু স্বাভিমান, ইয়াৰ এটা ডাঙৰ অংশ মানে আমাৰ বস্ত্ৰ আৰু ৰেচম শিল্পৰ আগুৰি আছে। গতিকে বিশেষকৈ আমাৰ যিটো সোণালী মুগা বুলি কওঁ, আমাৰ মুগাটোতো গল্ডেন থ্ৰেড বুলি কয়, সোণালী মুগা, তাৰপিছত শুভ্ৰ তথা ৰং বিৰঙী পাট কাপোৰটো, আৰু আমাৰ মানে সচৰাচৰ যিটো গৰম কাপোৰ বুলি কওঁ আমি, এৰীৰে তৈয়াৰী হয় এৰী কাপোৰটো, আমি গৰম বুলিয়ে কওঁ অকণমান, আৰু গৰম কাপোৰৰ বাবে বিখ্যাত এৰী, এই তিনিওবিধ ৰেচমেই অসমক বিশ্ব দৰবাৰত এক সুকীয়া পৰিচয় দিছে। কাৰণ এইটো আমি অসমৰ গৌৰৱ বুলি কওঁ। মুগাটোতো অকল অসমতে পায়, আমি জানোৱে মুগা শিল্পটো অকল অসমতে উৎপাদন হয় মুগাটো, আৰু বাকী এৰীও আজিকালি এৰীৰো বজাৰখন বহুত ডাঙৰ। আমাৰ বিশ্বৰ ভিতৰতে মানে অসমে এটা স্থান লাভ কৰিছে এৰী আৰু মুগাৰ কাৰণে। আৰু এই বহুমূলীয়া ৰেচম পলুসমূহ, এইবিলাকতো পলুৰ পৰা হয়, আমি সকলোৱে জানো এটা পলুৰ পৰা মানে এই সূতাসমূহৰ আঁহ উলিওৱা হয়। গতিকে পলুসমূহৰ উৎপাদন আৰু গুণগত মান সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে সিহঁতে খোৱা গছৰ পাতৰ ওপৰত। সিহঁতে গছৰ পাত খায় পলুবিলাকে, গতিকে সেই গছৰ যিবিলাক পাত খায় সেই গছৰ পাতৰ ওপৰত সিহঁতৰ গুণগত মানদণ্ডটো নিৰ্ভৰ কৰে। অৰ্থাৎ খাদ্য উদ্ভিদৰ সঠিক বৈজ্ঞানিক প্ৰতিপালন অবিহনে ৰেচম শিল্পৰ অগ্ৰগতি অসম্ভৱ।

0: আজি এই বিষয়টো বহুত প্ৰাসংগিক, কাৰণ ৰেচম বুলিলে আমি পলুৰ পৰা পোৱা হাতুকে প্ৰধানত বুজি পাওঁ। সেইকাৰণে
1: উদ্ভিদসমূহৰ
0: খুবেই প্ৰয়োজন আছে।
1: এতিয়া আমি যেতিয়াই আমি অসমৰ ৰেচমৰ কথা কওঁ, আমাৰ চকুত ভাহি উঠে আপুনি যিটো ক'লে যে সোণালী মুগাৰ কাপোৰ। এই মুগা পলুৰ বাবে অসমত মূলতঃ কি কি খাদ্য উদ্ভিদ ব্যৱহাৰ কৰা হয় তথা অসমৰ পৰিৱেশত সিহঁতৰ গুৰুত্ব কেনেধৰণৰ? কাকতি ডাঙৰীয়া, আপুনি অলপ বুজাই ক'ব নেকি?
2: নমস্কাৰ বাইদেউ। আকাশবাণীৰ সমূহ শ্ৰোতা ৰাইজলৈ মই শ্ৰদ্ধা জনালো। হস্ততাঁত আৰু বস্ত্ৰশিল্প, ৰেচম, এই সকলোবোৰ এটা মুদ্ৰাৰ ইবিধি ইবিধি। গতিকে ইয়াৰ মূল ভেটি অৰ্থাৎ খাদ্য উদ্ভিদসমূহৰ বিষয়ে আলোচনা কৰিবলৈ পাই মই অত্যন্ত সুখী হৈছোঁ। আপুনি হয় খুব সুন্দৰ প্ৰশ্ন কৰিছে। আচলতে মুগা পলু এবিধ বহুমুখী বা বহু পক্ষী পতংগ, হ'লেও ইয়াৰ প্ৰধান খাদ্য হ'ল দুবিধ উদ্ভিদ, চোম গছ আৰু শোৱালু গছ। অসমৰ জলবায়ু আৰু মাটি এই দুইবিধ গছৰ বাবে অত্যন্ত উপযোগী। বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পলসুৱা অম্লীয় মাটি আৰু আৰ্দ্ৰ জলবায়ু চোম গছ প্ৰচুৰ পৰিমাণে পোৱা যায়। মুগা সূতাৰ যি সোণালী ৰং আৰু গুণগত মান, তাৰ বাবে চোম গছৰ পাতেই আটাইতকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়।
1: আমাৰ কৃষি জগতৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ কৃষকসকলে হয়তো জানিব খুজিব যে চোম আৰু শোৱালু গছৰ বাগিচাসমূহ কেনেদৰে প্ৰতিপালন কৰা হয় আৰু ইয়াক ব্যৱসায়িক ভিত্তিত কেনেকৈ ৰোপণ কৰিব পাৰি। গায়ন বাইদেউ, আপুনি কওকচোন।
0: হয়, আচলতে চোম আৰু শোৱালু যিটো গছ আছে, সেই গছৰ খেতি কৰিবলৈ হলে প্ৰথমতে আমি মাটিটো নিৰ্বাচন কৰিব লাগিব, কাৰণ মাটি নিৰ্বাচনটো বহুত জৰুৰী। আমি ওখ, পানী জমা নোহোৱা আৰু অলপ পলসুৱা বা বালিচহীয়া মাটি ইয়াৰ বাবে আটাইতকৈ উত্তম বুলি ভাবোঁ। গতিকে তেনেকুৱা মাটি নিৰ্বাচন কৰাটো জৰুৰী। তাৰপিছত আজিকালি ৰেচম বিভাগে কৃষকসকলক উন্নত জাতৰ চোম গছৰ পুলি যোগান ধৰে। সেইটো যোগান ধৰে বুলি শুনিছো, কাৰণ মাটিটো ভাল হলেও যদি তাৰ বীজটো ভাল নহয়, তাৰ সঁচটো বা উদ্ভিদজোপা যদি ভাল নহয়, পুলিটো যদি ভাল নহয়, তেতিয়াতো আৰু গছজোপা ভাল নহব। গতিকে মানে অসমীয়াত কথা আছে যে যি মূলা বাঢ়িব তাৰ দুপাততে চিন। হয়, গতিকে পুলিটো আমি ভাল নিৰ্বাচন কৰিব লাগিব, ভাল পুলি চোম গছৰ। আৰু এইটো সাধাৰণতে 3x3 মিটাৰ বা 4x4 মিটাৰ এনেকুৱা দূৰত্বত আমি গাঁত খান্দি এই পুলিবোৰ ৰোপণ কৰিব লাগে। এটা দূৰত্ব মেইনটেইন কৰিব লাগে, একদম ওচৰা ওচৰি কৰি ৰুলেও ভাল নহব আৰু বেছি দূৰ হলেও ভাল নহব। গতিকে আমি সিমানখিনি দূৰত্ব বজাই ৰাখি আমি পুলিটো ৰুব লাগে। আৰু গছবোৰ যাতে বেছি ওখ হৈ নাযায় তাৰ বাবে আমি নিয়মিতভাৱে কলম দিব লাগে। বেছি ওখ হৈ গ'লে দিগদাৰ হয়, গতিকে নিয়মিতভাৱে এটা নিৰ্দিষ্ট জোখত গছখিনি কলম দি ৰাখিব লাগে। সেইটো কিয় কৰা হয়, যাতে মুগা পলুটো যেতিয়া মেলি দিয়া যাব গছজোপা, সেই পলুটো মেলি দিয়াত আৰু পাত ছিঙাত যাতে সুবিধা হয়। আৰু সাধাৰণতে গছ এডাল আমি ওখ কিমান ৰাখোঁ, মানে ধৰক 5-6 বছৰ হ'লেহে পলু পোহাৰ বাবে সম্পূৰ্ণ উপযোগী হৈ উঠিব। গতিকে সিমানখিনি বয়সৰ গছ এডালত মানে পলু পোহাৰ কাৰণে উপযুক্ত বুলি ভাবা যায়। 5-6 বছৰ ধৰা হয় সেইখিনি সময়, সেইখিনি বয়সৰ গছ এডালত পলু মেলি দিয়াত সুবিধা হয়, এনেকুৱাই কৰা যায়।
1: এতিয়া চোম আৰু শোৱালুৰ বাহিৰেও মুগা পলুৱে আন কিছুমান গছৰ পাতো খায় বুলি আমি শুনিছো, সেইবোৰক কি বুলি কোৱা হয় আৰু অসমত সেইবোৰৰ প্ৰাধান্য কেনেকুৱা? কাকতি ডাঙৰীয়া,
2: একেবাৰে শুদ্ধ কথা বাইদেউ। চোম আৰু শোৱালু আমি প্ৰাথমিক খাদ্য উদ্ভিদ বুলি কওঁ। ইয়াৰ উপৰিও বা বাহিৰেও কিছুমান গৌণ খাদ্য উদ্ভিদ আছে যিবোৰ সাধাৰণতে সংকটাপন্ন সময়ত বা বিশেষ বতৰত ব্যৱহাৰ কৰা হয়। ধৰক বেয়া বতৰত এইবিলাক অসুবিধা হয় সিহঁতৰ, গতিকে আমি সেই সময়ত কি কৰোঁ, আমি যেনে মেজাংকাৰী, দীঘলতি, বগৰী, চাম গছ ইত্যাদি, ইয়াৰ ভিতৰত মেজাংকাৰী গছৰ এটা ঐতিহাসিক গুৰুত্ব আছে। মেজাংকাৰী গছৰ পাত খুৱাই যি মুগা উৎপাদন কৰা হৈছিল তাক মেজাংকাৰী মুগা বুলি কোৱা হৈছিল, যাৰ ৰং আছিল বগা,
0: একদম ঢকঢকীয়া বগাটো আছিলে। মুগাটোতো এনে মানে সোণালী সূতা হয়, সোণালী ৰং হয়, কিন্তু যদি মেজাং কৰি খায়, মই মাজতে আপোনালোকক কলো, তেতিয়াহলে সেইটো মানে ঢকঢকীয়া বগা হয়। গতিকে সেই হিচাপে আমি ৰজা মহাৰাজাসকলে যিটো ঢকঢকীয়া বগা কাপোৰ পিন্ধে, গতিকে তেওঁলোকৰ সেইটো মেজাং কৰি গছৰ পাত খোৱা পলুটো আছিলে।
1: হয়, মানে আমি এইটোৱে বুজিলো যে পাত খোৱাৰ ওপৰত নিৰ্ভৰ কৰি
0: হয়
1: মুগাৰ
2: সূতাটো
0: ৰং আৰু গুণাগুণ দুইটা নিৰ্ভৰ কৰে।
1: হয়, এতিয়া মেজাংকুৰী বা দীঘলতিৰ দৰে বিলুপ্ত প্ৰায় যিবোৰ খাদ্য উদ্ভিদ আছে, সেইবোৰ সংৰক্ষণৰ বাবে হস্ততাঁত আৰু বস্ত্ৰশিল্প তথা ৰেচম বিভাগে কিবা বিশেষ আঁচনি গ্ৰহণ কৰিছে নেকি?
0: হয় হয় হয়, নিশ্চয়কৈ হস্ততাঁত

0: বস্ত্রশিল্প বিভাগে শিপিনীসকলৰ দ্বাৰা মুগা সূতাৰ পৰা মুগাৰ কাপোৰ প্ৰস্তুত কৰাত গুৰুত্ব দিয়ে। কাৰণ কাপোৰ যিটো মানে সূতা ওলাব, সেই সূতাটোৰ পৰা কাপোৰ প্ৰস্তুত কৰিব। কাৰণ সূতা হিচাপে থাকিলে নহ'ব, আমাক কাপোৰযোৰ লাগিব, বা কাপোৰৰ থান হওক বা কাপোৰৰ যোৰা হওক মুগা, বা আজিকালি ছাতিও বনায়, মানে আমাৰ বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ হয়। কাৰণ মুগাৰ এটা বিশেষ গুণ আছে, মুগাই যিটো আমাৰ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি সেইটো প্ৰটেক্ট কৰিব পাৰে, গতিকে সেইটোৰ কাৰণে আজিকালি ছাতিও ব্যৱহাৰ হয়। আৰু আমাৰতো মুগাৰ সাজযোৰ আছে আমাৰ অসমীয়া মহিলাৰ, এই মুগাৰ সূতাৰ পৰা এই কাপোৰবোৰ আমাৰ শিপিনীসকলে হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ শিপিনীসকল যি আছে তেখেতসকলে প্ৰস্তুত কৰে। আৰু তেনেদৰে ৰেচম বিভাগে কৃষকসকলক নিজৰ চুমনি, যিখন মুগাৰ মানে গছ যিখন বাৰী থাকে সেইখনক চুমনি বুলি কোৱা যায়, চুমনি বা বাৰীৰ চুকত অন্তত 10-12 জোপা দীঘলতি আৰু মেজাংকৰি গছ ৰোপণ কৰিবলৈ উৎসাহিত কৰিছে। আৰু চৰকাৰীভাৱে ৰেচম অভিযান বা বিভিন্ন কেন্দ্ৰীয় আঁচনিৰ অধীনত মেজাংকৰি আৰু দীঘলতি গছৰ সংৰক্ষণৰ বাবে বিশেষ নাৰ্চাৰী স্থাপন কৰা হৈছে বুলি জানিব পৰা গৈছে। হয়, যিহেতু মুগা পলুৱে মুকলি আকাশৰ তলত থাকিলে তাহাঁতৰ যিটো শোৱালো আৰু চুম গছত খাদ্য গ্ৰহণ কৰে, তেতিয়া ধুমুহা বৰষুণ হ'ব পাৰে, ধুমুহা বৰষুণত সিহঁতৰ বহুত ক্ষতি হয়। তেনে সময়ত আমি দীঘলতি গছৰ যিবিলাক পাত সেইবিলাক পাত খুৱাই আমি যিবিলাক পলু থাকে মুগা পলুবিলাক সেইবিলাকক আমি ৰক্ষা কৰিব,
1: মানে আমি ঘৰৰ ভিতৰত
0: বচাই ৰাখিব পাৰো।
1: হয়, এতিয়া আহিছো অসমৰ আন এবিধ অতি আদৰৰ ৰেচম এৰি। এইটো নামৰ লগত যেন ইয়াৰ খাদ্য উদ্ভিদৰ নামটো লুকাই আছে, মানে আমি এৰি পলুৰ খাদ্য উদ্ভিদসমূহৰ বিষয়ে অলপ জানিব বিচাৰিছো। কাকতি ডাঙৰী, আপুনি অলপ কওকচোন।
2: হয়, একেবাৰে সঁচা কথা বাইদেউ, এৰা গছৰ পৰাই আচলতে এৰি নামটো উৎপত্তি হৈছে।
1: হয়,
2: এৰি পলুৰ মুখ্য খাদ্য উদ্ভিদ হৈছে এৰা গছ বা নামনি অসম আৰু কাৰ্বি আংলং জিলাত বৰকেচেৰু গছ প্ৰচুৰ পৰিমাণে পোৱা যায়।
0: আৰু
2: ই বহু বৰ্ষজীৱী হয়, গছ হোৱাৰ বাবে এৰি পালকসকলৰ বাবে বৰ সুবিধাজনক হয়। এইটো গছডাল তাৰমানে বহুত ডাঙৰ হয় আৰু বহুত বছৰলৈ
0: জীয়াই থাকে,
2: গতিকে এইটো কাৰণে
1: এইটো প্ৰচলন কেনেধৰণৰ ইয়াত আমাৰ নামনি অসমত?
0: হয়, নামনি অসমত এই গছটো হয়, এই গছটো খেতি কৰা যায় আৰু এইটো মানে বেছি দিনলৈকে জীয়াই থাকে গছটো, কাৰণ এৰা গছ বেছি দিনলৈ জীয়াই নাথাকে। এৰা গছটো আপোনাৰ এটা নিৰ্দিষ্ট সময় আছে, তাৰপিছত এৰা গছটো মৰি যায়। কিন্তু এই বৰকেচেৰু গছটো বহুত ডাঙৰ হয়, বহুত ডাঙৰো হয় আৰু বহুত বছৰলৈ জীয়াই থাকে, গতিকে সেইটো গছৰ পাত খুৱাব পাৰিলে আমাৰ এৰি পলুটোক সুবিধা হয়, কাৰণ গছটো
2: পুহিব পাৰে। আৰু
0: এইটো
2: হল কি, এৰা গছটো এটা নিৰ্দিষ্ট পিৰিয়ডৰ পিছত এইটো ছমাহ
1: এই ক্ষেত্ৰতো যেনেকে ধৰি লওক মেজাংকৰি পাত খালে পলুটোৰ পৰা আমি বগা সূতা পাইছিলো, এৰি সূতাৰ ক্ষেত্ৰতো তেনেকে ৰঙৰ বা গুণাগুণৰ কিবা পৰিৱৰ্তন হয় নেকি?
0: অলপ অচৰপ হয়, ইমান বেছি নহয়, যেনেকে মুগাটোত ধৰক পুৰা ধকধকীয়া বগা হৈ যায় যদি মেজাংকৰি খায়, আৰু কিন্তু এৰিৰ ক্ষেত্ৰত অকণমান তাৰতম্য থাকে, কিন্তু ইমান বেছি নহয়। এৰি যিটো ৰং অফ হোৱাইট নিচিনা থাকে বা অলপমান তেনেকুৱা হয়, তেনেকুৱাই থাকে, কিন্তু ইমান বেছি নহয়। আৰু এৰা গছৰ বাহিৰেও বৰকেচেৰু গছৰ বাহিৰেও এই এৰি পলুৱে মানে ইহঁত অত্যন্ত সহনশীল হয় এৰি পলুটো, আৰু এইটো অহিংসা চিল্ক বুলি কয়, এৰি পলুটো অহিংসা চিল্ক বুলি কয়, এৰি যিটো এৰি সূতা হয় আমাৰ এৰি এৰি মানে এৰিৰ পৰা হোৱাটো। আৰু ইহঁতে আৰু বহুত বেলেগ বেলেগ ধৰণৰ গছৰ পাতো খায়, ইহঁতে গৌণ খাদ্য হিচাপে ইহঁতৰ পায়ম, বৰপাত, টেপৰ গছ আৰু আনকি আমাৰ যিবিলাক ধৰক বগৰী, কঁঠাল এইবিলাকো খায়, কিন্তু এই কঁঠালৰ পাতো খায়, কিন্তু এটা কথা আছে, তাৰ যিটো কুকুন মানে যিটো পৰা আমি লেটা উলিয়াম, লেটাটো সেইটো কিন্তু তাৰ যিটো গুণাগুণ বা যিটো তাৰ উৎপাদন লেটাটো, সেইটো বৰকেচেৰু আৰু এৰা গছৰ পাত খালে যেনেকুৱা হব সেই লেটাটো, সেইটোৰ ক্ষেত্ৰতহে বহুত ভাল, সেইটো লেটা বহুত ভাল মানে আমাৰ।

0: মানে সূতা উলিয়াবৰ কাৰণে, সূতাৰ যিটো আঁহ উলিয়াব তাৰ পৰা সেই সূতা উৎপাদনৰ কাৰণে যদি সেই পলুটোক এৰা আৰু বৰকেচৰু হয় গছৰ পাত খুওৱা যায় তেতিয়া মানে সেইটো পলু বহুত উপযোগী হব। বাকীবিলাকো মানে আপোনাৰ জীয়াই ৰাখিবৰ কাৰণে যদি আপোনাৰ এৰা গছ পোৱা নাই তেতিয়া অসুবিধা হলে ব্যৱহাৰ কৰা যায়, কিন্তু মানে যদি আৰু সেই তেনেকে খায় তেতিয়া অলপমান নিম্ন মানদণ্ডৰ হব মানে লেটাটো। নিম্ন হব পাৰে কিন্তু এৰা আৰু বৰকেচৰুৰ যিটো লেটা হব সেই গছৰ পাতটো খাই সেইটো লেটা বহুত ভাল
1: হয়। মই পুনৰ কাকতি ডাঙৰীয়াৰ ওচৰলৈ আহিছো যে এৰা গছৰ যিটো খেতি সেইটো কেনে ধৰণে কৰা হয়, কাৰণ এৰা গছ এবিধ খৰকালীন বা একবৰ্ষজীৱী উদ্ভিদৰ ভিতৰত পৰে। ইয়াৰ বিপৰীতে বৰকেচৰু গছ ডাঙৰ হৈ থাকে, আপোনালোকৰ কথাৰ পৰাই আমি গম পালো যে আমাৰ কৃষকসকলে এই দুয়োবিধ গছৰ কেনেকৈ সমন্বয় কৰিব লাগে।
2: আপুনি খুব প্ৰয়োগিক কথা সুধিছে বাইদেউ। এৰা গছ যিহেতু কেইমাহমানৰ ভিতৰতে মৰি যায় গতিকে ইয়াৰ বাবে কৃষকসকলে প্ৰতিটো ঋতুতে নতুনকৈ বীজ সিঁচিব লাগে। যদি খুব হেৰি আৰু ঘৰৰ বাৰীৰ চুকত নৈৰ পাৰত এৰা গছৰ বাৰী কৰিব পাৰি, ঘৰৰ বাৰীৰ চুকতো মানে কৰা দেখা যায় বা ৰাস্তাৰ কাষতো আমি
1: দেখা পাওঁ,
2: নিজে নিজেও হয় আমি দেখা পাওঁ। কিন্তু বৰকেচৰু গছজোপা বহু বৰ্ষজীৱী, বহুত ডাঙৰ হয় আৰু ই এজোপা ডাঙৰ বৃক্ষৰে ৰূপান্তৰিত হয়। বৰকেচৰু গছ থাকিলে গোটেই বছৰটোৱে পাত পোৱা যায়, যাৰ ফলত এৰি বোলো বছৰত চাৰি পাঁচবাৰ পৰ্যন্ত
1: মানে এডাল গছৰ পৰা কিমানখিনি পলু কাৰণে পাত ওলায়
2: আচলতে গছডালৰ ওপৰত নিৰ্ভৰ কৰিব, সৰু গছ হলে
1: যেনেকে আপুনি কৈছিলে যে শুৱালু গছৰ যে ইমান বছৰ হলে ছবছৰ হোৱাৰ পিছতহে আমি চুম বা শুৱালু গছৰ তাত আমি মুগা পলুটো এৰি দিব পাৰোঁ। এই কেচেৰু গছৰো তেনেকুৱা কিবা সময় সীমা আছে নেকি?
0: তেনেকুৱা নাই, গছডালৰ চেহেৰা পাতি বা গছডাল কেনেকুৱা হৈছে, পাত কেনেকে আছে, তাত কিমান পাত আছে, কিমানটা পলু দিব পৰা যাব,
2: যদি গছত কোনো বেমাৰ আজাৰ লগা নাই বা বিলাক বেয়া হোৱা নাই তেতিয়ালৈকে আমি ইউজ কৰিব পাৰোঁ,
1: ব্যৱহাৰ কৰিব পাৰোঁ। আৰু যিহেতু আমি এই পলুটোতো আমি ঘৰৰ ভিতৰতে এৰা গছৰ পাতটো খালে অলপ নিশ্চয় তাৰ ফুটাটোৰ মানদণ্ড
2: গুণাগুণটো
0: সলনি হব, গুণাগুণটো অলপ সলনি হব।
1: গতিকে তাৰ কেনেকে আপোনালোকে কি বুলি কব যে সমন্বয়টো কেনেকে কৰিব এৰা গছৰ পাত বা বৰকেচৰুৰ পাত খোৱাটো?
0: খাব পাৰে আপুনি মানে যিটো গছ ভালে আছে, আপোনাৰ যিডাল গছ ডাঙৰ হৈছে বা যিটো গছত আপুনি লেটাটো হোৱাটো বিচাৰিছে সেইটো গছত দিলে আপোনাৰ ভাল হব, যিটো আপোনাৰ এৰিৰ লেটা হব।
1: মই এইটো সুধিছো যে তাৰ খেতিৰ যিটো দুইটা বস্তুৱে আপোনাৰ খেতিটো কৰিব লাগিব দুইবিধ গছৰ, গতিকে তাৰ সমন্বয়টো আপোনালোকে কেনেকে কৰাটো বিচাৰে?
0: হয়, এইটোতো আমি কলোৱে এৰা গছ যিহেতু কেইমাহমানৰ ভিতৰতে মৰি যায় আৰু
1: তাৰ
0: বহুত দিন বহু বৰ্ষজীৱী গছ এইটো আৰু বহুত ডাঙৰো হয়, এইটোতো ধৰক বৃক্ষ, বৃক্ষ মানে ডাঙৰ গছ, ডাঙৰ গছলৈ থাকি যায়, এইটো এবাৰ হলে বহুত বছৰ বছৰ ধৰি জীয়াই থাকিব। কিন্তু এৰা গছটো আপোনাৰ ঋতু সলনি হোৱাৰ লগে লগে এইটো মৰি যায়, বেছিদিন নাথাকে তাৰ জীৱন চক্ৰটো। সেই হিচাপে আপুনি যদি কেচেৰু গছটো লগাব পাৰে তেতিয়াহলে আপুনি মানে পলু পোহাৰ কাৰণে আপুনি এটা বছৰত আপুনি মানে আপুনি চাৰি পাঁচবাৰ পৰ্যন্ত পুহিব পাৰিব, কাৰণ গছটো আপোনাৰ থাকিবই, ঋতু সলনি
2: হলে তেতিয়াহলে আমাক এৰা গছো লাগিব আৰু
0: আমি পলুটো জীয়াই ৰাখিব লাগে, পলুটো জীয়াই তাৰ লেটা হোৱালৈকেহে তাক ৰাখিব লাগিব, তেতিয়াহে আমি মানে তাৰ পৰা আঁহটো পাম, সূতাটো উলিয়াব পাৰিম। গতিকে আমি সি যদি খাদ্য নাপায়, উদ্ভিদজোপা যদি স্বাস্থ্যৱান নহয় বা তাৰ পাতখিনি ভাল নহয়, যদি খাবলৈ নাপায়, কাৰণ ইহঁতে যেতিয়া পলুটো তেনেকুৱা হয় বহুত বেছিকে খায় তাহাঁতে, এজোপা গছ মানে বহুত সোনকালে শেষ কৰি দিয়ে, বহুত খায়, গতিকে তাহাঁতক খাদ্যটো লাগিব। জীয়াই ৰাখিবলৈ হলে অকল এৰা গছৰ ওপৰত আপুনি ভৰসা কৰিলে নহব, কাৰণ এৰা গছটো সোনকালে ইহঁতৰ জীৱন চক্ৰটো কম, কিন্তু যদি বৰকেচৰু গছটো এইটো বৃক্ষলে যেতিয়া ডাঙৰ

0: গছ হব, তাৰ পাতটো বেছি হব আৰু বৃক্ষলৈ ৰূপান্তৰিত ডাঙৰ গছলৈ বেছি দিন থাকিব, বহু বৰ্ষজীৱী হব, তেতিয়া সুবিধা হয়।
1: এৰী পলু কিমান দিনৰ ভিতৰত ওলায়? আপোনালোকে কলে যে তিনি চাৰিবাৰ পালন কৰিব পাৰে বছৰত, গতিকে
0: হয় তাৰ যিটো লাইফ চাইকেল আছে এটা,
1: সেইটো হয় জীৱন চক্ৰটো ইংৰাজীত যাক মালমেৰী বুলি কওঁ, সেইটোৱে আমাৰ অসমত সকলোতকৈ বেছিকে ব্যৱহাৰ কৰা হয়। এতিয়া অসমত পাট পলুৰ বাবে ব্যৱহৃত উদ্ভিদ আৰু প্ৰতিপালনৰ বিষয়ে আপোনালোকৰ পৰা জানিব বিচাৰিছো।
0: হয়, এতিয়াতো পাতটো আমি ইতিমধ্যে ক'লোৱে আমাৰ মুগাটো সোণালী সূতা বুলি কওঁ, মুগাত আমি ৰং নকৰোঁ কাৰণ তাৰ যিটো অৰিজিনেল যিটো নেচাৰেল ৰং যিটো প্ৰাকৃতিক ৰং সেইটোৱে বহুত সুন্দৰ, গতিকে তাত ৰং কৰাৰ প্ৰয়োজনেই নাই, ৰং কৰা নাযায় মুগাটোত। এৰীটো আজিকালি ৰং কৰে এৰী সূতাটো, কিন্তু তাৰ নিজৰ যিটো প্ৰাকৃতিক ৰং সেইটো

0: সূতা বুলি কওঁ, মুগাত আমি ৰং নকৰোঁ, কাৰণ তাৰ যিটো অৰিজিনেল যিটো নেচাৰেল ৰং, যিটো প্ৰাকৃতিক ৰং, সেইটোৱে বহুত সুন্দৰ। গতিকে তাত ৰং কৰাৰ প্ৰয়োজনে নাই, ৰং কৰা নাযায় মুগাটোত। এৰীটো আজিকালি ৰং কৰে এৰী সূতাটো, কিন্তু তাৰ নিজৰ যিটো প্ৰাকৃতিক ৰং সেইটো ভাল লগা, মানুহেতো হয় সেইটো ৰঙো সুন্দৰ ৰঙে ভালে পায়। তাক খালি অকণমান আমি অলপমান নিজৰ কেনেকুৱা ধৰণে বনাম, কিবা ছফ্টনেছ কৰা বা অলপমান কোমল কৰিব পাৰি নেকি, এনেকুৱা ধৰণৰ ভাবি পেলাই, বা তাৰ বেলেগ সূতাৰ লগত ব্লেণ্ড কৰিব পাৰি নেকি কটনৰ লগত, তেনেকুৱা অলপ ভাবা যায়। কিন্তু এই যে পাতটো, পাতটো আমি যাক ইংৰাজীত মালবেৰী চিল্ক বুলি কওঁ, এই পাত সূতাটো সচৰাচৰ আমি বগায়ে পাওঁ, কিন্তু এই পাত সূতাটোত বিভিন্ন ৰং কৰিব পাৰি। ৰং কৰিলে ইমান ধুনীয়া, মানে যিটো আমাৰ অৰিজিনেল পাত সূতা হয় ইমান ধুনীয়া হয় আৰু কোমল। আৰু এই পাত সূতাটো মানে পাটৰ কাপোৰযোৰ সকলোৱে ভাল পায়, আমাৰ মানে হয় অসমীয়া মহিলাসকলৰ মানে প্ৰিয় সাজ, আৰু বিয়া সবাহ যিকোনো কিবা অনুষ্ঠান আমি মানে পাটৰ কাপোৰযোৰ পিন্ধি গলে বহুত শুৱনি লাগে অসমীয়া মহিলাসকলক। কিন্তু এই পাত যিটো সূতা, এইটো পাট পলুৰ পৰা পোৱা যায়, আৰু এই পাট পলুটোৰ বৈজ্ঞানিক নামটো হৈছে বম্বিক্স মৰি, আৰু ই সম্পূৰ্ণৰূপে পোহনীয়া। এই বম্বিক্স মৰি যিটো পতংগ হয় সেইটো সম্পূৰ্ণৰূপে পোহনীয়া হয়, আৰু ইয়াৰ একমাত্ৰ প্ৰধান খাদ্য উদ্ভিদজোপা হৈছে নুনি গছ, যাক মালবাৰী বুলি কোৱা হয়। এই গছডালৰ নামেই মালবাৰী ইংৰাজীত, গতিকে তাৰ পৰাই আমাৰ মালবাৰী চিল্ক হৈছে। এইটো আমাক নুনি গছ বুলি কয় অসমীয়াত। আৰু অসমৰ ধৰক যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু দৰং আদি জিলাত এই নুনি গছৰ পৰম্পৰাগতভাৱে খেতি কৰা হয়, আৰু তাত পাট পলু পোহা হয়। হয়, নুনি গছত পাট পলু পোহা হয়। মানে আমি যদি পাট পলুৰ কথা ভাবো তেতিয়াহলে সচৰাচৰ এইকেইখন মানে আপোনাৰ ডিষ্ট্ৰিক্টৰ কথাই আহে মনলৈ, ধৰক যোৰহাটখন, আপাৰ আছামৰ শিৱসাগৰ, ডিব্ৰুগড়, মানে আপাৰ আছামত বেছি হয় মানে এইটো নুনি গছৰ খেতিটো। হয়, নগাঁওতো আছে, হয় আছে কম, কিন্তু যোৰহাট, ধৰক শিৱসাগৰ, ডিব্ৰুগড়, দৰঙতো আছে, ধেমাজিৰ ফালেও অলপ কৰে। এইটো মানে তেখেতসকলে পৰম্পৰাগত ভাৱে এইটো খেতি কৰে, এই গছৰ পাতবোৰ তাতে পলুটো পোহে, যিটো নুনি গছৰ পাতত পাত পলুটো, আৰু তাৰ পৰা হেৰি যিটো ৰেচম সূতা উৎপাদন কৰিব পাৰি। আৰু এই নুনি গছৰ পাতবোৰ বহুত ৰসাল হয়, বহুত ৰস থকা নিচিনা হয়, ৰসাল হয়,
1: নুনি গছৰ ফলটো হয়
0: ভাল হয়। আৰু ইয়াত থকা মানে প্ৰটিনত যিটো প্ৰটিন থাকে, ৰসালতটো প্ৰটিন থাকিব, ৰসাল হ'লে তাত প্ৰটিন থাকে, সেই প্ৰটিনটোৰ পৰাই মানে পাত পলুৰ গাত থকা যিটো ৰেচম, সেই ৰেচম গ্ৰন্থিটোক শক্তিশালী কৰে, আৰু তাৰ ফলত আমি একদম মিহি আৰু শুভ্ৰ, একদম বগা ধুনীয়া শুভ্ৰ পাত সূতাটো উৎপন্ন হয় তাৰ পৰাই। তাৰপিছত বিভিন্ন পদ্ধতিৰে ধৰক তাত ৰং কৰে, ৰং কৰি পেলাই আকৰ্ষণীয় বিভিন্ন, অকলেতো আৰু মানুহে বগা কাপোৰযোৰটো ইমান পচন্দ নকৰে, হয় নিপিন্ধে, গতিকে তাত আমি বিভিন্ন ধৰণৰ ৰং কৰি পেলাই, মানে সূতাত ৰং কৰি পেলাই, বা কেতিয়াবা কাপোৰতো ৰং কৰা যায়, নেচাৰেল ডাইও কৰিব পাৰি,
1: আজিকালিতো বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ
2: হয়,
0: নেচাৰেল ডাইও কৰিব পাৰে,
2: নেচাৰেলৰ পৰা যিটো পায় নেচাৰেল
0: কৰিব পাৰে, বা এচিড ডাই কৰে, এনেকুৱা ধৰক বেচিক ডাই কৰে, এনেকুৱা ডাইং মানে যিবিলাক ৰং কৰা বুলি কয়, ৰং কৰি পেলাই আমি এইটো আৰু আকৰ্ষণীয় কৰিব পাৰো পাতটো। এনেওটো মিহিয়ে, বহুত কোমল, পিন্ধিবলৈ বহুত ধুনীয়া, গৰম ঠাণ্ডা বুলি কথা নাই, আপোনাৰ মানে বহুত ভাল লাগে পিন্ধি, কমফৰ্টেবল, আমি পিন্ধি পেলাই ক'ৰবাত গ'লে মানে দেখিবলৈও শুৱনি হয় আৰু মানে পিন্ধিও বহুত আৰাম লাগে। আৰু সেই বগা ৰংটো যিটো অৰিজিনেল হয় সেইটোক আকৌ ৰং কৰি পেলাই বিভিন্ন আকৰ্ষণীয় বিভিন্ন ডিজাইন দি ধুনীয়াকে বনালে আমি আৰু সকলোৱে ভালেই পাওঁ কাপোৰযোৰ সকলোৰে কাৰণে।
1: এতিয়া মই আন এটা, এই তিনিবিধৰ বাহিৰেও আৰু এটা আমাৰ ৰেচম আছে,
0: হয়
2: কিন্তু এনেই আচলতে চৰকাৰে বা ৰেচম বিভাগে এটা চেষ্টা কৰি আছে উৎপাদন কৰাৰ কাৰণে,
0: বহুত মানে
2: চাইনাৰ পৰা আহে তাছাৰ বস্তু, তাছটো আমাৰ যিটো আহে
1: আমাৰ ইয়াত বিহাৰত হয় নেকি,
0: বিহাৰত হয়, ঝাৰখণ্ডত বিহাৰত হয়, মানে মুগাটো আজিকালি ইমান বেছি দাম হৈ গৈছে, মানে আমি সৰ্বসাধাৰণে কিনিবই নোৱাৰা হৈছে, বহুত বেছি বাঢ়ি গৈছে, কাৰণ মুগা পলুটো মানে জীয়াই ৰখা পোহাটো বহুত দিগদাৰ, মানে আমাৰ বতৰটো এনেকুৱা, আৰু কীট পতংগৰ কথাও থাকে, খাই পেলাই পলুটো কিছুমানে, ভালকে যদি আপুনি, কাৰণ এইটো ৱাইল্ড হয় ন, গতিকে আপুনি ভালকে প্ৰতিপাল কৰিব নোৱাৰিলে এইটো বচাই ৰখা, বা তাৰ পৰা আপুনি সূতা উলিওৱা, আঁহ উলিওৱাটো বহুত কষ্টকৰ, বহুত দাম বাঢ়ি গৈছে আজিকালি, কিজানি 1 কেজি সূতাত মোটামুটি 45

0: ডিজাইন দিব লাগিব তাত বিভিন্ন আৰু এগৰাকী শিপিনী তাত বহুত সময় মজুৰি থাকিব বহুত সময় লাগিব তেখেতক বনাওঁতে ডিজাইনাৰে ডিজাইনটো বনাব লাগিব গতিকে গোটেই খৰচখিনি মিলাই এযোৰ কাপোৰ আপোনাৰ ধৰক বহুত দামী হৈ যায়গে মানে সর্বসাধারণে ঢুকি নোপোৱা নিচিনাই হৈ যায়
1: হয় গতিকে এতিয়া মই দেখা গৈছে যে
0: টাছাৰটো বহুত
1: প্ৰচলন
0: হৈছে কলা টাছাৰ ব্লেক টাছাৰ বুলি
2: কয় মুগা কালাৰ দি দিয়ে প্ৰস্তুত কালাৰ দি দিয়ে
1: টাছাৰ এনে আসল ৰংটো কেনেকুৱা
0: মুগাৰ নিচিনাই প্ৰায় মুগাৰ নিচিনাই হয় তাতকৈ অকণমান বগা নিচিনাও থাকে কিন্তু অলপমান মানে মিলে অলপমান টাছাৰ আৰু মুগাটোৰ অলপ মিলজুল আছে ৰংকেইটাত সেইকাৰণে মানে আপুনি যদি নোধোৱাকে বা এনেকে পিন্ধে কাপোৰযোৰ গম নাপায় পটক কৰি সৰ্বসাধাৰণ মানুহে মুগাৰ দৰেই দেখি দূৰৰ পৰা দেখিলে এযোৰ মুগাৰ কাপোৰেই নেকি আৰু সেইযোৰ মানে অলপ ঢুকি পোৱাত আছে আৰু সৰ্বসাধাৰণে পিন্ধিব পৰাকে হয় ঢুকি পোৱাত আছে
1: আপোনালোকৰ কথাৰ পৰা যিখিনি বুজিলো যে টাছাৰ গছত হয় টাছাৰ গছটো সেইটো জংঘলতে তাত পলুটো দিব লাগে দিব লাগিব মানে যেনেকে আমি মুগাটো যেনেকে পুহো তেনেকে আমি টাছাৰৰো তাৰ বীজটো দিব লাগে তাতে দি পেলাই তাৰ পৰা আমি সেইটো সংগ্ৰহ কৰিব লাগে মই আপোনালোকক আন এটা দিশ সুধিব বিচাৰিছো যে এই যিসমূহ উদ্ভিদ আছে যিসমূহ আমাৰ অসমৰ ৰেচম যিবোৰ পলু আছে সিহঁতে খায় তাৰ খেতি কৰিবৰ কাৰণে কিবা বিশেষ আঁচনি আছে নেকি হস্ততাঁত বিভাগৰ ওচৰত
2: এনেই বাইদেউ আমাৰ ধৰক হস্ততাঁত বস্ত্ৰশিল্প ৰেচম আমাৰ এটাই বিভাগ আছিলে আমাৰ ছেক্ৰেটাৰী ছাৰ এটাই গতিকে আমাৰ এটা ৰেচম বিভাগ আছে কিন্তু এই ক্ষেত্ৰত তাৰমানে কি হয় আমাৰ বিভাগৰ ফালৰ পৰা মই জনাত অলপ যি কোনোবাই যদি বিচাৰে যে আমি এনেকুৱাকে খেতি কৰিম বা মুগা পলু চম গছৰ হেৰি কৰিম এইটো ধৰণৰ বিভিন্ন ধৰণৰ আঁচনি আছে সেই আঁচনিবিলাক জনাৰ কাৰণে বিশেষভাৱে বিকটভাৱে জানিবৰ কাৰণে প্ৰত্যেক জিলাতে যেনেকে ৰেচম বিভাগৰ জিলা অতিৰিক্ত কাৰ্যালয় আছে আৰু হেৰি চাব ডিভিজনবিলাকত অধীক্ষকৰ কাৰ্যালয় আছে সহকাৰী সঞ্চালক ডিভিজনৰ কাৰ্যালয় আছে কাৰ্যালয়ত যদি যোগাযোগ কৰে তেতিয়া বিশদভাৱে মানে তেওঁলোকৰ পৰা পাই যাব মই জনাত আছে সূতা কাটিবলৈ কাটা মেচিন স্পিনিং মেচিন তেওঁলোকে সেইবিলাক প্ৰভাইড কৰে বিভিন্ন ধৰণৰ বিশেষ কৰি বাইদেউ আমাৰ যিটো হস্তশিল্পত আছিলে সেইটো হ'ল তেওঁলোকে ছেৰিকালচাৰে যিটো সূতা উৎপাদন কৰে আৰু হেণ্ডলুমচাৰে তাত কাপোৰটো উৎপাদন কৰে এই বিষয়ত মানে আঁচনি বহুত ধৰণৰ আছে কোনোবাই যদি বিতংভাৱে কোনোবাই ধৰক এইটো
1: ঠিক আছে আমিও নিশ্চয় পিছলৈ এনেধৰণৰ আলোচনা এটা কৰিম বুলি আশা ৰাখি থলো আমি আপোনালোকৰ পৰা আজি আমি অসমত ৰেচম পলুৰ যিবোৰ খাদ্য হিচাপে ব্যৱহৃত উদ্ভিদ আছে সেইসমূহৰ বিষয়ে ভালেমানখিনি কথা জানিলো কৃষকসকল আগবাঢ়ি আহক যে যিখিনি গছৰ খেতিৰ কথা আমি আপোনালোকৰ পৰা জানিলো সেইখিনি কৰিবলৈ আগবাঢ়ি আহক তেতিয়া আমাৰ যিটো ৰেচম শিল্প আছে আমাৰ হস্ততাঁত বিভাগ আছে তেওঁলোকৰো নিশ্চয় উন্নতি হ'ব আৰু আমাৰ নিবনুৱা যিখিনি যুৱক যুৱতী আছে তেওঁলোকৰ তেখেতসকলেও কৰ্মসংস্থান পাব স্বাৱলম্বী হ'ব পাৰিব আমাৰ সময়ো হৈ আহিল আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছো আপোনালোক দুয়োকে ধন্যবাদ জনাইছো নমস্কাৰ
3: অসমত ৰেচম পলুৰ খাদ্য হিচাপে ব্যৱহৃত উদ্ভিদসমূহৰ বিষয়ে আলোচনাটি শুনিলে আলোচনাটিত ভাগ ললে নিভাৰাণী গায়ন আৰু ছগেন কাকতিয়ে আলোচনাটিৰ আঁত ধৰিলে কৃতাঞ্জলি বৰ্মনে কৃষি জগত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰায়।

0: আলা পুনরাগ
1: আভরণ
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ।
2: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।
3: এই কাহিনী হল এগৰাকী নাৰ্ছৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। আহি গল দৰমহা, এতিয়া নতুন কাণ ফুলি নহয়, প্ৰথমে সঞ্চয়, প্ৰথমে কাণ ফুলি। শুন, প্ৰতি মাহে অলপ বচাও, অলপ বিনিয়োগ কৰ, আৰু অলপ ইমাৰ্জেঞ্চিৰ বাবেও সাঁচ, যাতে হৈ ৰয় টেনচন ফ্ৰী। কিন্তু কাণ ফুলি কি হব, যাবানে ভিডিঅ' ইনজেকচন?
4: RBI কয়
3: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
5: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ইন্দ্ৰাণী বৰকটকীৰ কণ্ঠত এতিয়া শুনাবলৈ লৈছো দুটিমান ৰবীন্দ্ৰ সংগীত।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হল বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱনিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেচন কাৰ্যসূচী আৰম্ভ শোণিতপুৰৰ বৰজুলিক ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণৰ ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানক লৈ মুখ্যমন্ত্ৰীৰ সন্তুষ্টি প্ৰকাশ গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী আৰু বিজ্ঞানসন্মত সমাধানৰ অৰ্থে মন্ত্ৰী কৌশিক ৰায়ৰ পৰ্যালোচনা বৈঠক বিটিআৰৰ পৰিষদীয় চৰকাৰৰ বিষয়াসকলৰ দুৰ্নীতিৰ তদন্তৰ বাবে বিটিচি প্ৰশাসনৰ মুখ্য তদাৰকী গোট গঠন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথমখন খেলত আজি নিশা কানাডা আৰু মৰক্কো মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱনিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেচন কাৰ্যসূচী আৰম্ভ হৈছে। দিছপুৰৰ অসম বিধানসভাৰ গোপীনাথ ভৱন প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত কাৰ্যসূচীৰ শুভাৰম্ভ কৰি অধ্যক্ষগৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে নৱনিৰ্বাচিত বিধায়কসকলে বিধানসভাৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰি একোগৰাকী পাৰদৰ্শী জনপ্ৰতিনিধি হিচাপে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণত বিশেষ ভূমিকা পালন কৰিব পাৰিব। এই কাৰ্যসূচীত নগৰাকী আমন্ত্ৰিত সমল ব্যক্তিয়ে বিধায়কসকলক বিধানসভাৰ বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰিব। বিশেষকৈ বিধানসভাৰ কাৰ্যপ্ৰণালী, বিতৰ্কত ভাগ লোৱা প্ৰক্ৰিয়া, প্ৰশ্ন উত্থাপনৰ বিভিন্ন প্ৰক্ৰিয়া আদি সন্দৰ্ভত বিস্তৃত প্ৰশিক্ষণ দিয়া হৈছে। শ্ৰীদাসে আজি অহা 6 জুলাইত আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশনৰ প্ৰাক্ষণত এখন সৰ্বদলীয় বৈঠকতো অধ্যক্ষতা কৰে। তেওঁ এই অধিৱেশন সফলভাৱে পৰিচালনাৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰে।
1: আমি যাতে সকলো পলিটিকেল পাৰ্টিয়ে যে সুন্দৰ ৰূপত বাজেটৰ যি অধিৱেশন যাতে পাৰ কৰি নিব পাৰোঁ, মানুহে ভবাৰ দৰে মানুহৰ ধাৰণা এটা আছে যে অসম বিধানসভা বুলি নহয়, বিধানসভা মানে কি যে হাই স্পেচিয়েল, গতিকে এই তেনেকুৱা যে বিষয়টো নহয় বা তেনেকুৱা নোহোৱাৰ কাৰণে নিশ্চিত ওপৰত সকলো ৰাজনৈতিক দলৰে ইয়াতে সহমত লাগিব। গতিকে সেইকাৰণে আমি যিহেতু সকলোৱে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে ৰাজনৈতিক দল আমি সকলোৱে খুলিছোঁ। আমি সাধাৰণতে অল পলিটিকেল পাৰ্টিৰ মিটিং হয়, গতিকে অল পলিটিকেল পাৰ্টিৰ মিটিং আমি আজি ৰাখিছোঁ, তাত সকলো তাত থাকিব। বাজেট ছেচনটো আমাৰ 6 তাৰিখৰ পৰা হ'বগৈ আৰু 6 তাৰিখৰ পৰা হৈ পেলাই 31 জুলাইলৈ শেষ হ'ব আৰু 21 দিন কৰ্মদিন থাকিব আৰু এই 21 দিনৰ ভিতৰত চৰকাৰে জনোৱা মতে 10 তাৰিখে তেওঁলোকে বাজেট উত্থাপন কৰিব। মই ভাবোঁ যে 31 জুলাইৰ আগে আগে বাজেটৰ সম্পূৰ্ণ কামবোৰ শেষ হৈ পেলাই আগষ্টত আমি সকলোৱে কামে কাজে লাগিব পাৰিম বুলি মই ভাবোঁ।
0: শোণিতপুৰ জিলাৰ বৰজুলিক ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰা বিষয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সন্তুষ্টি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি তেওঁ কয় যে বৰজুলিক জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াটো ৰাজ্যখনৰ বাবে গৌৰৱৰ বতৰা। অসমৰ থলুৱা বনৰীয়া ধানৰ প্ৰজাতি সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই পদক্ষেপৰ স্বীকৃতিয়ে ৰাজ্যৰ সমৃদ্ধ কৃষি ঐতিহ্য, জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতি দায়বদ্ধতাক প্ৰতিষ্ঠা কৰিছে বুলি তেওঁ কয়। ইয়াৰ ফলত জলবায়ু সহনশীল কৃষি ব্যৱস্থা আৰু কৃষি গৱেষণাৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় বৰষুণ নিৰ্ভৰশীল অঞ্চল প্ৰাধিকৰণৰ পুঁজিৰে ৰূপায়িত বনৰীয়া ধান সংৰক্ষণৰ ক্ষেত্ৰত এই প্ৰকল্পই লেখত ল'বলগীয়া সাফল্য অৰ্জন কৰিছে। বনৰীয়া ধানৰ প্ৰাৰম্ভিক সংৰক্ষণ তথা ব্যৱস্থাপনা শীৰ্ষক এই প্ৰকল্পৰ জৰিয়তে প্ৰাকৃতিকভাৱে উৎপন্ন এলেকাতে ধান সংৰক্ষণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। দেশৰ চহকী বনৰীয়া ধানৰ বিচিত্ৰতাৰ সংৰক্ষণ আৰু সকলো পৰিস্থিতিৰ বাবে অনুকূল কৃষিৰ প্ৰসাৰৰ দিশৰ পৰা এই স্বীকৃতি

0: গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনৰ ৰাষ্ট্ৰীয় উদ্ভিদ জিনীয় সমল ব্যুৰোৱে অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ পৰিষদৰ সহযোগত 2022 চনৰ পৰা এই প্ৰকল্প ৰূপায়ণ কৰি আছে। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী আৰু বিজ্ঞানসন্মত সমাধানৰ অৰ্থে জি আই এছ ভিত্তিক পানী নিষ্কাশন ব্যৱস্থাপনা পৰিকল্পনা আৰু বাহিনী ভৰলু অৱবাহিকাৰ বিশদ প্ৰকল্প প্ৰতিবেদন সন্দৰ্ভত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত গুৱাহাটীৰ বৰষুণৰ পানী নিষ্কাশন ব্যৱস্থা ফলপ্ৰসূভাৱে কাৰ্যক্ষম কৰি তোলা আৰু মহানগৰীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ সমস্যা সমাধানৰ লক্ষ্যৰে প্ৰস্তাৱিত পৰিকল্পনা তথা প্ৰকল্প প্ৰতিবেদন সন্দৰ্ভত আলোচনা কৰা হয়। এই প্ৰস্তাৱিত ব্যৱস্থাসমূহ যাতে বাস্তৱসন্মত আৰু বহনক্ষম হয় সেই বিষয়টো গুৰুত্ব আৰোপ কৰা হয়। শ্ৰীৰায়ে ভৱিষ্যতে যাতে এই ক্ষেত্ৰত কোনো ত্ৰুটি ৰৈ নাযায় তাৰ বাবে প্ৰস্তাৱিত সংশোধনৰ চূড়ান্ত অনুমোদনৰ পূৰ্বে ইয়াক গভীৰভাৱে পৰ্যালোচনা কৰিবলৈ সংশ্লিষ্ট পক্ষক পৰামৰ্শ দিয়ে। তেওঁ গুৱাহাটী মহানগৰীৰ বান ব্যৱস্থাপনাৰ বাবে সমন্বিত আৰু দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। নগাঁও জিলাৰ পুৰণি গুদামৰ হালোৱা গাঁৱত ছোৱাইন ফ্লুৰ সংক্ৰমণ ব্যাপক ৰূপত বৃদ্ধি পাইছে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে গাঁওখনৰ এখন গাহৰি পাম্পত প্ৰায় 55টা গাহৰিৰ দেহত জিলা পশুপালন বিভাগৰ চিকিৎসকে ছোৱাইন ফ্লুৰ সংক্ৰমণ ধৰা পেলাইছে। ইয়াৰ পাছতে জিলা প্ৰশাসনে অঞ্চলটোত সংক্ৰমিত গাহৰিসমূহ নিধনৰ লগতে ভাৰতীয় নাগৰিক সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই সন্দৰ্ভত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সাংবাদিকৰ আগত এইদৰে কয়।
1: আমি 1 তাৰিখে ডি এন এছ এছৰ অন্তৰ্গত হুকুম জাৰি কৰোঁ আৰু সমান্তৰালভাৱে আমি কালিং য'ত নিৰ্মূলকৰণ বুলি কয় ইলেক্ট্ৰিক শ্বকেৰে যোনটো নিৰ্মূলকৰণ কৰা হয় সেই নিৰ্মূলকৰণৰ হুকুম জাৰি কৰা হয়। এতিয়া সেই হুকুম মৰ্মে আপোনাৰ আজিৰ দিনটোত 47টা গাহৰি কালিং কৰা হৈছে। সেই অঞ্চলৰ 1 কিলোমিটাৰ ভিতৰত সম্পূৰ্ণভাৱে সতৰ্ক হৈ থকাৰ বাবে তথা তাত কোনো যদি গাহৰিৰ কিবা তেনেকুৱা ধৰণৰ বেমাৰ হয় তৎপৰতাৰে তাক যাতে নিৰ্মূলকৰণ কৰা হয় আৰু সেই গাহৰিবিলাক 10 ফুটতকৈ বেছি ডাঙৰ গাঁত খান্দি তাত ব্লিচিং পাউডাৰ চূণ আৰু ছডিয়াম হাইপাৰফছফেট সেইটো দি এই বেমাৰটো যাতে সংক্ৰমণ হ'ব নোৱাৰে সেইটো বাবে ব্যৱস্থা কৰা হৈছে।
0: আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 আফ্ৰিকান ছোৱাইন ফিভাৰ আৰু গাহৰি পালনত ল'বলগীয়া জৈৱ সুৰক্ষা বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পশুপালন আৰু পশু চিকিৎসা বিভাগৰ খানাপাৰাৰ পশু স্বাস্থ্য কেন্দ্ৰৰ উপসঞ্চালক ডাঃ নয়নজ্যোতি ডেকা আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ গাহৰি পালন শাখাৰ উপসঞ্চালক ডাঃ অক্ষয় ভাট কেশৰীয়ে। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 03612623225 নম্বৰলৈ ফোন কৰি বিষয়টো সন্দৰ্ভত কথা পাতিব পাৰিব। আপোনালোকে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
2: বিটিচি প্ৰশাসনে বিটিআৰৰ পৰিষদীয় চৰকাৰৰ বিষয়াসকলৰ দুৰ্নীতি, আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ লগতে অসাধু উপায় অৱলম্বন সম্পৰ্কীয় ঘটনাৰ তদন্ত কৰাৰ বাবে এটা মুখ্য তদাৰকী কোষ গঠন কৰিছে। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত বিটিচিৰ সচিবালয়ত আজি অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত দুৰ্নীতি, উৎকোচ গ্ৰহণ, কাৰ্যালয়ত পলমকৈ উপস্থিত হোৱাকে ধৰি বিভিন্ন অনিয়মৰ গোচৰ তদাৰক কৰিবলৈ আলোচনা মৰ্মে তদাৰকী কোষ আৰু নিৰীক্ষণ সমিতি এখন গঠনৰো সিদ্ধান্ত লোৱা হয়। বিটিচিৰ উন্নয়নমূলক কাম কাজসমূহ ৰূপায়ণৰ স্বচ্ছতা ৰক্ষা কৰাটো নিশ্চিত কৰিব। এই সন্দৰ্ভত হাগ্ৰাম মহিলাৰীয়ে এইদৰে কয়।
3: আমাৰ বড়োলেণ্ডৰ চিফ জেনেবা চিফৰ নেতৃত্বত এটা ডাঙৰ চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটি গঠন কৰা হ'ব ইমিডিয়েটলি। গোটেই আমাৰ এক্স এম এল এ, বি পি এফ দলৰ এক্স এম এল এ, এক্স ই এম, এক্স এম চি এল এ সকলক, ৱৰ্কছ ডিপাৰ্টমেণ্ট, তাৰমানে যিখিনি বিটিচিত চলি আছে ইয়াৰ ওপৰত চালি জাৰি চাবৰ কাৰণে কেনেকুৱা হৈছে অফিচবিলাক, টাইমলি বা হৈছে না নাই। বহুত কমপ্লেইন পাই আহিছোঁ আমি, কোনোবা ডিষ্ট্ৰিক্ট অফিচত অফিচাৰসকলে সময়মতে নাহে বা কোনোবা ডিপাৰ্টমেণ্টত কাম কৰাত অৱহেলা হৈছে বা কোনোবা ঘোচ খাইছে, এইবিলাক বহুত আমি 4-5টা ডিষ্ট্ৰিক্টত ঘূৰি পেলাই মই কিছুমান কথা গম পাই আহিছোঁ। সেইকাৰণে এই চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটিটো খুব প্ৰয়োজন আছে, ইমিডিয়েটলি আমি সেইটো গঠন কৰিম।
2: ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। কামৰূপ জিলাত যোৱা মাহত 17 লোক এই ৰোগত আক্ৰান্ত হৈছে। ইপিনে এই ৰোগত আক্ৰান্ত হৈ জিলাখনৰ ৰঙিয়াত 2 আৰু নগৰবেৰা আৰু 6 একোজনকৈ লোকৰ মৃত্যু হৈছে। জাপানীজ এনকেফেলাইটিছ ৰোগৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা স্বাস্থ্য বিভাগে ঠায়ে ঠায়ে ধোঁৱা দিয়া, ঔষধ মিহলি আঁঠুৱা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা আৰু সজাগতা শিবিৰৰ আয়োজন কৰি আহিছে। শিৱসাগৰ জিলাতো 4 লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে।

0: জিলাখনত এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 21লৈ বৃদ্ধি পাইছে। জিলা স্বাস্থ্য বিভাগে জনসাধাৰণক মহৰ কামোৰৰ পৰা বাচি থাকিবলৈ সাৱধানতা অৱলম্বন কৰাৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে আহান জনাইছে। বিভাগে লগতে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ সজাগতামূলক কাৰ্যসূচীও চলাই আছে। মৰিগাঁও জিলাৰ তিনিটা স্বাস্থ্যখণ্ড ক্ৰমে ভোৰবন্ধা, লাহৰীঘাট আৰু ঝাৰগাঁৱৰ কেইবাখনো গাঁৱত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা বুলি চৰকাৰী সূত্ৰই জনাইছে। জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডঃ শৈলেন্দ্ৰ বন্ধন বৰাৰ উদ্ধৃতিৰে আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জনোৱা মতে, জিলাখনত এই ৰোগত আক্ৰান্ত 10 লোকক চিকিৎসা কৰি থকা হৈছে আৰু বিভিন্ন অঞ্চলত স্বাস্থ্য বিভাগে ব্যাপক প্ৰতিৰোধমূলক ব্যৱস্থা হাতত লৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আদালতত আজি মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ কৰ্মচাৰী প্ৰহ্লাদ হালৈয়ে সাক্ষ্য প্ৰদান কৰে। শিল্পীগৰাকীৰ চিকিৎসা সম্পৰ্কীয় কেতবোৰ বিষয়ৰ বাবে প্ৰহ্লাদ হালৈক সাক্ষ্য প্ৰদানৰ বাবে আদালতলৈ মাতিছিল। শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ভগ্নী পামী বৰঠাকুৰ আৰু বন্ধু জয়ন্ত কাকতিয়ে অহা 6 জুলাইত সাক্ষ্য প্ৰদান কৰিব। মাজুলী জিলা কৃষি বিভাগৰ অধীনৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ আত্মাৰ উদ্যোগত গড়মূৰ কৃষি চক্ৰৰ অন্তৰ্গত বালিচাপৰি আৰু জেংৰাই কৃষি চক্ৰৰ অন্তৰ্গত ৰতনপুৰ মিৰিত আজিৰে পৰা দুদিনীয়াকৈ কৃষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত কৃষি আৰু আনুষংগিক খণ্ডৰ উন্নত উদ্যান শস্য খেতি, পশুপালন, মৎস্যপালন আদি বিষয় সন্দৰ্ভত শতাধিক কৃষকক প্ৰশিক্ষণ প্ৰদান কৰা হয়। যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডঃ জীৱনজ্যোতি য়েন, ডঃ ভৈৰৱ গগৈ আৰু ডঃ প্ৰভাত বৰুৱাই প্ৰশিক্ষণ প্ৰদান কৰা এই অনুষ্ঠানত জিলা কৃষি বিষয়া নাছেৰ ইকবাল ৰেজা, কৃষি উন্নয়ন বিষয়া, আত্মাৰ বিষয়ববীয়াৰ লগতে বিভাগীয় আন বিষয়া কৰ্মচাৰীসকলো উপস্থিত থাকে। এই প্ৰশিক্ষণ সন্দৰ্ভত জিলা কৃষি বিষয়া নাছেৰ ইকবাল ৰেজাই এইদৰে কয়।
1: আজি মাজুলীত উইদিন ডিষ্ট্ৰিক্ট ট্ৰেইনিং, তাত এতিয়া মই মাজুলী ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত আছোঁ। এইখিনি অঞ্চল বালিচাপৰি অঞ্চল, ইয়াত আমাৰ উইদিন ডিষ্ট্ৰিক্ট ট্ৰেইনিংটো চলি আছে। এই ট্ৰেইনিংটোত আমি ফিছাৰী ডিপাৰ্টমেণ্টৰ পৰা, ভেটেনেৰি ডিপাৰ্টমেণ্ট, কৃষি বিভাগৰ হৰ্টিকালচাৰ, যিটো কয় প্লেণ্ট প্ৰপগেশ্যন, তাৰ ওপৰত মানুহখিনিক আমি ট্ৰেইনিং এটা দিছোঁ, যাতে তেখেতসকলে নতুন নতুন পদ্ধতিৰে কেনেকৈ এগ্ৰিকালচাৰ বিভাগৰ হওক বা হৰ্টিকালচাৰৰ যিখিনি আৰু ফিছাৰীৰ পৰা আৰম্ভ কৰি ভেটেনেৰি গোটেইখিনি যাতে আগবাঢ়িব পাৰে আৰু সেইখিনি বস্তু ইয়াৰ পৰা ট্ৰেইনিং লৈ নিজৰ ঘৰতে কৰি মেলি তেখেতসকল যাতে মানে সেইটোৰ পৰা উপকৃত হয়।
0: ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ মৃত্যু দিৱস উপলক্ষে আজি কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ শ্বহীদবেদীৰ বাকৰিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটী ছাত্ৰ সন্থা, কটন বিশ্ববিদ্যালয়ৰ আছুগোট আৰু ছাত্ৰ একতা সভাই আয়োজন কৰা অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডঃ হীৰেণ ডেকাই বন্তি প্ৰজ্বলন কৰে। ডঃ ডেকাই শ্বহীদগৰাকীক স্মৰণ কৰি কয় যে মাতৃভাষাৰ মৰ্যাদা আৰু জাতীয় স্বাভিমান ৰক্ষাৰ বাবে ৰঞ্জিত বৰপূজাৰীৰ আত্মবলিদান চিৰদিন অসমবাসীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰব। নতুন প্ৰজন্মই শ্বহীদসকলৰ আদৰ্শক হৃদয়ংগম কৰি অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু স্বকীয় বৈশিষ্ট্য সংৰক্ষণৰ ক্ষেত্ৰত দায়িত্বশীল ভূমিকা পালন কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে আজি আয়োজিত কটন বিশ্ববিদ্যালয়ৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ চৌহদতে 1960 চনৰ 4 জুলাইত আৰক্ষীৰ গুলীত কটন কলেজৰ ছাত্ৰ ৰঞ্জিত বৰপূজাৰীয়ে প্ৰাণ হেৰুৱাইছিল।
2: যোৰহাট জিলাৰ পুৰণিমাটি চাহ বাগিচা অঞ্চলত বিগত কেইবাদিনো ধৰি আতংকৰ সৃষ্টি কৰি অহা এজনী মাইকী নাহৰ ফুটুকীক আজি বন বিভাগে পিঞ্জৰাবদ্ধ কৰে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে, অঞ্চলটোত কিছুদিন ধৰি নাহৰ ফুটুকীয়ে অবাধ বিচৰণ কৰি অহাৰ লগতে স্থানীয় লোকৰ পোহনীয়া জীৱ জন্তুক আক্ৰমণ কৰি আহিছিল। বন্যপ্ৰাণী সুৰক্ষা বাহিনীৰ এটা দলে আজি গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী বোন্দা বজাৰ অঞ্চলত অভিযান চলাই এটা বাসগৃহৰ পৰা 20 কিলোগ্ৰাম ওজনৰ বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ কৰে। অভিযানকাৰী দলটোৱে বস্তাত বান্ধি থোৱা অৱস্থাত কাছটো উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত এগৰাকী মহিলাক আটক কৰি সোধা পোছা কৰি থকা হৈছে। ধেমাজি জিলা স্বাস্থ্য বিভাগে জিলাখনৰ বানপীড়িত অঞ্চলৰ ৰাইজৰ স্বাস্থ্য সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ পৰামৰ্শ জাৰি কৰিছে। বানপীড়িত অঞ্চলত প্ৰয়োজনীয় সাৱধানতা, স্বাস্থ্যবিধি, খাদ্য আৰু পানী সুৰক্ষাৰ লগতে অন্যান্য কৰণীয় ব্যৱস্থাৰ বিষয়ে জাননী জাৰি কৰা হৈছে। এই পৰামৰ্শ অনুসৰি কেৱল উতলোৱা, ফিল্টাৰ কৰা বা ক্লৰিনযুক্ত খোৱাপানী সেৱন কৰা, খোৱাপানী পৰিষ্কাৰ ঢাকনি থকা পাত্ৰত সংৰক্ষণ কৰা, বনৰীয়া কাঠফুলা খোৱাৰ পৰা বিৰত থকা আৰু ডায়েৰিয়া, বমি, জ্বৰ, পেটৰ বিষ আদি হলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল'বলৈ কোৱা হৈছে। বোকাখাটত আজি বিদ্যুৎ স্পৃষ্ট হৈ এজন লোকৰ মৃত্যু হয়। মৃত্যু হোৱা লোকজনক বোকাখাটৰ বৰচাপৰিৰ অজয় তাঁতী বুলি চিনাক্ত কৰা হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথমখন খেলত আজি নিশা কানাডা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টেক্সাছৰ হিউষ্টনত ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত খেলখন আৰম্ভ হ'ব। সহ আয়োজক

0: কানাডাই নক আউট পৰ্যায়ত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে মৰক্কোৱে পেনাল্টি শ্বুট আউটৰ জৰিয়তে নেডাৰলেণ্ডছক পৰাস্ত কৰে। প্ৰতিযোগিতাৰ দ্বিতীয়খন প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 8:30 বজাত ফ্ৰান্স পাৰাগুৱেৰ সন্মুখীন হ'ব। মঙলদৈৰ 1 নম্বৰ বামুণপাৰা নিবাসী ধৰ্মপ্ৰাণা মহিলা দৈৱকী দেৱীৰ আজি পুৱা নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 86 বছৰ। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱনিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেচন কাৰ্যসূচী আৰম্ভ। শোণিতপুৰৰ বৰজুলিক ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণৰ ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানক লৈ মুখ্যমন্ত্ৰীৰ সন্তুষ্টি প্ৰকাশ। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী আৰু বিজ্ঞানসন্মত সমাধানৰ অৰ্থে মন্ত্ৰী কৌশিক ৰায়ৰ পৰ্যালোচনা বৈঠক। বিটিআৰৰ পৰিষদীয় চৰকাৰৰ বিষয়াসকলৰ দুৰ্নীতি তদন্তৰ বাবে বিটিচি প্ৰশাসনৰ মুখ্য তদাৰকী কোষ গঠন। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথমখন খেলত আজি নিশা কানাডা আৰু মৰক্কো মুখামুখি। এতিয়া আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।
1: ज्यादा बोनस अपनों के लिए सबसे सही RPLI, इससे बेहतर कुछ नहीं।
2: अपने परिवार को दीजिए सुरक्षित जीवन रूरल पोस्ट लाइफ इंश्योरेंस RPLI की लाइफ इंश्योरेंस पॉलिसीज के साथ। अपने नजदीकी डाकघर से आज ही संपर्क करें या indiapost.gov.in पर लॉग ऑन करें।
3: एया आकाशवाणी गुवाहाटीर महाबाहु नियोग बातरी आगबढ़ाइछे উৎপল বৰাই।
4: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্ছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
5: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
6: Our voice gets you heard everywhere.
5: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
6: 6900453528।
5: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্ৰ আপোনাৰ সৈতে।
7: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ

0: লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: এইখিনিতে শুনক অনুষ্ঠান সম্পৰ্কীয় এটি ঘোষণা। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 আফ্ৰিকান চোৱাইন ফিভাৰ আৰু গাহৰি পালনত ল'বলগীয়া জৈৱ সুৰক্ষা বিষয়ক এটি লাইভ ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পশুপালন আৰু পশু চিকিৎসা বিভাগৰ খানাপাৰাৰ পশু স্বাস্থ্য কেন্দ্ৰৰ উপসঞ্চালক ডাঃ নয়নজ্যোতি ডেকা আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ গাহৰি পালন শাখাৰ উপসঞ্চালক ডাঃ অক্ষয় ভট্ট কেশৰীয়ে। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 9435405222 এই দুটি নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। ঘোষণাটি ইমানেই। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা। বৃন্দগান গীতৰ কথা মৃণাল কুমাৰ চৌধুৰীৰ।

0: মৃণাল কুমাৰ চৌধুৰী ৰচিত বৃন্দগান্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: সন্ধিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানত 1.5 লাখ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ব্যৱস্থাৰ সংস্কাৰ সাধনৰ জৰিয়তে গ্ৰাহকসকলক ন্যায় প্ৰদান ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৰাষ্ট্ৰসংঘৰ অধীনত সেৱা আগবঢ়োৱা 651গৰাকী ভাৰতীয় সেনালৈ ৰাষ্ট্ৰসংঘৰ সন্মানীয় পদক আগবঢ়োৱা হৈছে। ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গৰ তেলৰ টাৰ্মিনেলত ইউক্ৰেইনে আজি ড্ৰোন আক্ৰমণ কৰে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি নিশা কানাডা মৰক্কোৰ মুখামুখি হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানত 1.5 লাখ কোটি টকাৰো অধিক ব্যয় সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহ ৰাজ্যখনৰ আন্তঃগাঁথনি, শক্তি, পৰিবহণ আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। দিনজোৰা ভ্ৰমণ কাৰ্যসূচীৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে যোধপুৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে। এই নতুন টাৰ্মিনেল ভৱনটো 480 কোটি টকা ব্যয়েৰে বছৰি 20 লাখ যাত্ৰী অহা যোৱা কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। যাত্ৰীসকলক অসুবিধা নোহোৱাকৈ আৰামদায়ক যাত্ৰাৰ অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে ভৱনটো অত্যাধুনিক সা সুবিধাৰে সুসজ্জিত কৰি তোলা হৈছে।
2: आज राजस्थान में विकास के कई और भी कीर्तिमान स्थापित हो रहे हैं। आज ही जोधपुर में नए एयरपोर्ट टर्मिनल का उद्घाटन किया गया है और मैं सोशल मीडिया में देख रहा था कि नए टर्मिनल का आर्किटेक्चर, इंटीरियर ये सोशल मीडिया में छाया हुआ है। चारों तरफ राजस्थान ही राजस्थान दिख रहा है। साथियों, ये मारवाड़ में पर्यटन, व्यापार और रोजगार को नई गति देगा।
1: প্ৰধানমন্ত্ৰীয়ে যোধপুৰৰ পৰাই সংশোধিত উড়ান আঁচনিৰো শুভাৰম্ভ কৰে। দেশৰ অসামৰিক বিমান পৰিবহণ খণ্ডৰ এই গুৰুত্বপূৰ্ণ পদক্ষেপে উড়ে দেশ কা আম নাগৰিক দৃষ্টিভংগী আগুৱাই নিয়াত সহায় কৰিব। আঁচনিখনৰ অধীনত 28,840 কোটি টকা আবণ্টনেৰে 10 বছৰত বিমান পৰিবহণ খণ্ড আধাৰিত বিকাশক নতুন গতি প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে বালুতাৰা জিলাৰ পাছপাদ্ৰাত দেশৰ অত্যাধুনিক গ্ৰীণফিল্ড শোধানাগাৰ আৰু পেট্ৰকেমিকেল চৌহদ দেশবাসীলৈ উৎসৰ্গা কৰে। তেওঁ শোধানাগাৰৰ অত্যাধুনিক নিয়ন্ত্ৰণ কক্ষ পৰিদৰ্শন কৰি অভিযন্তা আৰু কাৰিকৰী বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিম এছিয়াৰ সংঘাতৰ ফলত একবিংশ শতিকাৰ বৃহৎ শক্তি সংকটৰ সৃষ্টি হৈছে যদিও সময়োপযোগী সিদ্ধান্ত, ফলপ্ৰসূ কূটনীতি আৰু বিচক্ষণ ব্যৱস্থাপনাৰ জৰিয়তে ভাৰতে সফলতাৰে প্ৰত্যাহ্বান অতিক্ৰম কৰিছে। শ্ৰীমোদীয়ে কয় যে সমগ্ৰ বিশ্বৰ দেশসমূহৰ সৈতে ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কই সংকটৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰতে নিজৰ শোধন ক্ষমতা বহু পৰিমাণে বৃদ্ধি কৰি বিশ্বৰ চতুৰ্থ বৃহত্তম তেল শোধন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বজুৰি অস্থিৰতাৰ মাজতো চৰকাৰে ঘৰুৱা ৰন্ধন গেছৰ মূল্য বৃদ্ধি ৰোধ কৰিছে।
2: हमने संकट शुरू होते ही रिफाइनरी के सामर्थ्य पर फोकस किया। औद्योगिक काम के लिए जो गैस बनती थी उसकी जगह रिफाइनरीज को रसोई गैस एलपीजी बनाने के लिए कहा गया और 7 दिनों के भीतर एलपीजी के

0: बढ़ोतरी हुई। पहले जो 35,000 मैट्रिक टन एलपीजी का उत्पादन देश में होता था, संकट के दौरान वो 54,000 मैट्रिक टन बढ़ गया।
1: শ্রী মোদীয়ে কয় যে শক্তি সংকটৰ সময়ত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ এদিন ইতিহাসত লিপিবদ্ধ হ'ব। একাংশ লোকে উৰাবাতৰি বিয়পাই আতংকৰ সৃষ্টি কৰাত ব্যস্ত থকাৰ সময়তে বিষয়াসকলে ধৈৰ্য, কঠোৰ পৰিশ্ৰম আৰু স্পৰ্শকাতৰ নীতিগত সিদ্ধান্তৰে দিনে নিশাই কাম কৰি নিৰৱ চিহ্ন শক্তি যোগান নিশ্চিত কৰিছিল। এই কঠিন সময়ছোৱাত সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁ দেশবাসীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাষ্ট্ৰ সমৰ্থন কৰাৰ পৰিৱৰ্তে সস্তীয়া ৰাজনীতিকৰণৰ চেষ্টা কৰাসকলক সমালোচনা কৰে। পশ্চিম এছিয়া আৰু ইউক্ৰেইনৰ সংঘাতৰ ফলত বিশ্বব্যাপী সৃষ্টি হোৱা সাৰ সংকটৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেইবাখনো দেশত ইউৰিয়াৰ মূল্যৰ প্ৰতিবেগত প্ৰায় 3,000 টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ভাৰতীয় কৃষকসকলে যাতে প্ৰতিবেগ ইউৰিয়া প্ৰায় 300 টকাত লাভ কৰিব পাৰে তাৰ বাবে চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ব্যৱস্থাৰ সংস্কাৰ সাধনৰ জৰিয়তে গ্ৰাহকসকলক ন্যায় প্ৰদান ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে লিখা এটা প্ৰবন্ধ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি শ্ৰীমোদীয়ে কয় যে অংশীদাৰসকলৰ সৈতে বিশদ আলোচনা কৰাৰ পাছত ই জাগৃতি ব্যৱস্থাৰ সংস্কাৰ সাধন কৰা হৈছে। ডিজিটেল সংস্কাৰ ব্যৱস্থাৰ অধীনত গ্ৰাহকসকলৰ ন্যায় প্ৰদানৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ই জাগৃতি মঞ্চ সন্দৰ্ভত লিখা এটা প্ৰবন্ধত শ্ৰীযোশীয়ে কয় যে গ্ৰাহকসকলৰ ওজৰাপত্তি ডিজিটীয়কৰণৰ জৰিয়তে দেশৰ গ্ৰাহকৰ ন্যায় ব্যৱস্থা আধুনিকীকৰণ কৰাটোৱে হৈছে এই সংস্কাৰমুখী উদ্যমৰ মূল লক্ষ্য। তেওঁ কয় যে ই জাগৃতি মঞ্চই ব্যৱস্থাটো অধিক খৰতকীয়া, স্বচ্ছ কৰাৰ লগতে ডিজিটেল প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰে ব্যৱস্থাটোক অধিক সহজ আৰু সহজ কৰি তুলিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে নাগৰিক কেন্দ্ৰিক এই পৰ্টেলত অংশীদাৰসকলৰ পৰামৰ্শৰ জৰিয়তে সময়ে সময়ে বিকশাই তোলা হ'ব। সমগ্ৰ দেশতে এই পৰ্টেল ব্যৱস্থা কাৰ্যকৰী কৰাৰ পদক্ষেপে চৰকাৰৰ দায়বদ্ধ প্ৰশাসনৰ আদৰ্শকে প্ৰতিফলিত কৰিছে। সংসদৰ বৰ্ষাকালীন অধিৱেশন চলিত মাহৰ 20 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। এই অধিৱেশন 13 আগষ্টত অন্ত পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 20 জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে দিয়া প্ৰস্তাৱত অনুমোদন জনাইছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংবাদ মাধ্যমযোগে দিয়া এটা পোষ্টত জনায় যে এই অধিৱেশনত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয়বোৰৰ ওপৰত অৰ্থপূৰ্ণ বিতৰ্ক আৰু আলোচনা অনুষ্ঠিত হ'ব। ভাৰতৰ অৰ্ধপৰিবাহী অভিযানৰ এটা মুখ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সানন্দত চিজি ছেমি আউটডোৰ্চ অৰ্ধপৰিবাহী সংযোজন আৰু পৰীক্ষণ সুবিধা চমুকৈ OSAT মুকলি কৰে। ভাৰতৰ অৰ্ধপৰিবাহী অভিযানৰ অধীনত 7,500 কোটি টকাৰো অধিক বিনিয়োগেৰে বিকশিত এই সুবিধাৰ দেশৰ প্ৰযুক্তি উৎপাদনৰ যাত্ৰাত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। সম্পূৰ্ণৰূপে বিকশিত হোৱাৰ পাছত এই প্ৰকল্পটোৰ বছৰি 5 বিলিয়ন অৰ্ধপৰিবাহী চিপ উৎপাদনৰ ক্ষমতা থাকিব। ডেমক্ৰেটিক ৰিপাব্লিক অব কংগোৰ স্থায়ী অভিযান শিবিৰত ৰাষ্ট্ৰসংঘৰ অধীনত সেৱা আগবঢ়োৱা 651গৰাকী ভাৰতীয় সেনালৈ ৰাষ্ট্ৰসংঘৰ সন্মানীয় পদক আগবঢ়োৱা হৈছে। ইয়াৰ দ্বাৰা বিশ্ব শান্তি ৰক্ষা অভিযানত ভাৰতৰ দীৰ্ঘদিনীয়া অৱদানে উল্লেখযোগ্য স্বীকৃতি লাভ কৰিলে। ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানৰ অধীনত ভাৰতীয় সেনাদলটোক পেছাদাৰিতা, কাৰ্যকৰী উৎকৰ্ষতা আৰু নিষ্ঠাবান সেৱাৰ বাবে কালি আয়োজন কৰা এটা অনুষ্ঠানত এই পদকসমূহ প্ৰদান কৰা হয়। অনুষ্ঠানত ৰাষ্ট্ৰসংঘৰ স্থিতিশীলতা অভিযানৰ উচ্চপদস্থ বিষয়া, মুখ্য কাৰ্যালয়ৰ প্ৰতিনিধিসহ অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গৰ তেলৰ টাৰ্মিনেলত ইউক্ৰেইনে আজি এটা ড্ৰোন আক্ৰমণ কৰে। ৰাছিয়াৰ কৰ্তৃপক্ষই দাবী কৰা অনুসৰি বায়ু প্ৰতিৰক্ষাৰ প্ৰণালীয়ে চহৰখন আৰু ইয়াৰ আশে পাশে অঞ্চলসমূহৰ ওপৰত কেইবা ডজন ইউক্ৰেইনৰ ড্ৰোনক প্ৰতিহত কৰে। ছেণ্ট পিটাৰ্ছবাৰ্গৰ গভৰ্ণৰ আলেকজেণ্ডাৰ বেগলভে কয় যে এই আক্ৰমণত বাল্টিক সাগৰৰ সমীপৰ কিৰভক্সি জিলাক লক্ষ্য কৰি লোৱা হৈছিল। তেওঁ আৰু কয় যে ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষাই দেশখনৰ দ্বিতীয় বৃহত্তম চহৰ আৰু চুবুৰীয়া অঞ্চলটোৰ ওপৰত ইউক্ৰেইনে 72টা ড্ৰোন নিক্ষেপ কৰিছিল। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলনস্কিয়ে এই আক্ৰমণক ইউক্ৰেইনৰ ৰাছিয়াৰ বিৰুদ্ধে থকা দীৰ্ঘম্যাদী নিষেধাজ্ঞাৰ অংশ বুলি অভিহিত কৰে। তেওঁ কয় যে ইউক্ৰেইনৰ বাহিনীয়ে ৰাছিয়াৰ বন্দৰ সমীপৰ তেলৰ আন্তঃগাঁথনিৰ লগতে ছেণ্ট পিটাৰ্ছবাৰ্গৰ উপকূলৰ ওচৰত অৱস্থিত ক্ৰনষ্টেট দ্বীপত থকা সামৰিক ঘাটিবোৰক লক্ষ্য কৰি লৈছিল। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ৰাউণ্ড অফ 16 অৰ্থাৎ প্ৰি কোৱাৰ্টাৰ খেলসমূহ আজিৰে পৰা অনুষ্ঠিত হ'ব। এই পৰ্যায়ত মুঠতে 8খন খেল অনুষ্ঠিত হ'ব। আজি নিশা প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত কানাডা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টেক্সাছৰ হিউষ্টনত ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত খেল

0: আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি নিশা আঢ়ৈ বজাত ফ্ৰান্স পাৰাগুৱেৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানত 1.5 লাখ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ব্যৱস্থাৰ সংস্কাৰ সাধনৰ জৰিয়তে গ্ৰাহকসকলক ন্যায় প্ৰদান ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰসংঘৰ অধীনত সেৱা আগবঢ়োৱা 651গৰাকী ভাৰতীয় সেনালৈ ৰাষ্ট্ৰসংঘৰ সন্মানীয় পদক আগবঢ়োৱা হৈছে। ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গৰ তেলৰ টাৰ্মিনেলত ইউক্ৰেইনে আজি ড্ৰোন আক্ৰমণ কৰে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি নিশা কানাডা মৰক্কোৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নিশা 8 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 101.6 MHz আৰু মিডিয়াম ৱেভৰ 411.5 মিটাৰত কিলোহাৰ্টজ 729।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এতিয়া আগবঢ়াইছো বন্দনা শৰ্মাৰ কণ্ঠৰ কেইটিমান আধুনিক গীত।

বন্দনা শৰ্মাৰ কণ্ঠত কেইটিমান আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পূবালীৰ সুৰ। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ নাৰায়ণ চন্দ্ৰ কাথাৰ আৰু তেওঁৰ সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী ৰিজৱানা চুলতানা আহমেদ। শিল্পীৰ কণ্ঠৰ প্ৰথমটি গীতৰ কথা লক্ষ্য হীৰা দাসৰ।

জোনাকত বহি লিখিলো চিঠি মনৰ কথাৰে ভৰা। শিল্পীৰ কণ্ঠত এইবাৰ প্ৰফুল্ল খাটনিয়াৰৰ এটি ৰচনা।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অ।

0: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে ৰিজোৱানা চুলতানা আহমেদৰ কণ্ঠত আধুনিক গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা। অনুষ্ঠানৰ শেষত শিল্পীৰ কণ্ঠত শুনক কেশৱ দত্তৰ ৰচিত এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানত আজি শ্ৰোতাসকলে ৰিজৱানা চুলতানা আহমেদৰ কণ্ঠত ক্ৰমে লক্ষ্য হীৰা দাস, প্ৰফুল্ল খাটনিয়াৰ আৰু কেশৱ দত্ত ৰচিত গীতকেইটি শুনিলে।

0: লে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱনিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেশ্যন কাৰ্যসূচী আৰম্ভ হৈছে। শোণিতপুৰৰ বৰজুলিক ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰা বিষয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সন্তুষ্টি প্ৰকাশ কৰিছে। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী আৰু বিজ্ঞানসন্মত সমাধানৰ অৰ্থে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। নগাঁও জিলাৰ পুৰণি গুদামৰ হালুৱা গাঁৱত ছোৱাইন ফ্লুৰ সংক্ৰমণ ব্যাপক ৰূপত বৃদ্ধি পাইছে। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্যগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। বিটিচি প্ৰশাসনে বিটিআৰৰ পৰিষদীয় চৰকাৰৰ বিষয়াসকলৰ দুৰ্নীতি, আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ ঘটনাৰ তদন্তৰ বাবে এটা মুখ্য তদাৰকী কোষ গঠন কৰিছে। মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত গড়মূৰ কৃষিচক্ৰৰ অন্তৰ্গত বালিচাপৰি আৰু জেংৰাই কৃষিচক্ৰৰ অন্তৰ্গত ৰতনপুৰ মিৰিত আজিৰে পৰা দুদিনীয়াকৈ কৃষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথমখন খেলত আজি নিশা কানাডা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। ফোন ইন দৃষ্টিপাত।

0: দৃষ্টিপাত।
1: স্থানটিৰ সৈতে সংযুক্ত হবলৈ 03612661876 আৰু 94354052222 এই দুটি নম্বৰত ফোন কৰিব পাৰে। অনুষ্ঠানটিৰ আগধৰিয়া অৰুণিমা গোস্বামী।
2: ধন্যবাদ শিক্ষা ফুকন। নমস্কাৰ শ্ৰোতাসকল, দৃষ্টিপাতলৈ আপোনালোকক আদৰিছোঁ। শ্ৰোতাসকল, আমাৰ ৰাজ্যৰ বিভিন্ন ঠাইত গাহৰিৰ দেহত আফ্ৰিকান চোৱাইন ফিভাৰ ৰোগে দেখা দিছে আৰু প্ৰতিবছৰে ইয়াৰ ফলত অসংখ্য গাহৰিৰ মৃত্যু হয়। তাৰ বাবে জীৱিকা হিচাপে গাহৰি উৎপাদন কৰা লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে। এনে ক্ষেত্ৰত এই ৰোগ প্ৰতিৰোধৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, ৰোগবিধ কিদৰে বিয়পে, এই সকলো বিষয় সামৰি আজিৰ দৃষ্টিপাতত আমি আলোচনা কৰিবলৈ লৈছো আফ্ৰিকান চোৱাইন ফিভাৰ আৰু গাহৰি পালনত ল'বলগীয়া জৈৱ সুৰক্ষা। এই বিষয়টোত আলোচনা কৰিবলৈ আমাৰ সৈতে ষ্টুডিঅত আছে ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনৰ খানাপাৰাৰ পশু স্বাস্থ্য কেন্দ্ৰৰ উপসঞ্চালক ডাঃ নয়নজিৎ ডেকা আৰু বিভাগটোৰ গাহৰি পালন শাখাৰ উপসঞ্চালক ডাঃ অক্ষয় ভাট কেশ্ৰী। আপোনালোক দুয়োগৰাকীকে এই অনুষ্ঠানলৈ আদৰিছো।
3: ধন্যবাদ।
2: শ্ৰোতাসকল, আমাৰ ফোন লাইন সক্ৰিয় হৈ আছে। ফোন নম্বৰ ইতিমধ্যে কৈ দিয়া হৈছে, পুনৰ কৈছো 03612661876 আৰু 94354052222। আপোনালোকে ফোনযোগে আমাৰ এই বিষয়টো সন্দৰ্ভত পোনপটীয়াকৈ সংযুক্ত হৈ আমাক প্ৰশ্ন কৰিব পাৰে। এতিয়া প্ৰথমে আপোনালোক দুয়োকে দূৰৰে পৰা মই জানিব বিচাৰিম যে আফ্ৰিকান চোৱাইন ফিভাৰ বুলি যে কৈছোঁ এইটোনো কি, ডাক্তৰ ডেকা?
3: হয়, এইটো এটা বৰ গুৰুত্ব বিষয় আলোচনা কৰিব লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম কথা হ'ল যে আফ্ৰিকান চোৱাইন ফিভাৰ এটা গাহৰিৰ ক্ষেত্ৰত মাৰাত্মক সংক্ৰামক ৰোগ
2: হয়
3: আৰু এইটো ভাইৰাছ

0: ভাইরাসৰ দ্বাৰা সংক্ৰমিত হয় আৰু এতিয়ালৈকে এই ৰোগৰ কোনো ধৰণৰ আমাৰ প্ৰতিষেধক চিটা ওলোৱা নাই। সেই গতিকে আমি এই ক্ষেত্ৰত একমাত্ৰ জৈৱ সুৰক্ষাৰ জৰিয়তে এই ৰোগৰ আমি নিয়ন্ত্ৰণ কৰিবলৈ পাৰিম আৰু এই ক্ষেত্ৰত ইয়াৰ প্ৰথম সহযোগিতা লাগিব আমাৰ গাহৰি পালকসকলৰ পৰা।
1: গতিকে আমি গোটেই বিষয়টো সন্দৰ্ভত যাম বিয়পেনো কেনেকৈ, কিন্তু আপুনি জৈৱ সুৰক্ষাৰ কথাটো উল্লেখ কৰিলে, গতিকে জৈৱ সুৰক্ষা ডাক্টৰ কেশ্ৰী আপুনি যদি জনাই যে জৈৱ সুৰক্ষানো কি, গাহৰিৰ ক্ষেত্ৰত জৈৱ সুৰক্ষাটো কি?
2: নমস্কাৰ মেডাম, জৈৱ সুৰক্ষা কোনো নতুন বস্তু নহয়, তাৰপিছত আমি কেনেকৈ প্ৰতিপালন কৰি বেমাৰ বাহিৰৰ পৰা ভিতৰত সোমাব পৰা ৰোধ কৰিব পাৰিম, তাত বিভিন্ন স্তৰ আছে, এই স্তৰ আমি কেনেকৈ কণ্ট্ৰল কৰিব পাৰিম, এই তাৰ এটা সুচাৰু মেনেজমেণ্ট ব্যৱস্থাই, তাত আমি কেনেকৈ বাহিৰৰ বীজাণুটো আমি ভিতৰত সোমাওঁতে ৰোধ কৰিব পাৰোঁ, এই তাৰ প্ৰচেষ্টাই সেইটো জৈৱ সুৰক্ষা।
1: মানে গোটেই গাহৰি পালনৰ ক্ষেত্ৰত যিখিনি পৰিষ্কাৰ পৰিচ্ছন্নতা বা যিটো পৰিৱেশ মানে মানি চলিব লগা হয় এগৰাকী পালকে যাতে সুস্থভাৱে গাহৰিখিনি পালন কৰিব পাৰে, তাৰ পৰা উৎপাদন হ'ব পাৰে বা বাকী আৰ্থিকভাৱে তেওঁ লাভান্বিত হ'ব পাৰে, সেই বিষয়টো পৰিষ্কাৰ পৰিচ্ছন্নতাৰে কিদৰে পামখন ৰাখিব পৰা যায়, সেইটোৱে নিশ্চয় জৈৱ সুৰক্ষা অন্তৰ্ভুক্ত নহয়নে?
0: গুৰুত্বপূৰ্ণ কথা সেইটোৱে, জৈৱ সুৰক্ষা প্ৰথম কথা হ'ল যে জৈৱ সুৰক্ষা বুলি বিভিন্ন পৰ্যায় আমি মন কৰিব লাগিব, যে এখন ফাৰ্ম এখন যেতিয়া
1: হয় আমি কথাটো পাতিম, এই বিষয়টো সন্দৰ্ভত আমি বিতংকৈ পাতিব লাগিব। আমাৰ প্ৰথম গৰাকী শ্ৰোতা সংযুক্ত হৈছে, হেল্ল' হেল্ল'
3: হেল্ল'
1: হয় নমস্কাৰ, কোনে কৈছে বাৰু?
3: হয় মেম, মই দৰং ডিষ্ট্ৰিক্টৰ পৰা জিতুমণিয়ে কৈছিলোঁ।
1: হয় কওকচোন বাৰু, কি জানিব বিচাৰিছে?
3: মানে মেম, গাহৰি পালনৰ স্বাস্থ্য সুৰক্ষাৰ কাৰণে এটা মিটিং এখন আছিল, মানে পাইছিলোঁ, হয় এএছএফৰ কাৰণে,
1: হয় আপুনি নিৰ্দেশনা সন্দৰ্ভত জানিব বিচাৰিছে?
3: হয় হয়
1: হয়, ঠিক আছে, এখেতসকল আছে আমাৰ ষ্টুডিঅ'ত, আপুনি গমেই পাইছে, তেখেতসকলে নিশ্চয় জনাব।
0: হয় জিতুমণি, আপোনাৰ আগ্ৰহক আমি ধন্যবাদ জনাইছোঁ। প্ৰথম কথা হৈছে, যদি আপুনি গাহৰি পালক হয় তেতিয়াহ'লে প্ৰথম কথাটো গাহৰিখিনি সুৰক্ষা দিব লাগিব। এতিয়া গোটেই এই আফ্ৰিকান চুৱাইন ফিভাৰৰ সুৰক্ষাটো নিৰ্ভৰ কৰিছে আমাৰ গাহৰি পালকসকলৰ ওপৰত। আপুনি এজন যদি আগ্ৰহী গাহৰি পালক হয় তেতিয়াহ'লে প্ৰথম অৱস্থা হৈছে যে আপোনাৰ পামখনত আপুনি নিৰ্দিষ্টভাৱে তাত কিছুমান বাধা নিষেধ আৰোপ কৰিব লাগে। যেনেধৰণে আপোনাৰ পামখন যদি চলি আছে তাত কোনো এজন নতুন মানুহ বা যিকোনো মানুহক আপুনি সোমোৱাৰ ক্ষেত্ৰত বাধা দিব লাগিব, আৰু আপোনাৰ যিখিনি কৰ্মচাৰী আছে, কৰ্মচাৰীসকলে যিবোৰ ফুটবাথ নিজৰ বাহিৰৰ কাপোৰযোৰ সলাই পেলাই ফাৰ্মৰ বাবে যিযোৰ কাপোৰ প্ৰযোজ্য হয় সেইযোৰ কাপোৰ পিন্ধিব লাগিব, ফুটবাথত তেওঁ ভৰিয়াত তিয়াব লাগিব, হাত মুখ ভালদৰে তেওঁ চাবোনেৰে ধুই পেলাই সোমাব লাগিব। ঠিক তেনেদৰে আন এটা গুৰুত্বপূৰ্ণ হৈছে কি, ফাৰ্মখনৰ আপুনি কিমান ধৰণৰ বীজাণুনাশক ব্যৱহাৰ কৰে আপুনি নিয়মীয়াভাৱে পৰিষ্কাৰ কৰিব লাগিব, আপোনাৰ ফাৰ্মখনত যাতে বাহিৰৰ পৰা শিয়াল কুকুৰ সোমাব নোৱাৰে, কোনো চৰাই চিৰিকটি সোমাব নোৱাৰে, কোনো এন্দুৰৰ হেৰি কৰিব নোৱাৰে, এই গোটেইবোৰ দিশ আপুনি ৰাখিব লাগিব। আনহাতে কেতিয়াবা যদি আপুনি নতুন গাহৰি আনিব খুজিছে, সেই নতুন গাহৰি পোন কেতিয়াও পোনপটীয়াভাৱে গাহৰি পামখনত আপুনি সোমাব নালাগে, অন্ততঃ আপুনি 30 দিন পৃথক কৰি আন এঠাইত ৰাখিব লাগিব। শেহতীয়াকৈ আমি কি গুৰুত্ব দিছোঁ যে কোৱাৰেণ্টাইন ব্যৱস্থাটো নথকাৰ কাৰণে আমাৰ বহুত গাহৰি পালক ইয়াৰে এনেধৰণৰ সমস্যা, তেওঁলোকে কোনো কথা নাই বতৰা নাই, নতুন গাহৰি এটা আমাৰ সেই পুৰণি গাহৰিৰ লগত মিলাই পেলাই, ফলত সেই গাহৰিটো হয়তো বীজাণু এছএফৰ বীজাণু লৈ আহিব পাৰে, তেনেধৰণৰ কথা। আনহাতে এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে যিসকলে গাহৰি পামৰ লগত জড়িত, সেই তেওঁ স্বত্বাধিকাৰী হওক বা গৰাকীয়ে হওক বা তেওঁৰ শ্ৰমিকসকলে হওক, তেওঁলোকে সাধাৰণতে এই বজাৰৰ বিশেষকৈ গাহৰি বজাৰ, গাহৰিৰ মাংসৰ বজাৰৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট সতৰ্ক, তেওঁলোকে তেনেধৰণৰ বজাৰৰ পৰা কিছুমান আমাৰ এই এএছএফৰ বীজাণু কঢ়িয়াৰ সম্ভাৱনা আমি নুই নকব। আমাৰ অসমৰ যিটো সাম্প্ৰতিক পৰিস্থিতি, এই পৰিস্থিতিত আমি এটা কথা মন কৰিছোঁ যে বিশেষকৈ গাহৰি বজাৰ, গাহৰি মাংসৰ পৰা এই ৰোগৰ সংক্ৰমণৰ আমি বিশেষভাৱে আমি অনুমান কৰিছোঁ। সেইগতে আপোনালোক প্ৰত্যেকজন গাহৰি পালকে যদি গাহৰি পালন কৰি আছে কিন্তু গাহৰি বজাৰৰ ক্ষেত্ৰত আপুনি বিশেষকৈ এই সময়ছোৱাত যথেষ্ট সতৰ্ক হ'ব। গাহৰি বজাৰত গ'লে আপুনি অন্ততঃ সেই কাপোৰযোৰ আপুনি সলাই পেলাইহে আপুনি গাহৰি পামত আহিব, আৰু গাহৰি পামৰ কাৰণে আপোনাৰতো সুকীয়া কাপোৰ ব্যৱহাৰ, আপোনাৰ সাজযোৰ আপুনি ব্যৱহাৰ কৰিব। গতিকে এনেধৰণৰ যদি আপুনি কিছুমান নিয়মীয়া ব্যৱস্থা লয়, পৰিষ্কাৰৰ কথা লয়, বীজাণুনাশক দ্ৰব্য নিয়মীয়াকৈ স্প্ৰে কৰে, নিশ্চয় আপুনি সুৰক্ষিত হৈ থাকিব। গতিকে এই দিশকটা যদি আপুনি আৰু অধিকভাৱে জানিব বিচাৰে, নিশ্চয় আপুনি আমাৰ দৰং জিলাৰ পশু চিকিৎসা বিষয়া নাইবা আপোনাৰ নিকটৱৰ্তী

0: পশু চিকিৎসা বিষয়ৰ লগত যোগাযোগ
1: কৰিব,
0: প্ৰয়োজন সাপেক্ষে আপুনি আমাৰ গুৱাহাটীত আমাৰ নৰ্থ ইষ্টাৰ ৰিজনেল ডিজিজ ডায়েগনষ্টিকৰ লগতো আপুনি যোগাযোগ কৰিব পাৰে।
1: তেখেতে নিশ্চয় উত্তৰটো পাইছে। আৰু আপুনি যিটো কথা কৈ আছিলে জৈৱ সুৰক্ষাৰ কথাটো, আচলতে এই উত্তৰটোতে সেইখিনি কথাও সোমাই পৰিছে বুলি মই ভাবিছো। আমাৰ আৰু এটা ফোন আহিছে। হেল্ল' হেল্ল'
2: হেল্ল' নমস্কাৰ
1: নমস্কাৰ, কোনে কৈছে বাৰু?
2: হয় নমস্কাৰ, মই দুটামান প্ৰশ্ন জানিবলৈ আজি নগাঁৱৰ পৰা ফোন কৰিছো।
1: হয়, আপোনাৰ পৰিচয়টো, আপোনাৰ নামটো?
2: মোৰ নামটো ৰামনাৰায়ণ বৰুৱা, মই এজন পশুপালন বিভাগৰ কৰ্মচাৰী।
1: হয় বৰুৱা,
2: মই প্ৰথমটো জানিব বিচাৰিছো, ছডিয়াম হাইপ'ক্লৰাইড যে আমাৰ চোৱাইন ফিভাৰ, আপোনাৰ চোৱাইন যিখিনি আমাৰ গাহৰি আমাৰ পামৰ চাৰিওফালে দিয়া যায়, এই ছডিয়াম হাইপ'ক্লৰাইডটো ব্ৰইলাৰ বা অন্য ডেইৰী ফাৰ্মৰ চাৰিওফালে দিব পৰা যাবনে নাযায়, এইটো অকণমান।
1: হয়, ধন্যবাদ। ডক্টৰ কেশৰীয়ে উত্তৰটো দিব।
3: থেংক ইউ ডক্টৰ ৰামনাৰায়ণ বৰুৱা। আমি ছডিয়াম হাইপ'ক্লৰাইড আমি ব্ৰইলাৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰিম, যিহেতু এইটো তাৰ কনচেনট্ৰেশ্যন বহুত কম থাকে, আমি ব্যৱহাৰ কৰিব পাৰিম।
1: হয়, তেখেতে উত্তৰটো পাইছে। এতিয়া আমি যদি মূল কথাটোলৈ যাওঁ যে আফ্ৰিকান চোৱাইন ফিভাৰ কি বুলি আপুনি ক'লে, ইয়াৰ লক্ষণসমূহ কেনেধৰণৰ বা কিহৰ পৰা হ'ব পাৰে, এই ৰোগটো কেনেদৰে হয়?
0: প্ৰথম কথা হৈছে কি, এই ৰোগটো ভাইৰাছৰ দ্বাৰা হয়। এই ইয়াৰ আটাইতকৈ ডাঙৰ কথা হৈছে কি কাৰণত আমি ইয়াৰ প্ৰতিষেধক চিটা উলিয়াওঁ। আমি প্ৰায়বোৰ আমাৰ সংক্ৰামক ৰোগৰ প্ৰতিষেধক থাকে, কিন্তু আমি এইটোৰ ক্ষেত্ৰত কিয় প্ৰতিষেধক, ইয়াৰ মূল কাৰণটো হৈছে কি যে আফ্ৰিকান চোৱাইন যিটো ভাইৰাছ, এ এছ এ ভি যিটো ভাইৰাছ আছে, ইয়াৰ যিটো প্ৰটিনৰ ষ্ট্ৰাকচাৰটো প্ৰায় 150 পৰা 160, প্ৰায় 150ৰ পৰা 100, অৰ্থাৎ তাৰ কোনটো প্ৰটিনে এই পামখনৰ গাহৰিটোক এ এছ এফ সংক্ৰমণ কৰিছে সেইটো আমি হেৰি কৰিব নোৱাৰোঁ, বিচাৰ কৰিব। গতিকে 150 বা 160 যদি যিটো ভাইৰাছৰ হেৰি প্ৰটিন ষ্ট্ৰাকচাৰ থাকে, গতিকে এনে ক্ষেত্ৰত তাৰ হেৰি মানে আমি যিটো কমপ্লেক্স যিটো পোৱা, গতিকে এনে ক্ষেত্ৰত তাৰ প্ৰতিষেধক চিটাটো আমাৰ কাৰণে এতিয়াও মানে সি গৱেষণাৰ পৰ্যায়তে আছে। হয়তো অদূৰ ভৱিষ্যতে ইতিমধ্যে ভিয়েটনামত এনেকুৱা প্ৰতিষেধক চিটা ওলাইছে, আৰু ভাৰত চৰকাৰৰ যিটো হাই ছিকিউৰিটি মানে ডিজিজ ইনভেষ্টিগেশ্যন লেবৰেটৰী আমাৰ হেৰি আছে, নিবেদী আছে, প্লাছ নিচাদ আছে, আই চি আৰৰ অধীনত তেওঁলোকে গৱেষণা চলি আছে, আই ভি আৰৰ গৱেষণা চলি আছে। গতিকে এতিয়া এই সংক্ৰমণৰ ক্ষেত্ৰত কথা হৈছে কি, আপুনি মন কৰিব যে এইটো প্ৰথমতে আফ্ৰিকা আছিল, আফ্ৰিকাৰ পৰা ইউৰোপ আহিল, আৰু ইউৰোপৰ পৰা চাইনাত আহিল 2018, আৰু আমাৰ অসমত ইয়াৰ প্ৰয়োগ হৈ গ'ল 2020। গতিকে আপুনি এটা 2020ৰ আপোনাৰ মে' মাহত এইটো অৰুণাচলেৰে আহি পেলাই এইটো আপুনি মন কৰিব যে আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ মানে আমি আন্তঃৰাষ্ট্ৰীয় আমি সীমাৰ লগত জড়িত, আপুনি ম্যানমাৰ আছে, ভূটান আছে, তাৰপিছত আপুনি ক'ব গ'লে চাইনাও এটা আমি যদি চাওঁ, ম্যানমাৰ যিটো ছাউথ ইষ্ট এছিয়াৰ লগত আমাৰ সম্পৰ্ক আছে, মিজোৰামসহ সুবিধা আছে, বাংলাদেশ আছে, গতিকে আমি যিহেতু আন্তঃৰাষ্ট্ৰীয় সময়ত, গতিকে এইটো এটা এক্সটিক ডিজিজ আৰু ট্ৰেন্সমিটেড আমাৰ ইয়াতে হোৱাৰ যথেষ্ট ইয়াৰ সুচল পথ আছে। গতিকে এনেধৰণে হয়তো ই আমাৰ এই মাংসৰ জৰিয়তেও আহিব পাৰে, এনিমেল ট্ৰেন্সপৰ্টেশ্যনৰ জৰিয়তেও, যিহেতু ম্যানমাৰৰ পৰা মিজোৰাম মণিপুৰত গাহৰিৰ সুচল চলাচল চলে, তেনেধৰণে ছাউথ ইষ্ট এছিয়াৰ জৰিয়তে আমাৰ অসমতে পাৰে। গতিকে যিহেতু অৰুণাচলৰ পৰা আহিল, গতিকে সেইটো এটা চিন্তনীয় বিষয়। গতিকে এনেধৰণে আমাৰ এই ৰোগটো আমাৰ নৰ্থ ইষ্টত বৰ্তমান সংক্ৰমিত হৈ আছে,
1: সেইদৰে সংক্ৰমিত হৈ আছে। আৰু কিমান সোনকালে বিয়পিব পাৰে বা কিদৰে বিয়পে, আপুনি ক'লে যে কিমান সোনকালে বিয়পে?
0: প্ৰথম কথা হৈছে ইয়াৰ চাৰি ধৰণৰ টাইপ এটা আছে, সেইটো এটা আছে পাৰিকুইট মানে অতি তীব্ৰ, আৰু অতি তীব্ৰ যেতিয়া এই গোটেইটো নিয়োগ কৰে কিমান পৰিমাণৰ আপোনাৰ ভাইৰাছৰ মানে তাত প্ৰৱেশ কৰিছে বা ভিৰুলেঞ্চিটোৰ ওপৰত, অতি তীব্ৰত আপোনাৰ এদিনৰ পৰা দুদিনৰ কোনো ধৰণৰ লক্ষণ নেদেখাকৈ সি মানে গাহৰি মৰিব পাৰে। তীব্ৰত কি হ'ব, আপোনাৰ হাই ৰাইজ অফ টেম্পাৰেচাৰ হ'ব, 107 degrees ফাৰেনহাইটত আপোনাৰ টেম্পাৰেচাৰ হ'ব, ৰঙা গোটেইটো ছাল ৰঙা পৰিব, গতিকে কাণৰ আগখিনি ৰঙা পৰিব, নোখোৱা হ'ব, এনেধৰণৰ কিছুমান আছে, আৰু 1-7 দিনৰ ভিতৰত মৰিব পাৰে। ঠিক তেনেদৰে আপোনাৰ যিটো মধ্যৱৰ্তী যিটো তীব্ৰ আছে, অৰ্থাৎ মিডিয়াম টাইপৰ যিটো তীব্ৰ, অৰ্থাৎ তাত কি হ'ব পাৰে, আপোনাৰ 15 দিনলৈ থাকিব পাৰে, আৰু পিছৰ পৰ্যায়টো ঠিক আছে। কিন্তু আমি দেখিছো আমাৰ ইয়াতে যিটো হৈছে, এইটো 1-15 দিনৰ ভিতৰতে
1: আমাৰ আৰু এজন শ্ৰোতা ৰৈ আছে। হেল্ল' হেল্ল' হয় নমস্কাৰ, কোনে কৈছে বাৰু?
2: মই নগাঁও ৰামনাৰায়ণ বৰুৱাই।
1: হয়, আপুনি ফোন কৰিছিলে অকণমান আগতে, হয় কওকচোন বাৰু।
2: এতিয়া মই দুটামান অকণমান কথা জানিব বিচাৰিছো। প্ৰথমটো হ'ল মানে ছডিয়াম হাইপ'ক্লৰাইড যে আমি গাহৰি পামৰ চাৰিওফালে ব্যৱহাৰ কৰোঁ।

0: আমি এইটো ব্ৰয়লাৰ বা ডায়েৰি ফাৰ্মত ব্যৱহাৰ কৰিম নে কৰিব পাৰিম নে
1: নাই, সেইটো উত্তৰ দিছে ইতিমধ্যে
2: বৰুৱা। প্ৰথম কথা হৈছে কি যে ছডিয়াম হাইপ্ল'ক্লৰাইন এইটো আপোনাৰ আপুনি ডিছইনফেক্টেণ্ট চলিউশ্যন বুলি আপুনি আপুনি আমি সকলোৱে জানো বীজাণু উদাহৰণ। এতিয়া প্ৰথম কথা হৈছে কি যে ছডিয়াম হাইপ্ল'ক্লৰাইড চলিউশ্যন যদি এভেইলেবল নহয়, আপুনি 10 গ্ৰাম যদি আপুনি পাৰ লিটাৰ হেৰিত পটাচিয়াম পাৰ্মেংগেনেটো যদি আপুনি 2 চামুচ যদি 1 লিটাৰ পানীত হেৰি কৰে সেইটো স্প্ৰে কৰিও আপুনি হেৰি কৰিব পাৰে, ব্লিচিং পাউডাৰ স্প্ৰে কৰিব পাৰে। গতিকে সকলো ফাৰ্মাচৰ ক্ষেত্ৰত ছডিয়াম হাইপ্ল'ক্লৰাইড হেৰি সম্ভৱপৰ নহ'ব পাৰে। আৰু যদি সুবিধাজনক আমাৰ বিভাগৰ পৰা যদি তেনেকুৱা পায় তেতিয়াহ'লে তেওঁ ব্যৱহাৰ। আৰু ডেইৰী হেৰি হেৰি ফাৰ্মত আপোনাৰ লো কনচেনট্ৰেশ্যনত আপোনাৰ আমাৰ ডেইৰী ফাৰ্মত ডেইৰী ফাৰ্মত বা ব্ৰইলাৰ ফাৰ্মত ব্যৱহাৰ কৰিলে তাৰ কোনো হেৰি নাথাকে।
3: আৰু তাৰ ক্ষেত্ৰত মই কণ্টিনিউ কৰিব বিচাৰিছোঁ, আমাৰ এছ অ' পিটো পল্ট্ৰি আৰু পিগৰীৰ ক্ষেত্ৰত প্ৰকাশ হৈ গৈছে, তাত কি কি বীজাণু ব্যৱহাৰ কৰিব পৰা যায় তাত ধুনীয়াকৈ লিখা আছে, তাক আপুনি চাব
1: পাৰে।
3: আৰু আমাৰ ৱেবছাইটত এভেইলেবল আছে, যিকোনো বিচাৰিলে তাত
1: ৱেবছাইটটো এবাৰ যদি কৈ দিয়ে
3: আসাম ভেটি .gov.in আছে। আৰু যদি কোনোবা মোৰ ফোন নম্বৰটো যদি কমোড কৰে মই তেওঁ লিংক দি দিব পাৰিম, আৰু মোৰ ওচৰত এনি টাইপ কণ্টেক্ট কৰিব পাৰিব। তাৰ কাৰণে মই নিজৰ ফোন নম্বৰ দিব বিচাৰিছোঁ,
1: 700-210-2100-2150-2453-2453।
3: যদি কাৰোবাৰ কিবা প্ৰব্লেম থাকিলে মোৰ ওচৰত ডাইৰেক্ট কণ্টেক্ট কৰিলে আমাৰ ডিপাৰ্টমেণ্টৰ যি হেল্প আছে আমি
1: তেখেতে নম্বৰটো দি দিছে, মই আকৌ এবাৰ কৈ দিছোঁ, 700-210-2100-2453। আপোনালোকে কিবা সন্দেহ থাকিলে নিশ্চয় তেখেতক
2: মই বৰুৱাক আৰু এটা কথা ক'ব বিচাৰিছোঁ, তেওঁ 20 ml পাৰ লিটাৰটো ব্যৱহাৰ কৰিব পাৰিব। গতিকে তেওঁ গতি হেৰি 20 ml পাৰ লিটাৰ ছডিয়াম হাইপ্ল'ক্লৰাইড ব্যৱহাৰ কৰিলে কোনো ইয়াত মানে
1: অসুবিধা নহয়। আৰু এজন শ্ৰোতা ৰৈ আছে, হেল্ল' হেল্ল'
4: হেল্ল'
1: হয় নমস্কাৰ, কোনে কৈছে?
4: মই মনোমতি ভাদুনীয়া কৈছো।
1: হয় কওকচোন বাৰু, ক'ৰ পৰা কৈছে আপুনি?
4: মই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ নাহৰকটীয়া ঘিনাই গাঁৱৰ পৰা কৈছো।
1: হয় কওক বাৰু, কি আপোনাৰ প্ৰশ্নটো কওক।
4: মোৰ মানে গাহৰি আছে, কমকে পুহিছো, মানে সিমান হেৰি নহয়।
1: হয়
4: মানে ওচৰত মানে এই চোৱাইন ফিভাৰ হলে মানে মানে আমাৰ মানে গাহৰিবোৰ মানে কেনেকে সুৰক্ষা দিব লাগিব?
1: হয় আক্ৰান্ত হ'লে কিদৰে সুৰক্ষা দিব লাগিব? ধন্যবাদ আপোনাৰ প্ৰশ্নটোৰ বাবে।
3: বাইদেউ প্ৰথমে স্বাইন ফিভাৰ হ'লে আমি গাহৰি সুৰক্ষা দিবলৈ প্ৰশ্ন নাহে, আমি লগে লগে আমাৰ ডিপাৰ্টমেণ্টত খবৰ দিয়ক, আমি তাক নিহত কৰিম আৰু তাৰ আপোনাৰ ক্ষতিপূৰণ আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। যিহেতু এতিয়ালৈ কোনো চিকিৎসা উপলব্ধ নাই, চিকিৎসাত আপুনি খৰচ কৰাতকৈ প্ৰতিৰক্ষাৰ ওপৰতো বেছি গুৰুত্ব দিয়ক। আৰু যিহেতু আপুনি আপোনাক আমি যি ডিপাৰ্টমেণ্টত কলিং কৰিম তাক আমি কম্পেনচেশ্যন দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ।
2: আন এটা মই তেখেতক মই ডক্টৰ কেশৰীৰ লগত মই সংযোগ কৰিছোঁ সেই বাইদেউগৰাকীৰ অৰ্থে। প্ৰথম কথা যে আপোনাৰ সুৰক্ষাৰ দায়িত্বটো আপোনাৰ হাতত, আপুনি গাহৰি যিহেতু পালন কৰিছে, প্ৰথম কথা আপুনি আন কাষৰ ঘৰৰ গাহৰি পামত আপুনি নাযাব, আৰু সেই ঘৰ মানুহৰ কোনোবা যদি আহে আপুনি গাহৰি পামৰ ওচৰলৈ যাব নিদিব। কাৰণ দ্বিতীয় কথা যে আপোনাৰ পামখনত যদি কোনো এটা গাহৰিৰ লক্ষণ দেখা পাইছে তাৎক্ষণিকভাৱে সেই গাহৰিটো আপুনি পৃথক কৰক, পৃথক কৰি পেলাই সেইটো আপুনি পৃথক কৰি ৰাখক, ৰাখি পেলাই আমাৰ ওচৰৰ পশু চিকিৎসকক খবৰ দিয়ক যে মোৰ মানে গাহৰিটোৱে খোৱা নাই, বহুত জ্বৰ আছে। আমাৰ বিভাগীয় কৰ্মচাৰী বা ডক্টৰে গৈ পেলাই চাই পেলাই যদি এইটো সন্দেহ কৰে যে এইটো ASF হ'বৰ লক্ষণ, যিখিনি লক্ষণ আপোনাক কৈছোঁ, খুব জ্বৰ হ'ব, নাখাব আৰু গাৰ ছালটো ৰঙা পৰিব, তেতিয়া আমাৰ বিষয়াই সেই হেৰিৰ পৰা চেম্পুল কালেকশ্যন কৰিব। চেম্পুল অকল কালেকশ্যনে নকৰে, আপোনাৰ গোটেই ফাৰ্মখনৰ অৱস্থিতিটো কেনেকুৱা, কেতিয়া আপুনি পুহিছে, এই সম্পৰ্কত এটা ৰিপৰ্ট সংগ্ৰহ কৰিব আৰু তাক বেছ কৰি পেলাই আমি সেই চেম্পুল আমাৰ খানাপাৰাত NERDTলৈ পঠাব, আমি পাম। গতিকে আপুনি সেইবোৰ কথা নাভাবি পেলাই প্ৰথম আপুনি সুৰক্ষা দিয়ক। আপুনি গাহৰি মাংস আনিলে আপুনি ভাবি চিন্তি আনিব যে মই সেই গাহৰি মই আনি ইয়াতে খোৱাটো উচিত হ'বনে নহয়। বৰ্তমান আপুনি মন কৰিব, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ অঞ্চলত আমাৰ চেগা চৰাককৈ হেৰি হৈ আছে, ASF লাগি আছে। গতিকে আপুনি গাহৰি পৰাপক্ষত এইকেইদিন বজাৰৰ পৰা আনি তৎক্ষণাত হেৰি নকৰি পেলাই অন্ততঃ গাহৰিকেইটাৰ স্বাৰ্থত আপুনি এইকেইদিন খোৱা বন্ধ কৰক।

0: যদি আপোনাৰ সন্দেহ হয়, যদি ভাবে চব ঠিকে আছে সমস্যা নাই।
1: আৰু মানুহলৈ সংক্ৰমিত হয়নে এই এই ৰোগটো গাহৰিৰ পৰা?
2: মেম, এই বেমাৰটো মানুহত নাযায়, আমাৰ গাহৰিৰ কাতে সংলগ্ন হৈ আছে। কিন্তু চোৱাইন ফ্লু যি কৈছে, এই চোৱাইন ফ্লু মানুহটো মানুহত যায় আৰু কিন্তু এইটো গাহৰিত নহয়, দুয়োটা বেলেগ বেমাৰ।
1: অর্থাৎ আক্রান্ত গাহরির পৰা সংক্রমিত মানুহলৈ নহয়, সেইটো এটা ভাল কথা। আর যেহেতু পালকসকল তার লগত প্রত্যক্ষভাবে জড়িত হৈ থাকে, গতি যদিহে গাহরির পৰা আহিলে হেতেন মানুহলৈ, তেতিয়া খুব ডাঙৰ সাংঘাতিক কথা এটা হলহেতেন হয়তো।
2: কিন্তু নহয়, যদি এইটো আছে গাহরি যদি লাগি আছে, তো মানুহ এটা বাহক হব পাৰে, বেলেগ
1: বাহক হব পাৰে, বেলেগ গাহরিলৈ,
2: বেলেগ ফার্মলৈ,
1: বেলেগ ফার্মলৈ, হয়। সেই ক্ষেত্রত সাবধানতা অবলম্বন কৰিব লাগিব, যাতে খুব আপোনালোকে কোৱাৰ নিচিনা কাপোৰ কানি সলাই বা যিখিনি বীজাণুনাশক প্ৰয়োগ কৰি তেতিয়া যাব লাগিব। এতিয়া বৰ্তমান অসমৰ কোন কোন ঠাইত হৈছে আপুনি কলে ইতিমধ্যে দুখনমান
0: জিলাৰ কথা। এতিয়া সম্প্ৰতি আমি মন কৰিছোঁ আপোনাৰ ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু নগাঁও, চৰাইদেউ আৰু কামৰূপৰ ছয়গাঁও অঞ্চল, আৰু এইখিনিতে হেৰি আছে
2: আঠটা ডিষ্ট্ৰিক্টতে
0: নখন এতিয়ালৈকে আমাৰ জানুৱীত নখন
1: নখন জিলাৰ তথ্য আছে আপোনালোকৰ হাতত মানে গাহৰি?
0: কিন্তু গোটেইবোৰ নহয়, আমাৰ এতিয়ালৈকে আমি যদি চাওঁ, আমি 20টা পজিটিভ কেচ পাইছোঁ এই নখন জিলাত, আৰু মানে 20টা পজিটিভ আছে, কিন্তু আমাৰ এপি চেণ্টাৰ আমাৰ
2: 14
1: আহিছে যে আপোনালোকে কৈছে যে লক্ষণ দেখা দিয়াৰ কথাটো, কিছুমানৰ ক্ষেত্ৰত 15-20 দিনৰ ভিতৰতো ঘটনাটো ঘটিব পাৰে তেনেকুৱা ধৰণৰ। এতিয়া কোনোবা এজন পালক যদি সচেতন হোৱা নাই যে ইতিমধ্যে সংক্ৰমিত হৈছে গাহৰি, কিন্তু সেই মাংস বিক্ৰী কৰিছে, তেতিয়া হয়তো তেনেকুৱা ধৰণৰ সমস্যা হৈ যাব পাৰে।
0: সেইটো এটা আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা হৈছে কি, যে আমাৰ কিছুসংখ্যক যিসকল কিছুসংখ্যক গাহৰি পালকৰ মানে এইটো অজানিতে হ'ব পাৰে, তেওঁলোকৰ হয়তো বেমাৰ হৈ আছে, তেওঁলোকে এইটো ইট মে বি মানে হেৰি হ'ব পাৰে, ASF হ'ব পাৰে। সেই গাহৰি যদি বিক্ৰী হয়, তেতিয়াহ'লে সেই হোৱা গাহৰি বিক্ৰীটো যদি শ্লটাৰ্ড হয় বা এইটো মাংস হিচাপে বিক্ৰী হয়, নিশ্চয় অইন ঠাইলৈ বিয়পাৰ সম্ভাৱনা আছে। গতিকে শেহতীয়াকৈ আমাৰ যিটো SOP অনুসৰি বা আমাৰ যেতিয়া গভৰ্ণমেণ্ট ন'টিফিকেশ্যন হৈ যায়, তেতিয়াহ'লে আক্ৰান্ত যিটো অঞ্চল, যিটো অঞ্চলত আমি কৰিলোঁ, সেইটোতো আমাৰ কালিং প্ৰচেছ হ'ল। তাৰ পিছৰ যিটো 10 কিলোমিটাৰলৈকে সেইটো আমাৰ চাৰ্ভিলেঞ্চ,
2: সেইটো
0: নিৰীক্ষণজনত আমি পূৰা ধৰণে আমি চাম যে তাত তেনেধৰণৰ কিবা মাৰি হৈছেনে। গতিকে আমাৰ গোটেই বিষয়টোত কিয় যে পশুপালন বিভাগে অকলে এই কামটো সমাধান কৰিব নোৱাৰে, যেতিয়ালৈকে আমাৰ গাহৰি প্ৰতিজন গাহৰি পালকে আমাৰ লগত
1: সহযোগিতা,
0: তেওঁলোকে এজন গাহৰি পালকে যদি গম পায় যে অমুক গাঁৱত এটা হেৰি হৈছে, তেওঁলোকে আমাক জনাব লাগিব। তেওঁলোকে
1: হয়, আমাৰ আৰু এটা ফোন আহিছে। হেল্ল' হেল্ল'
3: হেল্ল'
1: হয় নমস্কাৰ, কোনে কৈছে বাৰু?
3: হয়, মোৰ নাম শ্ৰী হিতেশ আমচি হয়।
1: হয় কওকচোন বাৰু।
3: হয়, মই মানে এটা কথা জানিব বিচাৰিছো যে আমি এতিয়া যিহেতু আমি গাহৰি মাংস খাওঁ, আমি যে গাহৰি মাংসটো যে খাম যে মানে ধৰি লওক এতিয়া চোৱাইন ফ্লু হৈছে বুলি আমি কেনেকৈ গম পাম?
2: প্ৰথমে আমি য'ত আফ্ৰিকান চোৱাইন ফ্লু হৈ আছে তাত আমি 10 কিলোমিটাৰ ৰেডিয়াছত আমি বন্ধ কৰি দিওঁ, সেইকাৰণে আমাৰ এইটো আশা আছে কিন্তু আক্ৰান্ত গাহৰিবিলাক বিক্ৰী নহয়। অৱশ্যে যদি কোনোবা নোকাচুৰিকে যদি কৰিছে, তেতিয়া যেতিয়া পৰীক্ষা কৰা যেতিয়ালৈ নহয় আমাৰ কোৱাটো টান আছে,
1: কোৱাটো টান হয়। আৰু এই কথাটো মোৰো আচলতে মনলৈ আহিছিলে, তেখেতে প্ৰশ্নটো কৰিলে যে কেতিয়াবা লক্ষণ দেখা নাযায় বা সৰবৰাহ হৈ গৈছে ইতিমধ্যে, হয়তো গম পোৱা হোৱা নাই, তেনেকুৱাও হৈ যাব পাৰে। তেতিয়া যদি সেই মাংস বজাৰত বিক্ৰী হয়, সেই যিটো অসুস্থ গাহৰি মাংস খালে মানুহৰ কিবা অসুবিধা হয়?
0: প্ৰথম কথা হৈছে এইটো প্ৰায় 19 দিনলৈ ইনকিউবেশ্যন পিৰিয়ডত থাকে। এটা বীজাণু দেহৰ ভিতৰত প্ৰৱেশৰ আমাৰ এইটো হৈছে কি 19 দিনৰ ভিতৰত তাত ৰোগৰ লক্ষণটো দেখা দিয়ে। তেনেকুৱা যদি কিবা কাৰণত কোনোবা এখন বিক্ৰী হৈ পেলাই নজনাকৈ বিক্ৰী হ'লে তেনেকুৱা সম্ভাৱনা নুই কৰিব নোৱাৰি। গতিকে সামগ্ৰী এইটো কথা ঠিক যে আফ্ৰিকান চোৱাইন ফিভাৰ মাংস কোনোবাই ভুলক বা তেওঁ অজানিতে পেট বজাব যায়, নিয়মমতে আমাৰ কি হয়, আমাৰ এটা ৰন্ধন যিটো প্ৰকৰণ আমাৰ হৈছে উচ্চ ডিগ্ৰীত, হয়নে নাই, উচ্চ তাপমাত্ৰাত আমাৰ কি হয় ৰন্ধন, গতিকে তেনেধৰণৰ কোনো ৰোগৰ সংক্ৰমণ নাই। আৰু আফ্ৰিকান চোৱাইন ফিভাৰটো মানুহলৈ সংক্ৰমিত ৰোগ হোৱা ৰোগ নহয়, ইট ইজ নট এ জুনটিক ডিজিজ।
1: আমাৰ

0: আৰু এটা ফোন আহিছে। হেল্ল' হেল্ল'
1: হেল্ল'
0: হয় নমস্কাৰ, কোনে কৈছে বাৰু?
1: মোৰ নাম ৰিচা ভকতীয়া, মই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা কৈ আছোঁ।
0: হয় কওকচোন, আপুনি কি জানিব বিচাৰিছে?
1: মই মানে পিগাৰীৰ বিষয়ে মানে ৱেষ্ট মেনেজমেণ্ট যোনটো
0: হয়
1: মানে ইমান ফাউল স্মেল এটা আহে যোনটো তেওঁলোকৰ মানে পিক পৰা আহে, মানে সেইটো আমি ৱেষ্ট মেনেজমেণ্টটো কেনেকৈ কৰিব লাগে সেইটোৱে প্ৰশ্ন আছিলে মোৰ।
0: ৱেষ্ট মেনেজমেণ্ট কেনে, ধন্যবাদ।
1: হয়
0: হয়, তেওঁ কৈছে যে সেই গাহৰিৰ পামৰ পৰা যিটো গোন্ধ আহে, অকণমান বেয়া গোন্ধ এটা পায় মানুহে, বা যিখিনি আৱৰ্জনা সেইখিনি কেনেধৰণে ব্যৱস্থাপনা কৰিব লাগে?
2: বৰ সুন্দৰ প্ৰশ্ন এজন গাহৰি পালক বা আপুনি যদি এইটো, এই এটা আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিছে। আমি সাধাৰণতে গাহৰি পামত যিটো ধৰণে ৱেষ্ট মেনেজমেণ্ট অৰ্থাৎ আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত যিখিনি কথা গুৰুত্ব দিব লাগে, আমি প্ৰায় আমি এইটো মানে আমি হেৰি কৰোঁ, মানে আওকাণ
0: আওকাণ কৰা যায়।
2: গতিকে আওকাণ কৰা, আপুনি যদি কথাই চোৱা, প্ৰথম কথা যে আমি পৰিষ্কাৰ পৰিচ্ছন্নতা, আমি যেনেকৈ মানুহে এখন ঘৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজেৰে জীয়াই থাকোঁ নহয়, ঠিক তেনেধৰণে আমি গাহৰি পৰিছোঁ কিহৰ কাৰণে, আমাৰ লাইভলিহুড, আমাৰ জীৱন নিৰ্বাহৰ কাৰণে। সিহঁতে দেহটো ভালে থকা মানে আমি আয় কৰিব পাৰিম, আৰু সিহঁতৰ যদি বেমাৰ হয় আমি লোকচান কৰিব। গতিকে তেওঁলোককো কি কৰিব লাগিব, আমি এটা পৰিষ্কাৰ পৰিচ্ছন্ন, সেই হৈছে কি যে প্ৰতিজন গাহৰি পালকে তেওঁলোকৰ শ্ৰমিকৰ দ্বাৰা পোনপ্ৰথমে তেওঁলোকৰ যিখিনি আৱৰ্জনাখিনি, এটা ড্ৰেইনেজ ছিষ্টেমটো সাধাৰণতে থাকিব লাগে। সেই ড্ৰেইনেজ ছিষ্টেমটো গৈ এনে এটা আপোনাৰ ৱেষ্ট মেনেজমেণ্ট মানে এটা পিট থাকিব লাগে, যাতে সি ফাৰ্মখনৰ পৰা দূৰত হয়। আৰু দ্বিতীয়তে হৈছে কি, নিয়মীয়াভাৱে কি হয়, ব্লিচিং পাউডাৰ অথবা মানে 990 যদি আমি 90 ml অৰ্থাৎ 1 লিটাৰ 10 ml আমি যদি মাইনাছ কৰি তাত যদি আমি হেৰি কৰোঁ, ছডিয়াম হাইক্লোৰাইড 20 ml দিওঁ, বা 2 চামুচ যদি পটাচিয়াম পাৰ্মাংগনেট দিওঁ, তেতিয়াও আমি সেইখিনি আমি বীজাণু নাশ কৰি দিওঁ। এতিয়া সেই যিখিনি যদি আমি বীজাণু নাশ কৰা বস্তু যেতিয়া ডিছইনফেক্টেণ্ট ব্যৱহাৰ কৰোঁ, বীজাণুনাশক দ্ৰৱ ব্যৱহাৰ কৰোঁ, তেতিয়া তাত কি হয়, বীজাণু সংক্ৰমণৰ সম্ভাৱনা একেবাৰে। দ্বিতীয়তে আপুনি কৈছে যে ডিছপ'জেলৰ ক্ষেত্ৰত, ইয়েছ, সেই ডিছপ'জেল কি হ'ব লাগিব, আপোনাৰ যেতিয়া আৱৰ্জনা হেৰিটো ব্যৱস্থাটো হ'লে অকণমান দূৰত হ'ব লাগে, আপুনি অকণমান ড্ৰেইনেজ ছিষ্টেমটো এনেকুৱা হ'ব লাগে যে সি পানীটো সদায় কি হ'ব, সদায় তললৈকে যায়। গতিকে আপোনাৰ যিটো ফ্ল'টো এনেকুৱা হ'ব, এনেধৰণৰ ঠাইত আপুনি এটা নিৰ্দিষ্ট দূৰত আপুনি এটা পিট কৰক। সেই পিটটোত আপুনি হেৰি সাধাৰণভাৱে কৰিব পাৰে, আৰু সেইটো পিটটোত যদি আপুনি নিয়মীয়াভাৱে তাত এই ধৰণৰ আমি ডিছইনফেক্টেণ্ট ব্যৱহাৰ কৰে, নিশ্চয় তাত আপুনি আমি বীজাণুনাশক দ্ৰব্যৰ কাৰণে আমি ৰোগৰ সংক্ৰমণৰ সম্ভাৱনাও কম থাকিব, আৰু যেতিয়া দূৰত কৰিব আপোনাৰ ঘৰখনলৈ কোনো বেয়া গোন্ধ নাথাকে। আপুনি মন কৰিব, বহুসংখ্যক আপুনি গাহৰি পাম পাব, কিন্তু গাহৰি পামত আপোনাৰ কোনো ধৰণৰ গোন্ধ নাথাকে, কোনো ধৰণৰ ফাউল স্মল আপুনি অৰ্ডাৰ নাপাওঁ। কি কাৰণত, তেওঁলোকে ফাৰ্ম এখনৰ যিখিনি প্ৰয়োজনীয় ডিছইনফেক্টেণ্ট ইউজ তেওঁলোকে নিয়মীয়া কৰে, তেওঁলোকে ব্লিচিং পাউডাৰ চাৰিওফালে ইউজ কৰে, তেওঁলোকে পটাচিয়াম পাৰ্মেংগনেট চলুচন ব্যৱহাৰ কৰে। গতিকে তেনেকুৱা যেতিয়া ব্যৱহাৰ কৰা যায় তেতিয়াহ'লে পৰিষ্কাৰ থাকিলে আপুনি গম পোৱাৰ কোনো সম্ভাৱনা নাই। কিন্তু কেতিয়াও আমি নকওঁ, সাধাৰণতে আৱাসিক এলেকাৰ পৰা সদায় গাহৰি পামখন দূৰত থাকিব লাগে। আনহাতে আন আপোনাৰ নেইবাৰ, আপোনাৰ ওচৰ চুবুৰীয়াও যাতে তাৰ পৰা অসুবিধা নাপায় সেই কথাটো মন ৰাখিব।
0: হয়, আমাৰ আৰু এজন শ্ৰোতা ৰৈ আছে ফোন লাইনত। হেল্ল'
3: হেল্ল'
0: হয় নমস্কাৰ, কোনে কৈছে?
3: মোৰ গাহৰি ফাৰ্ম নাই, কিন্তু ওচৰে যি এজনে পঢ়ে ভালৰ পৰা, মই সুধিব বিচাৰিছো যে থাকা ঘৰৰ পৰা কিমান দূৰত হলে ভাল, কেতিয়াবা বৰ ইমান বেয়া গোন্ধ আহে।
0: হয়, ইতিমধ্যে তেখেতে ক'লে, আপোনাক অকণমান কৈ দিব পাৰো আৰু, ধন্যবাদ প্ৰশ্নটোৰ কাৰণে। ইতিমধ্যে আপুনি জনালে যে থকা ঘৰৰ পৰা কিছু দূৰৈত হ'ব লাগে গাহৰি পামখন, যাতে অসুবিধা নাপায় বা কোনেও ওচৰৰ মানুহে।
4: যদি কমাৰ্চিয়েল ফাৰ্ম আছে তেতিয়াতো তাৰ নিৰ্দিষ্ট দূৰত থকাৰ ব্যৱস্থা আছে, যদি আমাৰ বেকয়াৰ্ড ফাৰ্মিং কৰিছে তেতিয়া তথাপি এটলিষ্ট 30-40 ফিট দূৰত থাকিব লাগে, য'ত যাৰ পৰা আমাক কণ্টিনিউচ মুভমেণ্টটো, গাহৰি মুভমেণ্টটো আমি কমাব পাৰোঁ, কণ্ট্ৰল কৰিব পাৰোঁ, আৰু তাৰ যে নিৰাপত্তাটো আমি কৰিব পাৰোঁ। যদি 30 ফিটৰ পৰা কমকৈ থাকে তেতিয়া আমাৰ ফল স্মেলিং বা এনেকুৱা অৰ্ডাৰৰ সমস্যাটো বাঢ়ি যায়।
0: হয়, এতিয়া কৈছে ডাক্তৰ ডেকা, আপুনি উল্লেখ কৰিছিলে যে যেতিয়া গাহৰি আনিব নতুনকৈ গঁৰাললৈ বা খামাৰলৈ যেতিয়া গাহৰি আনিব তেতিয়া বিশেষ

0: যত্ন ল'ব লাগে বা বিশেষ গুৰুত্ব দিব লাগে কিছুমান কথাত, সেই কথাখিনি যদি আপুনি অকণমান আৰু কৈ দিয়ে তেতিয়া হয়তো পালকসকলৰ অলপ সুবিধা হ'ব।
1: এতিয়া যিহেতু আমি ASF-ৰ সংগতি ৰাখি কথা পাতি আছোঁ, গতিকে আমি আপুনি চাওক যে আপুনি মন কৰিব যে আমাৰ নৰ্থ ইষ্টতে আমাৰ ভাৰতৰ টোটেল গাহৰি পলিউচন এনেবলৈ 45% আছে। গতিকে পিগাৰী ইকনমিক্সটো নৰ্থ ইষ্টৰ সাংঘাতিক ধৰণে আছে। ইয়াতে বছৰত 5,000 crore বিজনেছ হয় বুলি আমাৰ কয়, মানে যদি আপুনি নৰ্থ ইষ্টাৰ্ণ ষ্টেটক সামৰি ধৰে। গতিকে এই গাহৰিৰ হেৰি ব্যৱসায়টোত ASF-এ আমাক যিটো ধৰণে ক্ষতিগ্ৰস্ত হৈছে, ফলস্বৰূপে কি হয়, এতিয়া আমি হাৰিয়ানা পাঞ্জাব আদিৰ পৰা আমাৰ হৈছে। এতিয়া আপুনি কোৱাৰ ধৰণে যেতিয়া আমি গাহৰি পালন কৰিলে

0: বেশি সংখ্যক ক'বলৈ 80%, 80% গাহৰি পোৱালক আমাৰ কি হয় বেকয়াৰ্ড ছিষ্টেম। বেকয়াৰ্ড ছিষ্টেম মানে কি হয়, তেওঁলোকে বাৰীৰ পিছফালে, বাৰীৰ পিছফালে এনেধৰণে কয়, তেওঁলোকে বান্ধি ৰাখিছে, গলত এটা ৰছী দিছে, নিয়মীয়া কিবা খাদ্য দিছে দিলে।
1: আমি এই বিষয়টোত আপোনাক ৰখাই দিছো, মাজতে বেয়া নাপাব, ফোন এটা আহিছে, আমি আকৌ কথা পাতিম। হেল্ল'
2: হেল্ল' বাইদেউ,
1: হয় আপুনি কোনে কৈছে বাৰু?
2: মই ৰোহিত মাৰাকে কৈ আছো, গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা।
1: হয় কওকচোন, কি জানিব বিচাৰিছে?
2: মোৰ জানিব বিচাৰো মানে গাহৰি পুহিলে কি খাদ্য খোৱালে, কি বস্তু খুৱাই পেলাই গাহৰি সোনকালে ডাঙৰ কৰিব পাৰিম, মই জানিব খুজিছো।
1: হয় ধন্যবাদ মাৰাক ডাঙৰীয়া, কি খোৱালে সোনকালে ডাঙৰ ডাঙৰ হ'ব গাহৰি?
0: আপুনি এটা ভাল কথা উঠে, প্ৰথম কথা আমাৰ গাহৰি সাধাৰণতে কি হয় যে গাহৰি এনে এটা আমাৰ মানে লাইফ ষ্টক বা এনেকুৱা আমাৰ পশুধন যিয়ে নেকি সি তাৰ বাঢ়ন কম খাদ্যত তাৰ বাঢ়ন ক্ষমতাটো যথেষ্ট বেছি, সি যিটো খায় প্ৰত্যেকটা বস্তু খাদ্যৰ দেহৰ মাংসলৈ মানে ৰূপান্তৰিত হয়। এতিয়া প্ৰথম কথা হৈছে কি যে আমাৰ সাধাৰণতে কি হয়, আমাৰ যিসকলে বেকয়াৰ্ড ছিষ্টেমৰ লগত সংগতি কৰিছে, পিছতালত কৰি আছে, তেওঁলোকে চুইল বা অৰ্থাৎ পেলনীয়া, পাকঘৰৰ পেলনীয়া, হোটেলৰ পেলনীয়া খাদ্যবিলাক তেওঁলোকে খুৱাই আছে। কিন্তু সেইটো খাদ্যত আমি ফেটেনাৰ্ছবিলাকৰ ক্ষেত্ৰত আমি খুৱাব পাৰোঁ, হয়নে? কিন্তু আমি যেতিয়া ব্ৰিডিং ফাৰ্ম খুলিম নহয়, তেতিয়াহ'লে আপুনি আমাৰ এটা বেলেঞ্চ ফিট ষ্টাৰ্টাৰ, গ্ৰোৱাৰ, ফিনিচাৰ দানা খুৱাব লাগিব। ঠিক তেনেদৰে ব্ৰিডিং ফাৰ্মত কি হয়, ব্ৰিডিং ফাৰ্মত আপোনাৰ আমি কি হ'লে কাৰ্বহাইড্ৰেটটো আমি লিমিটেশ্যন, কাৰণ কাৰ্বহাইড্ৰেট বেছি কৰিলে মোৰ কাৰ্বহাইড্ৰেট গ'লে কি হয়, সি চৰ্বিলৈ কনভাৰ্ট হয়। গতিকে গাহৰি ক্ষেত্ৰত আমি যদি ব্ৰিডিং ফাৰ্মত আমি পোৱালি যথেষ্ট পৰিমাণে পাব লাগিব, নিয়াৰলি আপুনি 11-14 পাৰ লিটাৰ চাইজত আমি পাব লাগিব, তেতিয়াহ'লে আমি বেলেঞ্চ ফিট আমি অৰ্থাৎ সন্তুলিত দানা খুৱাব লাগিব। আৰু আপুনি যদি ভাবিছে যে মই গাহৰি কেৱল মাংসৰ কাৰণে ব্যৱহাৰ কৰিম, তেতিয়াহ'লে আপুনি পেলনীয়া খাদ্য ব্যৱহাৰ কৰিব। কিন্তু পেলনীয়া খাদ্য খোৱাৰ ক্ষেত্ৰত আপুনি হ'ব, আপুনি হোটেলৰ পৰা যেতিয়া পেলনীয়া খাদ্য আনিব, আপুনি ঘৰৰ পৰা যেতিয়া পেলনীয়া দিব, সেইবোৰ আপুনি গৰম কৰি পেলাই খোৱা,
3: 90 ডিগ্ৰী গৰম কৰি গৰম কৰি পেলাই তাৰপিছত ঠাণ্ডা কৰি খোৱাব, নহ'লে
0: গৰম কৰি
3: পেলাই
0: গৰম কৰি পেলাই ঠাণ্ডা কৰি খোৱাব, তেতিয়া আপুনি দেখিব আপুনি বাঢ়নো পাব। কিন্তু যদি আপুনি ভাবে যে মোৰ ব্ৰিডিং ফাৰ্ম খুলিছোঁ, তেতিয়াহ'লে আপুনি বিজ্ঞানসন্মতভাৱে, আৰু এই ক্ষেত্ৰত আপুনি প্ৰশিক্ষণ লোৱাটো ভাল হ'ব, আপুনি আমাৰ গোৱালপাৰা জিলাৰ পশুপালন বিষয়ৰ আমাৰ বিষয়বিলাক আছে, ডক্টৰ আছে, আপুনি নিশ্চয় আপুনি তেওঁলোকে আপোনাক সহযোগিতা এই ক্ষেত্ৰত আগবঢ়াব।
1: আৰু প্ৰশিক্ষণ ল'লে ভালদৰে বিজ্ঞানসন্মত
0: আপোনাৰ গোৱালপাৰাৰ পৰা কৈছে আমাৰ জিলা বিষয়, নতুনকৈ গাহৰি অনা ধৰণৰ, অৰ্থাৎ আপোনাৰ অলৰেডি ফাৰ্মত গাহৰি আছে, আপুনি আকৌ নতুন আনিব খুজিছে, কিন্তু নতুন গাহৰিখিনি অনাৰ আগতে আপুনি 30 দিন পৃথক কৰি ৰাখক, সেইটো কোৱাৰেণ্টাইন বুলি কয়, কাৰণ সেই গাহৰিও বেমাৰ লৈ আহিব পাৰে। গতিকে কিবা কাৰণত তাৰ 5টা গাহৰিৰ এটা যদি বেমাৰ লৈ আহিছে, আল্টিমেটলি যিখিনি এক্সিষ্টিং, যিখিনি আগৰ যিখিনি আছে, সেইখিনিও বেমাৰ হ'ব। ঠিক তেনেদৰে আমি এতিয়া আমাৰ এতিয়া নতুন চিন্তা চৰ্চা কেনেকুৱা হৈছে যে এটা গোহালি আমাৰ আমাৰ সাধাৰণতে গোহালি গাহৰি পালকবিলাকে তাত মতা গাহৰি, গ্ৰোৱাৰ, ফিনিচাৰ অৰ্থাৎ ডাঙৰ গাহৰি, মাজৰ মধ্যমীয়া গাহৰি সকলো একেলগে ৰাখে পোৱালি। এতিয়া কথা হৈছে কি যে আমি গ্ৰোৱাৰ গাহৰি বেলেগকৈ ৰাখিম, ডাঙৰ গাহৰি বেলেগকৈ ৰাখিম, আৰু এটা গঁৰাল আৰু আন এটা গঁৰালৰ মাজত নিয়াৰলি আমাৰ মানে 20-25 ফুটৰ আমাৰ এটা ব্ৰেক থাকিব লাগে। তেতিয়া কি হয় আমাৰ এইটো এটা আজিকালি কম্পাৰ্টমেণ্টেলাইজেশ্যন বা পৃথকীকৰণৰ কথা আহি পৰিছে, কাৰণ ধৰকচোন এইটো গঁৰালত আমাৰ বেমাৰ লাগিছে, গতিকে ইয়াৰে যিখিনি মানুহ আছে এই মানুহখিনি যাতে আনটো গঁৰালত নাযায়। গতিকে এনেধৰণৰ বিজ্ঞানসন্মত কম্পাৰ্টমেণ্টেলাইজেশ্যন বুলি বা পৃথকীকৰণৰ আমাৰ চিন্তা চৰ্চা আৰম্ভ হৈছে, হয়তো অদূৰ ভৱিষ্যতে আমাৰ গাহৰি পালকসকলে তেনেধৰণে গাহৰি পালন কৰিলে আমি কিছুমান ৰোগৰ ক্ষেত্ৰত আমি আমি নিৰ্মূলকৰণৰ ক্ষেত্ৰত বা
1: সহায় হ'ব,
0: সহায়ক হ'ব।
1: আমাৰ আৰু এটা ফোন আহিছে, আমি লৈ লৈছোঁ। হেল্ল' হেল্ল'
4: হেল্ল'
1: হয় নমস্কাৰ, কোনে কৈছে?
4: নমস্কাৰ, মই পল্লৱী কোঁৱৰ, শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা কৈছোঁ।
1: হয় কওকচোন,
4: বাইদেউ এতিয়া যিহেতু আমাৰ ASF-ৰ প্ৰাদুৰ্ভাৱটো বহুত বেছি হৈ আছে গোটেই অল আছামতে, এতিয়া আমাৰ ASF-ৰ ভেকচিনৰ ওপৰত
0: যিটো ভাইৰাছ, ইয়াৰ ভাইৰাছ প্ৰায় 150-160টা প্ৰটিন ষ্ট্ৰাকচাৰ অৰ্থাৎ প্ৰটিন, তাৰ ইমানটা

0: হোল বেড কনচোল কালেকশ্যন কৰি আইচ পেকত তেওঁলোকে সেই যিখন এপিডেমিঅলজিকেল ৰিপৰ্ট সেইটো তেওঁ ফিঅজনে তেওঁ ছিগনেচাৰ কৰিব আৰু চাব ডিষ্ট্ৰিক্ট ভেটেনেৰি অফিচাৰে কাউণ্টাৰ চাইন কৰি পেলাই আইচ পেকত তেওঁ আমালৈকে পঠাই দিব। সেই আইচ পেকত তেওঁলোকে কি পঠাব, তেওঁলোকে সাধাৰণতে পি বি এছ চলিউশ্যনত যদি অৰ্গেন হয় তেওঁলোকে, কিন্তু তেওঁলোকে হোল ব্লাড চেম্পল পঠাই দিলে ভাল। আমাৰ খানাপাৰ থকা নেশ্যনেল নৰ্থ ইষ্ট ৰিজনেল ডিজিজ ডায়েগনষ্টিক লেবৰেটৰীত আমি পি চি আৰ অৰ্থাৎ আৰ টি পি চি আৰ হেৰিত আমি তাৰ আমি ৰোগৰ আমি নিৰূপণ কৰোঁ,
1: নিৰূপণ কৰা হয়।
0: ঠিক, কিন্তু আন এটা কথা হৈছে কি, তেওঁলোকে সাধাৰণতে আমি কেতিয়াও শ্লটাৰ কৰি অৰ্থাৎ পষ্ট মৰ্টেম কৰি যদি ছাছপেক্টেড হয় তো এ এছ এফ কেছ তেনেহ'লে তেওঁলোকৰ কৰিব নালাগে,
1: নালাগে। আমাৰ শেষৰ টোপন, আমাৰ অনুষ্ঠানৰ যিহেতু বেছি সময় বাকী নাই, আমি শেষৰটো ফোন লৈছোঁ। হেল্ল' হেল্ল'
2: হেল্ল'
1: হয় নমস্কাৰ, কোনে কৈছে?
2: মই ডিব্ৰুগড় পৰা কৰোঁ, বিশ্বজিৎ ডেকাই।
1: হয় কওকচোন বাৰু, আপুনি কি জানিব বিচাৰিছে?
2: হয় মই এই আজি সেই এছ এফৰ বিষয়ে অলপ জানিব বিচাৰিছিলোঁ।
1: হয় কওকচোন, আপুনি ইতিমধ্যে তেখেতসকলে জনাইছে আফ্ৰিকান চুৱাইন ফিভাৰ কি ধৰণে হয়, আপুনি কিবা বিশেষ কথা জানিব বিচাৰিছে নি?
2: হয় হয়, মই মানে ভাবিছিলো যদিও এই চুৱাইন ফ্লুটো হয় তাৰ মানে বেলেগ আৰু হেৰিটো ইনজেকশ্যন কৰাৰ পিছতো আৰু কিবা যত্ন ল'বলগীয়া আছে নেকি বুলি জানিব বিচাৰিছিলো।
1: হয় ধন্যবাদ। ইনজেকশ্যন ইতিমধ্যে ওলোৱা নাই প্ৰতিষেধক বুলি
0: এটা কথা আপুনি মন কৰিব যে চি এছ এফ আৰু এ এছ এফ দুটা বেলেগ, এটা আছে ক্লাছিকেল চুৱাইন ফিভাৰ, তাত ভেকচিন আছে, আৰু এ এছ এফ টো আপোনাৰ ভেকচিন নাই। গতিকে চি এছ এফৰ ক্ষেত্ৰত আমি শুনো বৰ্তমান আমাৰ চি এছ এফৰ তেনেকুৱা পৰ্যায়ত আমাৰ নাই, কিন্তু আমাৰ সমস্যা এ এছ এফৰ ক্ষেত্ৰত, এ এছ এফৰ ক্ষেত্ৰত যিহেতু এইটো জুনটিক ডিজিজ নহয় তাত ভয় খাবলগীয়া একো নাই, কিন্তু আমাৰ হয়তো অদূৰ ভৱিষ্যতে হয়তো আমাৰ গৱেষণা যদি ভাৰত চৰকাৰৰ প্ৰচেষ্টাত নিশ্চয় আৰু এই ক্ষেত্ৰত যিটো ৱৰ্ল্ড হেল্থ ভেটেনেৰি যিটো অৰ্গেনাইজ ৱৰ্ল্ড হেল্থ যিটো আমাৰ আছে এনিমেল হেল্থৰ যিটো অৰ্গেনাইজেশ্যন আছে ৱৰ্ল্ডৰ, তেওঁলোকেও নিশ্চয় এই ক্ষেত্ৰত অলৰেডি আগবাঢ়ি আছে। গতিকে আমি আমাৰ গোটেই কৈছোঁ যে গাহৰি পালকসকলৰ সচেতনতা, জৈৱ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ দায়বদ্ধতাহে আমাৰ এই গাহৰি ইণ্ডাষ্ট্ৰিটো আৰু আমাৰ লাইফষ্টক ইকনমিক্সত সহযোগ কৰিব।
1: আৰু শেষত আমাৰ যিহেতু সময় বেছি নাই, আমি ক্ষতিপূৰণ কেনেদৰে দিয়া হয়
0: ডক্টৰ,
1: ক্ষতিপূৰণৰ কথা
3: প্ৰথম আগৰ পাৰ্টটো আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ। আমাৰ ক্লাছিকেল চুৱাইন ফ্লুৰ ভেকচিন এতিয়াও অস্তিত্বত চলি আছে,
1: এতিয়া আমাৰ যিহেতু সময় নাই ডক্টৰ, আমাৰ সেইখিনি কথা তেখেতে ক'লে আমি আপোনাক আকৌ এদিন আমি কথা পাতিব লাগিব বিষয়টো, খালি ক্ষতিপূৰণ কিদৰে দিয়া হয় যদি জানিব পাৰোঁ আমি যি পালকসকলক, তেওঁলোকৰ যেতিয়া গাহৰি নিধন কৰা হ'ব,
3: আমি গাহৰি নিধন কৰা হয় তেতিয়া আমি বয়স হিচাপত ৱেইট হিচাপত আমি ক্ষতিপূৰণ নিৰ্ধাৰণ কৰোঁ আৰু মেক্সিমাম
1: 15,000
3: এটা গাহৰি দিয়া হয় আৰু কমে 1,200 দিয়া হয়,
0: অৰ্থাৎ আপোনাৰ 40 কেজিলৈকে আমি 5,800 টকা, 40 কেজিৰ পৰা 70 কেজিলৈ 8,400 টকা আৰু 100 কেজিৰ ওপৰত হ'লে আপোনাৰ
1: 15,000 টকা
0: আৰু দানা যদি নষ্ট কৰা হয় তেতিয়াহ'লে প্ৰতি কেজিত 22 টকা।
1: গতিকে বিভাগে খুব সুন্দৰভাৱে উচিত ক্ষতিপূৰণ দিয়ে গাহৰি পালকসকলক যদি তেওঁলোক সেইধৰণে ক্ষতিৰ সন্মুখীন নহয়।
0: কিন্তু মই আপোনাৰ যোগে গাহৰি পালক হয় এইটো নহ'লে যে আমি ক্ষতিপূৰণ পাম,
1: আমাৰ যিহেতু আজি সময় শেষ হৈ আহিছে, বহু কথা পাতিবলৈ আছিলে, আমি নিশ্চয় আকৌ কেতিয়াবা লগ হ'ব লাগিব। আপোনালোক দুয়োকে ধন্যবাদ জনাই আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় ল'ব খুজিছোঁ আৰু আমাৰ সহযোগী অপূৰ্ব মালিক আমি ধন্যবাদ জ্ঞাপন কৰি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।
0: ধন্যবাদ।

দৈৰ্ঘ্যৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰিছো অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। আজিৰ অনুষ্ঠান আৰম্ভ কৰিব খুজিছো গানে কি আনে ছবিৰ এটি গীতেৰে। অনুষ্ঠানত এয়া মহালক্ষ্মী আয়াৰ।

অচিন চিনাকি মুনীন বৰুৱা পৰিচালিত ছবিখনৰ পৰা এইবাৰ শুনোৱা হওক দীক্ষু দেৱজিৎ চৌধুৰী আৰু গীতাশ্ৰী ৰাজখোৱাৰ কণ্ঠৰ এই গীতটি।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিশাৰ আঞ্চলিক বাতৰি।
3: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত আজি নৱনিৰ্বাচিত বিধায়কসকলৰ অৰিয়েণ্টেশ্যন কাৰ্যসূচী আৰম্ভ হৈছে। দিশপুৰৰ অসম বিধানসভাৰ গোপীনাথ ভৱন প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত কাৰ্যসূচীৰ শুভাৰম্ভ কৰি অধ্যক্ষগৰাকীয়ে কয় যে ইয়াৰ জৰিয়তে নৱনিৰ্বাচিত বিধায়কসকলে বিধানসভাৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰি একোগৰাকী পাৰদৰ্শী জনপ্ৰতিনিধি হিচাপে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণত বিশেষ ভূমিকা পালন কৰিব পাৰিব।

0: উপস্থিত নগৰাকী আমন্ত্ৰিত সমল ব্যক্তিয়ে বিধায়কসকলক বিধানসভাৰ বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰিব। বিশেষকৈ বিধানসভাৰ কাৰ্যপ্ৰণালী, বিতৰ্কত ভাগ লোৱা, প্ৰশ্ন উত্থাপনৰ বিভিন্ন প্ৰক্ৰিয়া আদি সন্দৰ্ভত বিস্তৃত প্ৰশিক্ষণ দিয়া হৈছে। শ্ৰীদাসে আজি অহা 6 জুলাইত আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশনৰ প্ৰাক্ষণত এখন সৰ্বদলীয় বৈঠকতো অধ্যক্ষতা কৰে। তেওঁ এই অধিৱেশন সফলভাৱে পৰিচালনাৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰে।
1: আমি যাতে সকলো পলিটিকেল পাৰ্টিয়ে যে সুন্দৰ ৰূপত বাজেটৰ যি অধিৱেশন যাতে পাৰ কৰি নিব পাৰোঁ, মানুহে ভবাৰ দৰে, মানুহৰ ধাৰণা এটা আছে যে অসম বিধানসভা বুলি নহয়, বিধানসভা মানে কি যে হাই স্পেচিয়েল, গতিকে এই তেনেকুৱা যে বিষয়টো নহয় বা তেনেকুৱা নোহোৱাৰ কাৰণে নিশ্চিত ওপৰত সকলো ৰাজনৈতিক দলৰে ইয়াতে সহমত লাগিব। গতিকে সেইকাৰণে আমি যিহেতু সকলোৱে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে ৰাজনৈতিক দল আমি সকলোৱে খুলিছোঁ। আমি সাধাৰণতে অল পলিটিকেল পাৰ্টিৰ মিটিং হয়, গতিকে অল পলিটিকেল পাৰ্টিৰ মিটিং আমি আজি ৰাখিছোঁ, তাত সকলো তাত থাকিব। বাজেট ছেশ্যনটো আমাৰ 6 তাৰিখৰ পৰা হ'বগৈ আৰু 6 তাৰিখৰ পৰা হৈ পেলাই 31 জুলাইলৈ শেষ হ'ব আৰু 21 দিন কৰ্মদিন থাকিব আৰু এই 21 দিনৰ ভিতৰত চৰকাৰে জনোৱা মতে 10 তাৰিখে তেওঁলোকে বাজেট উত্থাপন কৰিব। মই ভাবোঁ যে 31 জুলাইৰ আগে আগে বাজেটৰ সম্পূৰ্ণ কামবোৰ শেষ হৈ পেলাই আগষ্টত আমি সকলোৱে কামে কাজে লাগিব পাৰিম বুলি মই ভাবোঁ।
0: শোণিতপুৰ জিলাৰ বৰজুলিক ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰা বিষয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সন্তুষ্টি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি তেওঁ কয় যে বৰজুলিক জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াটো ৰাজ্যখনৰ বাবে গৌৰৱৰ বতৰা। বিটিচি প্ৰশাসনে বিটিআৰৰ পৰিষদীয় চৰকাৰৰ বিষয়াসকলৰ দুৰ্নীতি, আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ লগতে অসাধু উপায় অৱলম্বন সম্পৰ্কীয় ঘটনাৰ তদন্ত কৰাৰ বাবে এটা মুখ্য তদাৰকী কোষ গঠন কৰিছে। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত বিটিচিৰ সচিবালয়ত আজি অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব। পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষা কেন্দ্ৰ থকা জিলাসমূহত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা হ'বলগীয়া কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনুমতি নোহোৱাকৈ কোনো ব্যক্তিৰ প্ৰৱেশ বা অপ্ৰয়োজনীয় সমাৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ বাহন চলাচল বা পাৰ্কিং কৰিব নোৱাৰিব। পৰীক্ষা কেন্দ্ৰসমূহত 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অস্থায়ী দোকান পোহাৰ খুলিবলৈ দিয়া নহ'ব। এই নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত লক্ষীপুৰ আগিয়া ৰাজ্যিক ঘাইপথৰ বাইদাত আজি সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই 7,50,000 জালনোটসহ 4 জন লোকক আটক কৰে। ধৃত লোককেইজন ক্ৰমে কৃষ্ণাইৰ তহিদুৰ আলী, নুৰুদ্দিন শ্বেখ, জামাত আলী আৰু চিৰাং জিলাৰ খামাৰপাৰা গাঁৱৰ অমৰ ভৌমিক। আৰক্ষীয়ে বৰ্তমান আটকাধীন লোককেইজনক সোধা পোছা অব্যাহত ৰাখিছে। দৰং জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ উদ্যোগত মঙলদৈৰ ৰাজা ধৰ্ম নাৰায়ণ ষ্টেডিয়ামত চলি থকা দৰং জিলা আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাত 17 বছৰ অনুৰ্ধৰ ল'ৰাৰ শাখাত ঘিলাকুৰি হাইস্কুলে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ৰাউণ্ড অৱ 16 অৰ্থাৎ প্ৰি কোৱাৰ্টাৰ খেলসমূহ আজিৰে পৰা অনুষ্ঠিত হ'ব। এই পৰ্যায়ত মুঠতে 8খন খেল অনুষ্ঠিত হ'ব। আজি নিশা প্ৰথমখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত কানাডা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টেক্সাছৰ হিউষ্টনত ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত খেলখন আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 2:30 বজাত ফ্ৰান্স পাৰাগুৱেৰ সন্মুখীন হ'ব। নতুন দিল্লীত অহা 26 অক্টোবৰৰ পৰা হ'বলগীয়া 46 সংখ্যক বিশ্ব পাঞ্জা প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বাবে অসমৰ পৰা নিৰ্বাচিত বজালীৰ 4গৰাকী খেলুৱৈৰ আৰ্থিক সংকটৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো অনিশ্চিত হৈ পৰিছে। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰাৰ বাবে অসমৰ পৰা 18গৰাকী খেলুৱৈ নিৰ্বাচিত হৈছে। ইয়াৰে বজালীৰ অনিশা শৰ্মা, কুমলিকা দাস, মৃন্ময় পাটগিৰি আৰু ডিম্পল কলিতাই ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত সফলতা অৰ্জন কৰি বিশ্ব প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। কিন্তু সম্প্ৰতি খেলুৱৈ গৰাকীয়ে ভ্ৰমণ, পঞ্জীয়ন আৰু আনুষংগিক ব্যয় বহন কৰাত অসুবিধাৰ সন্মুখীন হৈছে বুলি প্ৰশিক্ষক সুভাষ ৰয়ে জনাইছে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু স্মৃতি আলাপ অনুৰাগ অনুৰাগ আলাপ অনুৰাগৰ আজিৰ শিল্পী কাৰ্বি পাহাৰৰ আভা, বিশিষ্ট সুৰকাৰ তথা কণ্ঠশিল্পী জয়মতী নাৰ্জাৰী।

কাৰ্বি পাহাৰৰ আভা। বিশিষ্ট সুৰকাৰ তথা কণ্ঠশিল্পী জয়মতী নাৰ্জাৰীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্য লানিৰ এয়া তৃতীয় খণ্ড।

0: so la puan ke me la puan sing me ade
1: জয়মতী নার্জারিয়ে শাস্ত্রীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল ডিফু সংগীত মহাবিদ্যালয়ত। বিশাৰদ হোৱাৰ পাছত তেওঁ গুৱাহাটীৰ নিবাসী বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ জিতেন বসুমতাৰীৰ ওচৰত কিছুদিন নিপুণৰ শিক্ষা গ্ৰহণ কৰিছিল। এই সন্দৰ্ভত আলাপনৰ আগৰ আজিৰ শিল্পী জয়মতী নার্জারিয়ে কয়,
2: তাপস চক্রবর্তী ছাৰৰ ওচৰত ইমান সুন্দরভাবে মই তাত বি মিউজটো সুখ্যাতিৰে মই কৰিলো।
1: বিশাৰদ হৈ গলো,
2: বিশাৰদ হৈ গলো মই 93 আগতো মই গুৱাহাটীত মানে আহা মোৰ নাই, তেতিয়া গুৱাহাটী আহাহি নাই,
1: চিনি নাপায়,
2: চিনি নাপাওঁ তেনেকে। নিপুণটো মই কৰিলো, এই যে কলো মই গুৱাহাটীতো অহা নাই, এই যে এতিয়া মই কত কৰিম নিপুণটো। এতিয়া যেতিয়া 93-94 মই ৰেডিঅ' এপ্ৰুভ হলো, তেতিয়া মই কৃষ্ণজ্যোতি বসুমতাৰী, যোগেন বসুমতাৰী ভাল চিনাকি হৈ গল। লাহে লাহে মই ইয়াতে মানে আহিলো, আহি পেলাই কলো যে এনেকে নিপুণ কৰা বুলি ক'লে, কত কৰিম নিপুণটো। তারপর মই তেওঁলোকে কলে যে আমি কই দিম জিতেন বসুমতাৰী স্যার, যে গুরু জিতেন বসুমতাৰী স্যারর তেতিয়া চিনাকি জিতেন বসুমতাৰী স্যারর তাত মানে লৈ গল। নিয়ার পিছত তেওঁর কেদিনমান মই করলো ক্লাস, কেদিনমান করার পিছত স্যারে সমেন ড্রামাত চাকরি করে নহয় মণিপুরলৈ ট্রান্সফার হয়ে গল। তারপর কলে ইসরাম এতিয়া মানে যতে ততেতো পঠিয়াব নোৱাৰি, এতিয়া ভাল গুরু লাগিব, ভালকে জ্ঞানটো পাব লাগিব, শিক্ষাটো পাব লাগিব। তেওঁ মানে মোক শিকা শিকাবলৈ পালে বহুত ভালেই পালেহেঁতেন। তেওঁ তেতিয়া ক'লে যে ৰখি গ'লো আকৌ, তেওঁ গ'ল পৰা আহক বাৰু। 94-95 মাজত গ'ল মোৰ মানে 6-7 বছৰ, মই 2004 পৰাহে মই নিপুণৰ কাৰণে কৰিছোঁ। নিপুণ কৰিবলৈ মই যে 94 আহিলোঁ, তেতিয়া জিতেন বসুমতাৰী ছাৰ লগ কৰাৰ পিছত যেতিয়া তেওঁ মণিপুৰত গ'লগৈ, তেতিয়া মোক দেৱজিৎ ৰয় ছাৰ নামৰ, দেৱজিৎ ৰয় তেওঁ টেক্সটাইলৰ অপজিটৰ ৰাস্তাদি এনেকে যায় লতাশিল খেল
1: পথাৰৰ,
2: সেইখিনি এৰিয়াত মোক মানে আমাৰ যোগেন বসুমতাৰীয়ে লৈ গল, উলিয়াই পেলাই তাৰমানে আৰু সেই দেৱজিৎ ৰয় ছাৰৰ ওচৰত শিকিলো। তাতো মই এবছৰ কমপ্লিট নহলগৈ, ছাৰো আকৌ কিবা ট্ৰান্সফাৰ হৈ পেলাই আকৌ গলগৈ, মানে আকৌ আকৌ ড্ৰপ হৈ গল মোৰ। মানে 2-3 ৰাগ মই নিপুণৰ ৰাগ ষ্টাৰ্ট কৰিছো, খুব ভাল পাইছিলে। মই তেতিয়া বন্ধ হয় সেই সময়ত, কাৰ্বি আংলঙত আন্দোলনৰ পিৰিয়ড কিবা কিবি হৈছিল নহয়, তেতিয়া চাকৰি মই ক্ষতি কৰি পেলাই কোনোদিন মই তেনেকে অহা নাই। মই যেতিয়া বন্ধ হয় তেতিয়া মই কাৰ্বি আংলঙৰ পৰা ওলাওঁ, মুঠতে বন্ধ হলে মই কাৰ্বি আংলঙৰ পৰা ওলাওঁ।
1: মানে বন্ধ ঘোষণা কৰিলে
2: কৰিলেই মানে মোক মানে গাড়ী নাপালেও সেই হাওৰাঘাটৰ সিপাৰত আহি পেলাই নীলবাগান হৈ হলেও মানে, আৰু বন্ধ আপোনাৰ আগৰ পৰা নহয় নহয়, আপোনাৰ ৰাতিপুৱাৰ পৰা এই দুঘণ্টাৰ আগত হ'লে কালিৰ পৰা বোলে কাৰ্বি আংলঙ বন্ধ, কিমান এসপ্তাহ 10 দিন এনেকুৱা হলে মই ওলাই আহোঁ। আৰু ওলাই আহি পেলাই আৰু ইয়াত মানে মোৰ মানে পুৰা কামখিনি মই কৰোঁহি, ক্লাছ কৰোঁহি, তেনেকে সুবিধাবিলাক লৈ লৈ লৈ লৈ মই 97 গ'লে সেইখিনি এই ছাৰৰ পৰা আকৌ কাপ গ'ল, গৈ পেলাই আৰু নাই 10 বছৰ কেপ হৈছে মোৰ, বেছি হৈছে নেকি, 94-ত মই শেষত মই যাৰ ওচৰত মই নিপুণ কৰিলে আমাৰ গুৰুমা অৰুণা দত্ত হাইকোৰ্টৰ উকিল হয় বাইদেউ, গুৱাহাটী হাইকোৰ্টৰ উকিল হয় তেওঁ। মই হেৰিয়া তেওঁ থাকে কেইবাবাৰো মই চেঞ্জ হৈছে, ৰিহাবাৰীত আছিলে, ৰিহাবাৰীত আছিলে আমাৰ ইয়াত তবলিজ বিৰাজ দাস আছে, বিৰাজ দাসে ক'লে যে তেওঁলোকৰ লগত মিউজিচিয়ান অলৰেডি

0: মই মানে গুৱাহাটীত যেতিয়া আহিলো এতিয়া 94-95 যেতিয়া ৰেডিঅ'ত গালো টিভিত গালো, টিভিটো মই 95 পৰা গাইছো নহয়, টিভিত গোৱাৰ পিছৰ পৰা মোক মানে মিউজিচিয়ানখিনি প্ৰায় চা চিনাকি হৈ গ'ল লাহে লাহে, ক'ত গুৰু আছে, কাৰ ওচৰত শিকিম, তেওঁলোকেও মানে বিশ্বাসযোগ্য হ'ব পৰা আৰু মোক দেখিছে যে মানে ভালকে ইণ্টাৰেষ্ট থকা, এদিন দুদিনৰ কাৰণে না, মই য'ত শিকিম মই ভালকে শিকিম সেইটো পাব লাগিব। তো এই উনা বাইদেউৰ ওচৰত স্কুটাৰত চলা, মই তেতিয়া গুৱাহাটী চিনি নাপাওঁ ন, মই গাড়ী চিটি বাছত কোনটো নাম্বাৰত উঠিলে ক'ত নামিব লাগিব, কোনখন গাড়ী ক'লৈ যায় মই একেবাৰে মুঠেই নাজানো, আৰু প্ৰথমে অ'টো ধৰোঁ যে ডাইৰেক্ট ঘৰটো চিনি পাওঁ, একদম ৰাস্তা চাই যাওঁ, পইচা মানে 200-300-400 যি যায় আৰু, মুঠতে জেগাত থ'ব লাগে, আৰু তেওঁলোকো ব্যস্ত, যিকেইটা ল'ৰা যোগেন হওক, কৃষ্ণজ্যোতি হওক বা বিৰাজত, প্ৰথম দুদিন মানে স্কুটিত মানে মোক ৰাস্তাটো দেখুৱাই দেখুৱাই সিহঁতৰ লগতে যাওঁ ক্লাছ কৰিবলৈ, পিছত মই চিটি বাছত উঠিব পৰা হলো আৰু, উঠি পেলাই ইখিনিৰ পৰা এইখিনি নেপালী মন্দিৰত নামো, নামি পেলাই আকৌ ৰিহাবাৰীত যাওঁ, আকৌ মানে ৰিক্সাত উঠো, এনেকে চিধা চিধা ৰাস্তা আৰু, মানে এনেকে আহি পেলাই তেওঁলোকে অম্বিকাগিৰিত অম্বিকাগিৰি চাৰিআলি চিনি পোৱা হলো, চানমাৰি নিজৰা পাৰ চিনি পোৱা হলো, এনেকে লাহে লাহে তাৰপিছত বাইদেউটাত মই 2004-5-6-6 মই নিপুণ কমপ্লিট কৰিছো কণ্টিনিউ 3 বছৰ, আৰু সেই বছৰে কাৰ্বি আংলঙৰ চবতকৈ শ্ৰেষ্ঠ মানে গোটেই সকলোৱে মানে জনাজাত 21 দিন কণ্টিনিউ 21 দিন কাৰ্বি আংলং বন্ধ হৈছিলে তেতিয়া, তেতিয়া মানে সেই চেগত মানে মোক বাইদেউয়ে ফোন কৰে আপুনি কেনেকৈ আহিব, ইমান দিন বন্ধ খাবলৈ পাইছে নে নাই, গুৰুমাই মানে মোক ফোন কৰে আপুনি যে পৰীক্ষা যে হ'ব আপুনি এতিয়া কেনেকৈ আহিব, তেতিয়া মোক চাইকেলত উঠাই পেলাই হাওৰাঘাটত, কাৰ্বি আংলঙহে বন্ধ, হাওৰাঘাটত মানে সিপাৰ হ'লে আমি গাড়ীটো পাই যাওঁ, নীলবাগানৰ পৰা এনেকেই মানে আহি দিওঁ, হাওৰাঘাট সিপাৰলৈকে চাইকেলত আহি পেলাই মোক মানে ইফালে 407 বা অন্যান্য গাড়ীত আহি পেলাই বাছ পাই যাওঁ, ইফালে নীলবাগানত উঠি পেলাই গুৱাহাটী পাওঁহি। এনেকুৱা ধৰণৰ জীৱনত বহুত ঠাণ্ডা গৰম ঘাত প্ৰতিঘাত বহুত তিতা মিঠা বহুত পাইছো আৰু।
1: আপুনিতো শাস্ত্ৰীয় সংগীতৰ মানুহ, হয় আমাৰ শ্ৰোতাক শাস্ত্ৰীয় সংগীতৰ কলি এটা গাই শুনাওক।
0: নিশ্চয় ভাল পাম, শাস্ত্ৰীয় সংগীতৰ বুলি ক'লেতো ধৰক ৰাগ প্ৰধান সময় প্ৰধান, সময়ৰ লগত চববিলাক থাকে, একে সৰু তল শ্ৰেণীৰ ৰাগে মই শিকাব লৈছিলোঁ বাৰু, ৰাগ ভৈৰৱ, ভৈৰৱ থাটৰ ৰাগ জাতি সম্পূৰ্ণ, তো এই ৰাগটোৰ প্ৰাতকালীন ৰাগ হিচাপে তাত ভৈৰৱ থাটত ৰে আৰু ধাতু কোমল স্বৰ ব্যৱহাৰ হয়, মই অলপ চেষ্টা কৰিছোঁ, একে তলৰ ক্লাছত ধৰিছোঁ মই, মই নিপুণৰ ধৰা নাই বা বিচাৰদত ধৰা নাই,

0: বকুলিয়াঘাটত এখন সংগীত বিদ্যালয় আৰম্ভ কৰে। নাম ৰাখিছে ইন্দ্ৰধনু কলা নিকেতন। এই সন্দৰ্ভত তেওঁ কয়,
1: তাৰপিছত মই 94, 96, 97ৰ মই মিউজিক স্কুলেই মানে মোৰ নিজৰ চৰ্চাৰ কাৰণে, স্কুল বুলি নহয়, প্ৰথমে মই মিউজিক স্কুলটো খুলি মই 97ত মোৰ লগতে, তাৰমানে মইতো যিহেতু মই স্কুলৰ শিক্ষয়িত্ৰী, সমাজৰ লগত মোৰ জড়িত, ছাত্ৰ ছাত্ৰীৰ লগত জড়িত, তো মোক যেতিয়া গান গোৱা দেখিলে, শিকোৱা দেখিলে, জ্যোতি, ৰাভা, পাৰ্বতী, ভূপেন্দ্ৰ সংগীত, ওচৰৰ পাজৰ যেতিয়া জ্যোতি সংগীত, ৰাভা সংগীত যিটো কম্পিটিশ্যন হয়, তাৰ মোৰ ছাত্ৰ ছাত্ৰীবিলাকক মই লৈ যাওঁ আৰু চবতেই মানে ফাৰ্ষ্ট প্ৰাইজ, ছেকেণ্ড প্ৰাইজ, তেনেকৈ হাৰমনিয়াম দাঙি দাঙি আৰু তবলা বজোৱা ল'ৰা দুই এটা মানে হৈ গ'ল। মই শিকি থাকোঁতেই মোৰ লগতে যতীন নাৰ্জাৰী মোৰ দাদা হয়, তেওঁ মানে খুব ধুনীয়া বজায়, তেওঁৰ লগতে মোৰ হৈ গৈছে। বিচাৰদৰ কাৰণে যিখিনি তবলা মইতো সংগত পোৱা নাই, তাতে ছাৰে বজায়, ছাৰ মানে মোৰ গুৰুজন, পুৰা তবলাৰো উস্তাদ, ভকেলৰো উস্তাদ, আৰু ভাইক তিনিজনমান আছিলে ভাইক, গোটেইকেইটাই মানে বজায়, বেংগলী পৰিবাৰ নহয়, তেওঁলোকতো একদম যিমান যি হলেও সংগীতৰ লগত দেখা পোৱা যায়। তো আমাৰ ছাৰৰ ঘৰত ক্লাছ কৰোঁতেও সেই ভাইকে বজায়। তো সেই তবলা 97ত মই যেতিয়া মিউজিক নিজৰ লগতে মানে স্কুল বুলিয়েই নহয় যে নিজৰ ড্ৰয়িং ৰুমটোতে মোৰ ওচৰ চুবুৰীয়া শাস্ত্ৰীয় সংগীতনো কি বস্তু, সেই যাতে মই পৰিৱেশটো মই গঢ়িব পাৰোঁ, সেই বাতাৱৰণটো, পৰিৱেশ নাই বুলি ক'লেতো নহ'ব, পৰিৱেশ আমি গঢ়িব লাগিব। আৰু মোৰ তেতিয়া একদম মানে মনটো কেনেকুৱা আৰু, মোক কোনো ৰাখিব নোৱাৰা, নিজে চাকৰি কৰোঁ, নিজৰ মানে আৰ্থিকভাৱে মই স্বচ্ছল হ'লোঁ, তেতিয়া সেইকাৰণে মোৰ আৰু ভয় নাই, আৰু তেখেতৰো তাতেই চাকৰি, গতিকে একদম ধুনীয়াকৈ তেখেতৰ মানে 100% আৰু তেখেতৰ যিহেতু নাট্যকাৰ, সংগীতৰ লগত জড়িত, নাটকৰ লগত জড়িত, তাৰমানে আমাৰ ঘৰখনেই এটা সংস্কৃতিৰ ঘৰ হিচাপে মানে চবেই, তাৰমানে মই কোৱা বুলি নহয়, আমাৰ বকুলীয়া অঞ্চলত আমাৰ ঘৰখনেই মানে সংস্কৃতিৰ থল আৰু, মানে তাতে মানে গানৰ, সংগীতৰ, নাটকৰ আখৰা, গানৰ আখৰা সকলোবিলাক আমাৰ ঘৰতে হয়। চব তাতে হৈ হৈ হৈ মই মিউজিক স্কুল তেনেকেই লাহে লাহে লাহে লাহে 97ত মই তিনিজন প্ৰথম মানে পৰীক্ষা দিবলৈ মানে নিব পাৰিছোঁ। মই ভাবিছোঁ যে মই স্কুল খোলাটো ডাঙৰ কথা নহয়, কিন্তু মোৰ চৰ্চাটো অব্যাহত থাকিব, মোৰ চৰ্চাৰ ৰুমতে এটা ধ্যান কৰিবৰ কাৰণে মা সৰস্বতীৰ এটা ফটো লৈ তাত মই পুৰা ৰাতিপুৱা, চাকৰিটো আছেই, চাকৰি জীৱনৰ কৰ্মটো সেইটোতো এটা ছাইডটো কৰিবলৈ মই মানে মিউজিকত মই কৰিছোঁ, কিন্তু মই সকলোবিলাক দায়িত্ব মানে মই পালন কৰিব লাগিব, যে 4টা বজাত উঠোঁ, মই 4টা বজাত উঠি ৰিয়াজ কৰোঁ, মই খুব ৰিয়াজ কৰোঁ, মই তেতিয়া একদম মানে বেলি ওলোৱাৰ আগে আগে, যিহেতু মানে 7টা বজাৰ আগে চব শেষ হ'ব লাগিব, 10টা বজাত স্কুল, তো স্কুল যোৱাৰ আগে আগে মোৰ এই সকলোবিলাক, আনকি মই মৰ্ণিং ৱাক কৰোঁ, মই ৰাতিপুৱা মৰ্ণিং ৱাক কৰোঁ, মৰ্ণিং ৱাক কৰাত আহি পেলাইহে মই ৰিয়াজত বহোঁ, ৰিয়াজ কৰি মই ফ্ৰী হেণ্ড এক্সাৰচাইজ কিবা কিবি এইবিলাক কৰোঁ, যোগাসনো কৰোঁ মই তেতিয়া, দেই একদম যোগাসন মই এতিয়াও আছে, মোৰ কমিছে চববিলাক, আসন কৰিব নোৱাৰোঁ বয়স অনুযায়ী, কিন্তু তেতিয়া মোৰ মানে হয়তো মই ভাবোঁতেই মনত যে মোৰ এই যোগাসনৰ লগত, ধ্যানৰ লগত, মিউজিকটোৰ কাৰণে, কনচেনট্ৰেশ্যনৰ কাৰণে যে যোগাসনটো অতি প্ৰয়োজন, সেই বস্তুটো তাৰমানে তেতিয়াই মানে পাইছিলোঁ বাতাৱৰণ, কিয়নো আমাৰ তাতে 92-93ত এটা কৰ্মশালা হৈছিলে, কৰ্মশালা হৈছে তো মানে তো ড্ৰামা কৰ্মশালা হৈছিলে, তাত নাটকৰ কাৰণে আমাৰ অসমৰ বহুত বিখ্যাত বিখ্যাত মানুহ গৈছিল তাতে, সেই অলপতে ঢুকাইছে আমাৰ ৰফিকুল হুছেন, আজি 4-5 দিন হৈছে হ'বলা, এজন নাট্যকাৰ, ডাঙৰ নাট্যকাৰ, কুশল কোঁৱৰ, পংকজ্যোতি ভূঞা, অৰুণ হাজৰিকা, অৰুণ হাজৰিকাকতো চিনি নোপোৱা মানুহ নাই, চেতনা বাইদেউ, ইন্দ্ৰ বনিয়া, এইসকল চব আমাৰ গৃহোৎসৱ পদাৰ্পণ কৰা, 15জনমান গৈছিলে, 15 দিনীয়া ৱৰ্কশ্বপ হৈছিলে। তেতিয়া মই সংগীতৰ যোৱাৰ আগতে আচলতে মই বহুত নাটক কৰিছোঁ, মই
2: মাচিঙা চে কেলাং হালাঙে চপাৰাই যাবি কৰ।

0: ক্লাছিকেলৰ পৰিৱেশ আমাৰ কাৰ্বি আংলঙৰ মুঠেই নাই, লাহে লাহে আমি পৰিৱেশ গঢ়হে দিছোঁ। কিন্তু বেলেগ মডাৰ্ণ ছং বা অন্যান্য সেইবিলাকতো আছে, কিন্তু লাহে লাহে মোৰ কি হ'ল, ময়ো লাহে লাহে মানে মঞ্চত যাব লগা হ'ল। সকলো শিল্পী দিৱসৰ ৰাভা দিৱস সকলোতে জাজ হিচাপে বা ক'ৰবাত মানে গাবলৈ, বিহুত বিহুত বিশেষকৈ এনেকৈ মানে সকলোবিলাক অনুষ্ঠানত তাৰমানে আমি যাব লগা হয় আৰু লাহে লাহে এনেকৈ হৈ গ'ল। এতিয়াতো আৰু ক'বই নালাগে আৰু, এতিয়াতো মই কাৰ্বি আংলং বাহিৰতহে মানে বেছিকৈ অহা হয় আৰু মানে।
1: ক'লৈ ক'লৈ গৈছে আপুনি?
0: কাৰ্বি আংলঙৰ বাহিৰত এনেই গুৱাহাটীতো মানে কৰিছে, গুৱাহাটীত আপোনাৰ ৰবীন্দ্ৰ ভৱনত ভগৱতী প্ৰসাদ বৰুৱা কলাক্ষেত্ৰ আৰু অসমৰ বিভিন্ন ঠাইত আপোনাৰ আপাৰ আসাম ঠাই হেৰিয়াত আৰু বড়ো সাহিত্য সভাবিলাকতো গৈছোঁ আৰু। তাৰপিছত বাহিৰত আপোনাৰ প্ৰথম গ'লো মই 2009 চনত লক্ষ্ণৌত।
2: চৌফে হাং চৌফে হাং চৌফে লাইবা

0: বকুলিয়াঘাটত আৰম্ভ কৰা ইন্দ্ৰধনু কলা নিকেতনত ভাটখান্দে শাস্ত্ৰীয় সংগীত বিদ্যাপীঠৰ অন্তৰ্গত শাস্ত্ৰীয় সংগীত শিক্ষাৰ কেন্দ্ৰ পাতিবৰ বাবে জয়মতী নাৰ্জাৰীয়ে আবেদন কৰিছিল। এই কামৰ বাবে তেওঁ এবাৰ লক্ষ্ণৌলৈ গৈছিল। এই সন্দৰ্ভত আলাপনুৰাগৰ আজিৰ শিল্পী জয়মতী নাৰ্জাৰীয়ে কয়,
1: লক্ষ্ণৌত মানে কেলে গৈছিলো, মই লক্ষ্ণৌত প্ৰথম গৈছিলো মই মোৰ স্কুল সম্পৰ্কে, মোৰতো ৰেজিষ্ট্ৰেচন ন, মোৰ স্কুলখন ৰেজিষ্টাৰ্ড হোৱা কেতিয়া 2009 চনতে ৰেজিষ্টাৰ হোৱা কাৰণে মই তাত এপ্লিকেশ্যন আনিব পাৰি নেকি, পৰীক্ষা চেণ্টাৰ আনিব পাৰি নেকি, তাৰ কাৰণে মই গৈছিলোঁ। তাত যাওঁতে আলোচনা কৰিলোঁ, চেণ্টাৰ নাই, কাৰণ চেণ্টাৰ হ'বলৈ হ'লে যথেষ্ট ষ্টুডেণ্ট লাগে, ৰেগুলাৰ হ'ব লাগিব, আৰু এইটোতো ইমান সহজ নহয়, মিউজিক স্কুলবিলাক এনেকুৱা হয় মানে সদায় সমান নাথাকে, ল'ৰা ছোৱালী এইবছৰ আহিছে এইবছৰ কমিছে, পৰীক্ষাৰ কেণ্ডিডেট মোৰ ধৰক 30-35 জনলৈকে হৈছে, কিন্তু মানে 50 জনটো ৰেগুলাৰ থাকিব লাগিব নৰ্মছমতে। গতিকে সেইকাৰণে মই যিহেতু 2000 এই যে নিপুণ কৰিলোঁ মই 2006 চনত মই নিপুণ কৰিলোঁ নহয়, নিপুণ কৰাৰ পিছতে মই ডিফু মিউজিক কলেজত, তাত মই আকৌ তেতিয়াৰ পৰাই মই ভকেলিষ্ট এতিয়ালৈকে, গতিকে মই তাতে চেণ্টাৰটো মোৰ তাতে আছে, যেতিয়া মোৰ ল'ৰা ছোৱালী কৈছে আমাৰ ইয়াতো কম, গতিকে আপুনি এইখিনি কাম হেৰি আপোনাৰ ল'ৰা ছোৱালীখিনি ডিফুলৈকে আনিব, আৰু ক'তো নাই ৰেগুলাৰ ষ্টুডেণ্ট আছে আৰু তাতে দিয়া হয় 2009 চনত মই লক্ষ্ণৌত গৈছিলো চেণ্টাৰ সম্পৰ্কীয়, তেতিয়া গম পালো যে মানে মই চেণ্টাৰটো এতিয়া নিদিব, আৰু প্ৰচেছ কিছুমান আছে সেইখিনি মই কৰিব নোৱাৰিলো। তেতিয়া চাওঁতে আসাম ভৱনত আছিলোঁ, আসাম ভৱনত আছিলোঁ, আৰু ইয়াৰ য'ত আসাম ভৱন য'ত নেকি আমাৰ অসমৰ যিমান যিসকল আমাৰ যি প্ৰতিষ্ঠিত শিল্পী ইয়াত শাস্ত্ৰীয় সংগীতৰ, এই পৱন বৰদলৈ বা আমাৰ বিনয় দাস যিসকল আছে গোটেইখিনি, তাৰপিছত তেজপুৰৰ সুনীত মহন্ত, তেওঁ PhD কৰিছে বেনাৰস ইউনিভাৰ্চিটিৰ পৰা, ভায়লিনৰ তেখেত গৈছিলে আৰু মই গৈছিলোঁ, আমি দুজন গৈছিলোঁ লক্ষ্ণৌত এই চেণ্টাৰ সম্পৰ্কে কথা পাতিবৰ কাৰণে। তো তেতিয়া চবটো গম পালোঁ, তেতিয়া আমি তাত অসম ভৱনত আছিলোঁ, ইমান মৰম চেনেহ সাদৰ আদৰ, এপ্ৰিলত গৈছিলোঁ তাৰপিছত কৈছে আপুনি একদম জলছা হ'ল, অসম ভৱন বুলি কওঁতে এটা ভাটখান্দি ইউনিভাৰ্চিটি য'ত আছে তাৰ ওচৰতে আছে, এইটো হজৰতগঞ্জ নেকি, হজৰতগঞ্জ তাৰ ওচৰত আছে, তাৰপিছত বাকীসকল অসমীয়া চব মানে আপোনাৰ 50-60-70 কিলোমিটাৰ বহুত দূৰত দূৰত আছে, গোটেই অসমীয়াসকল, অসমীয়া যিখন এছ'চিয়েচন, তো অসমত মানে ক'লে যে এনেকুৱা এনেকুৱা বাইদেউ এগৰাকী আহিছে, আহক আপোনালোকে, একদম লগে লগে চব হাজিৰ হৈছে, গৈ পেলাই আমি 3 দিন আছিলোঁ, 3 দিনত তাৰমানে জলছা মানে, তেতিয়া মই অসমীয়া সাধাৰণতে তাততো মানে এটা চিকলত ডুবি থাকিলো, তাতে ক্লাছবিলাক অসমীয়া জ্যোতি ৰাভা পাৰ্বতী বা ভূপেন্দ্ৰ সংগীতৰ বা দীপালী বাইদেউৰ এই চৰ্চাবিলাক নহয়, তেতিয়া মোক মই চব গীতেই গাইছোঁ, বড়ো একদম কাৰ্বি বড়ো, মইতো চব গীত গাওঁ, তো সেইবিলাক গাঁৱতে খুব ভাল পালে, নাই বাইদেউ আপুনি এইবাৰ মে' মাহত আমি অসম এছ'চিয়েচনে আমাৰ লক্ষ্ণৌত থকা অসমীয়া বাসীয়ে আমি বিহু পাৰোঁ।

0: তাৰপিছত বিহুত মোক মানে আকৌ মই লাষ্টত এপ্ৰিলত গৈছিলোঁ নহয়, এপ্ৰিল মে লাষ্টত তেওঁলোকে হেৰি পাতিছে আপোনাৰ বিহু পাতিছে তাতে গান্ধী ভৱনত, গান্ধী ভৱনত। তেতিয়া মই আকৌ নেক্সট মানে বিহু প্ৰগ্ৰামৰ কাৰণে মই আকৌ গৈছোঁ ছেকেণ্ড টাইম। লগে লগে তেওঁলোকে কৈছে ইমান তাৰিখত আপুনি বিহু প্ৰগ্ৰামৰ কাৰণে
1: কি গালে মানে
0: বৈশাখতো গাইছোঁ, অসমীয়া বহুতখিনি গাইছোঁ, দীপালী বাইদেউৰ গাইছোঁ, আমাৰ ভূপেন্দাৰ গান গাইছোঁ, যিহেতু তাত অডিয়েঞ্চ মানে আপোনাৰ আমাৰ হিন্দী ভাষীৰ এইসকলো আছিলে। দীপালী বাইদেউৰ গানটো গাইছোঁ মই যথেষ্ট, আৰু
1: কোনটো গান গাইছোঁ
0: দীপালী বাইদেউৰ সোণৰ খাৰু চেনাই মই যাওঁ বন্ধু সময় পালে অকণমান, মই দীপালী বাইদেউৰ ফেমাছ গীতটো গাই দিওঁ বাৰু, সোণৰ খাৰুটো চবেই গায় আৰু। সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই, চেনেহে জৰি তই দিয়া মোক হাততে খুৱাই।
2: জয়মতী নাৰ্জাৰীয়ে এবাৰ ভূপাললৈ গৈছিল। ভূপাল হৈছে মধ্যপ্ৰদেশৰ ৰাজধানী। তাত তেওঁ সদামেৰা শীৰ্ষক এটি অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। নদীভিত্তিক গীত কবিতাৰ এই অনুষ্ঠানত তেওঁ নদীক লৈ ৰচনা কৰা বহুকেইটা গীত গাইছিল। এই সন্দৰ্ভত আলাপ অনুৰাগ ৰাজীৰ শিল্পী জয়মতী নাৰ্জাৰীয়ে কয়,
0: ভূপালত আমাৰ তাত হৈছিলে এটা ভূপালৰ সদানীৰা এই অনুষ্ঠানটোৰ নাম আছিলে সদানীৰা। ভূপালৰ বহু কলা কেন্দ্ৰ, সেই তাত আমাৰ অলপ বিভিন্ন লেংগুৱেজৰ জনা বিভিন্ন ভাষাত গাব পৰা আৰ্টিষ্ট বিচাৰিলে। সেইটো যোগাযোগ কৰিলে মোক গুৱাহাটীৰ পৰা এজন কবিয়ে, কবি নীলিম কুমাৰ, সকলোৰে পৰিচিত কবি নীলিম কুমাৰ, তেওঁ কবিতা আবৃত্তিৰ কাৰণে গৈছিলে। তাৰপিছত বড়ো বিভিন্ন লেংগুৱেজত বুলি কওঁতে মোৰ কথা মনত পৰিলে, তেওঁলোকৰ চিনাকি আছে আমাৰ। তেওঁ ক'লে যে এনেকুৱা হেৰিয়া, তেওঁ মোক ক'লে যে আপুনি কাৰ্বি বড়ো মানে হিন্দীটো মোৰ আছে বাৰু, যিহেতু মই হিন্দীৰ লগত ছাবজেক্টৰ লগতে মই আছোঁ। তেতিয়া মই এই গান তেনেকৈ বাছি ল'লোঁ, কাৰ্বি বড়ো হিন্দী, তাৰপিছত অসমীয়া গীত নদী, মহাবাহু ব্ৰহ্মপুত্ৰ মই গাইছিলোঁ তাত ভূপেন্দাৰ, তাৰ চব নদী কেন্দ্ৰিক। তাৰপিছত নদী মাথো মই নীলিমা খাটুন বাইদেউ সেইকেই গীতটো ল'লোঁ, নদী মাথো বয় মহাবাহু ব্ৰহ্মপুত্ৰ, এইটো গোদাবৰী নৈ, এইসোপা গীত লৈছোঁ। আৰু মিউজিচিয়ান মই ইয়াৰ পৰা নিছোঁ গুৱাহাটীৰ পৰা, পাঁচজন একদম মিউজিচিয়ান, কীবোৰ্ড গীটাৰ, তেওঁলোকে ফ্লাইটৰ অহা যোৱা খৰচৰ বাহিৰেও সকলোবিলাক তাৰমানে আগতীয়াকৈ চব মানে অহা যোৱা মানে। আৰু তাত ভূপালত ধৰক মানে হেৰি এই এয়াৰপৰ্টৰ পৰা তেওঁলোকৰ কালচাৰ মিনিষ্টাৰে মানে নিবলৈ আহিছে, এইটোহে আচৰিত কথা, মিনিষ্টাৰ আহিছে নিবলৈ গাড়ী লৈ পেলাই। সেইবোৰ কথা মই কাকো তেনেকৈ প্ৰকাশ কৰা নাই, তেনেকৈ মানে কোৱাই নাই, মই
1: কোৱাৰ সুযোগেই পোৱা নাই।
0: মই ইমান ভাল লাগিছে ফ্লাইটৰ গোটেইখিনি খৰচ, আৰু মোৰ খুব ভাল লাগিছিলে সেইটো অনুষ্ঠান কৰিও।
1: এই নদী মাথো বয় গীত অকণ গুণগুণাই দেখোন।
0: নদী মাথো মই ভূপেন্দাৰ গীতো গাইছিলোঁ মহাবাহু ব্ৰহ্মপুত্ৰ,
1: অকণমান গুণগুণাই দেখোন।

আলাপ অনুৰাগ। কাৰ্বি পাহাৰৰ আভা বিশিষ্ট সুৰকাৰ তথা কণ্ঠশিল্পী জয়মতী নাৰ্জাৰীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্যলানীৰ তৃতীয় খণ্ডটি শুনিলে। আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। এই আলেখ্যলানীৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব আজিৰ দৰে একেটা বাৰৰ একে সময়।

মাত্র এটা ক্লিকতে আমার কেন্দ্রবোৰৰ অনুষ্ঠান লাইভ মন কি বাত সংগীত নাটক খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ কিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

নমস্কাৰ, সুপ্ৰভাত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 20 দিন, 1948 শকাব্দৰ আহাৰ মাহৰ 14 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ আজি 5 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 40 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলো হাৰ্টছ, এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্টছ, লগতে নিউজ অন AIR মোবাইল এপত।